এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 12 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 27 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: বন্ধৰ লগতে জাতি ধৰ্মৰ বিচাৰ নকৰি সমগ্ৰ সমাজকে আধ্যাত্মিকতাৰ জ্ঞান বিতৰণ কৰিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে হিন্দু সংস্কৃতিৰ কথা উপচি আছে। সেইবোৰত চকু ফুৰালে আমি দেখা পাওঁ যে মুছলমানসকলে ভাৰতীয় আবেদনৰ কথা অস্বীকাৰ কৰা নাই। মহম্মদ জয়াচীৰ লেখনিত দেখা যায় যে একোটা বিষয়ৰ উপস্থাপনৰ বাবে তেওঁ কেনেদৰে হিন্দু দৰ্শনৰ আশ্ৰয় লৈছিল। কবীৰ অথবা শ্বেখ ফৰিদৰ সৰল ভক্তিমূলক কাব্যত দেখা পাওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে জাতি ধৰ্মৰ বাধা মানিবলৈ অস্বীকাৰ কৰিছিল। শ্বেখ ফৰিদে কৈছিল, সমৰ্থনযোগ্য নোহোৱা এটা শব্দও উচ্চাৰণ নকৰিবা, কাৰণ প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ আছে, কোনো এখন অন্তৰতে আঘাত নিদিবা, প্ৰতিখন হৃদয়ে একো একোটা ৰত্ন। কবিৰে কৈছিল, হিন্দু বা মুছলমানৰ ঈশ্বৰ একেজনে। এইখন ভাৰতে বিচাৰি পাইছিল এজন আকবৰক, যিয়ে ৰাজনৈতিক বিশৃংখলা আৰু সামাজিক অস্থিৰতাৰ উপশম ঘটোৱাৰ এটা পথ বিচাৰি পাইছিল। শ্বাহজাহানে মাৰ্বলৰ সপোনৰ এটা সপোন দেখিছিল আৰু এয়া সম্ভৱ হৈছিল ভাৰততে। আমাৰ বহু লোক পাশ্চাত্যৰ জ্ঞানৰ জুৰিত অৱগাহন কৰিছে, এই পশ্চিমীয়া চিন্তাৰ শ্ৰেষ্ঠখিনি নিজৰ আৰু জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসহজ বোধ কৰিবলৈ একো নাই। কেৱল এটা কথাতে সতৰ্ক হ'ব লাগে, যাতে ই নিজৰ সভ্যতাৰ মূল উপাদানক আঘাত কৰিব নোৱাৰে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ পণ্ডিত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ লিখনিৰ পৰা লোৱা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লৈছো ৰাজেন্দ্ৰ কৃষ্ণৰ বাঁহীবাদন ৰাগ আহিৰ ভৈৰৱ।

ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰাজেন্দ্ৰ প্ৰসন্নৰ বাঁহীত ৰাগ আহিৰ্ভৈৰৱ শুনিলে। এই আকাশবাণী গুৱাহাটী মহাবাহু, এতিয়া শুনাবলৈ লৈছোঁ গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত বৰগীত, পুনতি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত দুটি বৰগীত।

শ্রোতাসকলে বৰগীত শুনি আছে গুণীন্দ্রনাথ ওজাৰ কণ্ঠত, শিল্পীৰ কণ্ঠত। এইবাৰ শুনক শ্রী শ্রী মাধবদেৱ বিৰচিত এটি বৰগীত।

0: শুনোৱা হ'ব। বিয়লি 3:15 নেপালী অনুষ্ঠানত দীপালী ছেত্ৰীৰ স্বৰচিত কবিতা আৰু গীতাঞ্জলি নেৱাৰৰ চুটি গল্প। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী অনামিকা দাসৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতিমালিকাৰ শিল্পী ক্ৰমে দীপক চক্ৰৱৰ্তী, লক্ষী শইকীয়া, নলিনী চৌধুৰী, ডলী ঘোষ আৰু লক্ষী ৰাহাং। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত জল পদুমৰ 5 উপন্যাসৰ 6ষ্ঠ খণ্ড, উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 9:15 জিলাৰ ৰেহৰূপ, দিনৰ 11:05 পৰাগমালা লাইভ, 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 3ৰ খণ্ড, ৰচনা দিগন্ত মাধৱ গোস্বামী, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ, দিনৰ 1:10 আৰু নিশা 7:45 ৰেঙনি দাসৰ কণ্ঠৰ আধুনিক গীত, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সঞ্জয় শইকীয়াৰ কণ্ঠৰ খয়াল ৰাগ সুধ সাৰাংগ, 1:50 জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত গীতেৰে সজোৱা হ'ব সুৰৰ জিঞ্জিৰি অনুষ্ঠানটি, 12:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 5:25 সন্ধিয়া 7:20 আৰু নিশা 8:30 আধুনিক গীত, 3:45 কাৰ্বি, 4:30 বড়ো অনুষ্ঠান, 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ, পাঠ যুগুতাই আগবঢ়াব ডক্টৰ প্ৰীথাৰাণী কৌৰে, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব এই বিষয়ে আলোচ কৰিব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে, আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ, সন্ধিয়া 6:40 অনুৰূপা বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দগান, 7:35 পূবালীৰ সুৰত ৰেণু হাজোৱাৰী আৰু সংগীসকলৰ কণ্ঠত কাৰ্বি গীত, নিশা 8:02 দৃষ্টিপাত, 9:00 চিত্ৰগীত, 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ জীৱন আৰু কৰ্মৰাজীৰ আধাৰত যুগুতোৱা আলেখলানীৰ 2ৰ খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, নিশা 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত প্ৰভাত মুখোপাধ্যায়ৰ সন্তুৰ বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
1: উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
2: উপজা দিনৰ সুবাস
3: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

পুৱা 9:20 চলচ্চিত্ৰ প্ৰযোজক পৰিচালক অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস বিশেষ এটি লাইভ অনুষ্ঠান। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। আগ ধৰিব ইন্দ্ৰজিৎ দাসে। নিশা 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে।

0: উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
1: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: ওপৰলৈ নতুবা ভূপৃষ্ঠলৈ বৈদ্যুতিক ডিচাৰ্জ হয় অৰ্থাৎ বিজুলী মাৰে। ইয়াকে বজ্ৰপাত বোলে। বজ্ৰপাতৰ ফলত সেইটোৰ গতিপথৰ উষ্ণতা হঠাৎ অতি উচ্চ হৈ প্ৰায় 30,000 ডিগ্ৰী চেলচিয়াছ হয়গৈ। এনে উষ্ণতা সূৰ্যপৃষ্ঠৰ উষ্ণতাৰো প্ৰায় 5 গুণ। তেনে উচ্চ তাপত মেঘপুঞ্জটোৰ বায়ুখিনিয়ে শব্দতকৈ অধিক বেগত প্ৰসাৰিত হৈ ঢেৰেকনিৰ সৃষ্টি কৰে। পাহাৰ পৰ্বতত হোৱা ইয়াৰ প্ৰতিধ্বনিৰ ফলত একোটা গাজনি ঢেৰেকনিৰে বহু সময় জুৰি গোটেই পৰিৱেশটো গুমগুমাই উঠে। বজ্ৰপাতৰ চিকমিকনিৰ পাছত মেঘৰ গাজনি শুনিবলৈ যিমান ছেকেণ্ড সময় লাগে, সেই সময়ক 3ৰে হৰণ কৰিলে যিটো সংখ্যা পোৱা যায়, সেই সংখ্যাটোৱে কিলোমিটাৰৰ এককত পৰ্যবেক্ষকৰ পৰা বজ্ৰপাতটোৰ থূলমূল দূৰত্বৰ এটা মান পোৱা যায়। উল্লেখযোগ্য যে দুই ধৰণৰ বজ্ৰপাত আছে, ধনাত্মক আৰু ঋণাত্মক। ধনাত্মক বজ্ৰপাত অধিক ভয়াৱহ হয়। প্ৰায়ভাগ বজ্ৰপাতে 2-3 মাইল দূৰত্বলৈ আঘাত কৰে আৰু ই 100 নিযুত ভল্টৰ প্ৰায় 10,000 এম্পিয়াৰ বিদ্যুৎ কঢ়িয়াই আনে। ওখ ঘৰ, অট্টালিকা, ওখ স্তম্ভ আদিক সম্ভাৱ্য বজ্ৰপাতৰ পৰা ৰক্ষা কৰিবলৈ ঘৰৰ মুঠত বা ছাঁতত কেইবাডালো জোং থকা ধাতুৰ দণ্ড এডাল থিয় কৰি স্থাপন কৰা হয়। দণ্ডডালৰ তলটো ধাতুৰ তাঁৰেৰে মাটিৰ লগত ভালকৈ সংলগ্ন কৰা হয়। ইয়াকে বজ্ৰ নিৰোধক বুলি কোৱা হয়। জোঙা মূৰবিলাকত বেছিকৈ বিদ্যুৎ আধান আৱিষ্ট হয়, তেতিয়া বজ্ৰপাতৰ পৰা বিদ্যুৎ আহিত হ'লে সি তাঁৰডালেৰে পোনে পোনে মাটিলৈ যায়, ফলত ঘৰটো ধ্বংসৰ পৰা ৰক্ষা পৰে। আমেৰিকাৰ বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে অনুমান কৰিছিল যে আকাশৰ বিজুলীও বিদ্যুতেই হ'ব। 1752 চনত তেওঁৰ ল'ৰা উইলিয়ামৰ সৈতে মিলি ধাতু আৰু ৰেচমৰ এখন চিলা সাজি বিজুলী ঢেৰেকনি মৰা বতৰত চিলাখন উৰাই দিলে। চিলাখনৰ জৰীডালেদি বৈ অহা কিছু বিদ্যুৎ পিতলৰ চাবি এপাতেৰে সংগ্ৰহ কৰি তেওঁ প্ৰমাণ কৰিলে যে বিশাল পৰিমাণৰ বিদ্যুৎপাতেহে আকাশত বিজুলী তোলে। বেঞ্জামিনে কৈছিল, বৈদ্যুতিক আধান আৰু আকাশৰ বিজুলী একেই বস্তু। প্ৰতি ছেকেণ্ডত পৃথিৱীৰ কোনোবা নহয় কোনোবা ঠাইত 50-100টা ঢেৰেকনি হৈ আছে। এনেধৰণে হোৱা বজ্ৰপাতে পৃথিৱীৰ বিভিন্ন ঠাইত বহু লোকৰ প্ৰাণ লৈছে, বহু সম্পত্তি নষ্ট কৰিছে। সেয়েহে বজ্ৰপাত হোৱাৰ সময়ছোৱাত আমি সদায় সাৱধানে থাকিব লাগে। মনত ৰাখিব লাগে যে বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানত পৰেহি, গতিকে বিজুলী ঢেৰেকনিৰ সময়ত কেতিয়াও মুকলি পথাৰত থাকিব নালাগে বা মুকলি পথাৰৰ মাজেদি পাৰ হৈ যাবলৈ চেষ্টা কৰিব নালাগে, কাৰণ মুকলি পথাৰখনত আপুনিয়েই হয়তো সবাতোকৈ ওখ হৈ থাকিব। বিজুলী ঢেৰেকনি মৰাৰ সময়ত মুকলি স্থানত মোবাইলত কথা পাতিবলৈ চেষ্টা নকৰাই ভাল। পাৰিলে মোবাইলটো ছুইচ অফ কৰি থ'ব লাগে। আপুনি যদি বিজুলী ঢেৰেকনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত ৰৈ গ'ল, তেতিয়াহ'লে আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নল'ব। কোনোবা এজোপা চাপৰ গছৰ তলত আশ্ৰয় ল'লে বেছি নিৰাপদে থাকিব। ঢেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেদি খোজকাঢ়ি নোযোৱাই মংগল। বিজুলী ঢেৰেকনি মৰাৰ সময়ত বৈদ্যুতিক মাধ্যমসমূহ ব্যৱহাৰ নকৰি সংযোগ বিচ্ছিন্ন কৰি ৰাখক। ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদ্যুৎ পৰিবাহী দণ্ড এডাল লগাওক। মনত ৰখাটো উচিত যে আমাৰ ধৈৰ্য আৰু অলপ সতৰ্কতাই বজ্ৰপাতৰ দৰে ভয়ংকৰ দুৰ্যোগৰ পৰা আমাক ৰক্ষা কৰিব পাৰে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত

0: হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বাতৰি।
4: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্চিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। ভেনেজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। ভাৰতে দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টিত মুকলি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত দেশৰ প্ৰথমটো সমবায় ভিত্তিক টেক্সি সেৱা ভাৰত টেক্সি মুকলি কৰিব। উপ ৰাষ্ট্ৰপতি চি ৰাধাকৃষ্ণন আজি 2-দিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 আৰু ছেনেগালে ইৰাকক 5-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত ছেছেলছৰ ৰাষ্ট্ৰ দিৱসৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 2015 চনত তেওঁ শেষবাৰৰ বাবে দেশখন ভ্ৰমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানত নৌসেনাৰ 2 জাহাজৰ লগতে

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে অংশগ্ৰহণ কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ছেচেলছৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ উপৰি পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰিব। শ্ৰীমোদীয়ে দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দিব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু ছেচেলছৰ মাজত ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কৰ আধাৰত দীৰ্ঘদিনীয়া অংশীদাৰিত্ব আছে। ভাৰত মহাসাগৰ খণ্ডত গুৰুত্বপূৰ্ণ সামুদ্ৰিক চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু গোলকীয় দক্ষিণৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ দিশত ছেচেলছ অন্যতম গুৰুত্বপূৰ্ণ দেশ হিচাপে বিবেচিত হৈছে। ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কাৰাকাছ আৰু ইয়াৰ সমীপৰ উপকূলীয় চহৰ লা গুৱাইৰাৰ আট্টালিকাসমূহৰ ধবংসাৱশেষৰ মাজৰ পৰা সহায় বিচাৰি মানুহৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে দেশখনত যোৱা বৃহস্পতিবাৰে প্ৰথমে 7.2 প্ৰাবল্যৰ ভূমিকম্পৰ মাত্ৰ কেইছেকেণ্ডমানৰ পাছতেই 7.5 প্ৰাবল্যৰ আন এটা শক্তিশালী ভূমিকম্পৰ ফলত ভালেসংখ্যক অট্টালিকা ভাঙি পৰাৰ লগতে আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ পাছতেই দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি ৰড্ৰিগছে জৰুৰী অৱস্থা ঘোষণা কৰে। দেশখনৰ এনে দুৰ্যোগৰ সময়ত বিভিন্ন দেশে উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে। ভাৰতে ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেট মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিনস্বৰূপে আৰম্ভ কৰা অপাৰেচন এমিষ্টেটৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্লোবমাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰী আৰু 41 এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। এই সাহায্যসমূহৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল গোট, 30 সাহায্য সামগ্ৰী, 6 ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা BHISHM শীৰ্ষক প্ৰজেক্টৰ আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা দুটা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41 দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেশখনৰ দুৰ্যোগৰ সময়ত ভাৰত তেওঁলোকৰ সৈতে আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত দেশৰ প্ৰথমটো সমবায়ভিত্তিক টেক্সি সেৱা ভাৰত টেক্সি মুকলি কৰিব। 3 গুজৰাট ভ্ৰমণলৈ যোৱা শ্ৰীশ্বাহে কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰাৰ লগতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উপ মুখ্যমন্ত্ৰী হৰ্ষ সংঘভী, সমবায় খণ্ডৰ প্ৰতিনিধি আৰু 4,000 অধিক টেক্সি চালকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ত শীৰ্ষ প্ৰদৰ্শনকাৰী চালকসকলক প্লেটফৰ্ম শ্বেয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই সেৱাই কেৱল গুজৰাটতেই 1.5 লাখৰো অধিক চালক আৰু 7 লাখ গ্ৰাহক পঞ্জীয়ন কৰি দৈনিক 35 অধিক যাত্ৰা সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে। প্ৰথম অৱস্থাত আহমেদাবাদ, চুৰাট আৰু বদোদৰাকে ধৰি গুজৰাটৰ 14 ডাঙৰ চহৰত এই সেৱা আৰম্ভ কৰা হ'ব আৰু এমাহৰ ভিতৰত সমগ্ৰ ৰাজ্যখনক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। আজি তেওঁ কৰ্ণাটকৰ বেংগালুৰুত নন্দপ্ৰভু শ্ৰী কেম্পেগৌড়াৰ 517 সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাইলৈ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক মাদকদ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা নিচামুক্ত ভাৰত অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব।

0: অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে। এদিন পূৰ্বে হৰ্মুজ প্ৰণালীত এখন মালবাহী জাহাজত ইৰাণে ড্ৰোন আক্ৰমণ কৰাৰ প্ৰতিশোধত আমেৰিকাৰ প্ৰতি আক্ৰমণ অব্যাহত আছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে চেণ্টকমে জনোৱা মতে তেওঁলোকৰ বাহিনীয়ে সমগ্ৰ ইৰাণত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ জৰিয়তে ইৰাণৰ উপকূলীয় ৰাডাৰ কেন্দ্ৰসমূহ লক্ষ্য কৰি লৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰাৰ কিছু সময়ৰ পাছতেই এই আক্ৰমণ সংঘটিত হয়। ইফালে ইৰাণে বহিৰাষ্ট্ৰৰ জাহাজসমূহক এই পথ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়াৰ মাত্ৰ কেইঘণ্টামান পিছতেই ওমানৰ উপকূলত এখন কণ্টেইনাৰ জাহাজ দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি বৃহস্পতিবাৰে ব্ৰিটিছ সেনাই প্ৰকাশ কৰে। ইউনাইটেড কিংডমৰ মেৰিটাইম ট্ৰেড অপাৰেচন চেণ্টাৰে জনোৱা মতে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই। ওমানৰ সমীপত বাণিজ্যিক জাহাজখনত আক্ৰমণৰ পিছতেই আবদ্ধ জাহাজসমূহ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাই খালী কৰাৰ কাম স্থগিত ৰাখিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলন 2026ত অধ্যক্ষতা কৰিব। এই সন্মিলনত গ্ৰামোন্নয়ন মন্ত্ৰী, শীৰ্ষ চৰকাৰী বিষয়া আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিশেষজ্ঞসকলে সৰ্বাংগীন গ্ৰামোন্নয়নৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে গ্ৰাম্য ভাৰতৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিব। শ্ৰীচৌহানৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিসৰত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলন অনুষ্ঠিত কৰা হ'ব। এই সন্মিলনে গাঁওসমূহ বিকাশৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহক একলগ কৰিব। সন্মিলনত ভি ভি জি ৰামজী আঁচনিৰ ৰূপায়ণ, গাঁও পঞ্চায়ত পৰ্যায়ত পৰিকল্পনা শক্তিশালী কৰা আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাৰ দিশত আলোচনা কৰা হ'ব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত দুখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱা নিশা আয়াৰলেণ্ডে ভাৰতক 36 ৰাণত পৰাস্ত কৰে। ক্ৰিকেটৰ যিকোনো ফৰ্মেটত ভাৰতৰ বিৰুদ্ধে এয়া হৈছে আয়াৰলেণ্ডৰ প্ৰথমটো জয়। ভাৰতে 163 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা বলতেই আটাইকেইটা উইকেট হেৰুৱাই 148 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই 50 আৰু শিৱম দুবেই 25 ৰাণ কৰাৰ বিপৰীতে আন খেলুৱৈসকলৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল। আয়াৰলেণ্ডৰ হৈ মেথিউ হোলাৰ্ট আৰু মেথিউ হামফ্ৰেজে 3টাকৈ উইকেট লাভ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 গ'লত পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ উছমান ডেম্বেলেয়ে খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1ৰ অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজগাৰ্ডে একমাত্ৰ গ'লটো দিয়ে। প্ৰতিযোগিতাত বৰ্তমান গ্ৰুপ এইচৰ এখন খেলত কাবু ভাৰ্ডে আৰু ছৌদি আৰৱ মুখামুখি হৈছে। একেটা গ্ৰুপৰেই উৰুগুৱেৰ বিৰুদ্ধে চলি থকা আন এখন খেলত স্পেইনে 1-0 গ'লত অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ, আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে।

0: দেখিবা যে অবশেষত জয় হব তোমাৰেই কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ পাত লুটিয়ালে যিগৰাকী মহিয়সী নাৰীৰ নাম স্বৰ্ণাক্ষৰেৰে জিলিকি উঠে তেখেতেই আছিল প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰা প্ৰথম অসমীয়া চিনেমা জয়মতীৰ নাম ভূমিকাত অভিনয় কৰি অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনলৈ তেখেতে যি অৱদান আগবঢ়াইছিল সেয়া আমি সকলোৱে অন্তঃকৰণেৰে স্বীকাৰ কৰোঁ। আজি তেখেতৰ উপজা দিন। তেখেতৰ সান্নিধ্য লাভ কৰিছিল আইদেউ সন্দিকৈ বঁটাৰে সন্মানিত তথা সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত বিশিষ্ট অভিনেত্ৰী চেতনা দাসে।
1: তেওঁ আমাৰ মাইলৰ খুঁটা, আজি নহলে আমি অভিনেত্ৰীয়ে নহলো হয়। তেওঁ যদি বাটকটীয়া নহলহেঁতেন আমাৰ, তেওঁ যিটো নিজৰ জীৱন, গোটেই জীৱনটো তেওঁ বিয়া বাৰু নোহোৱাকৈ তেনেকেই থাকি গ'লগৈ। সেই কথাটো ভাবিলে মনত দুখ লাগে। আৰু তেওঁ আইদেউ খন্তিকৰ বঁটাটো মই পাইছো সেইদিনাখনে মোৰ একেবাৰে ধাৰাসাৰে চকু পানী ওলাই আহিছিল যে এইগৰাকী মানুহে আমাৰ কাৰণে, এই মহিলাসকলৰ কাৰণে কি কাম কৰি যোৱা নাই, সেইবিলাক কথা অনুভৱ হয়। এতিয়াতো সকলোৱে দপদপাই থাকে, মই অভিনেত্ৰী, মই মোৰ যিকোনো মিডিয়াতে। গতিকে তেখেতে জীৱনটো কেনেধৰণে আহুতি দিলে যে তেওঁ আজীৱন বিয়া নোহোৱাকে থাকি গ'ল, ঘৰৰ পৰা বাহিৰত ঘৰ এটা ঘূৰি পেলাই তেওঁ থাকিবলৈ দিলে। আইদেউ সন্দিকৰ মনত কিন্তু কেতিয়াও ক্ষোভ প্ৰকাশ কৰা নাই তেখেতে। সদায় মই যেতিয়াই লগ পাইছো এই ঘৰটোলৈ যাওঁতে, গোলাঘাটৰ সেই ঘৰলৈ যাওঁতে সোমাই গৈ এবাৰ লগ পাই যাওঁ, আৰু তেখেতৰ ভতিজা বোৱাৰীয়ে কয়, অ আইদেউ আইদেউ এইগৰাকী চিনি পাইছনে এনেকৈ কৈছে। তাৰপিছত তেওঁ এনেকে মুখলৈ, দাঁত নোহোৱা মুখলৈ এনেকে চাইছে, চাই পেলাই কৈছে, শুনো এনেকলে সেই যে গোবৰ্ধন চৰিত্ৰ শুনি থাক, ৰেডিঅ' নাটকবিলাক শুনি থাক, এইগৰাকীয়ে সেইগৰাকী চেতনা দাস, অ হয় নেকি বোলো। মুখখন মেলি মেলি কিমান যে হাঁহিছে, কিমান যে হাঁহিছে। আৰু তাৰপা মই তাৰপিছত ক'লে, কিবা এটা হঁহোৱাচোন, কিবা এটা হঁহোৱা। এই সেইগৰাকী মহিয়সে কিবা এটা হঁহোৱা বুলি ক'লে, হঁহোৱাও কি, আৰু হঁহোৱাৰো ষ্টেণ্ডাৰ্ডটো থাকিব লাগিব ন। তেনেকে মই একদম ধুনীয়াকে কিবা এন চি চি মাৰাৰ নিচিনাকৈ এটা চেলুট মাৰি দিছো। তেখেতে যে মুখখন মেলি মেলি ইমান হাঁহিছিলে, ইমান হাঁহিছিলে, আৰু মই তেওঁৰ চৰণ চিন্তা কৰিছো এই মুহূৰ্তত। বহুত ভাল আছিলে, খুব ভাল মানুহ আছিলে, ইমান অহংকাৰ নোহোৱা এগৰাকী শিল্পী, উচ্চ খাপৰ যিগৰাকী শিল্পী। আৰু তেখেতৰ সান্নিধ্য লাভ কৰিছিলো কাৰণে কিজানি আমাৰ জীৱনৰ মহিয়ান হৈছে।
0: আমাৰ সৈতে সেয়া আছিল বিশিষ্ট অভিনেত্ৰী চেতনা দাস। ৰজেন বৰুৱা, তেখেত আছিল একেধাৰে এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক, অভিনেতা, চিত্ৰ নিৰ্মাতা, ছবি পৰিচালক, বহুমুখী প্ৰতিভাসম্পন্ন এগৰাকী শিল্পী। ব্ৰজেন বৰুৱাৰ আজি স্মৃতি দিৱস। তেখেতক আজিৰ দিনটোত আকাশবাণী পৰিয়ালে সশ্ৰদ্ধ স্মৰণ কৰিছো। তেখেতক একেবাৰে ওচৰৰ পৰা পোৱা এগৰাকী ব্যক্তিক আজি আমি লগ পাব বিচাৰিছো, আৰু তেখেতৰ জীৱনতো ব্ৰজেন বৰুৱাৰ বিশেষ ভূমিকা আছে, আৰু ব্ৰজেন বৰুৱাৰ শেষ মুহূৰ্ততো তেখেত কাষতে আছিল। তেখেত হৈছে সতীশ চৌহান ডাঙৰীয়া। আপোনাক আকাশবাণীৰ অনুষ্ঠানলৈ আদৰিছো, আৰু আজি ব্ৰজেন বৰুৱাদেৱক তেখেতৰ স্মৃতি দিৱসৰ দিনটোত স্মৰণ কৰি আপুনি আপোনাৰ সান্নিধ্যৰ কথা কি ক'ব বিচাৰিব?
2: মই এই লাইটত কাম কৰি মানে ৰবীন্দ্ৰভৱন লাইব্ৰেৰীত তেনেকৈ মানে এই সত্য ডেকাৰ লগত মানে আমি বহুত সংসাৰত শ্বুটিঙত গৈছিলোঁ, তাতেই পালোঁ ব্ৰজেন দাক। তাতে কিবা কিবি মানে কেমেৰা চেমেৰা বেয়া হ'ল, চাউণ্ড বেয়া হ'ল, সেইবিলাক মই ভাল কৰি দিলোঁ। ভাল কৰাৰ পিছত তেওঁ পিছলৈ মানে মুকুতা কৰোঁতে এখন এটা ৰেকৰ্ডাৰ এটা লৈ আহিলে। ৰেকৰ্ডাৰটো লৈ আহি মোক বিচাৰি আহি মাত দেখুৱাইছে বোলে এইটো কিবা কৰিব পাৰ নেকি। তাৰ চালোঁ মই লৈছোঁ সেইটো তেতিয়া মই মল্লদাৰ লগত কাম কৰোঁ, জ্যোতি চিত্ৰখনত এনে শিকি আছোঁ। শিকি থাকোঁতে তাৰ মল্লদাক ক'লো বোলে এই 17 আপ যিটো ৰেকৰ্ডাৰ আছে ৱেষ্টেক্সৰ, তাৰ চাৰ্কিট ডায়েগ্ৰামখন দিয়ক, মিক্সাৰ এখন বনাই লওঁ। সেই মিক্সাৰখনো বনাই ল'লোঁ। বনাই লৈ পেলাই ললিতা শ্বুটিং কৰিলোঁ, প্ৰজাখনৰ মাটি কৰিলোঁ, মমতা কৰিলোঁ, এনেকৈ আৰু। মমতা শ্বুটিং কৰি থাকোঁতে প্ৰজাখনৰ মাটিৰ গানকেইটা তাত শ্বুটিং কৰিবলৈ মানে কৰিলে ব্ৰজেন দাই। তাতে তেওঁৰ এই দুৰ্ঘটনা এটা হ'ল, মানে তাতে তেওঁ মানে ঢুকালে লাজ পানীটো মই দিলোঁ

কোনোবাই যদি তোমাৰ সৎ প্ৰচেষ্টাক লৈ ৰগৰ কৰে কৰিবলৈ দিয়া। প্ৰথমে তোমাক ৰগৰ কৰিব, তাৰ পাছতে তোমাক তাচ্ছিল্য কৰিব, পাছত যুঁজিব,

0: শেষ মুহূৰ্তত আপুনিয়ে তেখেতৰ কাষত আছিল?
1: নলাও, শেষ মুহূৰ্তত লাও, মই লগত আছো মানে ৰাতি
0: আপোনালোকে কাৰিকৰী দিশত যিসকলে সহযোগ কৰা টেকনিচিয়ানসকল আছিল, তেখেতে কি ধৰণে আপোনালোকক আগুৱাই লৈ গৈছিল?
1: তেওঁ কিবা মানে আমিয়ে কাম কৰোঁ, কিবা এটা অসুবিধা পালে তেওঁ খুজিলে তেওঁ এইটো এইটো এনেকুৱা নহয় এনেকুৱা কৰি লওঁ হৈ যাব, আৰু তেনেকৈ কৰি গৈ আছিলোঁ আমি।
0: 27 তাৰিখে মাজনিশা ঢুকাইছিল তেখেত, নহয় জানো?
1: 27 তাৰিখে মাজনিশা মানে ডেৰটা মানৰ ভিতৰত ঢুকাইছে তেওঁ। তেওঁক ডেৰটামানত হস্পিটেলত লৈ আহিলে, তাতে তেওঁ ঢুকাইছে আৰু।
0: আপোনাৰ কাৰণে ব্ৰজেন বৰুৱা কি আছিল?
1: মোৰ কাৰণেতো তেওঁ মানে মোৰ গাৰ্জেন, মোৰ চবেই আছিল মানে, গোটেই গাৰ্জেনৰ তেওঁ দেউতাৰ নিচিনাই আছিল আৰু, মোক তেওঁ ল'ৰাৰ নিচিনাই ভাবিছিলে আৰু।
0: তেখেতৰ লগত কাম কৰি বহুত কথা শিকিছিল আপুনি?
1: আমি তেওঁৰ পৰাই শিকা, তেওঁৰ পৰাই গোটেই হেৰিখিনি, সাহস সাহসখিনি পালোঁ, তাৰ পৰাও পালোঁ।
0: আজি 27 তাৰিখ, আজিৰ দিনটোত তেখেতক সোঁৱৰি আৰু কি ক'ব বিচাৰিব আপুনি?
1: অসমৰ ৰাইজে তাক মনত ৰাখিলে ভাল পালোঁ আৰু, তেওঁ যিটো অসমৰ মানে ছবি জগতৰ কাৰণে যিখিনি কৰি গ'ল সেইখিনি মানে অতুলনীয়।
2: সেয়া আছিল সতীশ চৌহান।
3: ৱেল ডক্টৰ চৌধুৰী, যিটি শিশু সন্তানক আজি 3 বছৰ আগতে এই 2 হাতেৰে মাতৃগৰ্ভৰ পৰা পৃথিৱীৰ বুকুলৈ আনিছিল, যাৰ পিতৃ মাতৃয়ে মোৰেই আমন্ত্ৰণত মোৰেই ঘৰ চাবলৈ আহি যদি সেই একমাত্ৰ সন্তানক হেৰুৱাব লগা হয়, তেন্তে ডক্টৰ চৌধুৰী, ৰেড নট এ নমিনাস চাইন, ই অমংগলৰ পূৰ্বাভাস নহয়নে? নো নো, ইট ইজ অমিনাস, আই কান্ট বিয়েৰ ইট, আই ৱান্ট টু ষ্টপ ইট, আই ৱান্ট টু ষ্টপ ইট।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
6: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
2: প্ৰিয় শ্ৰোতা, গুৱাহাটীৰ শিলপুখুৰীৰ দীপক সংঘৰ সৌজন্যত অহা 2 জুলাইৰ পৰা 7 জুলাইলৈ বৰগীত, বনগীত আৰু লোকগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সমল ব্যক্তিসকল হ'ল গুণীন্দ্ৰনাথ ওজা, প্ৰণীতা বৈশ্য মেধি, অসীমজ্যোতি বৰুৱা, ধৃতিশ্ৰী দেৱী আৰু বীণা বৰঠাকুৰ। প্ৰতিদিনে পুৱা 10 বজাৰ পৰা শিলপুখুৰীৰ দীপক সংঘ প্ৰাংগণত কৰ্মশালা অনুষ্ঠিত হ'ব। অংশগ্ৰহণকাৰীসকলৰ বয়সৰ কোনো নিৰ্ধাৰিত সীমা নাই। সবিশেষ জানিবলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে 7086338917, 9864155478 নম্বৰত। আমেৰিকান লেখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী হেলেন কেলাৰ 1880 চনৰ আজিৰ তাৰিখতে তেখেতৰ জন্ম হৈছিল। তেখেতৰ উপজা দিনটো হেলেন কেলাৰ দিৱস হিচাপে পালন কৰা হয়। এই দিৱস পালনৰ তাৎপৰ্য তথা হেলেন কেলাৰৰ প্ৰেৰণাদায়ক জীৱনৰ কিছু কথা কৈছে শিশু সাৰথীৰ বিশেষ শিক্ষক দীপম দাসে।
7: নমস্কাৰ, প্ৰতি বছৰে 27 জুনত আমি হেলেন কেলাৰ ডে পালন কৰোঁ। আজি হেলেন কেলাৰ দিৱস উপলক্ষে আমি হেলেন কেলাৰৰ জীৱন আৰু বধিৰন্ধতা বা ডেভব্লাইণ্ডনেছ সম্পৰ্কে কিছু কথা স্মৰণ কৰিম। হেলেন কেলাৰ আছিল বিশ্বৰ অন্যতম অনুপ্ৰেৰণাদায়ক ব্যক্তিত্ব। শৈশৱতে দৃষ্টি আৰু শ্ৰৱণ শক্তি হেৰুৱায়ো তেওঁ শিক্ষা লাভ কৰি লেখিকা, বক্তা আৰু সমাজসেৱিকা হিচাপে বিশ্বজুৰি পৰিচিত হৈছিল। তেওঁৰ জীৱনে দেখুৱাইছে যে সঠিক সহায় আৰু সুযোগ পালে প্ৰতিজন ব্যক্তিয়ে নিজৰ সম্ভাৱনাক বিকশিত কৰিব পাৰে। বধিৰন্ধতা বা ডেভব্লাইণ্ডনেছ হৈছে এক বিশেষ অৱস্থা য'ত এগৰাকী ব্যক্তি একেলগে দৃষ্টি আৰু শ্ৰৱণজনিত বাধাৰ সন্মুখীন হয়, কিন্তু ইয়াৰ অৰ্থ যোগাযোগ বা শিক্ষাৰ পৰা বঞ্চিত হোৱা নহয়। বধিৰন্ধ ব্যক্তিসকলেও বিভিন্ন যোগাযোগ পদ্ধতি ব্যৱহাৰ কৰি নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰে, যেনে ব্ৰেইল লিপি ইউজ কৰি, চাইন লেংগুৱেজ

0: साइन लैंग्वेज, ऑब्जेक्ट क्यूज, टेक्टाइल क्यूज, लिप रीडिंग, टेडोमा, प्रिंट ऑन पाम आदि पद्धतिर সহায়ত তেওঁলোকে আনৰ লগত নিজৰ মনৰ ভাব প্ৰকাশ কৰিব পাৰে। সকলোৰে বাবে সমান সুযোগ নিশ্চিত কৰিবলৈ এক্সেসিবিলিটি বা সুগমতা অতি গুৰুত্বপূৰ্ণ। অন্তৰ্ভুক্তিমূলক শিক্ষা, তথ্যৰ সহজ প্ৰাপ্তি আৰু বাধামুক্ত পৰিৱেশ গঢ়ি তুলি আমি এখন অধিক সমতাপূৰ্ণ সমাজ নিৰ্মাণ কৰিব পাৰোঁ। হেলেন কেলাৰৰ দিৱসত আহক আমি সকলো ধৰণৰ সক্ষমতাক সন্মান জনাই এখন অধিক অন্তৰ্ভুক্তিমূলক সমাজ গঢ়াৰ সংকল্প লওঁ। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল দীপম দাস।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ,
2: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ,
2: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। ইতিহাসৰ পাতত ভুমুকি মাৰিলে আমি আৰু পাওঁ, ভাৰতীয় নৃত্যশিল্পী অমলা শংকৰৰ জন্ম হৈছিল 1919 চনৰ আজিৰ তাৰিখতে। সুৰকাৰ, সংগীত পৰিচালক, কণ্ঠশিল্পী ৰাহুল দেৱ বৰ্মনৰ জন্ম হৈছিল 1939 চনৰ আজিৰ তাৰিখতে। ভাৰতীয় ট্ৰেক এণ্ড ফিল্ডৰ ৰাণী, গোল্ডেন গাৰ্ল, পায়লি এক্সপ্ৰেছ ৰূপে খ্যাত, পিলা ভুলাকাণ্ডে থেক্কে পৰাম্বিল উষা, সকলোৰে মাজত পৰিচিত পি টি উষা ৰূপে তেখেতৰ জন্ম হৈছিল 1964 চনৰ আজিৰ তাৰিখতে। দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰছনৰ জন্ম হৈছিল 1980 চনৰ আজিৰ তাৰিখতে। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেল ষ্টেইনৰ জন্ম হৈছিল 1983 চনৰ আজিৰ তাৰিখতে। ইংৰাজ বিজ্ঞানী দাৰ্শনিক জেমছ স্মিথছনৰ মৃত্যু হৈছিল 1829 চনৰ আজিৰ তাৰিখতে। মহাৰাজা ৰঞ্জিত সিঙৰ দেহাৱসান ঘটিছিল 1839 চনৰ আজিৰ তাৰিখতে। আজি জিবুতিৰ স্বাধীনতা দিৱস। প্ৰিয় শ্ৰোতা, আজি পুৱা 9:20 বজাৰ পৰা ব্ৰজেন বৰুৱা বিশেষ প্ৰভাতী তৰংগ। ভাগ ল'ব মনামী বেজবৰুৱা, নয়ন প্ৰসাদ আৰু জয়া দুৱৰা শইকীয়াই। শুনিবলৈ নাপাহৰিব, অনুষ্ঠানটি একে সময়তে ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এতিয়া আহিছো বাতৰি কাকতৰ শিৰোনামলৈ। বৈদেশিক মন্ত্ৰণালয়ৰ আনুষ্ঠানিক ঘোষণা, দিল্লীত 1 জুলাইৰ পৰা ভাৰত জাপান শীৰ্ষ সন্মিলন, জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে বাৰ্তালাপ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে অংশীদাৰত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি, জাপানৰ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ ব্যাপক সাল সলনিৰ প্ৰস্তুতি, দেশৰ ইণ্টেলিজেন্স ব্যুৰৰ নতুন সঞ্চালক মহেশ দীক্ষিত, এ আই সৌৰখণ্ডত বিনিয়োগ, 15 জুলাইত ভাৰত ব্ৰিটেইন বাণিজ্য মেজমেল, ৰাজ্যত মূলধনী ব্যয় 26,000 কোটি টকালৈ বৃদ্ধি, এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আয়তীৰ উৰুলি, ভক্তৰ জয়ধ্বনিৰে মুকলি হ'ল কামাখ্যাৰ দুৱাৰ, দেশী বিদেশী ভক্তৰ উৎসাহ, অম্বুবাচীৰ পাছত পুনৰ মুকলি হ'ল জুবিন ক্ষেত্ৰ, এতিয়াৰে পৰা এখন জিলাৰ প্ৰাৰ্থীয়ে আন এখন জিলাত নাপাব ড্ৰাইভিং লাইচেন্স, পৰিবহণ মন্ত্ৰী চৰণ বৰুৰ ঘোষণা, ডাঃ নোমল চন্দ্ৰ বৰাক মাৰোৱাৰী দাতব্য ঔষধালয়ৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান, কণ্ঠশিল্পী সুমন কল্যাণ দত্তৰ দেহাৱসান, কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰববী ৰবীন গোস্বামীৰ দেহাৱসান, ভেনেজুৱেলাত ধবংসস্তূপৰ মাজত আবদ্ধ হাজাৰ হাজাৰ লোক, 24 ঘণ্টাৰ ভিতৰত এইবাৰ ফিলিপাইনছত বিধ্বংসী ভূমিকম্প, মে মাহত আমাৰ ৰাজ্যতো 25টা সৰু বৰ জোকাৰণি, অতি ভূমিকম্প প্ৰৱণ জোন 6ত আছে অসম। এইবাৰ আহিছো সম্পাদকীয় পৃষ্ঠালৈ। শিশুৰ বাবে এখন সুন্দৰ পৃথিৱী, সুস্থ পৃথিৱীৰ প্ৰসংগৰে নিয়মীয়া বাৰ্তা কাকতে, ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবহমান হৈ থাকিব লাগিব, এই প্ৰসংগৰে আমাৰ অসম কাকতে, অসমৰ পৰ্যটনৰ মূল দুৱাৰ হ'ব কামাখ্যা ধাম, এই প্ৰসংগৰে অসমীয়া খবৰ কাকতে, জাপানিজ এনকেফেলাইটিছৰ প্ৰতিৰোধ সম্পৰ্কে দৈনিক জনমভূমি কাকতে, ৰিনিউড ৰোডমেপ ফৰ এ ড্ৰাগ ফ্ৰী ইণ্ডিয়া, এই প্ৰসংগৰে দ্য চেণ্টিনেল কাকতে, শেহতীয়াকৈ পাছপোৰ্টখন কেৱল ভ্ৰমণ নথি হিচাপে ব্যৱহাৰ কৰা হ'ব বুলি সৃষ্টি হোৱা বিতৰ্কৰ প্ৰসংগৰে দ্য আছাম ট্ৰিবিউন কাকতে, দক্ষিণ আফ্ৰিকাৰ ভেনেজুৱেলাত সংঘটিত বিধ্বংসী ভূমিকম্পৰ প্ৰসংগৰে দৈনিক অসম কাকতে, আৰু অসমত বাৰিষা অহা মানে যেন বানৰ তাণ্ডৱ, এই প্ৰসংগৰে অসমীয়া প্ৰতিদিন কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। খেলৰ পৃষ্ঠালৈ আহিছো। জাৰ্মানী ঘৰুৱাই বিশ্বকাপৰ নকআউটত ইকুৱেডৰ, ছুইডেনৰ বিৰুদ্ধে ড্ৰ খেলি নকআউটত জাপান, সোমবাৰে জাপানৰ সন্মুখত প্ৰত্যাহ্বান ব্ৰাজিলৰ, নকআউটত আমেৰিকাৰ প্ৰতিদ্বন্দ্বী বোস্নিয়া, বিজয়েৰে অভিযান সামৰিলে তুৰস্কই, পাৰাগুৱেৰ বিৰুদ্ধে ড্ৰ খেলি নকআউটত অষ্ট্ৰেলিয়া, এছিয়ান ভলীবল কনফেডাৰেশ্যনৰ ছেমি ফাইনেলত ভাৰত। প্রিয় শ্রোতা, আজি পুৱাৰ বাবে নির্ধারিত সময় শেষ হল। আপনার আজির দিনটি শুভ আর মঙ্গলময় হওয়ার কামনায় মই ইন্দ্রজিৎ দাসে

0: আজি পুৱা শুনিলে। অনুষ্ঠানটি প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: কোন মইনা? ককায়ে আছে, ভিতৰতে আছে। ৰাতি খপি আহিছে, খোৱাপাতিত পৰি আছে, গুণেই তোক কোৱা নাছিলোঁ। আহ আহ, মৰমৰ ককায়েৰক এবাৰ চাই লহি। আহ,
1: কথা কৈ কৈয়ে জেউতীয়ে কানি দুৱৰিকৈ মিলি থোৱা দুৱাৰখন আৰু অলপ ঠেলি ভিতৰলৈ সোমাই গ'ল। পাছে পাছে শুন মইনা, একমাত্ৰ কোঠাটোৰ ভিতৰখন প্ৰায় অন্ধকাৰ। মজিয়াত ধানখেৰ পৰা, ওপৰত ফটাকানিৰে বোৱা এখন বিচনা চাদৰ, ঘৰৰ এচুকত এখন চাঙৰ ওপৰত দুটা মজলীয়া ধৰণৰ ধানৰ দুলি, বিচনাৰ ওপৰত ক'লা মোলা প্ৰায় শুকাই যোৱা মানুহ এটা পৰি আছে। মানুহটোৰ ভৰি দুটা পিটিকি আছিল সেই ছোৱালীজনীয়ে, বিজুমাই। সোণমইনাক দেখাৰ লগে লগেই বিজুমাই কুচিমুচিকৈ তলমূৰকৈ বহি থাকিল।
2: ককাইদেউ, মণি ককাইদেউ!
1: মানুহটোৱে মুখখন ঘূৰাই তাৰ ফালে চালে। ভয় খাই উঠিল সোণমইনাই। এয়া কি, এয়া কি মানুহৰ মুখ! মূৰ টপা হৈ পৰা মানুহটোৰ হনু ওলাই পৰিছে। ৰঙা পৰা চকুহাল এটা গুণা মোহৰ চকু যেন দেখা গৈছে। বিভৎস এই ৰূপ, বিধ্বস্ত এই মুখমণ্ডল, প্ৰস্তৰ যুগৰ কঠিন শিলা অস্ত্ৰৰ দৰে জঙা, খহটা আৰু ক'লা হৈ পৰিছে। বিশ্বাস নহ'ল, বিশ্বাস নহ'ল এই মানুহটোৱেই তাহানিৰ সেই মনেশ্বৰ ককাইদেউ বুলি। এটা গেঙনি তুলি মানুহটোৱে মুখখন ঘূৰাই শুই পৰিল। সহিব নোৱাৰিলে, সি আৰু সহ্য কৰিব নোৱাৰিলে। ভিতৰৰ পৰা ওলাই আহি সোণমইনাই চকুহাল মোহাৰিলে। এহাতেৰে জেউতীৰ কান্ধত ধৰি হুকুকনি এটা তুলি সি ক'লে,
2: বাইদেউ যাওঁ।
1: কিছু সময় দূৰৰ পথাৰখনলৈ চাই লাহে লাহে সি খোজ দিলে। মানুহৰ এনে দুৰ্গতি কি অনিবাৰ্য আছিল? ই কি অপ্ৰতিৰোধ্য আছিল? মানুহ কি সৰ্বতিকাল এনেদৰেই জীয়াই থাকিব লাগিব? এই বসুন্ধৰাক ভোগ কৰিবলৈ কি বা যোগ্যতাৰ প্ৰয়োজন? কথাবোৰ ভাবি ভাবি সি এনে এবাৰ পাছলৈ ঘূৰি চালে। বাজলৈ ওলাই আহিছিল বিজুমাই। ঘৰৰ মুধৰ ফালৰ বেৰখনৰ আঁৰ লৈ দৰক দি চাই থাকিল তাই লাহে লাহে আঁতৰি যোৱা সেই অচিন অভ্যাগত যুৱকলৈ। কিবা এটা দুৰ্বাৰ আকৰ্ষণেও টানি ধৰিছিল সোণমইনাক। সিও ঘূৰি ঘূৰি পাছলৈ চালে। এক অজান শিহৰণ তাৰ শিৰাই শিৰাই বৈ গ'ল। এক অনামী চটফটনিয়ে তাক বাৰে বাৰে আগভেটি ধৰিলে। এটা নাৰীমূৰ্তিয়ে যেন দিগন্তৰ ফালে মেলি দিছে দুখনি হাত, হাত দুখন ক্ৰমান্বয়ে প্ৰসাৰিত হৈ গৈ থাকিল। পলাব খুজিছিল সি, নোৱাৰিলে। বাৰে বাৰে হেঙাৰ হৈ থিয় দিছেহি এপাহি পদুমৰ পোহৰেৰে উদ্ভাসিত এক নাৰী মূৰ্তি। তাৰ পাছত সি শুনিবলৈ পালে সেই মূৰ্তিৰ নিৰ্বাক বচন, কোন তই দুৰাচাৰ, মোৰ এই স্বৰ্ণদ্বাৰত কৰ কৰাঘাত, আছিল কি অধিকাৰ জ্বলাবলৈ অগণি মোৰ অন্তৰত, দূৰ হ দূৰ হ দুৰাচাৰ, নহ'লে নিমিষতে কৰিম ছাৰখাৰ।

0: উৰি উৰি অহা কুকুহা কিছুমান সোণমইনাৰ গায়ে মূৰে পৰিল। কাজিৰঙা হাবিত জুই লগাইছে চাগে। পৰি অহা আবেলিৰ বতাহজাকে ব্ৰহ্মপুত্ৰৰ বালিও উৰুৱাই আনিছে। বতাহ আৰু খিচখিচীয়া বালিৰ কোবত ভালকৈ চকুমেলা মস্কিলেই হৈ পৰিছে। তাৰ চাবৰ মন গৈছিল ছিগা মথাউৰিটোৰ কেইফুটমান দূৰৰ গৰাটোৰ পৰা আৰম্ভ হোৱা এই বিশাল বালিৰাশিৰ ৰূপ। ঠায়ে ঠায়ে গজি উঠা জাওবনবোৰ লহপহকৈ বাঢ়ি আহিছে। বতাহৰ কোবত জাওবনবোৰত এটা কম্পন তৈয়াৰ হৈছে আৰু মৃদু সোঁ সোঁৱনিৰ শব্দ এটাও শুনা গৈছে। তাহানি গৰু চৰাবলৈ আহি এনেকুৱা এখন জাৰণিতে সিহঁতে তলে তলে খেলি ফুৰিছিল। কলৈ গ'ল তাৰ ল'ৰালিৰ লগৰীয়াহঁত? সিহঁতৰ কেতিয়াবা তালৈ মনত পৰেনে? কথাবোৰ ভাবি ভাবি সি মথাউৰিটোৰ ওপৰেদি আগবাঢ়িল। বেলি পৰিবলৈ আৰু বেছিপৰ নাই। উৰি থকা বালিৰ মাজেৰে পশ্চিম আকাশৰ বেলিটোৰ ৰাঙলী ৰূপ প্ৰতিভাত হৈছে। বেলিটো কমলাবৰণীয়া এখন কাঁহীৰ দৰে দেখা গৈছে। সি পূবমুৱা হৈ আছে যদিও বেলিটোৰ এই অপৰূপ সৌন্দৰ্য তাৰ চকুৰ আগত ভাঁহি উঠিল। তাক কোনোবাই মতা যেন শুনি চকুমুখ ঢাকি যোৱা ৰুমালখন এৰুৱাই আগলৈ চালে।
1: দাদা, ইমান দেৰি কৰিব পাৱানে? তোৰ কাৰণে গোটেই মানুহ ৰৈ আছে। আহ, সোনকালে যাওঁ।
0: অক্সুৰে নামৰ ল'ৰাটো কথা কৈ কৈ তাৰ ফালে আগবাঢ়ি আহিল।
2: কোন মানুহ? ক'ৰ মানুহৰ কথা কৈছ অক্সুৰে?
1: কেলেই, আমাৰ মাথৰি গাঁৱৰ।
2: মথাউৰি গাঁও?
1: অঁ, ছিগা মাথাউৰিত আহি বহা চব মানুহেই এতিয়া গাঁৱৰ নাম ৰাখিছে মাথাউৰি গাঁও। তই নাজানই নেকি? ই হল আৰু নিজৰ গাঁৱৰ নাম নজানা হলি। বল দাদা, গাঁৱৰ নিয়ম কৃষ্ণপক্ষত আন্ধাৰ হোৱাৰ আগতেই ভাত খাব লাগে।
0: কথা পাতি পাতি আগবাঢ়ি গৈ অক্সুৰে ঘৰ এটালৈ আঙুলিয়াই ক'লে,
1: সেইটো ফুলুহঁতৰ ঘৰ। ফুলুক মনত আছেনে তোৰ?
2: ফুলু ইয়াতে থাকে নেকি?
0: মথাউৰিৰ ওপৰত এই ঘৰটো দীঘলীয়া, দুকোঠালিৰ ঘৰ। একোঠালি বেৰ কোৰ দি মানুহ থকা, আনটো কোঠালিত বেৰ নাই, জেওৰা দিয়া গৰু গোহালি, সমুখৰ ফালে এখন জপনা। ঘৰটোত গৰু আৰু মানুহ একেলগে থাকিলেও দেখাত পৰিপাটি। চোতাল ধুনীয়াকৈ সৰা যদিও কুকুহা পৰি ক'লা হৈ আছে। মানুহ থকা কোঠালিটোৰ মুধৰ ফালে এখন হেণ্ডালিত এজোপা লাও বগাই আছে। কেইটামান জাতিলাও ওলমি থকাও দেখা গৈছে। গৰু গোহালিটোৰ ফালে মাটিত এজোপা ৰঙালাও বগাই আছে। চোতালৰ আগত মানুহ বহিব পৰা এখন বাঁহৰ চাং। ফুলুহঁতৰ চোতাল পায়ে বাহিৰৰ পৰা অক্সুৰে চিঞৰ লগালে,
1: ঐ ফুলু, কোন আহিছে চাহ?
0: ফুলু ভিতৰৰ পৰা ওলাই আহিল, লগত এজাক সৰু সৰু ল'ৰা ছোৱালী। চোতাললৈ ওলাই আহি তাই ৰৈ গ'ল। সোণমইনাৰ ফালে কিছু সময় চাই চিঞৰি উঠিল,
3: ও শুন দাদা।
2: হয়, ঠিক ধৰিব পাৰিলি।
0: তাই লৰালৰিকৈ ভিতৰলৈ সোমাই গৈ গামোচা এখন আনি মাহৰ চাংখন কোবাই সিহঁতক বহিবলৈ দিলে। সোণমইনাই ফুলুলৈ চাই একেবাৰে পোনপটীয়াকৈ সুধিয়েই পেলালে,
2: ল'ৰা ছোৱালী কেইটা ফুলু?
3: ই দাদা, নকবি আৰু, ঢেৰ, সাতটা। দুটা ডাঙৰ হৈছে, ইহঁতকেইটা সৰু।
0: সোণমইনাৰ এনেকুৱা লাগিল যেন ফুলু এজনী ফলৱতী কঁঠাল গছ। তাইৰ দেহবৃক্ষত ওলমি পৰিছে সহস্ৰ ফল। এইজনী ফুলু, এসময়ত গাঁৱৰ লাইব্ৰেৰীৰ ফিল্ডখনতে তাই বেডমিণ্টন খেলিছিল। লগত আছিল তাইৰ বান্ধৱী থুলিমায়া থাপা। খিনমিন মিঠাবৰণীয়া ছোৱালীজনীয়ে যেতিয়া হাতত ৰেকেট লৈ এজনী ফেঁচু চৰাইৰ দৰে উৰি অহা ককটোত তীক্ষ্ণ দৃষ্টি ৰাখি চুঁ মাৰি খেদি গৈছিল, তেতিয়া তাইক তাত থকা ল'ৰাবোৰে মৰমতে চিঞৰি চিঞৰি জোকাইছিল। ককটোৰ ফালে তীব্ৰবেগত গৈ থকা ফুলুৱে পেনপেনাই ক'ব, দাদা নজোকাবচোন। ৰস পাই গোটেই মুখা ল'ৰাই ঢেক ঢেকাই হাঁহিব। আৰু থুলিমায়া শকত আৱত নুদোকা বগী ছোৱালীজনী আছিল গহীন গম্ভীৰ। তাইক কোনেও জোকাবলৈ সাহস কৰা নাছিল। ফুলুৱে হাতত তামোল এটা লৈ বাকলি গুচাই গুচাই সুধিলে,
3: দাদা তইনো ক'ত থাক আজিকালি? তহঁতৰ কথা মাজে মাজে ওলায়, কিমান বছৰ গ'ল, আজিকালি আগৰ কাকো লগ নাপাওঁ।
0: ফুলুৱে তামোল খনিয়াই বঁটা এটাত সিহঁতলৈ আগবঢ়াই দিলে,
2: ফুলু, তোৰ বান্ধৱী সেই যে থুলিমায়া, আজিকালি ক'ত থাকে? খহনীয়াৰ পাছত বোলে সিহঁতৰ গাঁৱৰ মানুহবোৰ নেপাললৈ গ'লগৈ, হয়নে?
3: নাই নাই, সিহঁতৰ গাঁৱৰ মানুহ নেপাললৈ উঠি যোৱা নাছিল নহয়। চলা গাঁৱৰ দাহাল

0: উপাধ্যায় ভট্টাৰায়হঁতে নেপাল লৈ উঠি গ'ল। অ' দাদা, সেই যে চলা গাঁৱৰ হৰিপ্ৰসাদ, সি কি কৰিলে জান? নৈৰ গৰা সিহঁতৰ ঘৰৰ কাষ পাওঁতেই আমাৰ এখেতো সিহঁতৰ ঘৰ ভাঙিবলৈ গৈছিল। একে কমিউনিষ্ট পাৰ্টি যে হৰিপ্ৰসাদৰ ঘৰৰ বাৰাণ্ডাত লেনিনৰ ফটো এখন বন্ধাই থোৱা আছিল নহয়, সি বোলে সেইখন নমাই আনি একে কোবেই নৈ বুকুলৈ মাৰি পঠিয়ালে। সিহঁতৰ নেপালৰ ৰজা বীৰেন্দ্ৰৰ ফটোখন আলফুলকৈ নমাই আনি কাপোৰ এখনেৰে মেৰিয়াই ধুনীয়াকৈ বাকচত সুমুৱাই থলে। একেতে তাকে দেখি ইচ ইচ আচ আচ কৰি জোৰে কাম ততে এৰি গুচি আহিল। ঘৰত আহি বোলে চব ভণ্ড, চব ভাণ্ডকীৰ দল, কাকো বিশ্বাস কৰিব নোৱাৰি, স্বাৰ্থপৰ। একেতে মনতে বৰ দুখ পালে হবলা, কেইবাদিনো ভুৰভুৰাই আছিল।
1: ধূলিমায়াৰ কথা কচোন ফুলু।
0: ঠুলিক জীৱনত একেবাৰে নামাতো বুলি ভাবিছিলোঁ। আমাৰ দুই নম্বৰ ছোৱালীজনীৰ জন্মৰ পাছত এবাৰ গোলাঘাটৰ ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। মোৰ গা ভাল নাছিল। ডাক্তৰক দেখুৱাই আহি বাছ ষ্টেণ্ডত ৰৈ আছিলোঁ। ডাঙৰ ল'ৰাটোক বাপেকে আৰু ছোৱালীজনীক মই লৈ আছিলোঁ। তেতিয়া দেখিলোঁ দুজনী ছোৱালী

0: কেইবাদিনো ভুৰভুৰাই আছিল।
1: ধূলিমায়াৰ কথা কচোন ফুলু।
0: ঠুলিক জীৱনত একেবাৰে নামাতো বুলি ভাবিছিলোঁ। আমাৰ দুই নম্বৰ ছোৱালীজনীৰ জন্মৰ পাছত এবাৰ গোলাঘাটৰ ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। মোৰ গা ভাল নাছিল। ডাক্তৰক দেখুৱাই আহি বাছ ষ্টেণ্ডত ৰৈ আছিলোঁ। ডাঙৰ ল'ৰাটোক বাপেকে আৰু ছোৱালীজনীক মই লৈ আছিলোঁ। তেতিয়া দেখিলোঁ দুজনী ছোৱালীয়ে দুখন ধুনীয়া চাইকেল লৈ কথা পাতি গৈ আছে। দেখিয়ে চিনি পালোঁ সেইজনী ঠুলি। মই চিঞৰিয়াই দিলোঁ, "ঐ ঠুলি!" তাই ঘপককৈ চাইকেলখন ৰখাই মোৰ ফালে চাই লাহে লাহে ওচৰ পালেহি। কি ধুনীয়াজনী হৈ পৰিছিল তাই! গাত বগা স্পৰ্টিং, বগা স্কাৰ্ট, হাতত ৰেকেট। আয়ুই ছোৱালী নহয় যেন একদম পুতল আহে। তাই মোলৈ একেৰাহে চাই থিৰ নাইকিয়া হৈ পৰিল। ক'লে, "ফুলু, ক্লাবত খেলা আছে, লন টেনিছো শিকিছোঁ, যাওঁ হা?" গুচি গ'ল, নৰলেই। দুইজনী ছোৱালী চাইকেল মাৰি গুচি গ'ল। মোক তাই একো এটা নুসুধিলে। সৰসৰকৈ মোৰ চকু পানী ওলাই আহিল। ভাবিলোঁ কলেজত পঢ়ি তাই অহংকাৰ হৈছে। খুব কান্দিলোঁ। ঘৰত আহিও ৰাতি ৰাতিটো কান্দিলোঁ। তেতিয়া ভাবিছিলোঁ জীৱনত তাইক আৰু নামাতিম। পাছে কি হ'ব, তাই আহিছিল নহয়। বাপেক মৰাৰ পাছত সকামলৈ আহিছিল। কেপ্টেইন ৰণ বাহাদুৰ গুৰুং নামৰ ল'ৰা এটাৰ লগত বি এ পাছ কৰাৰ পাছতেই তাই বিয়া হৈ গৈছিল। এতিয়া গুজৰাটৰ ফালে থাকে। তাই আহিয়ে দুদিনৰ পাছতে মোৰ ওচৰ ওলালেই নহয়। আহিয়ে মোক সাৱটি ধৰি খুব কান্দিলে। কান্দি কান্দি ক'লে, "ফুলু, মই পঢ়ি থাকোঁতে এদিন গোলাঘাটত তোক লগ পাইছিলোঁ। সেইদিনা তোৰ অৱস্থাটো দেখি মই সহ্য কৰিব পৰা নাছিলোঁ। সেইদিনা মই খেলালৈ নগৈ হোষ্টেলত শুই শুই খুব কান্দিলোঁ। ফুলু, মোক মাফ কৰি দে." ইমান ধুনীয়াজনী হৈ আছে তাই এতিয়াও। কি চাবি তাই চেহেৰা! এটাই ল'ৰা কোনোবা দামী স্কুলত পঢ়ুৱাইছে, হোষ্টেলত ৰাখিছে, তথাপি পাগলীজনীৰ মনত হেনো শান্তি নাই। মোক কি কৈছে জান? তাই গিৰিয়েকে বোলে দেশ ৰক্ষাত কিয় তাইৰ স্বাস্থ্য চেহেৰা ৰক্ষাতহে বেছি গুৰুত্ব দিয়ে। তাইৰ নামটো হেনো বদলি কৰি মায়াদেৱী কৰিলে। সিহঁতৰ ক্লাবত নাচ গানবোৰ হৈ থাকে নহয়, তাইক বোলে এবাৰ ক্লাবত হিন্দী গান গাবলৈ কৈছিল। তাই হিন্দী গান মুখস্থও নাই, সুৰবিলাকো মনত নাই। সেইকাৰণে বোলে তাই ক'লে, "ইহাঁ দেশ কি সভি প্ৰান্ত চে আদমি আকৰ একাঠা হোৱা হে, মে আসাম প্ৰান্ত চে আই হোঁ, গাওঁগী তো মে আসাম কা গান আহি গাওঁগী।" তাৰপাছত তাই এটা এটাকৈ কেইবাটাও দীপালী বৰঠাকুৰৰ গান গালে। বিহু গাওঁতে বোলে চবে উঠি উঠি হাত চাপৰি বজাই নাচিবলৈ ধৰিলে। এতিয়াও ফাংচনত বোলে তাই অসমীয়া গানহে গায়। বাপেকৰ সকাম নিকাম কৰি সিহঁত ঘূৰি যোৱাৰ আগদিনা তাই আমাৰ ইয়ালৈ আহিছিল। এটা ডাঙৰ পেকেট বিচনাতে থৈ এসোঠা কান্দি ক'লে, "ফুলু, এইটো ল, মই যোৱাৰ পাছত খুলিবি।" মনটো উচপিচাই আছিল যদিও তাই যোৱাৰ দুদিন পাছত টোপোলাটো খুলি চাই দেখোঁ দুখন দামী শাৰী। এনেকুৱা শাৰী আমাৰ ইয়াত কোনেও দেখা নাই। মোৰ গাত শোভা নাপায়, ভগা খৰাহিত পিতলৰ বাও যেন হ'ব। থৈ দিছোঁ, ছোৱালী দুজনী ডাঙৰ হ'লে সিহঁতে পিন্ধিব। আকৌ তাৰ মাজতে লেফাফা এটাত টকা 3000 সুমুৱাই থৈছিল। ইমানবোৰ টকা গণ্টি কৰি মোৰ হাত কঁপি গ'ল। থৈ দিছোঁ, এইবাৰ ল'ৰা ছোৱালীহালক বেডমিণ্টনৰ ছেট এটা কিনি দিম। সিহঁত ডাঙৰ হৈছে, খেলিব, মই শিকাই দিম। বাকী টকাকেইটা সাঁচি থ'ম, ইহঁত কলেজলৈ গ'লে লাগিব নহয়। আই মোৰ ঠুলি মায়া, তই কুশলে থাক। আমি বহুত কথা পাতিলোঁ, জোকালোঁ তাইক। "ঐ ঠুলি, মনত আছেনে এবাৰ যে আমি বানপানীত সাঁতুৰি সাঁতুৰি তিতা কাপোৰেই বামত উঠোঁতে তোক যে দুটামানে চাই আছিল? তই যে সিহঁতক খেদা ধৰিছিলি? তোক যে কোনোবা তাই ডাকু বুলি মাতিছিল? আৰু ভাল ল'ৰাও আছিল। অৰুণ দাদাহঁতে যে আমাক লগ পালে সদায় কৈছিল, 'ঐ ছোৱালীহঁত, খেল, ভালকৈ খেল, আমাৰ গাঁৱৰ নাম ৰাখিব লাগিব।' মৰিয়াহোলাৰ বাপকণ দাসে ইয়াত প্ৰথম ভলীবল বেডমিণ্টন খেলিবলৈ শিকাইছিল, তেখেতৰ নাম ৰাখিব লাগিব তহঁতেই।" ঠুলি, মই নোৱাৰিলোঁ। ক্লাছ 9 উঠোঁতেই বিয়া দি দিলে, অকালতে বুঢ়ী হ'লোঁ। তই সঁচাকৈ মানুহ নে দেৱী ঠুলি?
2: এজোপা গছৰ ফেৰেঙনিত বেলিটো লাগি ধৰি ছটফটাই আছিল। কিছু সময় ৰঙাৰাঙলি হৈ কঁপি কঁপি বেলিটো কাজিৰঙাৰ অৰণ্যত অন্তৰ্ধান হ'ল। জুপুৰি ঘৰবোৰ ক'লা হৈ পৰিছে। বাহিৰৰ পোহৰ শেষ হ'লে ভিতৰৰ পোহৰ উজলি উঠাৰ নিয়ম যদিও জুপুৰি ঘৰ

উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচুইৰ ধাৰাবাহিক পাঠৰ ষষ্ঠ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অক্সুৰে গংগা

0: পিতৃ, জেউতী সীমা বৰুৱা, ফুলু নীলাক্ষী বৰদলৈ আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
7: অচিনাকি লিংকত ক্লিক নকৰিব। RBI-এ কয়,
8: জানি ৰক, সতৰ্ক হৈ ৰক।
9: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়,
9: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
10: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
10: নহয় অ,
9: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা ক্ৰমে সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্চিত গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে।
2: আজি মহামান্য উচ্চ ন্যায়ালয়ে আপোনাৰ 2 বজাত আজি এইটো মেটাৰটো ফিক্স কৰি ৰাখিছিল ডেলিভাৰী অফ অৰ্ডাৰৰ কাৰণে, তাতে আজি নাকচ কৰিছে। আৰু উচ্চ ন্যায়ালয়ে নাকচ কৰোঁতে কোৱা গৈছে কি যি নথি পত্ৰ দিয়া গৈছিলে বা সাক্ষীৰ যি বয়ান দিয়া গৈছিলে সেইখিনি ইৰেস্পেক্টিভ অফ দি ৰেলেভেণ্ট ডকুমেণ্টছ ছাবমিটেড এজ ৱেল এজ দি ষ্টেটমেণ্ট অফ উইটনেছেছ কোৰ্ট এট দিছ ষ্টেজ হেজ ফাউণ্ড ইট ফিট টু ৰিজেক্ট দ্য বিল প্লি অফ সিদ্ধাৰ্থ শৰ্মা। আৰু ডিটেইল অৰ্ডাৰটো আপলোড হ'লে আমি আপোনালোকক এইটো দেখাব।
1: ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। দিনৰ 11 বজাত শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখনে এটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ 12খন জিলাত কাইলৈ বড়ো গাৰো মণিপুৰী আৰু মাৰ

এক্সামৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতেই 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ নিবাসী তথা লাহোৱালৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, ক্ৰীড়া সংগঠক শৈলেন্দ্ৰনাথ ভাগৱতীৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। তেওঁৰ মৃত্যুত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজি 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটিত চলচ্চিত্ৰ প্ৰযোজক পৰিচালক তথা অভিনেতা প্ৰজেন বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে প্ৰচাৰিত হ'ব এটি বিশেষ লাইভ অনুষ্ঠান। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত আছে নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। অনুষ্ঠানটিত আমাৰ সৈতে সংযুক্ত হ'বলৈ শ্ৰোতাসকলে ফোন কৰিব পাৰে 03-61-266-1876 আৰু 9-435-405-2222 নম্বৰলৈ। শ্ৰোতাসকলে, গীতিমালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নলিনী চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মহেন্দ্ৰ সভাপণ্ডিতৰ, প্ৰযোজনা খগেন মহন্তৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক হীৰেণ গোহাঁই ৰচিত এটি গীত, শিল্পী ডলী ঘোষ।

শ্রোতাসকলক পুনৰ জনাব বিচাৰিছো, আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটিত শুনিবলৈ পাব চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক তথা অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে এটি বিশেষ লাইভ অনুষ্ঠান। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। অনুষ্ঠানটিত আমাৰ সৈতে সংযুক্ত হ'বলৈ আপোনালোকে ফোন কৰক 03612661876 আৰু 9435405222 নম্বৰলৈ। অনুষ্ঠানটি আগধৰিব ইন্দ্ৰজিৎ দাসে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানৰ শেষতে লক্ষীৰ এহাম, গীতৰ কথা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে আজি তিনিচুকীয়াত 80 ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতু মুকলি। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালনৰ আয়োজন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা ফ্ৰান্সৰ নৰৱেক 4-1 পৰাস্ত কৰি গ্ৰুপ আইৰ শীৰ্ষত উপনীত। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰি সেইটা এতিয়া মই উৎপল কুমাৰ দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ'নোৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিকছ, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষই সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা 80 ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। দিনৰ 11 বজাত শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দীৰ্ঘৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে 80 ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ

0: পৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা প্ৰকাশ পাইছে। ৰাজ্যৰ 12খন জিলাত কাইলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। সেই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰ অঞ্চলৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপালকৈ পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। শোণিতপুৰ জিলাত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ বাবে জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কালি অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা কাৰ্যবাহিনীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এইবাৰ জিলাখনৰ 149,045 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বৰপেটা জিলাত এই কাৰ্যসূচী সন্দৰ্ভত আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এইদৰে কয়।
1: কাইলৈ অৰ্থাৎ 28 জুনত পালন কৰিব ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি এইবাৰ 3দিনীয়াকৈ অৰ্থাৎ 28, 29 আৰু 30 জুনত পালছ পলিঅ' দিৱস পালন কৰা হ'ব আৰু বৰপেটা জিলাতো ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। ভাৰতবৰ্ষক পলিঅ' মুক্ত কৰি ৰখাৰ বাবে এই অতিৰিক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে 3দিনীয়াকৈ। বৰপেটা জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যুটীয়া স্বাস্থ্য সঞ্চালক বৰপেটাৰ অধীনত এইবাৰ 0-5 বছৰৰ ভিতৰত 2,79,563 শিশুক এই অভিযানত সামৰি লোৱা হ'ব। বৰপেটা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৰাই জনোৱা মতে 28 জুনত টীকাকৰণ কেন্দ্ৰবোৰত শিশুক পলিঅ' প্ৰতিষেধক খুওৱা হ'ব। তাৰ পাছত 29 আৰু 30 জুনত স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ বা বিভিন্ন নিৰ্দিষ্ট স্থানবোৰত গৈ বাট পৰি ৰোৱা শিশুবোৰক প্ৰতিষেধক প্ৰদান কৰিব। এই অভিযান সফল কৰিবলৈ বৰপেটাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনৰ অঞ্চলত 1,225টা পলিঅ' বুথ স্থাপন কৰা হৈছে।
0: দৰং জিলাৰ 705টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 136,120 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে 2,678গৰাকী স্বাস্থ্যকৰ্মী আৰু বিভিন্ন পৰ্যায়ত 141জন পৰিদৰ্শকক নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে তেওঁক জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱা বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সন্দৰ্ভত আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ

0: আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। বিশ্বৰ বিভিন্ন স্থানত পালন কৰা আন্তৰ্জাতিক মাটি কঁঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁৱতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিঞ্জিৰাম এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৱে এই দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। এই উপলক্ষে নলংগা পাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটি কঁঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁওখন মাটি কঁঠাল বা আনাৰসৰ উৎপাদনৰ বাবে ৰাজ্যৰ ভিতৰতে বিখ্যাত। এই পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাটি কঁঠালৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে। এইবিধ খেতিৰ বাবে অতিশয় উপযোগী হিচাপে বিবেচিত ভূমিত কোনো ধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নলংগা পাহাৰৰ মাটি কঁঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া বঙাইগাঁও, বৰপেটা, নলবাৰী আদি জিলাৰ লগতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিঃৰাজ্যতো সমাদৃত হৈ আহিছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে অহা 5 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুলৰ নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উজান বজাৰৰ জোৰপুখুৰী উদ্যান আৰু শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আম্বাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পাণবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতীৰাধিকা উদ্যান আৰু পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পাণবজাৰৰ গুৱাহাটীৰ ৰোপৱেত এবাৰত 250 টকাকৈ এই নিৰিখ ধাৰ্য কৰা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। ভেনিজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 920লৈ বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ভাৰতে ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেড মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিনস্বৰূপে অপাৰেচন এমিষ্টেডৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলোৱা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্ল'বমাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰীসহ 41জনীয়া এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। ইয়াৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হস্পিটেল গোট, 30 টন সাহায্য সামগ্ৰী, 6 টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা ভীষ্মি শীৰ্ষক প্ৰজেক্ট আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা 2টা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকনৰ সৈতে এয়া মনজিৎ গগৈ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ভক্তি আৰু আধ্যাত্মিকতাৰ অনন্য সমাহাৰে কালি পুণ্যপীঠ মা কামাখ্যাধামত আয়োজিত অম্বুবাচী মহাযোগৰ সামৰণি পৰিল। নিবৃত্তিৰ পাছতেই পুনৰ মন্দিৰ পৰিচালনা সমিতিয়ে মূল দুৱাৰ সাধাৰণ ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন SIR প্ৰক্ৰিয়াই এবছৰ অতিক্ৰম কৰিলে আৰু এই পৰ্যন্ত ভোটাৰ তালিকাত দেশৰ 6 কোটিৰো অধিক ভোটাৰৰ নামকৰ্তন হৈছে। দৈনিক জনমভূমি কাকতত এই বাতৰিটো মুখ্য বাতৰি হিচাপে আজি প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকতৰো প্ৰথম পৃষ্ঠাত একেটা বাতৰিকে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ লগতে তেওঁৰ সৈতে আহিবলগীয়া 50জনীয়া উদ্যোগপতিক গুৱাহাটীলৈ আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছিল যদিও বিশেষ কাৰণত এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছিল। এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে অতিথি প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নাহিলেও জাপানৰ বিনিয়োগৰ পথ ৰুদ্ধ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী নাহিলেও অসমত ৰুদ্ধ হোৱা নাই জাপানৰ বিনিয়োগৰ পথ, জৈৱ ইন্ধন ছেমি কণ্ডাক্টৰত হ'ব বৃহৎ বিনিয়োগ। একেটা বাতৰিকেই দি চেণ্টিনেল আৰু অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ প্ৰলয়ংকাৰী ভূমিকম্প

0: ভূমিকম্পত এই পৰ্যন্ত 6 শতাধিক লোকৰ প্ৰাণহানি হৈছে। খহি পৰা অট্টালিকা আৰু বাসগৃহৰ মাজত এতিয়াও হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে। যুদ্ধকালীন তৎপৰতাৰে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আদালতত অব্যাহত থকাৰ মাজতেই কালি জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন পুনৰ নাকচ কৰা হয়। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত কাকতত এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চিকিৎসক ডাঃ হেমেন দাসে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435404522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ ওছমান ডেম্বেলেই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1 অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজাৰগাডে একমাত্ৰ গলটো দিয়ে। প্ৰতিযোগিতাত আজি পুৱা কাবো ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গ'লশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 পৰাস্ত কৰে। বতৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34°C আৰু সৰ্বনিম্ন 26°C হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালনৰ আয়োজন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নৰৱেক 4-1 পৰাস্ত কৰি ফ্ৰান্স গ্ৰুপ আইৰ শীৰ্ষত উপনীত। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী কিছু সময়ৰ পাছতে জিলাৰ ৰেহৰূপ আৰু 11:00 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

0: তেওঁ ডিমাহাচাওৰ জনসাধাৰণৰ সমস্যা, আশা, আকাংক্ষা আৰু কণ্ঠস্বৰ সাহসেৰে আৰু নিৰপেক্ষভাৱে সমাজৰ আগত দাঙি ধৰিছিল। তেওঁৰ মৃত্যুত সহকৰ্মী, সাংবাদিক, জনপ্ৰতিনিধি, বিভিন্ন সামাজিক সংগঠন আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে গভীৰ শোক প্ৰকাশ কৰিছে।
1: প্ৰাকৃতিক সেউজীয়াৰে ভৰা ডিমা হাছাও জিলাতো বিশ্ব পৰিৱেশ দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণৰ কাৰ্যসূচী পালন কৰা হয়। এই সন্দৰ্ভত বিতংভাৱে জনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
0: জুন মাহত এইবাৰো ডিমা হাছাওলৈ কঢ়িয়াই আনিলে আমাৰ পাহাৰ, অৰণ্য আৰু ভৱিষ্যতৰ সুৰক্ষাৰ এক বিশেষ বাৰ্তা। 5 জুন তাৰিখে সমগ্ৰ জিলাত বিশ্ব পৰিৱেশ দিৱস 2026 পালন কৰা হৈছিল। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ, বিদ্যালয়, সামাজিক সংগঠন আৰু স্থানীয় প্ৰতিষ্ঠানসমূহে বৃক্ষৰোপণ আৰু সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত বক্তাসকলে উল্লেখ কৰে যে গছ কেৱল ছাঁ প্ৰদান নকৰে, ই আমাৰ পৰিৱেশগত ভাৰসাম্যৰ মূল আধাৰ। আজি ৰোপণ কৰা প্ৰতিটো গছপুলি আগন্তুক প্ৰজন্মৰ বাবে এক মূল্যৱান উপহাৰ। ডিমা হাছাওৰ সেউজীয়া পাহাৰ আৰু অৰণ্য আমাৰ অমূল্য সম্পদ।
1: নেৰানেপেৰা বৰষুণৰ ফলত 20 জুনত জাতিংগাৰ ওচৰৰ হাফলং হাৰাংগাজাও সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। তাৰ পিছতে পথটোত যান বাহন চলাচল ব্যাহত হৈ আছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাই বিতংভাৱে জনাইছে।
0: 20 জুনত অবিৰাম বৰষুণৰ ফলত জাতিংগাৰ ওচৰৰ হাফলং হাৰাংগাজাও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ 27ত এক বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ফলস্বৰূপে যাত্ৰীবাহী গাড়ী, বাছ আৰু পণ্যবাহী ট্ৰাকসহ শতাধিক বাহন পথৰ দুয়োপাৰে আবদ্ধ হৈ পৰে। জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু জৰুৰীকালীন উদ্ধাৰকাৰী দলসমূহে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ ভূমি অপসাৰণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি নিয়োগ কৰে। কিন্তু অব্যাহত বৰষুণ আৰু পুনৰ ভূমিস্খলনৰ আশংকাৰ বাবে পথ পুনৰ মুকলি কৰাৰ কামত কিছু বিলম্ব হৈছিল। সাধাৰণ ৰাইজ আৰু যাত্ৰীসকলক অনুৰোধ জনোৱা হৈছে যে পথ সম্পূৰ্ণৰূপে চলাচলৰ বাবে সুৰক্ষিত বুলি ঘোষণা নকৰালৈকে জাতিংগা হাৰাঙা যাও পথছোৱাত অতি প্ৰয়োজন নোহোৱালৈকে যাত্ৰা নকৰিবলৈ।
1: জিলাৰ ৰেহ ৰূপত আজিলৈ ইমানেই। পুনৰ লগ পাম আন এখন জিলাৰ ৰেহ ৰূপৰ সৈতে।
2: ডিমা হাছাও জিলাৰ ৰেহ ৰূপ শুনিলে। আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা মনসুন সিং। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
3: আকাশবাণী গুৱাহাটী
4: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
5: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
4: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
5: উপজা দিনৰ সুবাস।
3: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
4: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
5: আৰু কণ্ঠশিল্পী মঞ্জুস্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি শনিবাৰ। সাধাৰণতে আমি প্ৰভাতী তৰংগ অনুষ্ঠানটি বুধবাৰ আৰু শুকুৰবাৰে প্ৰচাৰ কৰোঁ। আপোনালোকে হয়তো ভাবিব পাৰে যে আজি শনিবাৰে আকৌ প্ৰভাতী তৰংগ। আজি এটা বিশেষ দিন, এগৰাকী বিশেষ ব্যক্তিক আকাশবাণী পৰিয়ালৰ ফালৰ পৰা সশ্ৰদ্ধ স্মৰণ কৰাৰ আমাৰ এক আন্তৰিক প্ৰয়াস আজিৰ এই প্ৰভাতী তৰংগ। তেখেত এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক, চিত্ৰ নিৰ্মাতা, পৰিচালক, কি বুলি ক'ম তেখেতক, কি বিশেষণেৰে আমি তেখেতক

0: স্মরণ করিম। কি নাছিল তেখেত, সকলোরে শ্রদ্ধাৰ ব্ৰজেন বৰুৱা, অসমৰ চলচ্চিত্ৰ জগতৰ এটি চিৰস্মৰণীয় নাম ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱাদেৱক আজি সশ্ৰদ্ধ স্মৰণ কৰিবৰ বাবেই আমাৰ এই বিশেষ আয়োজন। শ্ৰোতাসকল, আজি এই অনুষ্ঠানটি একে সময়তে ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। এই দায়িত্বত আছে ডিম্পুল বৰগোহাঁই, মোক ষ্টুডিঅ'ত সহযোগ কৰিছে মিতালী বৰবৰাই, আৰু আজি আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে শশাংকদীপ হালৈ আৰু জলি ভট্টাচাৰ্যই। মিতালী বৰবৰা আছে আমাৰ ডিউটি ৰুমত, আৰু যিসকল নিয়ন্ত্ৰণ কক্ষত আছে, যিসকল ট্ৰান্সমিটাৰত আছে, তেখেতসকল আচলতে আমাৰ প্ৰচাৰৰ আঁৰতে থাকি যায়। কিন্তু তেখেতসকলৰ সহযোগ অবিহনে আমাৰ অনুষ্ঠানটি সুকলমে আপোনালোকৰ ওচৰ নাপায়গৈ। গতিকে তেখেতসকলকো মই অনুষ্ঠানৰ আৰম্ভণিতেই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্ৰজেন বৰুৱাদেৱক আজি আমি সশ্ৰদ্ধ স্মৰণ কৰি তেখেতৰ জীৱনটোৰ কিছু কথা, হয়তো এঘণ্টা সময়ৰ ভিতৰত আমি সকলোখিনি সামৰি ল'ব নোৱাৰিম, কিন্তু কিছু কথা আমি পাতিব বিচাৰিছোঁ। তেখেতৰ আচলতে স্মৃতি দিৱসটো 27 জুন কিছুমানে পালন কৰে 28 জুনত। এইটো এইকাৰণেই হয় যে মাজনিশা তেখেতৰ দেহাৱসান ঘটিছিল আৰু খবৰটো বহুতে 28 তাৰিখে পাইছিল, কিন্তু পৰিয়ালবৰ্গই 27 তাৰিখে তেখেতৰ স্মৃতি দিৱস উদযাপন কৰে, সেই স্মৃতি দিৱস পালন কৰে। আৰু সেইকাৰণে তেখেতৰ এই স্মৃতি দিৱস আমি আকাশবাণী পৰিয়ালেও, তেখেতৰ পৰিয়ালে যিহেতু 27 তাৰিখে পালন কৰে, সেইকাৰণে আমি এই দিনটোতেই এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আজি আমাৰ অনুষ্ঠানটোত আমাৰ অতিথিৰূপে আছে তেখেতৰ কন্যা মনামী বেজবৰুৱা। মনামী বাইদেউ, আপোনাক আকাশবাণীৰ এই ষ্টুডিঅ'ত আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: জয়া শইকীয়া দুৱৰা বাইদেউ তেখেত অতি ঘনিষ্ঠভাৱে পাইছিল ব্ৰজেন বৰুৱাদেৱক, তেখেতৰ চিনেমাত অভিনয়ো কৰিছে, একেবাৰে পৰিয়ালৰ দৰে তেখেত আজি আমাৰ ষ্টুডিঅ'লৈ আহিছে, আপোনাকো আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আকাশবাণীৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, তেখেত সহকাৰী কেন্দ্ৰ সঞ্চালক আছিল, নাট বিভাগৰো মুৰব্বীৰ দায়িত্বত আছিল, অৱসৰৰ পাছত তেখেতে প্ৰমোশ্যন হ'ল, সহকাৰী সঞ্চালক হ'ল নয়নদা, নয়ন প্ৰসাদ আমাৰ সকলোৰে পৰিচিত। নয়নদাক আমি অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
2: নমস্কাৰ।
0: আজি ব্ৰজেন বৰুৱাদেৱৰ বিষয়ে পাতিম, কিন্তু তাৰ পূৰ্বে আকাশবাণীৰ এটি অনুষ্ঠানত, অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিত, ৰমেন বৰুৱাদেৱে তেখেতৰ বিষয়ে কিছু কথা কৈছিল, আৰু যিহেতু তেখেতক ওচৰৰ পৰা পোৱা এগৰাকী ব্যক্তি ৰমেনদা, আৰু ৰমেনদাই কৈছিলে তেখেতৰ সংগীতৰ গুৰু আছিল ব্ৰজেন বৰুৱা, আৰু তেখেতে এটা কথা কৈছিল যে ব্ৰজেন বৰুৱাক সকলোৱে পৰিচালক অভিনেতা বুলি কয়, কিন্তু তেখেত যে এগৰাকী সংগীত শিল্পী আছিল, সংগীতৰ তেখেতৰ যিটো ধাৰণা, সেই সম্পৰ্কে কিছু কথা তেখেতে কৈছে। আজি ৰমেন বৰুৱা তেখেত আমাৰ মাজত, আমি তেখেতক বিচাৰি পোৱা নাই, তেখেত নিৰ্দিষ্ট হৈ আছে, কিন্তু আমি আশা কৰিছোঁ উভতি আহক, সেয়ে আমি আশা কৰিছোঁ। কিন্তু তেখেতে কোৱা কথাখিনিৰে আজিৰ অনুষ্ঠানৰ আৰম্ভ কৰোঁ, তাৰপিছত আপোনালোকৰ সৈতে আমি কথা পাতিম। শশাংক, আমি ৰমেন বৰুৱাদেৱে ব্ৰজেন বৰুৱাদেৱৰ বিষয়ে, ককায়েকৰ বিষয়ে যিখিনি কথা কৈছিল, সেই কথাখিনি প্ৰথমে শ্ৰোতাসকলক শুনাই ল'ব বিচাৰিছোঁ।

ব্ৰজেন্দা আচলতে হৈছে কি, আমাৰ কেইবাগৰাকীও ভাই ভনী, ভাই ককাই, মই যথেষ্ট সৰু, কিন্তু সৰুৰে পৰা ব্ৰজেন্দাই, ব্ৰজেন্দা নিজে কিন্তু এতিয়া বহুতে নাজানে ব্ৰজেন বৰুৱাক ছবি পৰিচালক বুলিহে জানে এতিয়াৰ চামে। আচলতে ব্ৰজেন্দা সংগীতৰ মানুহ আছিল, এটা সময়ত তেখেত খুব জনপ্ৰিয় গায়ক আছিল কলেজত পঢ়ি থকা সময়ত। তাৰপিছত লাহে লাহে তেখেতে ছবিত সংগীত পৰিচালনা কৰিলে, প্ৰায় 7খনমান ছবিত সংগীত পৰিচালনা কৰিলে। তাৰ বহুত পিছতহে তেখেতে নিজে ছবি পৰিচালক হিচাপে, সেইটো 1963 চনত তেখেতে প্ৰথম ইটো সিটো বহুতোখন কৰিছে, প্ৰথম অসমীয়া হাস্যমধুৰ ছবি মানে হিচাপে ফণী শৰ্মাহঁতো আছিলে, সেইখন প্ৰথম পৰিচালক হিচাপে। অকল পৰিচালকেই নহয়, তেখেতে অভিনয়ো কৰিলে, সংগীত পৰিচালনাও কৰিলে, দুই এটা গীত নিজেও গাইছে। সেয়া 1963 চনত প্ৰথম ছবি পৰিচালনা কৰিছে, সংগীতো তেখেতেই কৰিছে। তাৰপিছত লাহে লাহে তেখেতে ছবিত অভিনয় কৰিবলৈ ধৰিলে। আৰু নিবদা কওঁ, ব্ৰজেন্দাতকৈ সৰু যদিও পৰিচালক হিচাপে নিবদাহে প্ৰথম। নিবদাই ছবি কৰিলে, ব্ৰজেন্দাই সংগীত দিয়ে আৰু ৰোমান্টিক নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে, মানে অভিনয় কৰে। তাৰপিছত ব্ৰজেন্দাই তেতিয়ালৈকে ছবি কৰা নাই, ইটো সিটো বহুতখন বহুত পিছত কৰিছে। নিবদাইটো ছবি আৰম্ভ কৰিছিল 1956 চনত। সেয়া ব্ৰজেন্দা

0: সিংহ কেমেৰামেন হ'ল, মই সংগীত পৰিচালক হ'লোঁ, আৰু বংশী দাস বুলি ইয়াতে খাৰগুলি তেখেতো নাই, আমাতকৈ অকণমান ডাঙৰ কিন্তু একেলগৰে, আৰু তেওঁক মেক আপ মেন কৰি দিলে, আটাইকেইটাকে কিন্তু প্ৰতিষ্ঠিত কৰি দিলে তেখেতে, সাংঘাতিক কথা এইটো। আৰু যেতিয়া ডিব্ৰুগড়ত শ্বুটিং হয়, প্ৰযোজকৰ অকণমান সন্দেহো হৈছে, বৰুৱাই এইবোৰ কি কৰি আছে, কিবা শব্দ উঠিবনে নুঠে, এনেকৈ ৰিস্ক লৈছিলে, মই সাহসটো সেইকাৰণে কৈছোঁ। কিন্তু সেই ছবিটোৰ প্ৰথম যিটো ছবিৰ ভাষাত ছুপাৰ ডুপাৰ হিট বুলি কয়, প্ৰথম চাগে টিকেট ব্লেক মাৰ্কেট হৈছে, তাৰপিছত বাছ লৈ লৈ মানুহ আহে।
1: ফুল ফুল ফুল ফুলি মেলিলে পাহি
2: আমি ৰমেনদাৰ কথাখিনি শুনিলোঁ। অ' পি তেখেতে লাইটৰ কাম কৰিছিলে, তেখেতে কৈছে যে ভাতমুঠি ব্ৰজেন বৰুৱাই দিছে, আৰু এইটো কথা বাৰে বাৰে ৰমেনদাই কৈছে যে ব্ৰজেন বৰুৱাৰ যিটো সাহস, চিনেমাখন চলিব নে নচলে, পইচা নাই, কাৰো পৰা এনে খোজা নাই, কৈছে কি যে চিনেমাখন হোৱাৰ পিছত মই ঘূৰাই দিম। সেই যিটো আত্মবিশ্বাস তেখেতৰ যে চিনেমাখন চলিব, মই কৰিম, চিনেমাখন চলিব আৰু ৰাইজে আঁকোৱালি ল'ব, আৰু সেই যিটো ধাৰণা, সেই যিটো বিশ্বাস, সেয়া সফল হৈছিল তেখেত। গতিকে এই কথাখিনি নৰেন্দ্ৰ আপোনাৰ সৈতে পাতিম, জয়া বাইদেউৰ সৈতে পাতিম। প্ৰথমে তেখেতৰ কন্যাৰ ওচৰলৈ আহিছোঁ, মনামী বেজবৰুৱা বাইদেউ। আজি আপোনাৰ পিতৃৰ স্মৃতি দিৱস, আপোনাৰ সৈতে মই কথা পাতোঁতে আপুনি কৈছে যে আপোনাৰ বয়স তেতিয়া 6 বছৰ আছিল যেতিয়া আপোনাৰ পিতৃৰ দেহাৱসান ঘটিছিল। কিন্তু আপোনাৰ পিতৃয়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ, অসমৰ সংগীত জগতলৈ যিখিনি অৱদান আগবঢ়াইছে, আমি সকলোৱে অন্তঃকৰণেৰে, মনৰ পৰা আমি স্বীকাৰ কৰোঁ, কৰিবই লাগিব। তেখেতৰ যিটো অৱদান, সেই অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজিৰ স্মৃতি দিৱসত আৰম্ভণিতে আপুনি কি ক'ব বিচাৰিব দেউতাক খুৰী?
3: মই মানে কি ক'ম মই ভাবি পোৱা নাই, কাৰণ ব্ৰজেন বৰুৱা মোৰ কাৰণে এটা মিথ বা লেজেণ্ড, যাক আমি পঢ়িবহে পাওঁ, আৰু মই সেইটো ক্ষেত্ৰত পঢ়োঁ, কাৰণ মই বেলেগৰ পৰাহে শুনিছোঁ ব্ৰজেন বৰুৱা এনেকুৱা, ব্ৰজেন বৰুৱা এনেকুৱা ক্ৰিয়েটিভ কাম কৰিছে। খালি মোৰ অলপ ৰিঙি ৰিঙি মনত আছে, যেতিয়া মানে মুকুতাৰ শ্বুটিং আৰম্ভ হয় আৰু, তেতিয়া শিলপুখুৰীত এখন হোমিঅ'পেথিক দোকান আছিলে একদম পুখুৰীটোৰ সন্মুখতে, এতিয়াও আছে তেওঁলোকৰ, ডাঙৰকৈ খুলিলে। সেই তাত আমি প্ৰায়ে যাব লগা হয়, মই মা মোৰ মানে প্ৰয়াত ভাইটি আমাক লৈ যায়তো। সেই ৰিক্সাখন যে লতাশিলৰ পৰা তালৈ যায়, সেই গোটেই ৰাস্তা কোনে আজি আবেলি গানটোৰ কেনেকৈ পিকচাৰাইজ কৰিব মোক শিকাই শিকাই যায়। সেই মানুহবিলাকে ঘূৰি ঘূৰি যায়, তই হাতখন এনেকৈ দিবি তেনেকৈ দিবি, কাৰণ তেতিয়া মঞ্জুলা বাইদেউটো মানে মোতকৈ ডাঙৰ হ'লেও তেখেতে অভিনয় কৰিব, কৈছে তই তাইৰ লগত কৰিব লাগিব, গানটোত এক্টিং কৰিব লাগিব। সেই ৰিক্সাত তেওঁ ডান্স কৰিব তেওঁ লাজ কৰা নাছিল, সেই স্মৃতি মোৰ জীৱনলৈ মনত থাকিব। আৰু সেই এটা স্মৃতি দুখ লাগি গ'ল কি, তেখেতে হেৰি ৰজা হৰিচন্দ্ৰখন খুব মনেৰে কৰিব বিচাৰিছিলে, কাৰণ মহানন্দ শৰ্মা যিজন প্ৰখ্যাত অভিনেতা, তেখেত বৰ্তমান নাই, তেখেতক সেই ৰোলটো দিব খুজিছে, সদায় মানে কৈ থাকে ঢেকেৰী ঢেকেৰী বুলি কয়, মোৰ মামা বুলি কওঁ আমি, সেইটো তেওঁৰ থাকি গ'ল মানে খুব আশাত আছিল ৰজা হৰিচন্দ্ৰখন কৰা। সেইটো পিছত দিবন্দাই কৰিলে দিবন বৰুৱা খুৰাই, সেই বস্তুটো মানে মোৰ মানে ভাৱ থাকি গ'ল, দেউতাই কৰা হ'লে কিজানি বেলেগ হ'লহেঁতেন নেকি, বাকীটো আছেই শ্বুটিঙৰ কিবা কিবি আছেই, কিনো ক'ম দেউতাৰ কথা, আৰু থকাটো বহুতেই আছে। আটাইতকৈ মোৰ ভাল লাগিছে কি, অলপ আগতে আপুনি এটা এনাউন্সমেণ্ট কৰিলে আৰম্ভণিতে যে নেপথ্যত থকা মানুহখিনি আমি কেতিয়াও স্বীকৃতি নিদিওঁ, সেই কথাটোতে কৈ পেলাই মই অকণমান ক'ব খুজিছোঁ ব্ৰজেন বৰুৱা, বাকীখিনি মই নকওঁ, গানৰ কথা, চিনেমাৰ কথা বা মিউজিকৰ কথা। তেখেতে যিটো টেকনিকেল মানুহখিনি যিহেতু তেওঁ উলিয়াই আনিলে, আজি সন্ধিয়া স্থানীয় প্ৰগতিশিল্পী সংঘই এই চিনেমাৰ আঁৰত থকা যিখিনি কলা কুশলী যেন টেকনিচিয়ানক, তেওঁলোকে সম্বৰ্ধনা দিবলৈ এটা আয়োজন কৰিছে, সৰুকৈ সম্বৰ্ধনা দিব, অহা বছৰ চাগে ডাঙৰকৈ হ'ব। সেইটো কাৰণে মই তেওঁলোকক ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে অন্তত কিবা এটা স্বীকৃতি পাব, আৰু আপোনাকো মই এইটো ধন্যবাদ জনাইছোঁ, কাৰণ আৰম্ভণিতে এই লাইনটো আপুনি কৈছে তেওঁলোকে কেতিয়াও মানে আগত নাপায়, সেইকাৰণে আপোনাক মানে ধন্যবাদ জনাই মই এইখিনিতে মই হেৰি
2: অনুষ্ঠানটো ক'ত হ'ব, কেইটা বজাত হ'ব, সেই কথাটো ক'লে হয়তো আৰু লোক আহিব পাৰিব।
3: অনুষ্ঠানটো আজি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত হ'ব, সন্ধিয়া 6:30 বজাৰ পৰা এখন সম্বৰ্ধনা হ'ব, সম্বৰ্ধনা নকওঁ মানে প্ৰশস্তি পত্ৰ এখন দিব, তেওঁলোকে যিখিনি অৱদান দিছে তাৰ ভিতৰত তেওঁলোকে নিজে নিজৰ কথাখিনি ক'ব, সেইখিনিয়ে মানে আমি আজি আয়োজন কৰিছোঁ।
2: হয়, আপোনাৰ ওচৰলৈ আৰু আহিম। আমি বহুতো শ্ৰোতা ইতিমধ্যে আমাৰ সৈতে সংযুক্ত হৈছে, আজি মোৰ সন্মুখত কম্পিউটাৰ

স্ক্ৰীণখন নাই, মোবাইলৰ চাই দিছো বাৰু। অলকা ডেকা, আটাইৰে মংগল হোৱাৰ কামনা কৰি ৰুক্মিণী গাঁৱৰ পৰা অতি সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰি আছো বুলি কৈছে। উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা আপুনি অনুষ্ঠানত ভাগ লৈছে। আদিত্য দোলাকাষৰীয়া, ডক্টৰ বেজবৰুৱা ঐতিহাসিক চৰিত্ৰটো ৰূপায়ণ কৰি ব্ৰজেন বৰুৱাদেৱে অসমীয়া ছবি জগতত চিৰস্মৰণীয় হৈ থাকিব। আজি স্মৃতি দিৱসত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। আদিত্য দোলাকাষৰীয়া যোৰহাটৰ পৰা তেখেত। জ্যোৎস্না ডেকা, ব্ৰজেন বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। অপৰাজিতা গোস্বামী, বিশিষ্ট অভিনেতা, গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্ৰজেন বৰুৱাদেৱৰ পবিত্ৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলো বুলি বাৰ্তা প্ৰেৰণ কৰিছে। ভদ্ৰাৱতী বৰ্মন বঙাইগাঁৱৰ পৰা, মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, কল্পনা আমিন শৰ্মা তেখেত মঙলদৈৰ পৰা, হিমানী কলিতা, ভুৱনেশ্বৰ বৈশ্য, আপোনালোক আটাইয়ে ব্ৰজেন বৰুৱাদেৱৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। জোনমণি কলিতা, পিংকী মালাকাৰ, তেওঁ গুৱাহাটীৰ পৰা। মধুচন্দা শইকীয়া বৈশ্যই কৈছে, গায়ক, অভিনেতা, সুৰকাৰ, ছবি পৰিচালক, নানা গুণেৰে বিভূষিত অসমৰ সংস্কৃতিৰ জগতৰ পুৰোধা ব্যক্তি ব্ৰজেন বৰুৱাদেৱৰ পবিত্ৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আজি ষ্টুডিঅত উপস্থিত থকা আপোনালোক সকলোকে প্ৰণাম জনাইছে তেখেতে সোণাৰীৰ পৰা। নৱকান্ত দলে, অলকা ডেকাই কৈছে, ব্ৰজেন বৰুৱা ঢুকুৱাৰ

0: প্ৰেৰণ কৰিছে জোনমণি কলিতা। পিংকী মালাকাৰ তেওঁ গুৱাহাটীৰ পৰা। মধুচন্দা শইকীয়া বৈশ্যই কৈছে, গায়ক, অভিনেতা, সুৰকাৰ, ছবি পৰিচালক, নানা গুণেৰে বিভূষিত অসমৰ সংস্কৃতিৰ জগতৰ পুৰোধা ব্যক্তি ব্ৰজেন বুঢ়াদেৱৰ পবিত্ৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আজি ষ্টুডিঅ'ত উপস্থিত থকা আপোনালোক সকলোকে প্ৰণাম জনাইছে তেখেতে সোণাৰীৰ পৰা। নৱকান্ত দলে অলকা ডেকাই কৈছে, ব্ৰজেন বুঢ়া ঢুকুৱাৰ খবৰ ৰেডিঅ'ৰ বাতৰি প্ৰচাৰ হোৱাৰ দিনটো মোৰ সম্পূৰ্ণৰূপে মনত আছে। 1972 চনৰ সেই দিনটোত মই পিউ পৰীক্ষা দি নামৰূপত বাইদেউৰ ঘৰত আছিলোঁ। সেই দিনটোলৈ, সেই সময়খিনিলৈ আজি মোৰ মনটো উৰা মাৰিছে। সেই সময়ত মই ইমান যে কান্দিছিলোঁ, কেইবাদিনলৈ কন্দাকটা কৰি আছিলোঁ। বাতৰি কাকতত কেৱল ব্ৰজেন বুঢ়াদেৱৰ কথাৰেই ঘূৰি আছিল। ডাঙৰ ডাঙৰ আখৰেৰে বাতৰি কাকতত লিখা সেই কথাষাৰি মই অকণমান চিনি পোৱাত অসুবিধা হৈছিল। তথাপি উৰি গ'ল ৰাজহংস, পৰি ৰইল পাখি বাতৰি কাকতৰ শিৰোনাম আছিল। অলকা ডেকা, আপুনি আজি চকুৰ পতাত ভাঁহি আহিছে বুলি কৈছে। আচলতে মোবাইলৰ স্ক্ৰীণখনত মোৰ অলপ পঢ়িবলৈ অসুবিধা হৈছে, তথাপি যিখিনি পাৰিছোঁ পঢ়ি দিছোঁ। কল্পনা আমিন শৰ্মা, অসমীয়া ছবিক অনন্য মাত্ৰা প্ৰদান কৰি অসমীয়া ৰাইজক সুন্দৰ সুন্দৰ অসমীয়া ছবিৰ সোৱাদ দিবলৈ চেষ্টা কৰা ব্ৰজেন বুঢ়াদেৱক স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ বুলি তেখেতে লিখিছে। দেৱেন নাথ, আপোনালোকে অনুষ্ঠান শুনি খুব ভাল পাইছে। দিলীপ ডেকাই ব্ৰজেন বুঢ়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। অপৰাজিতা গোস্বামী কৈছে, ৰমেন্দ্ৰৰ কথাখিনি শুনি সঁচাকৈ আৱেগিক হৈ পৰিলোঁ। আজি বহুদিনৰ পৰাই তেখেত নিৰুদ্দিষ্ট হৈছে, এতিয়াও তেখেত য'তেই আছে তাতে কুশলে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বুলি বাৰ্তা প্ৰেৰণ কৰিছে। বহুতো বাৰ্তা আহিছে আজি অনুষ্ঠানে, বহুতে উপভোগ কৰি আছে, ৰেডিঅ'টো শুনি আছে, এপত শুনি আছে, আৰু কোনোবাই হয়তো গাড়ী চলাই গৈ আছে, FM-ত শুনি আছে, আৰু ফেচবুকতো চাই আছে। মই জয়া বাইদেউৰ ওচৰলৈ, নয়নদা, যিটো সাহসৰ কথা ৰমেন্দাই ক'লে, সেই কথাখিনিকে আগ ধৰি ব্ৰজেন বুঢ়াৰ যিটো সত্তা সামগ্ৰিকভাৱে আপুনি কিদৰে অনুধাৱন কৰে?
1: মই ভাবোঁ যে ব্ৰজেন বুঢ়া কি নাছিল, আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ বা তেওঁলোকৰ পৰিয়ালৰ কাৰোৱে কোনো ধৰণৰ, আজিকালি যিবিলাক সুবিধা আছে যে পুনেৰ ফিল্ম ইনষ্টিটিউটত গৈ প্ৰশিক্ষণ ল'ব পাৰি চলচ্চিত্ৰ নিৰ্মাণৰ, এনেকুৱা ধৰণৰ দেশ বিদেশত বিভিন্ন অনুষ্ঠান আছে, তেনেকুৱা কোনো ধৰণৰ প্ৰশিক্ষণ নাছিল। তেওঁলোক নিজেই ছেল্ফ টট বুলি যিটো কয়, নিজে বাট বিচাৰি লৈছিল আৰু কামবিলাক আয়ত্ত কৰিছিল। আৰু চলচ্চিত্ৰ নিৰ্মাণ এটা অতি জটিল প্ৰক্ৰিয়া, ইমান সহজ কথা নহয়। গতিকে তাৰ লগত জড়িত থাকি কাম কৰি, প্ৰথমতে নিবৰুৱাৰ লগত, নিবৰুৱাই প্ৰথম বাটটো কাটিছে তেওঁলোকৰ পৰিয়ালৰ, তাৰপিছত তাতে সহযোগ কৰিছে ব্ৰজেন বুঢ়া, ৰমেন বুঢ়া, নীৰেণ বুঢ়া, তাৰপিছত ব্ৰজেন বুঢ়াও ছবি নিৰ্মাণত আহি গ'ল 1963 চনত, তাৰপিছত দিবন বুঢ়াই আৰম্ভ কৰিলে ছবি নিৰ্মাণ। গতিকে একেটা পৰিয়ালৰ পৰাই, এইটো যিটো আমি কওঁ যে সেইটো মানে এটা বৰুৱা পৰিয়াল, সেই বৰুৱা পৰিয়ালৰ পৰা 32 নে কিমানখন চিনেমা নিৰ্মাণ হৈছে, আৰু প্ৰায়বোৰ ছবিয়েই মানে বেছ মানে জনপ্ৰিয় আৰু অতি সফল, ব্যৱসায়িকভাৱে সফল ছবি বুলি আমি ক'ব পাৰোঁ। আৰু এইটো এটা মানে এটা ৰেকৰ্ড বুলি ক'ব পাৰি, এখন ঘৰৰ পৰা। আমি যেতিয়া সৰুতে সেই ঘৰটো চাওঁ, ঘৰটোৰো আপুনি জানে ইতিহাস, 1923 চনত নিৰ্মাণ হোৱা এই ঘৰটোৰ 100 সম্পূৰ্ণ হ'ল, আৰু সম্পূৰ্ণ তেওঁলোকৰ পিতৃদেৱৰ চিন্তাৰে সেই ঘৰটো সাজি উলিওৱা হৈছিল। আৰু সেই ঘৰটোৰ ওপৰত আপুনি জানে যে উৎপল বৰপূজাৰীয়ে এখন তথ্যচিত্ৰও কৰিছে, বৰুৱাৰ সংসাৰ। আমি সৰু থাকোঁতে সেইপিনেৰে গ'লে ঘৰটো দেখি আচৰিত হওঁ যে চলচ্চিত্ৰ নিৰ্মাণৰ যিটো কাম বা ছবি নিৰ্মাণ, চিনেমা বুলি ক'লে আমাৰ এটা বেলেগ ধৰণৰ এটা সপোনৰ জগত, এই ঘৰটোৰ পৰাই সেই চিনেমাবিলাক হয়, আৰু এই ঘৰটোতে সেই ব্যক্তিসকল থাকে যিসকলে এই কামবিলাক কৰে। তাৰ ভিতৰত মই ভাবোঁ যে বাকীসকলৰো বহু গুণ আছিল। নিব বুঢ়াৰো আছিল, দিবন বুঢ়া খুব ভাল নাট্যকাৰ আছিল, নাটকৰ পৰিচালক আছিল, নিব বুঢ়াই কৈছে ভাল বাঁহী বজাইছিল, ছবি আঁকিছিল, বহুতবিলাক গুণ আছে তেওঁলোকৰ। কিন্তু ব্ৰজেন বুঢ়া মই ভাবোঁ যে একেধাৰে বিভিন্ন ক্ষেত্ৰত এটা ব্যতিক্ৰমী সত্তা আছিল, কাৰণ তেওঁৰ প্ৰথম আৰম্ভণি কিন্তু যিটো বহুতেই নাজানে, তেওঁ এজন সংগীত পৰিচালক আছিল আৰু তেওঁ অৰ্কেষ্ট্ৰা কৰিছিল, যিটো আজিকালি মই ভাবোঁ যে আজিকালি অসমত সেই কথাটো কমি গৈছে, নোহোৱা হৈছে। সেই অৰ্কেষ্ট্ৰা বাদ্য সংগীতৰ সুৰ সমলয়ৰ অনুষ্ঠান তেওঁ কৰিছিল, আৰু সেইবিলাক যিসকলে দেখিছে তেওঁলোকে এতিয়াও মানে তাৰ কথা সোঁৱৰণ কৰে। আমাৰ প্ৰয়াত তপতুল আলী ডাঙৰীয়াই, আমাৰ গীতিকাৰ সুৰকাৰ, তেখেতে কৈছিল যে মই প্ৰথম চিনাকি আচলতে ব্ৰজেন বুঢ়াক তেতিয়াহে দেখিছিলোঁ যে তেওঁ, জানো যে তেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰটো নৈৰ পাৰত আছিল, তেওঁলোকৰ ঘৰৰ পৰা নিচেই ওচৰত ব্ৰজেন বুঢ়াহঁতৰ ঘৰ, তাত তেওঁ গীত পৰিৱেশন কৰে। আৰু তেতিয়া আৰু কুমাৰ ভাস্কৰ নাট্য মন্দিৰত তেওঁ সুৰ সমলয় মানে নিবেদন কৰে তেওঁৰ পৰিচালনা। তেওঁ লিখিছে তফুজ্জল আলী ছাৰে যে

0: ব্ৰজেন বৰুৱাই ষ্টেজৰ একোণত থিয় হৈ যিধৰণে সুৰ সমলৈ পৰিচালনা কৰে, সেইটো যাৰ দেখাৰ সৌভাগ্য আছে, সেইটো এটা অপূৰ্ব দৃশ্য, মানে তেওঁলোকে দেখিছে সেইটো। গতিকে তেওঁ সেই সুৰ গীত সুৰ সমলয় আৰু সংগীত পৰিচালনা, তাৰ পৰাহে তেওঁ চলচ্চিত্ৰ পৰিচালকৰ হিচাপে তেওঁ উত্তৰণ ঘটিছে। আৰু আটাইতকৈ যিটো ডাঙৰ সাহস তেখেতে ল'লে, যে সদায় আমি কিয় কলিকতাত গৈ, কাৰণ ইয়াৰ পৰা কলিকতালৈ যোৱা অহা যথেষ্ট অসুবিধা, গতিকে কলিকতালৈ গৈ আমি কিয় তেওঁলোকৰ সহায় লৈ আমি কাম কৰিম, আমি নিজে কেলৈ কৰিব নোৱাৰোঁ ইয়াতে, এই কথাটো ভাবি, কাৰণ আগবাঢ়ি অহা কথাটো, সেইটো মই ভাবোঁ যে এটা ডাঙৰ মানে পদক্ষেপ আছিল, আৰু যাৰ কাৰণে আজি ইমানবোৰ মানুহ, অসমীয়া মানুহ, কাৰিকৰী দিশৰ মানুহ আমাৰ ইয়াতে সৃষ্টি হৈছে আৰু তেওঁলোকে অতি যশস্যাৰে কাম কৰিব পাৰিছে। গতিকে এইটো মই ভাবোঁ যে তেওঁৰ আটাইতকৈ ডাঙৰ কৃতিত্ব বুলি, বাকীটো আছেই তেওঁ ছবি নিৰ্মাণৰ কথা বেলেগ, কিন্তু এইটো এটা ডাঙৰ কৃতিত্ব যাৰ কাৰণে আজি আমি অসমীয়া কলা কুশলীৰ সৃষ্টি হ'ল, জন্ম হ'ল। তেওঁলোকে আজিকালি চাওক, আপোনাৰ যিমান টেলিভিশ্যনত কওক, চিনেমাত কওক, এতিয়া মোটামুটি এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এখন অসমীয়া চিনেমাৰ নিৰ্মাণৰ এতিয়া যিটো ডিজিটেল যুগ আহিল, গোটেইখিনি কাম গুৱাহাটীতেই হয়, এতিয়া সম্পন্ন হয়। এই কথাটো যদি গুৰিটো বিচাৰি যায় আপুনি চাবলৈ গ'লে, সেইটো কিন্তু সেই ব্ৰজেন বৰুৱাই আৰম্ভ কৰিছিল।
1: হয়, ব্ৰজেন বৰুৱাই নিজে কিমানখিনি কাম কৰিছিল, বিজ্ঞানৰ ছাত্ৰ আছিল, গতিকে সকলোখিনি কাম নিজেই কৰিয়েই ভাল পাইছিল, আৰু সেই কথাখিনি ৰমেন দাই কৈছে। আৰু আপুনি যিটো অৰ্কেষ্ট্ৰাৰ কথা কৈছে, আমি যদি লক্ষীৰাম বৰুৱাৰ কথা,
0: প্ৰথম তেখেতৰ কথা,
1: প্ৰসাদ আগৰৱালাৰ কথা আহিব লাগিব, তাৰপিছত আমি যদি এনেকৈ অৰ্কেষ্ট্ৰা কৰা ব্ৰজেন বৰুৱা, আৰু ব্ৰজেন বৰুৱাই সেই সন্ধিয়াৰ অৰ্কেষ্ট্ৰাৰ তেওঁলোকৰ অনুষ্ঠানবোৰৰ নাম দিছিল, ৱাৰ এণ্ড পিচ, যুদ্ধৰ শান্তি, বা পাণবজাৰৰ এটি সন্ধিয়া, বা এটি শিশুৰ জন্ম। মই ৰমেন দাৰ কথা পাতোতে এই কথাবিলাক কৈছে, আৰু তেওঁ এনেকুৱা কৰে, ৰমেন দাই কৈছিলে যে তেওঁ অনুষ্ঠানে আৰম্ভণিতে কথাখিনি কৈ দিয়ে যে কি থিমত তেওঁলোকে কৰিছে, বৰ ধুনীয়াকৈ বুজাই দিয়ে। গতিকে এনেকৈ কণ্ডাক্ট কৰা তেখেতৰ নিচিনা এগৰাকী ব্যক্তি, আৰু আপুনি এই প্ৰসংগটো উত্থাপন কৰিছে। জয়া বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো, আপুনি মনাই বাইদেউৰ লগত যেতিয়া মই কথা পাতিছিলো, বাইদেউ কৈছে যে আপুনি অতি ওচৰৰ পৰা পাইছিল তেখেতক, আপুনি নিজে অভিনয়ো কৰিছে তেখেতৰ চিনেমাত, আৰু আপুনি একেবাৰে পৰিয়ালৰ দৰে, গতিকে আপুনি পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আমি ধৰি আপোনাক ক'ব বিচাৰিছো যে আপুনি কি ধৰণে তেখেতক বিশ্লেষণ কৰিব, আপুনি যিহেতু তেখেতক একেবাৰে ওচৰৰ পৰা পাইছে, সেই কথাখিনি অলপ শুনি লওঁ আপোনাৰ পৰা।
2: আজি প্ৰয়াত ব্ৰজেন দাৰ পুণ্যতিথিত আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ব্ৰজেন দাৰ কি গুণ নাছিল? এজন সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, পৰিচালক, নায়ক, মানে সৰ্বগুণৰ মানে এজন বিভূষিতা ব্যক্তি আছিল। আৰু ইমান সোনকালে তেওঁ পৃথিৱীৰ পৰা আঁতৰি গ'ল, তাৰ কাৰণে ভাবিলে সঁচাকৈ দুখ লাগে। যিদিনা তেখেতৰ মৃত্যু হৈছিল, গোটেই অসমে কান্দিছিল। সেইটো সময়ত এতিয়া এটা কথা এতিয়াও মনত আছে, এটা সৰু ল'ৰাই চাৰিটামান লাইন লিখিছিল, ইমানেই ব্ৰজেন দাক ভাল পাইছিল, তেওঁ তাৰ আগতে লিখিছিল যে তেওঁৰ প্ৰত্যেকটো গান চিনেমাৰ, তেওঁৰ প্ৰত্যেকখন চিনেমা, প্ৰত্যেকখন ডাইলগ তেওঁৰ মনত আছে। আৰু তেওঁ কৈছিল যে আহিবানে তুমি অচিন বাটেদি, নিয়ৰৰ টোপাল গুচুকি, ডুবুৰীয়াগৰ শেৱালি বুটৰি, আহিবানে তুমি অচিন বাটেদি, নিয়ৰৰ টোপাল গুচুকি, ডুবুৰীয়াগৰ শেৱালি বুটলি, মই ৰৈ থাকিম ব্ৰজেন দা, নিঃশব্দে নীৰৱে তোমাৰ বাবে, তোমাৰ বাবে। এই কবিতাটো তেওঁ বহুকেইখন মানে পেপাৰত আৰু বহুকেইখন আলোচনীত তেওঁ প্ৰকাশ কৰিছিল। আচলতে ব্ৰজেন দাৰ মুকুতাখন চিনেমাখনৰ জৰিয়তে মই বোলছবিত মানে জীৱনটো আৰম্ভ কৰিছিলোঁ। আৰু দ্বিতীয়খন ছবিতে মই বিজুদ্দাৰ নায়ক আৰু মই নায়িকা হৈ মানে তেখেতৰ চিনেমাত অভিনয় কৰিছিলোঁ, ললিতা আছিলে। আৰু সেই কি হ'ল, সেই আৰম্ভণিতেই মই কি কৰিলোঁ, 14খন চিনেমাত অভিনয় কৰিলোঁ। তাৰ বাবে ব্ৰজেন দা মোৰ অন্তৰ সদায় চিৰনমস্য। এদিনৰ কথা এতিয়াও মনত আছে, আমি মই তেতিয়া সাংস্কৃতিক সঞ্চালকালয়ত কাম কৰোঁ এগৰাকী আৰ্টিষ্ট হিচাপে। তাত মানে প্ৰায়ে আমাৰ ষ্টেজত মানে ৰিহাৰ্চেল হৈ থাকে। এবাৰ এখন সত্যপ্ৰসাদ বৰুৱাদেৱে এখন নাটক লৈছিলে শ্বিলঙলৈ কৰিবৰ বাবে। তাত আছিল গিৰিশ চৌধুৰী, অনিল চৌধুৰী, মাখন দেৱান, তাৰপিছত

0: আৰু মিউজিক ছাইডটোত খগেন দাক দিছিলে, আৰু আছিলে গিৰিজা দাস, অকিল দাস, এনেকৈ আৰু হেৰি নায়িকা হিচাপে মই আছিলোঁ। সেইদিনা ৰিহাৰ্চেল চলি আছিলে আৰু সত্যপ্ৰসাদ বৰুৱাদেৱ খুব তীক্ষ্ণ আছিলে, মানে ৰিহাৰ্চেলৰ ক্ষেত্ৰত তেওঁ মানে কাকো ইফাল সিফাল হ'বলৈ নিদিছিলে। সেই এটা সময়ত দেখিলোঁ এজন ওখ মানুহ গৈ আমাৰ ৰবীন্দ্ৰ ভৱনৰ হলত বহি আছিল। তাই দেখিলোঁ যে এই মানুহজন ইমান সময় ইয়াত বহি আছে। আমাৰ নাটক যেতিয়া শেষ হ'ল তেতিয়া কি হ'ল, ব্ৰজেন্দ্ৰ উঠি আহিলে, উঠি আহিলে চবেই আচৰিত হৈ গ'ল। তেতিয়া ক'লে সত্যপ্ৰসাদ বৰুৱাক ক'লে, ঐ বৰুৱা মই তোমাক লগ কৰিবলৈ আহিছোঁ। বোলে আৰে তাৰমানে তুমি ইমান সময় বহি আছিলা? বোলো অঁ মই বহি আছিলোঁ, তোমাক লগ কৰিবলৈ আহিছিলোঁ, কিন্তু তোমাক মই কি কৰিলোঁ, আমনি নিদিলোঁ। তাৰমানে ইমান কনচিডাৰ কৰে, তেওঁ হাতত টাইম থাকক বা নাথাকক সেই টীমটোক বা ডাইৰেক্টৰজনক তেওঁ কি কৰিলে, আমনি দিয়া নাছিলে। তাৰপাছত কি হ'ল, আচলতে তেওঁ এজন বেলেগ ধৰণৰ ব্যক্তি আছিল। তেওঁ জানে যে পৃথিৱীত এটাই মাত্ৰ জাতি আছে, সেয়া হ'ল মানৱ জাতি, এটাই ধৰ্ম আছে, সেয়া হ'ল প্ৰেম ধৰ্ম, আৰু এটাই ভাষা আছে, সেয়া হ'ল অন্তৰ ভাষা, আৰু এজনাই উদ্দেশ্য, তেওঁ সকলোতে বিৰাজমান। আৰু কি হৈছিলে, কোনো মানে শ্বুটিঙৰ মাজত মই দেখিছিলোঁ তেওঁ অলাগতিয়াল কথা কৈ হেৰি নকৰিছিলে, মানে সময়বিলাক কেতিয়াও মানে মানে বেয়াকৈ ব্যৱহাৰ নকৰিছিল আৰু চবকে আনন্দ দিছিল। আৰু ইমান গহীন গম্ভীৰ এজন সুদৰ্শন পুৰুষ, কিন্তু কোনো আৰ্টিষ্টে কি হ'ল, তেওঁ মানে মূৰ তুলি কথা ক'বলৈ মানে সাহস নকৰিছিলে। যে কি নহওক, ব্ৰজেন্দ্ৰ তুমি য'তে আছা ত'তে শান্তিত থাকা। আৰু আজি আমি গম পাইছোঁ মানে ভাস্কৰ নাট্য মন্দিৰে আৰু প্ৰগতি সংঘ দুটা অনুষ্ঠানে কি কৰিলে, তেখেতৰ স্মৃতি দিৱসৰ কাৰণে বিশেষভাৱে এটা অনুষ্ঠান আয়োজন কৰিছে। শুনি বৰ ভাল পাইছোঁ আৰু এই উৎসাহ উদ্দীপনা যাতে সদায় থাকে তাৰ কাৰণে আমি কামনা কৰিলোঁ। আৰু আজি ইয়াত বহি এটাই ভাল লাগিলে, আকাশবাণীয়ে এটা বিশেষভাৱে অনুষ্ঠান আয়োজন কৰিছে, তাৰ কাৰণে নয়নকো বহুত দিনৰ মূৰত পালোঁ, মনাঙ্গিমীকো পালোঁ, তোমাকো লগ পালোঁ, টেকনিচিয়ান সকলোকে লগ পালোঁ, ভাল লাগিলে। কাৰণ আমি আশাবাদী, বুজিছা, য'ত আশা আছে ত'তে সত্য আছে, আৰু য'ত সত্য আছে তাতে শান্তি আছে, আৰু য'ত শান্তি আছে তাতে কি হ'ল, আনন্দ আছে, আৰু য'ত আনন্দ আছে তাতে সৃষ্টিকৰ্তা উদ্দেশ্যজন আছে। ব্ৰজেন্দ্ৰ তুমি য'তেই আছা তাতে শান্তি থাকা, সদায় তোমাৰ প্ৰতি আমাৰ মানে চিৰনমস্য হৈ থাকিলোঁ।
1: আপোনাৰ সৈতে আৰু কথা পাতিম, আপুনি শ্বুটিঙৰ সময়ত তেখেতক কেনেদৰে পাইছিল সেই কথাও পাতিম। কিছু বাৰ্তা আহিছে, অনিমা মেধিয়ে তেখেতলৈ প্ৰণাম জনাই বাৰ্তা প্ৰেৰণ কৰিছে, খুব সুন্দৰ অনুষ্ঠান বুলি আল্পনা মণ্ডলে বাৰ্তা প্ৰেৰণ কৰিছে। ইনামুল মজিদে কৈছে, বহুতো নজনা কথা আজি জানিব পাৰিম। জলি লস্কৰে ব্ৰজেন বৰুৱাদেৱক তেখেতে শ্ৰদ্ধা জ্ঞাপন কৰিছে, তেখেতৰ বিষয়ে সংক্ষেপে জনা সকলোৱে জনাটো খুবেই দৰকাৰ বুলি তেখেতে উল্লেখ কৰিছে, অভিনেত্ৰী জলি লস্কৰ। জোনমণি কলিতাই সমল ব্যক্তিসকলে নমস্কাৰ জনাই দেবেন নাথেও তেনেদৰে বাৰ্তা প্ৰেৰণ কৰিছে। পৰমানন্দ মজুমদাৰে কৈছে, বৰ সুন্দৰ আলোচনা, ব্ৰজেন বৰুৱাৰ গীত শুনিবলৈ ৰৈ আছো, গুৰু গম্ভীৰ কণ্ঠস্বৰ, তেখেতৰ কণ্ঠৰ গীত, নৰকাসুৰ চিনেমাখনৰ গান এটা শুনাব লাগিব। বাইদেউ মোক মনামী বাইদেউ এতিয়া আগতেই কৈ থৈছে, আমাৰ অভিলেখাগাৰত আছে, দেৱজানী গায়ন আপুনি অনুষ্ঠান উপভোগ কৰি আছে। কল্পনা আমিন শৰ্মাই কৈছে যে আমাৰ এগৰাকী দিব্যাংগ শ্ৰোতা আছে, আনন্দ গন্ধিয়া, চৌৰাবুৰী গাঁৱৰ, তেখেতে বাইদেউক ফোন কৰি, তেখেতে যদি লিখিব নোৱাৰে ফেচবুকত, গতিকে বাইদেউক ফোন কৰি কৈছে, বাইদেউ বাৰ্তাটো লিখিছে, তেখেতে অনুষ্ঠান শুনি খুব ভাল পাইছে, ৰাতিপুৱা ৰেডিঅ'ত অনুষ্ঠানৰ ঘোষণা শুনিয়েই তেখেতে অধীৰ আগ্ৰহেৰে অনুষ্ঠানটিৰ বাবে বাট চাই আছে। তেখেতে ব্ৰজেন বৰুৱাদেৱৰ স্মৃতিত এই বাৰ্তাৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতে দৃষ্টিশক্তি নাই তেখেতৰ, কিন্তু মনৰ দৃষ্টিৰে চাই আৰু বাইদেউক ফোন কৰি কৈছে যে এইখিনি লিখি দিবৰ কাৰণে লিখি দিছে। ব্ৰজেন বৰুৱাদেৱৰ সংগীত সাধনাৰ সৈতে সাঙুৰ খাই আছে কবি অজিত বৰুৱা, তেওঁ লিখা গীত ব্ৰজেন বৰুৱাৰ সুৰত প্ৰাণ পাই উঠিছিল, সেয়াও আমাৰ ওচৰত আছে, আমি শুনাব লাগিব। জয়া খুব ভাল লাগিছে, ব্ৰজেন্দাৰ পুৰণি কথাবোৰ শুনিবলৈ ৰৈ আছো আপোনাৰ পৰা। বৰ্ণালী তালুকদাৰে লিখিছে আপোনাক, হয়তো আপোনাৰ চিনাকি, গতিকে নাম ধৰিয়ে সম্বোধন কৰিছে, খুব ভাল লাগিছে বুলি কৈছে, আৰু আপোনাৰ পৰা ব্ৰজেন্দাৰ স্মৃতি কিছু আৰু জানিবৰ বাবে তেওঁ অপেক্ষা কৰি আছে বুলি কৈছে বৰ্ণালী তালুকদাৰ।
0: ধন্যবাদ।
1: মই আৰু কথা পাতিম এই বিষয়ে, কিন্তু যিহেতু তেখেতৰ গুৰু গম্ভীৰ কণ্ঠস্বৰৰ কথা ওলাইছে, তেখেতৰ কণ্ঠৰ যিটো গান, যেন এগৰাকী ঋষিমুনিয়ে যেতিয়া তপস্যাত আপোনাৰ শ্লোক আওৰায়, ঠিক তেনেকৈ যেন গীতটো গাইছে, সেই কথাটো ৰমেন দাই উল্লেখ কৰিছিল। আমি নৰকাসুৰ চিনেমাখনৰ পৰা শশাংক

0: আমি গীতটি শুনিলোঁ। শ্ৰোতাসকল, আপোনালোকে তেখেতৰ কণ্ঠস্বৰ শুনিয়ে গম পাইছে, পৰমানন্দ মজুমদাৰ তেখেতে কৈছে যে গুৰু গম্ভীৰ কণ্ঠস্বৰ, নানা আমি সেই বিষয়ে পাতিম। আৰু আৰু এটা কথা ওলাইছে যে অজিত বৰুৱাৰ তেখেতে লিখা, মই এটা কথা টুকি থৈছিলোঁ যিটো ৰমেন দাই কৈছিলে, কটন কলেজত পঢ়ি থাকোঁতে 40ৰ দশকত যেতিয়া তেখেতসকলে পঢ়ি আছিলে তেতিয়া তেখেতৰ এই গ্ৰুপটোৰ নাম আছিল হেলোজেন গ্ৰুপ। এগৰাকী আছিল ব্ৰজেন বৰুৱা, আনগৰাকী আছিল অজিত বৰুৱা, সদা মৰল কুমাৰ যতীন্দ্ৰ নাৰায়ণ দেৱ। আৰু ৰমেন দাই যেতিয়া কটনত পঢ়িছিলে তেতিয়া বেঞ্চত সেই সময়ত নামবোৰ কাটি কাটি লিখি থৈ যায়, তেনেকৈ ব্ৰজেন, অজিত, সদা, যতীন এনেকৈ লিখি থোৱা আছিলে। তেতিয়া তেওঁ মানে আচৰিত, সেইখন বেঞ্চত দাদা পঢ়িছিলে বা দাদা বহিছিলে। সেই হেলোজেন গ্ৰুপৰ কথা ওলাব আমি এই বিষয়ে। অজিত বৰুৱাদেৱে লিখা গান গীত যিটো সুৰ কৰিছে, দুটি গীত আমাৰ লগত আছে, এই মুহূৰ্তত আমি এটা শুনাম। আকৌ বাইদেউ, মনাই বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, কথাবিলাক যেতিয়া আমি পাতিছোঁ, নিশ্চয় আপোনাৰ বহুত কথা মনলৈ আহিছে। আপোনাৰ মাতৃও এগৰাকী, যেতিয়া ব্যক্তিয়ে যেতিয়া কিবা এটা কাম কৰি থাকে তেওঁৰ আঁৰত পত্নীগৰাকীৰো এটা বিশেষ ভূমিকা থাকে। নিশ্চয় আপুনি মাৰ পৰা বহুত কথা দেউতাক শুনিছে, গতিকে কিছু কথা আপোনাৰ মাৰ আৰু সেই দেউতাৰ অকণমান আৰু যদি কয় ভাল লাগিব।
1: মাৰ ক'ব গ'লে একদম পাৰফেক্ট হাউচৱাইফ আছিলে মোৰ যিমানখিনিলৈ মনত আছে, পিছলৈতো খুব ষ্ট্ৰং লেডি হৈ গ'ল। তাৰমানে সঁচা ক'ব গ'লে দেউতা এই যে কয় যে আৰ্টিষ্টে জুলুঙা লোৱা আৰ্টিষ্ট, ৰমেন বৰুৱা, ব্ৰজেন বৰুৱা, এইবিলাক চব মানে অকল কান্ধত এটা মানে কাপোৰৰ বেগে ল'লে, পইচা গোটোৱা মেলা এইবোৰ ছেকেণ্ডেৰী তেওঁলোকৰ। সেইকাৰণে দেউতা যেতিয়া ঢুকাইছিলে, মই জানা খালি 200 টকা এটা মাক দি গৈছিলে ঘৰ ভাড়া দিবলৈ। সেই 200 টকাৰ জয়াবা আমাৰ লগত তেতিয়া আছিলেই,

0: সেইটোৰে চলি চলি চলি তাৰপিছত ৰাইজে উঠাই দিলে, তাৰপিছত মা খুব ষ্ট্ৰং হৈ গ'ল, ষ্ট্ৰং হৈ গৈ পেলাই নিজেই ঘৰচৰ বনালে। সেই যিটো মানে একেবাৰে সেই দৃঢ়তাটো ডেট আই এম সামবডি, সেইটো দেউতাই ইনকালকেট কৰি থৈ গ'ল। আৰু ছেকেণ্ডলি মোৰ এই গানটো শুনোতে এটা মনত পৰিলে, মোৰ ঘপকৈ মনত পৰিলে, ৰাতি যেতিয়া মই আৰু মোৰ ভাই শুই থাকোঁ, জয়াবা আমাৰ লগতে থাকে, জয়াবা লগতে শুইছে, এদিন তেতিয়া জয়াবা নাছিল নে মই পাহৰিলোঁ ঠিক, তেতিয়া ঘপকৈ এদিন কয় এই চাইনিজ গানবোৰ শুনিবিচোন, এইমাত্ৰ শুনা গানত এটা চাইলেঞ্চ এটা আছে, তুমকৈ এটা শব্দ তাৰপিছত গানটোত আহে, ফটককৈ মোৰ সেই আহি গ'ল। আজি ইমান দিনৰ মই আপোনাক ধন্যবাদ জনাইছোঁ, সেই স্মৃতিটো আহি গ'ল। এই শুনচোন শুন, শোৱাৰ আগতে সদায় চাইনিজ গানবিলাক শুনে, চাইনিজ গান মানে এই মিউজিকবিলাক যিটো বাজে ৰাতি ৰাতি ধৰি লওক এক নটা, তেতিয়াতো নটা মানে গভীৰ ৰাতি, সেইবিলাক শুনে। সেইটোৰ লগতে ৰিলেট কৰি পেলাই আমাক শুনাইছিল নেকি, তই শুনে তই এপ্ৰিচিয়েট কৰচোন, সেইটো মোৰ মূৰত নোসোমালে, কাৰণ মোৰ বৰণ টিচাৰ, মই টিচাৰে হ'লোঁ, কিন্তু মোৰ ভাইটিৰ মানে সোমাই গ'ল এইটো, নয়নদাহঁতেও পাইছে এই। আৰু যিমানখিনি আপোনালোকে কথা কৈছে, যিমানখিনি নয়নদায়েও কৈছে, জয়াবায়েও কৈছে, এই গ্ৰুপটোৰ কথা, এই গোটেইখিনি এখন কিতাপত মানে এছেম্বল কৰা আছে, যিখন দেউতা ঢুকোৱাৰ পাছত উলিয়াইছিলে। সেইখন কিতাপ ভাগ্যক্ৰমে মই পাইছোঁ, মানে গোটেই ডিটেইলছ আছে। আৰু অসমৰ যিকেইজন দিগ্গজ পুৰুষ আছে গোটেইকেইজনে তাত মানে একো একোটা টোকা লিখিছে ডিটেইলছত, এই যে আপুনি যিটো কৈছে বেঞ্চত লিখা কেশৱ মহন্ত বৰদেউতা, গোটেই বৰদেউতাখিনি, তাৰপিছত আমাৰ হীৰেণ গোহাঁই বৰদেউতা, তচুদ্দকি উৎসৱ, কাৰ লিখা তাত নাই, সেইখন মই যদি দিব পাৰোঁ ৰাইজৰ মাজত মইতো খুবেই ভাল পাম। সেইখনৰ কপি মোৰ হাতত আছে,
1: খুব খুব ভাল এইটো খবৰ। আৰু বাইদেউৰ পৰা যদি এটা কপি আমি যদি জেৰক্স কৰিও যদি আমাৰ লাইব্ৰেৰীটো ৰাখিব পাৰোঁ, আমাৰ বহুতে গম পাব। আৰু এনেকুৱা তথ্যসমূহ আচলতে এটা ইনিচিয়েটিভ এটা লৈ, পদক্ষেপ এটা লৈ যদি আমি ইউনিভাৰ্চিটি বিলাকত বা কলেজ বিলাকত লাইব্ৰেৰীটো ৰাখিব পাৰোঁ, তেতিয়াহ'লে বহুতে আচলতে পুনৰ প্ৰকাশৰ ব্যৱস্থা কৰিব পাৰিব। নয়নদাৰ ওচৰলৈ আহিছো, নয়নদা কি ক'ব এই ক্ষেত্ৰত?
2: নহয় মোৰ এই কথাটো জানি ভাল লাগিল। আৰু যিহেতু মই এখন মাজতে এখন আলোচনী ওলাইছিল, এতিয়া বন্ধ হৈ গ'ল, সাৰেগামা বুলি এখন আলোচনী, জনাৰ্দন গোস্বামী তাৰ সম্পাদক আছিল, তেওঁ দায়িত্ব লৈ পেলাই অসমৰ কেইবাগৰাকীও পুৰুধা ব্যক্তিৰ বিষয়ে কিছু, আমাক ইংৰাজীত যিটো কয় কালেক্টৰ্ছ এডিশ্যন, ঠিক তেনেকুৱা ধৰণৰ তেওঁ মানে কাম কিছু কৰিছিল বিভিন্নজনক লৈ, নৱকান্ত বৰুৱা, কেশৱ মহন্ত এনেকুৱা। আৰু তেতিয়াই তেওঁলোকে তেওঁ এখন কৰিছিল এই বৰুৱাৰ সংখ্যা, এইখন মই দেখুৱাইছোঁ ফেচবুকত যিসকল দৰ্শক আছে, এইখন আলোচনী ওলাইছিল বহুদিন আগতে, এইখন ওলাইছিল 2003 চনত। তাত বিভিন্ন লিখা মেলা, বিভিন্ন কথা এই পৰিয়ালটোৰ বিষয়ে, অকল ব্ৰজেন বৰুৱা বুলি নহয়, নীপ বৰুৱা, নীৰেণ বৰুৱা, দত্যেন বৰুৱা, দিগেন দেৱন বৰুৱা সকলোৰে বিষয়ে। তাত সেই অজিত বৰুৱাই লগত যিটো তেওঁ সংযোগ আছে, অজিত বৰুৱাই কৈছে যে 1972 চনত আমাৰ যেতিয়া তেওঁ ঢুকাল, আমাৰ 30 বছৰীয়া বন্ধুত্বৰ এটা ফালৰ অন্ত পৰিল, তেনেকৈ তেওঁ লিখিছে। আৰু তেওঁলোকৰ মানে বন্ধুত্ব কেনেকুৱা আছিল, গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ঘাটবিলাকত আমাৰ তেতিয়াৰ দিনবিলাক পেলাই থোৱা আছে, আৰু জুবিলি বাগিচা য'ত এতিয়া পানীৰ কল হৈছে, প্ৰতিটো ঘাটৰ লগত একোটাকৈ ব্ৰজেনে সুৰ দিয়া গান মোৰ মনত গঁথা আছে, কাছাৰী ঘাটৰ লগত সোণালী মেঘৰ ৰথে দিন মোৰ লৈ যায়, শুক্লেশ্বৰ ঘাটৰ লগত দক্ষিণৰে মলয়া, আৰু কমিশনাৰ ঘাটৰ লগত আকাশৰ পাৰ ভাঙি আহে জোনাকৰ ঢল। 4 বছৰ ধৰি এইবিলাক ঠাইৰ কোনোবা এঠাইত নহয় কোনোবা এঠাইত আমি আটায়ে বহিছিলোঁ, কিবা অদ্ভুত কিম্ভূত আকৰ্ষণত জাৰে জহে ৰ'দে বৰষুণে অসুখে বিসুখে আহি একেলগ হৈছিলোঁ। 1400 দিনত কমপক্ষেও 3000 বাৰ গান গোৱা হৈছিল, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত প্ৰত্যেক দিনেই গধূলি হ'ব, তেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰেদি আমাৰ বন্ধুবিলাকৰ ভিতৰত যিয়েই যাব তাৰ বুকুৰ ভিতৰত চাবুক মৰা দি আচম্বিতে এবাৰ ব্ৰজেনলৈ মনত পৰিব। তাৰমানে এই মই যিটো কথা আগতেও কৈছিলোঁ যে ব্ৰজেন বৰুৱা আৰু অজিত বৰুৱা এজন অতি শ্ৰদ্ধেয় আমাৰ কবি আৰু গীতিকা, আৰু তেওঁৰ গীতসমূহ মানে সদায় ব্ৰজেন বৰুৱাই সুৰ কৰিছিল, সেইটো এটা তেওঁলোকৰ মানে এটা চুক্তিৰ নিচিনা আছিল। আৰু ব্ৰজেনদাই মানে প্ৰায়ে তেওঁক মানে কিছু মানে আপত্তিও কৰিছিল যে তুমি ভালকৈ ছন্দত লিখিব নোৱাৰা, কথাবিলাক নিমিলে, মোৰ বিৰাট দিগদাৰী হয় সুৰ কৰিবৰ কাৰণে, এনেকুৱা ধৰণৰ কথাও মানে তেওঁ কৈছিল, মানে ব্ৰজেন বৰুৱাই লিখিছে আৰু অজিত বৰুৱাই কৈছে যে তেনেকৈ। কিন্তু তাৰপিছতো আপুনি জানে যে তাৰপিছত সেই গীত আমাৰ কেন্দ্ৰটো আছে, এখন তেওঁলোকে মই নামটো পাহৰিলোঁ, যে ব্ৰজেন বৰুৱাই
0: সুৰ কৰা
2: চন্দভৰা মোৰ গান, এখন মানে ভিডিঅ' অডিঅ' কেছেটো মুক্তি পাইছিল, গতিকে এই ধৰণৰ কথাবিলাক যে সেইটো যিটো এটা ক্ৰিয়েটিভ জাৰ্ণি যিটো

0: বৰ কথা কৈছে, সেই ব্যক্তিসকলৰ সকলোৰে অৱদান আছে অসমীয়া কলা সংস্কৃতিৰ জগতখনলৈ। আৰু এইবিলাকৰ মাজেৰে গৈ ব্ৰজেন বৰুৱা গৈ এজন মানে অতি মহৎ চলচ্চিত্ৰকাৰ হিচাপে মানে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিলে। আৰু মোৰ আটাইতকৈ ভাল লাগে, আমি ইটো সিটো বহুতো তেতিয়া আগতে মনত আছেনে আপোনাৰ, যে আগতে 15 আগষ্ট 26 জানুৱাৰী এইবিলাকত সেই জছফিল আমাৰ ওচৰৰ ভেটেনেৰি হস্পিটেলৰ তেওঁলোকৰ মানে চোতালত এই ছবি প্ৰদৰ্শন কৰা হয়, বিনামূলীয়া ছবি দেখুৱাই। ইটো সিটো বহুতো মই তাত চাইছোঁ, কাৰণ যেতিয়া মুক্তি পাইছিল তেতিয়া আমি চিনেমা চোৱাৰ বয়স আমাৰ হোৱা নাই, তেতিয়া ইটো সিটো বহুতো চাই তেতিয়াই মানে মই অবাক হৈছিলোঁ যে মুৱাজ্জিন আলী, ফণী শৰ্মা, গিৰীণ বৰুৱা আছে এখন ছবিত বোধহয়, গতিকে ব্ৰজেন বৰুৱা, তেওঁলোকৰ যি অভিনয়, আৰু সেই পিছত মই গম পালোঁ যে চাৰ্লি চেপলিনৰ যিটো শৈলী, সেই শৈলীৰ দ্বাৰা প্ৰভাৱিত হৈ ৰঞ্জন বৰুৱাই প্ৰথমে চিন্তা কৰিছে যে এখন হাস্যমধুৰ অসমীয়া চিনেমা কৰিব। আৰু সেই চিনেমাখনৰ এতিয়া পাবলৈ নাই, কিছু অকণমান টুকুৰা আছে, ৰাজেশ মূৰ বুলি এজন ব্যক্তি আছে, তেওঁ সংৰক্ষণ কৰিছে বহুতখিনি, গতিকে এতিয়াও চালে সেই মানুহবিলাকক দেখিলে মানে অদ্ভুত এটা শিহৰণ জাগে। তাৰপিছতে কিন্তু তেওঁ পিছৰ চিনেমাখন কৰিলে এখন ৰহস্য, এখন থ্ৰিলাৰ, ডক্টৰ বেজবৰুৱা, যিখনটো একেবাৰে এটা যিটো ৰমেন দাই কৈছে ছুপাৰ ডুপাৰ হিট। তাৰপিছতে কিন্তু তেওঁ সাধাৰণতে আমাৰ হয় কি, এজন পৰিচালকে কিবা এটা বস্তু যদি সফলতা লাভ কৰে তাৰপিছত সেইখনেই আকৌ তেনেকুৱা এটা কামেই কৰিবলৈ আগবাঢ়ে। তেওঁ কিন্তু একেবাৰে বিপৰীতধৰ্মী এখন চিনেমা শিশুসকলক লৈ মুকুতা কৰিলে, একদম বেলেগ ধৰণৰ বিষয়বস্তু,
1: হাস্যমধুৰ থ্ৰিলাৰ,
0: শিশু শিশু বিষয়ক ছবি। তাৰপিছত আকৌ পিছৰ যিখন আহিল ললিতা, সেইটো সমাজৰ এনেকুৱা এটা যে তলৰ খাপৰ যিখিনি মানুহ, সেই মানুহখিনি কিমান মানে যন্ত্ৰণাৰে জীয়াই থাকিব লাগে, আৰু ওপৰত থকা ব্যক্তিসকলে কি ধৰণে শোষণ কৰে, ঠিক তেনেকুৱা ধৰণৰ এটা ক্লাছ ষ্ট্ৰাগলৰ কথা বুলি আপুনি ক'ব পাৰে। তেনেকুৱা ধৰণৰ
1: তেওঁ গীত নিজেও লিখিছে,
0: প্ৰত্যেকখনতে তেওঁ অভিনয় কৰিছে, আৰু প্ৰত্যেকটো চৰিত্ৰই মানে অপূৰ্ব মানে চিত্ৰায়ন, অভিনয়তে অভিনেতা হিচাপেও মানে ব্ৰজেন বৰুৱা এজন বেলেগ এটা বিষয় হ'ব পাৰে, অভিনেতা ব্ৰজেন বৰুৱা। তাৰপিছত আকৌ শেষৰখন উপজাখনৰ মাটি, একেবাৰে গাঁৱৰ পটভূমিত গাঁৱৰ এটা সমস্যা লৈ সেইখন ছবি কৰিছে, সেইখন ছবি পিছে মই চোৱাৰ সুযোগ পোৱা নাই, সেইখন এৱাৰ্ডো পাইছে, ৰাষ্ট্ৰপতিৰ বঁটা পাইছে। গতিকে এই ডক্টৰ বেজবৰুৱা চোৱাৰ সৌভাগ্য হৈছে, মুকুতা চাইছোঁ, ললিতা চাইছোঁ, আৰু ইটো সিটো বহুতো, এই চাৰিখনতেই গম পায় যে এজন পৰিচালক হিচাপে কি ধৰণৰ তেওঁৰ মানে এটা ব্যক্তিত্ব আছিল, আৰু কি ধৰণৰ বিষয়বস্তু, ভিন্ন ধৰণৰ বিষয়বস্তু তেওঁ কি ধৰণে অতি সুন্দৰকৈ উপস্থাপন কৰিব পাৰিছিল, পৰিচালনা কৰিব পাৰিছিল।
1: তেখেততকৈ নীপ বৰুৱাই আগতে চিনেমা নিৰ্মাণ কৰিলে, কিন্তু ৰোমান্টিক হিৰো হ'ল আকৌ ব্ৰজেন বৰুৱা। আৰু ব্ৰজেন বৰুৱাই, ৰমেন বৰুৱাই কৈছে যে ব্ৰজেন বৰুৱা প্ৰথমে কিন্তু সংগীতৰ মানুহ আছিল, সংগীতৰ পৰা আহি তেওঁ চিনেমালৈ আহি, গতিকে আৰু আপুনি যিটো কথা ক'লে বেলেগ বেলেগ ধৰণৰ, সাধাৰণতে আপুনি যিটো কথা কৈছে যে এটা যদি কামত সফল হোৱা যায় তেনেকুৱা কাম আৰু কৰাৰ এটা হাবিয়াস
0: থাকে, ভাবে যে এইটোৱে মানে এইটো বাটেৰে গৈ থাকিলে
1: মোৰ চিনাকি হৈ গ'লে এনেকৈ কৰিব পাৰিম, নহয় জানো? অভিনয়ৰ ক্ষেত্ৰত
2: ভিলেনৰ ৰোলো কৰিছে, বৰুৱা সংসাৰত ভিলেন হৈছে আৰু উপজাখনৰ মাটিত অলপ ভিলেন কেৰেক্টাৰ,
1: ৰোমান্টিক হিৰো, ভিলেইন, সকলো ধৰণৰ কামেই কৰিছে।
0: ডক্টৰ বেজবৰুৱাটো দুটা চৰিত্ৰ,
1: দুটা চৰিত্ৰ
0: কৰিছে, সেই সময়ত দুটা চৰিত্ৰ কৰাৰ কথাটো আমাৰ অসমীয়া চিনেমাত আমাৰ কাৰণে আশ্চৰ্যৰ কথা মানে, কাৰণ হিন্দী চিনেমাত কৰিছে, দিলীপ কুমাৰে কৰিছে, কিন্তু আমাৰ ইয়াতে মানে অসমীয়া চিনেমাটো এজন মানুহ আৰু দুজন মানুহ ইমান বেলেগ, ধৰিবই নোৱাৰি যে এইজন একেবাৰে ইমান বদমাছ আৰু এইজন আকৌ এজন ভাল ডাক্তৰ,
2: এই কথাবিলাক
0: সেইটো গতিকে তেওঁৰ অভিনয় শিল্পী হিচাপে, অকল যদি তেওঁ অভিনেতা হিচাপে যদি কাম কৰি থাকিলেহেঁতেন, তেওঁ কিজানি এজন অতি লেখৰ অভিনেতা হ'লহেঁতেন অসমীয়া চলচ্চিত্ৰ জগতৰ। কিন্তু মানে আমাৰে মানে মই তাকে কওঁ যে কিমান বেলেগ বেলেগ যিটো মানে বৈচিত্ৰ আমি সত্যজিৎ ৰায়ৰ ক্ষেত্ৰত দেখা পাওঁ, তেওঁ সব ধৰণৰ বিষয়বস্তু লৈ চিনেমা কৰিছে। মোৰ বন্ধু প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তীয়ে কৈছিল যে আমি চিনেমা কৰিবলৈ ভয় লাগে, কাৰণ একো বিষয়ে আমাৰ কাৰণে এৰা নাই, সকলো বিষয়ে সত্যজিৎ ৰায় কৰি থৈছে, তেনেকুৱা ধৰণৰ সকলো ধৰণৰ বিষয়ে তেওঁ ট্ৰিট কৰিছে তেওঁ ছবি। ভোজন বৰুৱাৰো আমি আশা কৰিব পাৰিলোঁ তেন্তে যদি 15খন বা 20খন ছবি কৰিলেহেঁতেন তেওঁৰ জীৱনকালত, তেতিয়াহ'লে বিভিন্ন বিষয়, বিভিন্ন কথা তেওঁ তুলি আনিলেহেঁতেন, আৰু সেইবিলাক একো একোখন অতি বাচকবনীয়া ছবি হ'লহেঁতেন বুলি আমি আশা কৰিব পাৰোঁ। কিন্তু আমাৰে দুৰ্ভাগ্য যে
1: এই পৰিয়ালটো বৰুৱা পৰিয়ালকে আশ্চৰ্যজনক নহয়নে, প্ৰতিগৰাকী ব্যক্তি
0: ভাৰতবৰ্ষতে এনেকুৱা পৰিয়াল পাবলৈ খুব কম আছে। এতিয়া মানুহে কয় যে কাপোৰ পৰিয়াল, আমি কওঁ ৰাজ কাপোৰহঁতৰ যিটো পৰিয়াল, তেওঁলোকৰ সেই ৰাজ কাপোৰৰ পৰা আৰম্ভ কৰি স্বামী কাপোৰৰ পৰা আহি এতিয়া ৰণবীৰ কাপোৰলৈকে, কিন্তু মূলতঃ বেছিভাগ তেওঁলোকৰ অভিনেতা, আৰু ৰাজ কাপোৰ এজন মানে সৰ্বগুণাকৰ এজন ব্যক্তি আছিল, তেওঁ প্ৰযোজকো আছিল, অভিনেতা আছিল, পৰিচালক আছিল, সংগীতৰ তেওঁ সাংঘাতিক মানে তেওঁৰ জ্ঞান আছিল, এনেকুৱা ধৰণৰ কথা, তেওঁ কেমেৰাৰ কাম জানিছিল, আৰু যিটো এটা কথা যে মানে এটা পৰীক্ষা

0: আপোনালোকৰ বাৰ্তাখিনি পঢ়িছোঁ। দুই এটা যদি ৰৈ যায় আপোনালোকে বেয়া নাপাব, ৰিনু ভট্টাচাৰ্য আপোনাৰ বাৰ্তা পাইছোঁ, আচলতে স্ক্ৰীণত মোৰ মোবাইলত যিহেতু আজি চাই আছোঁ, দুই এটা বাৰ্তা হয়তো ৰৈ যাব পাৰে, কিন্তু আপোনালোকে সেইটো বেজাৰ নকৰিব। আৰু আজি যিখিনি আমি কথা পাতিছোঁ, আমি চেষ্টা কৰিছোঁ ব্ৰজেন বৰুৱাদেৱক জানিবলৈ, কিছু কথা সকলোৱে জনাকৈ আমি পাতিবলৈ। আৰু আজি যিহেতু মনায়ু বাইদেউ এটা কথা ক'লে যে এনেকুৱা এখন কিতাপ আছে, সেই কিতাপখনৰ কপি এটা আমি নিশ্চয় সংগ্ৰহ কৰিম। আৰু নয়ন দা, আপুনি যিটো কৈছে এই কিতাপখন পুনৰ এবাৰ মুদ্ৰণৰ এটা ব্যৱস্থা কৰাৰ এটা প্ৰয়াস, আপোনালোকে সকলোৱে মিলি এটা প্ৰয়াস কৰিব পৰা যায় নহয়নে? আৰু এইটো এটা ডাঙৰ সম্পদ হৈ থাকিব। আৰু যিখন সাৰেগামাৰ যিটো কপি, এই কপিটো আজিকালি পাবলৈ নাই, মোৰ তাতো নাই, মই বিচাৰিছিলো, আলোচনীখন বন্ধ হৈ গ'ল, কিন্তু সেইটো খুব জানিবলগীয়া বহুতো কথা আছে। বাইদেউ কিবা ক'ব?
1: সেইখন মোৰ তাত যিখন মানে সংৰক্ষণ কৰি থৈছোঁ, সেইখন মানে আমাৰ হেৰি কি আছিলে, মই পাহৰিলোঁ মুহূৰ্তত, তেখেতে এটা হেৰি আমাৰ ডাঙৰ কবিজন
2: নবকান্ত বৰুৱা
1: হীৰেণ ভট্টাচাৰ্য ছাৰ, তেখেতৰ টোকাত মানে আছে ব্ৰজেন বৰুৱাই বুলিয়ে কৈছে, এইখন ডক্টৰ বেজবৰুৱাখন কিয় মানুহে চাইছে, এইখন দেখোন বেচলেছ চিনেমা, ব্ৰজেন বৰুৱাৰ মন্তব্য কৈছে, ইমান বেয়া চিনেমা এখন ৰাইজে কেনেকৈ ল'ব পাৰে। মই এতিয়া ললিতাখন কৈছে, সেইখন কিন্তু ইমান মেছেজ আছে, সেইখন কিন্তু ৰাইজে কমকৈ ল'লে, এইবাৰ সেইকাৰণে উপজাখনৰ তেতিয়া লোকেশ্যন বিচাৰি আছিলে, তাত কৈছে এইবাৰ যিখন চিনেমা চাই মানে কৰিম সেইখন মানে যেন ৰাইজে লয়, আৰু কাৰণ মই গাঁৱৰ পটভূমি, গাঁৱৰ এটা মহাজনে কি কেনেকৈ শোষণ কৰে সেইটোৰ ওপৰত কৰিছোঁ, তো এইবাৰ ৰাইজে ল'ব লাগিব। তেওঁৰ মতে ডক্টৰ বেজবৰুৱাখন মানে এখন জাষ্ট এনে হেৰি চিনেমা, এখন এনে ৰাইজে ল'ব নালাগিছিল, কিন্তু ৰাইজে সেইখনে ল'লে। মোৰ মানে সেইটো পঢ়ি মই আচৰিত পাইছোঁ, তেখেতে কাৰণ ইমান ডাঙৰ মানুহ এজনে লিখিছে,
2: কোনখন চিনেমা চলিব কোনখন চিনেমা নচলে সেইটোৰ সেই সূত্ৰটোৰ বা তাৰ কোনো ব্যাখ্যা আজিলৈকে কোনেও উলিয়াব পৰা নাই, গোটেই পৃথিৱীতে পৰা নাই। যিখন চিনেমা পৰিচালকজনে ভাবিছে এইখন মই এনেই কৰিলো এখন চিনেমা, সেইখনেই বিৰাট ভালকে দৰ্শকে ল'লে আৰু খুব কষ্ট কৰি এখন মেৰা নাম যোগাৰ আমি ক'ব পাৰোঁ, ইমান কষ্ট কৰি এটা সপোনৰ চিনেমাখন নচলিল, সম্ভৱ নে এজন হেৰি পটকে তেওঁ ভেকচন কৰি ডাক্তৰ হৈ গ'ল, কোনেও তেওঁক চিনি নাপালে, এনেকুৱা হ'ব পাৰে নে, এনেকুৱা ধৰণৰ কথা। কিন্তু মানুহে সেইবিলাক কথা গুৰুত্ব নিদিয়ে, মানুহে চিনেমাখন চাই বিৰাট ভাল পালে, তাৰ পৰিচালনা শৈলী, নতুন ধৰণৰ গল্প অসমীয়া চিনেমাত, নতুন ধৰণৰ সংগীত, নতুন গায়ক, নতুন পৰিচালক নিপন গোস্বামী, সুদৰ্শন নায়ক পাছ কৰি আছে, এই বহুতবিলাক কথা সেই ছবিখনত নতুনত্ব আছিল, যিটো কাৰণে তাত কাহিনীত যদি অকণমান কিবা গণ্ডগোল আছে মানুহে সেইটো গুৰুত্ব দিয়া নাই, সেইবিলাক পাৰ হৈ গুচি গৈছে চিনেমাখনে লৈ গৈছে। কিন্তু তেওঁ হয়তো খুব মনোযোগেৰে কৰা এখন চিনেমা ললিতা, য'ত তেওঁ কিন্তু সেইখনতো দৰ্শকে সিমানভাৱে লোৱা নাই, এইটো হয়। কিন্তু মই ভাবোঁ যে চলচ্চিত্ৰকাৰজনৰ কাম হ'ল তেওঁ সৃষ্টি কৰি যোৱা, আৰু কোনখন দৰ্শকে ল'লে নল'লে সেইটো পিছৰ কথা, আচলতে সেইটো কোনেও ক'ব নোৱাৰে, বক্স অফিচ বুলি আমি যিটো কথা কওঁ।
0: হয়, আৰু বিষ্ণু ৰাভায়ো ব্ৰজেন দাৰ কথা কৈছে যে ব্ৰজেনৰ গানত অৰিজিনেলিটি আছে বুলি কৈছিলে বিষ্ণু প্ৰসাদ
2: ৰাভা, মানে কিমান ডাঙৰ কথা এটা কৈছে তাৰমানে।
0: ৰমেন দাই কৈছে যে বিষ্ণু প্ৰসাদ ৰাভাই কিয় ক'লে, কেনেকৈ অৰ্থটো বুজালে, কিন্তু বিষ্ণু ৰাভাই যে ক'লে অৰিজিনেলিটি আছে তেখেতৰ গানত, সেই কথাটো বৰ ডাঙৰ কথা কৈছে।
1: পূৰ্বজ্যোতি থিয়েটাৰত তেতিয়া দেউতাই গৈছিলেতো এবাৰ শিকাবলৈ, মোৰ মনত আছে মই দেখিছো এজন মানুহক বিচনী মাৰি মাৰি বহি থাকে, মানে হেৰি মই পিছতহে গম পালোঁ যেতিয়া পৃথিৱী ৰাজ দাৰ কিতাপত যেতিয়া লিখিলে, আৰু সেইজনো মই নিজ চকুৰে
2: দেখিছোঁ,
1: সদায় ভাবোঁ সেইজন মানুহ কোন হয়, মানে একেলগে পূৰ্বজ্যোতি থিয়েটাৰত তেখেতে ডান্স শিকাইছিলে, দেউতাই ড্ৰামাখিনি শিকাইছিলে, মানে সেইটোৰ মানে মানে যেতিয়া দাদাই কিতাপখন উলিয়াইছে তাতহে মানে মই মানে নিশ্চিত হ'লো যে মানে মই দেখিলো সঁচাকে, মই সৌভাগ্য, মোৰ মানে সৌভাগ্য কি কওঁ আৰু, সৌভাগ্য বুলিও এইটো সৰু শব্দ, ডিভাইন কিবা এটা বস্তু দেখিলো মই।
0: আমাৰ দহ মিনিট সময় আছে, মই জয় বাইদেউৰ ওচৰলৈ যাম, কিন্তু তাৰ পূৰ্বে যিহেতু ডক্টৰ বেজবৰুৱাৰ কথা ওলাইছে, দ্বিতীয়টো চিন শশাংক, অলপ এক ডেৰ মিনিট মানৰ আমি সংলাপ আমি ডক্টৰ বেজবৰুৱাৰ শুনা শুনাই ল'ব বিচাৰিছোঁ।
3: This man, Khuni, Paroma Hazurika, Urafe Dinen Bakshi, Urafe Jaiswal Singh, Urafe Ismail Khan, I must

0: ধন্য ধন্য ব্ৰজেন্দাৰ জীৱন বুলি জগত বসুমতাৰী লিখিছে। পৰমানন্দ মজুমদাৰে কৈছে, হীৰেণ ভট্টাচাৰ্যই উলিয়াইছিল আমাৰ মাজৰ ব্ৰজেন বৰুৱা নামৰ পুথিখন। মধুচন্দ দাস শইকীয়া বৈশ্য আকাশবাণী গুৱাহাটী কৃতজ্ঞতা জ্ঞাপন কৰিছে যে এনেকুৱা এটা অনুষ্ঠান আজি আমি প্ৰচাৰ কৰিছো। বৰ্ণালী তালুকদাৰে কৈছে, ষ্টুডিঅ'ৰ মজিয়াত মনামীক দেখি খুব ভাল লাগিছে। বৰুৱাৰ সংসাৰ কুইজ কৰোঁতে মনামীৰ পৰা ব্ৰজেন্দাৰ বিষয়ে বহুত কথা জানিছিলো। ব্ৰজেন্দাৰ প্ৰত্যেকখন চিনেমাই মই চাইছো বুলি বৰ্ণালী তালুকদাৰে কৈছে। অৰ্পণা দাসে খুব ভাল পাইছে, গীতিমণি বৰা, দিলীপ ডেকা, অজয় চক্ৰৱৰ্তী, আজিৰ অনুষ্ঠানটো যেন জীপাল হৈ পৰিছে সময়খিনি। নিৰুপমা গোস্বামী বৰঠাকুৰীয়ে ব্ৰজেন বৰুৱাদেৱৰ স্মৃতি অনুষ্ঠানে খুব ভাল পাইছে, বিশেষভাৱে ভাল পাইছে। আৰু তথ্য সমৃদ্ধ কথাৰে অনুষ্ঠানে জীপাল কৰি তোলাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছে। আমিও ধন্যবাদ জনাইছো মনাই বাইদেউ, জয়া বাইদেউ, নয়নদা, সকলোকে ধন্যবাদ জনাইছো। ডিম্পুল, শশাংক, মিতালী, জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰ থকা সকলোকে ধন্যবাদ জনাই আজিৰ এই বিশেষ প্ৰভাতী তৰংগ ইয়াতে সামৰি আমি উভতি গৈছো আমাৰ মূল ষ্টুডিঅ'লৈ। নমস্কাৰ,
1: নমস্কাৰ। প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে

0: এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানটিৰ আজিৰ খণ্ডত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ এখনি সংগীতালেখ্য, গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা। সংগীতালেখ্যখনিৰ ৰচনা হামান আলীৰ। এয়া শুনক গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা।

মহাবাহু ব্ৰহ্মপুত্ৰ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। জাতিৰ সংকটকালত ভূপেন হাজৰিকাই অসমীয়া জাতিটোক ব্ৰহ্মপুত্ৰক সাহ কৰি নিৰ্ভীকভাৱে আগুৱাই যোৱাৰ বাবে উৎসাহ যোগাইছিল। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু মিলনৰ প্ৰতীক হিচাপে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ় লৈ উঠা সভ্যতা সংস্কৃতিক সাৱটি অসমীয়া জাতিটোৱে একত্ৰিত হৈ নিজৰ অস্তিত্ব আৰু সংস্কৃতি ৰক্ষাৰ বাবে যুগে যুগে যুঁজি আহিছে।

0: ভূপেন হাজৰিকাৰ গীতত মানৱতা, প্ৰকৃতি, সমাজ চেতনা, সমন্বয়, স্বদেশ প্ৰেম, নদ নদী, জাতীয়তাবোধ, বৰ্ণ বৈষম্য আদি প্ৰতিটো দিশ বিদ্যমান। সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ কিম্বদন্তী পুৰুষ, অসমীয়া জাতিৰ হিয়াৰা মথু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰশংসা, কীৰ্তি আৰু সৃষ্টিৰাজিৰ প্ৰভাৱ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অবিৰতভাৱে বৈ আছে আৰু বৈ থাকিব চিৰদিন চিৰকাল, দেশে দেশে, চহৰে নগৰে, আকাশে বতাহে, সাগৰ মহাসাগৰৰ সীমাহীন উৰ্মিমালাৰ সৈতে।
1: অসমীয়া সভ্যতা সংস্কৃতিৰ মূল গৌৰৱ মহাবাহু ব্ৰহ্মপুত্ৰক লৈ ভূপেন হাজৰিকাই বহু গীত লিখিছে। এই ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰ এক অন্যতম প্ৰতীক। শিল্পীগৰাকীয়ে হাজাৰ জনতাৰ দুখ বেদনা

0: দেখিও নির্লজ্জ অলখ ভাবে ভুয়া থিও।
1: লুইটৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপত মুগ্ধ হৈও চঞ্চল মনক বান্ধি ৰাখিব নোৱাৰি অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ ঢাপলি মেলিছিল সৌন্দৰ্যৰে ভৰা পেৰিছলৈ।

0: যাযাবৰী জীৱনত বিৰামহীন যাত্ৰাৰে বিশ্বৰ প্ৰান্তে প্ৰান্তে ভূপেন হাজৰিকাই কঢ়িয়াই ফুৰিছিল মানুহক ভাল পোৱাৰ বাণী।
1: বিশ্বৰ প্ৰান্তে প্ৰান্তে বৰ্ণ বৈষম্য, ধনী দুখীয়া, পুঁজিবাদ সমাজবাদ আদিৰ উপৰি দেশে দেশে চলিছিল ৰজাঘৰীয়াৰ শোষণ তোষণ আৰু আত্মকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ বেহা। পশ্চিমীয়া বগালোকে সুনিয়োজিত আৰু সুপৰিকল্পিত হাতোৰাৰে এছিয়া আফ্ৰিকাৰ লোকক কলা মানুহ বুলি মুকলিকৈ তিৰস্কাৰ কৰিছিল, দমন কৰিছিল। শৈশৱতে এনেবোৰ অন্যায় অবিচাৰ দেখি কণমানি ভূপেন হাজৰিকাৰ মনত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল। পৰিত্ৰাণ বিচাৰি নিজৰ মাজতে তেওঁ গুজৰি কোমৰি উঠিছিল। ভূপেন হাজৰিকাই মানুহৰ মাজত থকা সামাজিক প্ৰভেদক বিনাশ কৰি এখন সাম্য মৈত্ৰীৰ সমাজৰ কল্পনা কৰিছিল, য'ত ধনী দুখীয়া বা বগা কোলাৰ মাজত গভীৰ বিশ্বাসৰ এখন সাঁকো থাকিব। আফ্ৰিকা আৰু আমেৰিকাত কোলা বগাৰ মাজত চলিছিল তীব্ৰ সংঘাত। তেওঁ গাইছিল।

0: যাযাবরী ভূপেন হাজৰিকাই বিশ্বৰ প্ৰান্তে প্ৰান্তে দেখিছিল মানুহৰ ন ন ৰূপ। সাম্য, মৈত্ৰী, সংহতি, প্ৰগতি আৰু সম্প্ৰীতি আছিল ভূপেন হাজৰিকাৰ গীতৰ অন্য এক বৈশিষ্ট্য। দেশে দেশে, চহৰে নগৰে, গাঁৱে গাঁৱে গীতৰ সভাত শ্ৰোতা জনতাৰ এধানি মৰম বিচাৰিছিল জিৰণিবিহীন ভূপেন হাজৰিকাই। তেওঁ প্ৰতিটো গীতৰ মাজেৰে সমাজলৈ দি গৈছিল ন ন বাৰ্তা।
1: ডক্টৰ ভূপেন হাজৰিকা আছিল সৰ্বহাৰা, শোষিত, নিষ্পেষিত, কৃষক, বনুৱা, হালোৱা হজোৱাৰ কণ্ঠ। জনতাৰ শিল্পীগৰাকীয়ে গীতৰ মাজেৰে সমাজৰ সঁচা মানুহক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰয়াস কৰিছিল। দেখিও নেদেখা হৈ থকা চেতনাবিহীনজনাৰ চকুত বিচাৰিছিল মুকুতিৰ উজ্জ্বল জ্যোতি।

0: সমাজৰ পিছপৰা শ্ৰেণীক লৈ সদায় সতৰ্ক আছিল ডক্টৰ ভূপেন হাজৰিকা। তেওঁ সৃষ্টিৰ মাজেৰে সমাজৰ নিঃস্বজনৰ প্ৰতি তেওঁ সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ সম্পৰ্কেও সজাগ কৰি তুলিছিল। ঢাক বজোৱা শিল্পীসকলক লৈ তেওঁ লিখিছিল,
1: ঢাক ঢাক।

ভূপেন হাজৰিকা আছিল অসমীয়া মাষ্টাৰ মদন। তেওঁ সুদীৰ্ঘ তিনিকুৰি বছৰে অসাধাৰণ প্ৰতিভাৰে গীত, সাহিত্য আৰু কথাছবিৰ সৃষ্টি কৰি অসমীয়া সমাজত অভিনৱ যুগ

0: চেতনাৰ অৱতাৰণা কৰিবলৈ সক্ষম হৈছিল। তেওঁ গীত লিখিছিল প্ৰয়োজনত। প্ৰাণৰ উচতনিত লিখা বহু গীত তেওঁ পিছলৈ চিনেমাতো ব্যৱহাৰ কৰিছিল। গীত সৃষ্টিৰ বাবে ভূপেন হাজৰিকাই প্ৰথম অনুপ্ৰেৰণা লভিছিল শংকৰ মাধৱে চহকী কৰি যোৱা ঐতিহ্যপূৰ্ণ অসমীয়া সমাজত প্ৰচলিত শাস্ত্ৰীয় আৰু আধ্যাত্মিক ভাৱ, ভাষা আৰু সুৰৰ পৰা। সেই প্ৰেৰণাৰে প্ৰেৰিত হৈ তেওঁ 1937 চনত প্ৰথম গীত লিখিছিল কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান।
1: দেশত চলি থকা গান্ধীজীৰ অহিংস মন্ত্ৰৰ বলিষ্ঠ আন্দোলন, দুৰ্জয় শত্ৰুক জিনিবলৈ নেতাজীৰ দুঃসাহসিক প্ৰচেষ্টাৰ বিপৰীতে ব্ৰিটিছ সাম্ৰাজ্যক সুদৃঢ় কৰি ৰাখিবলৈ কৰা চাৰ্চিলৰ দৃঢ়তা আৰু চেক বুজি সৰমৰা জিন্নাৰ কাৰ্যকলাপে ডক্টৰ ভূপেন হাজৰিকাৰ 20টা বছৰক এক অগ্নিযুগত পৰিণত কৰিছিল। সেইবাবে যুৱক হিচাপে তেওঁ নিজকে অগ্নিযুগৰ এক জ্বলন্ত ফিৰিঙুটি হিচাপে দেখিছিল। যি অগ্নিযুগত বংগদেশৰ বিদ্ৰোহী সুৰকাৰ গীতিকাৰ নজৰুলৰ

আজিৰ দুঃসাহসিক প্ৰচেষ্টাৰ বিপৰীতে ব্ৰিটিছ সাম্ৰাজ্যক সুদৃঢ় কৰি ৰাখিবলৈ কৰা চাৰ্চিলৰ দৃঢ়তা আৰু চেক বুজি সৰমৰা জিন্নাৰ কাৰ্যকলাপে ডঃ ভূপেন হাজৰিকাৰ 20টা বছৰক এক অগ্নিযুগত পৰিণত কৰিছিল। সেইবাবে যুৱক হিচাপে তেওঁ নিজকে অগ্নিযুগৰ এক জ্বলন্ত ফিৰিঙতি হিচাপে দেখিছিল, যি অগ্নিযুগত বংগদেশৰ বিদ্ৰোহী সুৰকাৰ গীতিকাৰ নজৰুলৰ অগ্নিবীণাৰ ঝংকাৰ উঠিছিল আৰু জ্যোতিপ্ৰসাদৰ লুইট পাৰৰ অগ্নিসুৰ নিজৰি পৰিছিল। সেই অগ্নিযুগতে একে স্বদেশ অনুৰাগৰ অগনিৰে ভূপেন হাজৰিকাই 13 বছৰ বয়সতে ৰচনা কৰিছিল।

ভূপেন হাজৰিকাৰ বিদ্ৰোহী প্ৰাণ সময়ে সময়ে অন্যায় অধৰ্ম দেখি জাগি উঠিছিল। ভূপেন হাজৰিকাই বাংলাদেশৰ মুক্তিবাহিনীক স্বাধীনতা যুদ্ধত প্ৰেৰণা যোগাইছিল। স্বাধীন বাংলাদেশৰ প্ৰতিগৰাকী লোকে আজিও অতি শ্ৰদ্ধা সহকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ বিখ্যাত গীতটি গায়।

ভূপেন হাজৰিকাই নিজৰ অন্তৰত শোষণৰ বিৰুদ্ধে জ্বলি উঠা বিদ্ৰোহক গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। ৰজাঘৰীয়াই সাধাৰণ জনতাক যুগে যুগে কৰি অহা শোষণৰ বহিঃপ্ৰকাশ ঘটিছিল।

মানৱীয় কোমলতা ভূপেন হাজৰিকাৰ গীতৰ আন এক শ্ৰেষ্ঠ সৌন্দৰ্য। বৈষ্ণৱ যুগত শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ৰসেৰে অসমীয়া সমাজক প্লাৱিত কৰাৰ দৰে নতুন শতিকাৰ মানৱ প্ৰেমৰ যুগত ভূপেন হাজৰিকাই অসমীয়া সমাজত মানৱীয় মৰমৰ অমিয়া ঢালিছিল। ইয়েই যেন তেওঁৰ জীৱনৰ অন্বেষণ, আধ্যাত্মিক লক্ষ্য। এই আধ্যাত্মিকতাৰ বাবে ভূপেন হাজৰিকাৰ গীত বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি সমাদৃত।

বিশ্ব যুৱ মেলাত সাগৰ সংগমত কটনা সাঁতুৰিলো গীতটোত প্ৰকাশ পোৱা আজিৰ মানৱ হৃদয়ৰ অনুকম্পাৰ সোৱাদ বিশ্বৰ বহু লোকে পাবলৈ সমৰ্থ হৈছিল। মানুহে মানুহৰ বাবে গীতটো প্ৰকাশ পোৱা আন্তৰিকতা আৰু মানৱ প্ৰেমৰ অমিয়া বিশ্বৰ বহু লোকে পান কৰিবলৈ সমৰ্থ হৈছে।

0: 1962 চনত চীনে ভাৰত আক্ৰমণ কৰিছিল। চীনা সৈন্য আহি তেজপুৰ পাইছিলহি। সেই সময়ত ভূপেন হাজৰিকাৰ অসুস্থ মাতৃও তেজপুৰতে আছিল, আনহাতে তেওঁ নিজে কলিকতাত আবদ্ধ হৈ আছিল। এইপিনে নিজৰ অতি পূজনীয় মাতৃৰ শাৰীৰিক অসুস্থতা আৰু আনপিনে দেশমাতৃৰ সম্ভাৱনীয় দুৰ্গতিৰ ভয়ত তেওঁৰ বুকু হম হম কৰিবলৈ ধৰিলে। সেই দুৰ্যোগৰ পটভূমিত ৰচনা কৰা এই গীতটোত মাতৃৰ ৰূপত দেখা অসমীয়াইৰ প্ৰতি আৰু অসমীয়াইৰ ৰূপত দেখা তেওঁৰ মাতৃৰ প্ৰতি প্ৰেমৰ এক অতুলনীয় আন্তৰিক অভিব্যক্তি প্ৰকাশ পায়।
1: ভূপেন হাজৰিকাৰ এই গীতটোৰ মাজেৰে এগৰাকী সন্তানৰ নিজৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু শ্ৰদ্ধা প্ৰকাশ পাইছে। দেশক সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে পুত্ৰৰ ত্যাগৰ বৰ্ণনা বিদ্যমান এই গীতটোত। স্বাধীনতা আন্দোলনৰ পটভূমিত লিখা এই গীতটো পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই মণিৰাম দেৱান নামৰ কথাছবিখনত ব্যৱহাৰ কৰিছিল। 70ৰ দশকৰ আৰম্ভণিতে লিখা

গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা, হামান আলী ৰচিত সংগীতালেখকনি শুনিলে। বিৱৰণী কণ্ঠ আছিল পৰিণীতা শইকীয়া আৰু ঋতুপৰ্ণ দাসৰ। এই সংগীতালেখকনিৰেই আমাৰ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ খণ্ডটিও আমি ইমানতে সামৰিছোঁ। অহা খণ্ডত আপোনাক পুনৰ লগ পাম।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কে চি অনুৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষই সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এ টি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। শ্ৰীপুৰীয়াত খন্তেক পাছতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 37 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে এ টি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যানজঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। পাঠশালা বজাৰ কমিটিৰ উদ্যোগত কালি নিশা হৰিমন্দিৰ প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয়। শ্ৰীদাসে তেওঁৰ ভাষণত কয় যে সৰভোগ ভৱানীপুৰ সমষ্টিৰ সমানেই এতিয়াৰে পৰা তেওঁ বজালীৰ দায়িত্বও গ্ৰহণ কৰিছে। জিলাখনৰ সামগ্ৰিক উন্নয়ন, জনসাধাৰণৰ সমস্যাৰ সমাধান আৰু পাঠশালা অঞ্চলৰ অগ্ৰগতিৰ বাবে তেওঁ সকলো লোকৰ সহযোগিতা কামনা কৰে। শ্ৰীদাসে কয় যে জনস্বাৰ্থজড়িত বিষয়সমূহ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়াই লৈ যোৱা হ'ব আৰু উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। অধ্যক্ষগৰাকীয়ে বজালীৰ উন্নয়নৰ বাবে চৰকাৰী বিভাগ, স্থানীয় জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ মাজত সমন্বয় গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীদাসে কয় যে অহা 4 আৰু 5 জুলাইত অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত ৰাজ্যৰ বিধায়কসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা। তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে নবীন প্ৰবীণ বিধায়কসকলক সংসদীয় কাৰ্যপদ্ধতি, বিধানসভাৰ নীতি নিয়ম, বিতৰ্কত অংশগ্ৰহণ আৰু জনপ্ৰতিনিধি হিচাপে সুচাৰুৰূপে দায়িত্ব পালনৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, নুমল মোমিন, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দৰং জিলাৰ টাংনিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। আৰক্ষীয়ে জনোৱা মতে টাংনি চাৰিআলিত থকা তেল ডিপু অভিমুখে দুজন যুৱক

0: খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্র বেগত অহা এখন মটৰচাইকেলে খুন্দা মৰাত এজন যুৱক থিতাতে নিহত হয় আৰু আনজন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জেন্টি ৰাণী ডেকাই। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 12:05।
1: মিডিয়ামৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত আছে হিমাশ্ৰী কলিতা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰায়, ধীৰাজ বৈশ্য আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। FM ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ। শ্ৰোতাসকল, এতিয়া শুনোৱা হওক পাৰাগমালা লাইভ, আগবঢ়াইছে সীমা ৰাউটে।
2: नमस्कार श्रोताओं, मैं हूं आपकी दोस्त सीमा राउत और आप सुन रहे हैं आकाशवाणी का परागमाला लाइव कार्यक्रम, जहां हर सुर के साथ जुड़ती है एक कहानी और हर कहानी में बसती है यादों की मिठास। आज का सफर किसी मंजिल की तलाश नहीं बल्कि खुद को खो देने का है। संगीत के उस समंदर में जहां लहरें सिर्फ एक आवाज़ से उठती है, आज 27 जून है। कभी सोचा है आपने कि कोई इंसान माचिस की डिब्बी से, कंघी से या फिर पानी के गिलास में चम्मच मारकर भी कोई ऐसी धुन बना सकता है जो सदियों तक गुनगुनाई जाए? आज परागमाला लाइव में खुशबू है ऐसी ही मंगल आजाद परिंदे की, जिन्होंने भारतीय संगीत को एक नया चश्मा पहनाया। हम बात कर रहे हैं सुरों के सरताज राहुल देव बर्मन यानी हमारे पंचमदा की। चलिए उनकी यादों के इस सुरीली सफर की शुरुआत करते हैं इस बेहद खूबसूरत नगमे के साथ।

0: শ্ৰীকান্ত ছাৰ, আমি বাৰু এতিয়া আই আই টি দিল্লীৰ আপোনাৰ প্ৰফেচাৰক লগ পাবলৈ আহি আছো নেকি?
1: হয় সুবেদাৰ ৰাঘৱ, আমি তাতে প্ৰফেচাৰ ৰমনক লগ পাম।
0: কিন্তু শ্ৰীকান্ত ছাৰ, আপুনিতো আই আই টি মাদ্ৰাজ মানে চেন্নাইতহে পঢ়িছিল, তেন্তে আমি কিয় দিল্লীত লগ হ'বলৈ গৈ আছো? প্ৰফেচাৰ ৰমন ছাৰ ইয়ালৈ ট্ৰান্সফাৰ হৈছে নে আন কিবা কথা আছে?
1: তেওঁ আই আই টি মাদ্ৰাজতে আছে। কিন্তু ৰাঘৱ, আপুনি বোধ কৰোঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ইণ্টাৰনেশ্যনেল কনফাৰেন্সৰ পষ্টাৰবোৰ লক্ষ্য কৰা নাই। কনফাৰেন্সখন দিল্লীত হৈছে আৰু প্ৰফেচাৰ ৰমন ছাৰ ইয়াৰ মুখ্য অতিথি হৈ আহিছে। তেওঁ হ'ল ইয়াৰ মুখ্য বক্তা। কৃত্ৰিম বুদ্ধিমত্তাৰে দেশখনক আগুৱাই নিয়াত অৰিহণা যোগোৱাৰ বাবে তেওঁক সন্মানিত কৰা হ'ব।
0: অ' হয় নেকি, বঢ়িয়া। গতিকে কেপ্টেইন, কৃত্ৰিম বুদ্ধিমত্তাকো তাৰমানে পৰ্যালোচনা কৰি থকা হৈছে। কিন্তু আপুনি ঠিকে আছেনে বাৰু?
1: মই ঠিকে আছোঁ, কিয় সুধিলে?
0: শ্ৰীকান্ত ছাৰ, আপোনাৰ মনত আছেনে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা কৰাটো হস্পিটেলত নিয়মৰ দৰেই আছিল আৰু ইয়াৰ বাবে আপুনি আঘাত পাবলগীয়াও হৈছিল?
1: সুবেদাৰ ৰাঘৱ, পাহৰি নাযাব যে মই আপোনাৰ এগৰাকী ছিনিয়ৰ অফিচাৰ আৰু আপুনি মোৰ লগত ধেমালি কৰিবলৈ আহিছে।
0: নাই নাই নাই কেপ্টেইন শ্ৰীকান্ত, মই আচলতে সেইটো ভাবি কোৱা নাছিলোঁ।
1: সুবেদাৰ ৰাঘৱ, আপোনাৰ মোতকৈ বেছি অভিজ্ঞতা আছে, মই পিছে ধেমালিহে কৰিছিলোঁ। অ' সুবেদাৰ ৰাঘৱ, আমি অডিটৰিয়াম আহি পালোহিয়ে, মই এবাৰ ৱাশ্বৰুমৰ পৰা আহিব লাগিব, আপুনি অকণমান ইয়াতে ৰওক।
0: ছাৰ চিন্তা নকৰিব, লাহে লাহে যাওক, আমাৰ হাতত এতিয়াও যথেষ্ট সময় আছে।
1: সুবেদাৰ ৰাঘৱ, বলক সোনকাল কৰিব লাগে।
0: শ্ৰীকান্ত ছাৰ, এম্বুলেঞ্চ আহি পালেহি।

0: ৰাঘৱ, কি হৈছিলনো? মই কেনেকৈ সেই হস্পিটেল পালোহি?
1: কেপ্টেইন শ্ৰীকান্ত, লৰালৰিতে আপুনি মিহি মজিয়াখনত পিছল খালে আৰু মূৰ আৰু কান্ধত দুখ পালে, কিন্তু এতিয়া সকলো ঠিকে আছে। কেপ্টেইন ছাৰ, মই ইয়াৰে ডাক্তৰ আৰু নাৰ্ছক কৈছোঁ যে মহিলা এগৰাকীৰ পাৰ্চটো কাঢ়ি চাৰিটা চোৰে মটৰচাইকেলত পলাবলৈ ধৰিছিল। আপুনি সিহঁতক অলপ হতাহতিৰ পিছত ধৰিলে, আপুনি সিহঁতক বৰকৈ পিটিলে আৰু মহিলাগৰাকীক পাৰ্চটো উভতাই দি সিহঁতকো আৰক্ষীৰ জিম্মা দি দিলে, আৰু এই হতাহতিতে যেনিবা আপুনি দুখ পালে।
2: অহ, আপোনাৰ হুঁচ আহিল। বহু সময় আপোনাৰ জ্ঞানী নাছিল নহয়। আমি আপোনাৰ বিষ কমাবলৈ বেজিও দিছিলোঁ, গতিকে আপোনাৰ গাটো অলপ বেয়া লাগিব পাৰে। আপুনি অলপমান শুব লাগিব, শোৱাটো জৰুৰী। অলপ জিৰণি লওকচোন। চাৰিটা চোৰৰ লগত যুঁজ দিওঁতে আপোনাৰ নিশ্চয় ভাগৰ লাগিছে।
0: ৰাঘৱ, এনে লাগিছে যেন নাৰ্ছে আপোনাৰ কাহিনীটো বিশ্বাস কৰা নাই। উভতি যাওঁতে তেওঁ হাঁহি আছিল দেখোন।
1: হয় কেপ্টেইন শ্ৰীকান্ত, মোৰো তেনেকুৱাই লাগিছিল। কিন্তু চিন্তা নকৰিব, এইখন এখন প্ৰাইভেট ক্লিনিক, কাইলৈ আমি ইয়াৰ পৰা গুচিয়েই যাম।
0: কিন্তু তেতিয়ালৈকে আমি কি কৰি থাকোঁ ৰাঘৱ?
1: ঠিক আছে তেন্তে, তেতিয়ালৈ আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰোঁ।
0: মই ইমান বিষত আছোঁ আৰু আপুনি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছে? ঠিক আছে, সোধকচোন কি জানিব বিচাৰিছে।
1: কেপ্টেইন শ্ৰীকান্ত, মই কি ভাবিছোঁ জানে? কোনজন মানুহে বাৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে প্ৰথমতে ভাবিছিল?
0: কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰণাটো প্ৰথমে কাৰ মনলৈ আহিছিল সেইটো কোৱাটো টান। কিন্তু গ্ৰীচৰ পৌৰাণিক কথা এটাত উল্লেখ আছে যে টেলছ নামৰ ৰাক্ষস এটা তামেৰে নিৰ্মিত আছিল।
1: টেলছ নে থানছ?
0: নহয় ৰাঘৱ, সেইটো টেলছ। সি আছিল ক্ৰেটে নামৰ দ্বীপটোৰ ৰক্ষক। ওহ, প্ৰফেছৰ ৰমন আৰু প্ৰফেছৰ হাৰ্চন, আহক ছাৰ, আহক।
3: জয় হিন্দ ছাৰ।
4: কেনে আছে শ্ৰীকান্ত? লেকচাৰটোৰ পিছতে আপুনি পৰি যোৱাৰ কথা শুন নিদিওঁ, সেই প্ৰফেছৰ হাছানক লৈ দৌৰি আহিছোঁ।
2: ছাৰ, কেপ্টেইন শ্ৰীকান্তৰ টেম্পাৰেচাৰটো চাব লাগিব।
4: নিশ্চয় নিশ্চয় ছিষ্টাৰ।
1: ছাৰ, মই সুবেদাৰ ৰাঘৱ, চাহাবৰ ৰেজিমেণ্টৰ। চাহাবে দুখুৱাওঁতে মই লগতে আছিলোঁ।
5: অ', তাৰমানে তেওঁ পৰি যোৱাৰ পিছত আপুনিয়ে ইয়ালৈ আনিলে? আচলতে মজিয়াখন নতুন কাৰণে টাইলছবোৰ বৰ পিছল হৈ আছিল।
1: ছাৰ, মই তেওঁক ইয়ালৈ আনিছোঁ, কেপ্টেইন চাহাবে বৰ সাহস দেখুৱাইছিল, কিন্তু টাইলছখিনিতো অলপ সমস্যা আছিল বাৰু।
4: সুবেদাৰ, আপুনি শ্ৰীকান্তক ইয়ালৈ আনিলে সেইটো বুজিলোঁ, কিন্তু সাহস?
2: আপোনাৰ টেম্পাৰেচাৰ ঠিকে আছে, ডাক্তৰে আপোনাৰ ৰিপৰ্টবোৰ চালে সকলো ঠিকে আছে, চিন্তাৰ কোনো কাৰণ নাই, আপুনি কালিলৈ যাবই পাৰিব।
5: বা বঢ়িয়া, থেংক ইউ ছিষ্টাৰ। কিন্তু আপুনি কৈছে যে স্কেনত একোৱেই ওলোৱা নাই, কিন্তু মনটো জানো স্কেন কৰা হ'ল।
1: অহ, ছিষ্টাৰ গুচি গ'ল। আচলতে আমি বেলেগ এটা কাহিনী সাজিছিলোঁ, কিন্তু আপোনাৰ মুখেৰে আচল কাহিনীটো ওলাইছিলেই।
4: বাৰু বাৰু, আপোনালোকে নিশ্চয় কিবা সাহসিকতাৰ কাহিনী সাজিছে, কিন্তু ছিষ্টাৰে যে আচল কথাটো জানে সেই বিষয়ে বোধহয় আপোনালোকে গম নাপায়। তেওঁহে আমাক কোনজন ৰোগীয়ে পিছলি পৰি দুখ পাইছে সেই বিষয়ে কৈছিল।
1: ছৰি ছৰি ছাৰ। কেপ্টেইন চাহাব, আপুনি কথা পাতক, মই কফি আনিবলৈ যাওঁ।
0: সুবিধা ৰাখক, এতিয়া প্ৰফেছৰ ৰমনে আপোনাক ভালকৈ বুজাই ক'ব যে কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰণাটো কেনেকৈ আহিছিল। তেওঁ মোতকৈ ভালকৈ বুজাব।
4: ঠিক আছে বাৰু, মই ক'ম। তেওঁ আপোনাক বিদেশী সাধু কিছুমানহে ক'ব, আমি আপোনাক কাহিনীৰ ভাৰতীয় দিশটো ক'ম।
1: হয় প্ৰফেছৰ ৰমন, ছাৰে মোক টেলছৰ বিষয়ে কৈ আছিল।
5: অঁ, সেইটো আছিল তামেৰে নিৰ্মিত এটা গ্ৰীক ৰাক্ষস। সি চাৰিওফালে দৌৰি ফুলিছিল, মাৰপিট কৰিছিল। এতিয়া যিহেতু আপুনি গম পালে সেইটো তামেৰে নিৰ্মিত আছিল আৰু তাত জীৱন নাছিল, গতিকে তাক কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে ৰিজাব পাৰি, সেইটোত কোনো সন্দেহ নাই।
4: বৰ ভাল কথা ক'লে প্ৰফেছৰ হাছান। তাক এনেদৰে প্ৰশিক্ষণ দিয়া হৈছিল যাতে নিৰ্জীৱ পদাৰ্থক

0: জীৱন দিব পাৰি আৰু মানুহৰ মগজুৰ দৰে জ্ঞান সৃষ্টি কৰিব পাৰি। যদিও বা এনে কাহিনী বহুত আছে যিবোৰ আচলতে কল্পনাহে। উদাহৰণস্বৰূপে জিউ সম্প্ৰদায়ৰ লোকসকলৰ এনেকুৱা কাহিনীও আছে য'ত মাটিৰে নিৰ্মিত গোলেম নামৰ জীৱ এটাৰ উল্লেখ আছে। কোৱা হয় যে ভগৱানৰ নাম লিখি যদি তাৰ মুখত ভৰাই দিয়া হয় তেতিয়া সি মানুহৰ নিচিনাকে কঁপিবলৈ ধৰে, কিন্তু কথা অৱশ্যে ক'ব নোৱাৰে।
1: হয় প্ৰফেছৰ ৰমন, সেই কাহিনীটো মোৰ মনত আছে, আপুনি আগতেও এবাৰ কৈছিল।
2: কিন্তু শ্ৰীকান্ত, সেইটো কাহিনী বুলি আপুনি কিয় ক'লে?
3: তেন্তে টেলছ আৰু গোলেম নে কি সেইটো, সেইবোৰ সঁচাকৈ আছিল নেকি বাৰু? সেয়া কেনেকৈ সম্ভৱ?
2: কিয় থাকিব নোৱাৰে, হয়তো আমি নাজানিবও পাৰোঁ। হাজাৰ হাজাৰ বছৰৰ আগতে মানুহে চিন্তা কৰিছিল আৰু সময় পাৰ হোৱাৰ লগে লগে মানুহে সময়তকৈ আগলৈ চিন্তা কৰিবলৈ ধৰিলে। মানুহৰ প্ৰগতি হ'ল, মানুহে বহুতো ৰং দেখা পালে আৰু আজিৰ দিনত মানুহে বহুতো আশা পূৰণ কৰিছে অথবা সেই দিশে অগ্ৰসৰ হৈছে।
3: সেই একেজন মানুহে প্ৰফেছৰ হাছান আমাক কিয় ভয় খুৱাইছে বাৰু? সেইজন মানুহটো হাজাৰ বছৰৰ আগতেই মৰিল, তেন্তে সপোনবোৰ কি তেওঁৰ ভূতে পূৰণ কৰিলে নেকি?
0: সুবেদাৰ, সেইজন এজন মানুহ আছিল আৰু আপুনিও সেই একেজনেই মানুহ।
3: প্ৰফেছৰ ৰমন, এতিয়া আপুনি মোক সঁচাকৈয়ে ভয় খুৱাইছে দেই। মই এজন মিলিটেৰী মানুহ কিন্তু ছাৰ।
1: ৰাঘৱ, প্ৰফেছৰ ৰমনে ক'ব খোজা কথাটো আপুনি বুজা নাই। তেওঁ মানৱ জাতিৰ কথা কৈছে। মানৱ জাতিৰ সকলো মানুহ একেই, মানে ধৰক কোনোবা এজন মানুহে ভাবে আৰু আন এজন মানুহে সেই চিন্তাটো আগলৈ লৈ যায়। মুঠ কথা হৈছে এই গোটেইখিনি হৈছে উন্নয়ন প্ৰক্ৰিয়াৰ এটা অংশ।
2: ঠিক ক'লে কেপ্টেইন শ্ৰীকান্ত, যদি বান্দৰৰ পৰা আহি আজি আমি মানুহ হৈছোঁ তেন্তে অতীতৰ মানুহে দেখা সপোনবোৰো এদিন সঁচা হ'ব।
1: ৱাহ প্ৰফেছৰ হাছান, আপুনি বঢ়িয়া কথা ক'লে। আদিম মানুহে নিশ্চয় চৰাইৰ দৰে উৰিবলৈ সপোন দেখিছিল। আজি আদিম মানৱ নাই, কিন্তু সপোনটো আছে, সপোনটো উৰি থাকিল আৰু আজি আমি মানুহবোৰে বহু ওপৰলৈ উৰিবলৈ পাৰিলোঁ, গতিকে সেই সপোনটো সঁচা হ'ল।
0: ঠিক কৈছে শ্ৰীকান্ত। যেনে ইয়াৰ এটা উদাহৰণ হ'ল এই পুষ্পক বিমান। হাজাৰ হাজাৰ বছৰৰ আগতে এই বিমান থকাৰ কথা আমি জানো আৰু এতিয়া আমি ছুপাৰছনিক হাইপাৰছনিক এই বিমানবোৰ উৰি থকা দেখিছোঁ বা এই বিমানবোৰ উৰি আছে, তাকো 5-6 গুণ অধিক তীব্ৰ গতিৰে। আৰু এতিয়া আনকি অটো পাইলট ব্যৱস্থাও আছে, বিমানখন নিজেই উৰে। এইবোৰ কিনো, কৃত্ৰিম বুদ্ধিমত্তাই নহয় জানো?
3: কিন্তু প্ৰফেছৰ চাহাব, কৃত্ৰিম বুদ্ধিমত্তাৰ কথাবোৰ ক'ৰবাতে থাকে।
1: ৰাঘৱ, আমি কৃত্ৰিম বুদ্ধিমত্তাৰ কথাকে পাতি আছোঁ, কিন্তু আমাৰ আলোচনাটো বেলেগ বেলেগ দিশেৰে আগবাঢ়িছে। এতিয়া প্ৰতিজনে একোটা দিশত চিন্তা কৰে, প্ৰতিটো প্ৰযুক্তিৰ আঁৰত আছে মানুহৰ চিন্তা, গতিকে আমি সকলো সময়তে যোগাত্মক চিন্তা কৰিব লাগে।
2: এতিয়া চাওক, মই চিনেমা এখনৰ উদাহৰণ দিওঁ দেই, য'ত এটা গোল্ডেন আৰ্মি আছিল, মানে সোণ আৰু অন্য ধাতুৰে সজা ৰবটৰ আৰ্মি, আৰু সিহঁতে এনে এজন মানুহৰ নিৰ্দেশ মানিছিল যিজনে মূৰত এটা বিশেষ মুকুট পিন্ধি থাকে, আৰু মুকুটটো পিন্ধাৰ পিছত তেওঁ যি কৈছিল ৰবটবোৰে তাকেই মানিছিল, আৰু সেই আৰ্মীক সজা হৈছিল ধাতুৰে যাতে সেইটো কেতিয়াও ধ্বংস নহয়, চিৰদিন চলি থাকে আৰু চিৰদিন জিকি থাকে।
0: আৰু এই কাহিনীটো যিয়ে লিখিছে তেওঁ একমাত্ৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কথাকেই কৈছে।
3: কিয় প্ৰফেছৰ ৰমন, এই কাহিনীটোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ লগত কি সম্পৰ্ক আছে?
1: ৰাঘৱ, আমি ইতিমধ্যে পাতিছোঁ যে যিবোৰ নিৰ্জীৱ পদাৰ্থই মানুহৰ দৰে কাম কাজ কৰে, চিন্তা কৰে, সেইবোৰেই কৃত্ৰিম বুদ্ধিমত্তাৰ বাহিৰে একো নহয়।
0: এতিয়া চাওক সুবেদাৰ ৰাঘৱ, লোহা শিল আদিৰ দৰে নিৰ্জীৱ পদাৰ্থই মানুহৰ আদেশ মানিব, সেই কথাটো মানুহেইটো কল্পনা কৰিছিল, আৰু যেতিয়াই কল্পনা কৰা হৈছিল তেতিয়া তেওঁলোকে সেই দিশত কাম আৰম্ভ কৰিছিল। এতিয়া ধৰক মানৱ শৰীৰক লৈ কাম কৰা মানুহে বেমাৰ আজাৰ ভাল কৰিবলৈ ধৰিলে, কিন্তু পৃথিৱীৰ ক'ৰবাত বহি কোনোবা মানুহে মানৱ শৰীৰৰ বিষয়ে জ্ঞান আহৰণ কৰি মানুহৰ নিচিনাই আন কিবা সজাৰ চিন্তা আৰম্ভ কৰিলে।
3: এতিয়া আমি কথাবোৰ বুজিছোঁ প্ৰফেছৰ ৰমন, হয়তো তেনেকৈয়ে ফ্ৰেংকেনষ্টাইনে এটা বিপদজনক ৰাক্ষসৰ সৃষ্টি কৰিছিল এদিন।
2: বাহ ৰাঘৱ, আপুনি ভিক্টৰ ফ্ৰেংকেনষ্টাইনৰ বিষয়ে পঢ়িছে? বঢ়িয়া বঢ়িয়া।
1: হয় ছাৰ, সুবেদাৰ ৰাঘৱে নিজৰ সন্তানৰ কাৰণে সকলো খবৰ জানি একেবাৰে আপডেট হৈ থাকে। তেওঁ নিজেও ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰে।

0: পাইছিল, কিন্তু ঘৰুৱা পৰিস্থিতিৰ বাবে মিলিটেৰীত সোমালে আৰু তেতিয়াৰে পৰা তেওঁ সেৱা আগবঢ়াই আছে। সুবেদাৰ ৰাঘৱে আমাৰ সকলো অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
1: আপুনি এইবোৰ কি কৈছে কেপ্টেইন শ্ৰীকান্ত? অৱশ্যে 1818 চনত মেৰী শ্বেলীৰ এই উপন্যাসখনৰ আধাৰত বহুত চিনেমা নিৰ্মিত হৈছিল আৰু মই তাৰে কেইখনমান চাইছোঁ। কিন্তু প্ৰফেচাৰ ছাৰ, আপুনি কৈছিল যে মানুহৰ চিন্তাই কৃত্ৰিম বুদ্ধিমত্তাৰ সপোনটো সঁচা কৰিছে। এতিয়া মানুহৰ এই চিন্তাই যদি ফ্ৰেংকেনষ্টাইন নিৰ্মাণ কৰে তেতিয়া কি হ'বগৈ?
2: আপুনি ঠিকেই কৈছে সুবেদাৰ।

0: আপুনি কৈছিল যে মানুহৰ চিন্তাই কৃত্ৰিম বুদ্ধিমত্তাৰ সপোনটো সঁচা কৰিছে। এতিয়া মানুহৰ এই চিন্তাই যদি ফ্ৰেংকেনষ্টাইন নিৰ্মাণ কৰে তেতিয়া কি হ'বগৈ?
1: আপুনি ঠিকেই কৈছে সুবেদাৰ ৰাঘৱ, কিন্তু যদি নিতৌ ফ্ৰেংকেনষ্টাইন নিৰ্মাণ হৈ আছে তেন্তে মানুহে নিতৌ উন্নতি কৰি আছে। প্ৰয়োজন এটাই যে মানুহৰ চিন্তা সদায় যোগাত্মক হ'ব লাগে, যিহেতু এই চিন্তাই মানুহৰ উন্নয়নত সহায় কৰা উচিত। প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহুত কাম হৈ আছে যিবোৰ আগতে কেৱল সাধুকথাতহে পোৱা গৈছিল, এতিয়া সেইবোৰ সঁচা হৈ পৰিছে।
2: ঠিক কৈছে প্ৰফেছৰ ৰামন। এতিয়া কল্পনা কৰক যে কোনোবা দিনাখন কোনোবাই হেৰি পটাৰৰ ক্লকটো সাজিলে যিটো পিন্ধি মানুহ অদৃশ্য হ'ব পাৰে।
0: কি কৈছে ছাৰ, সেইটো জানো সম্ভৱ?
3: কিয় সম্ভৱ নহয় ৰাঘৱ? যদি কিবা পদাৰ্থই পোহৰক নিজৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়ে তেন্তে ই অদৃশ্য হ'ব পাৰে। MIT তেনেকুৱা পদাৰ্থ নিৰ্মাণ কৰিছে যাৰ মাজেৰে পোহৰৰ ৰঙা ৰশ্মি পাৰ হৈ যায়, আৰু এই ৰঙা ৰশ্মিৰ মাজেৰে পাৰ হৈ যোৱা যিকোনো বস্তু অদৃশ্য হৈ পৰে।
0: আপুনি কি কৈছে হাছান ছাৰ, ৰঙা ৰশ্মিত থকা বস্তুটো অদৃশ্য হৈ পৰে, তেন্তে বগা ৰশ্মিটো অদৃশ্য হ'ব নেকি?
1: কিয় নহ'ব ৰাঘৱ, পোহৰৰ বগা ৰশ্মি আচলতে 7টা ৰঙেৰে নিৰ্মিত। এতিয়া ইয়াৰ পৰা ৰঙা ৰশ্মিৰ ৰেখা বাহিৰ কৰি দিয়া হৈছে, কিছু বছৰৰ পিছত বাকী থকা 6টা ৰঙো বাহিৰ কৰি দিয়া হ'ব, আৰু তেতিয়া হেৰি পটাৰৰ যিটো ক্লক, সেই ক্লকটো সাজু হৈ উঠিব।
2: গতিকে ৰাঘৱ, আপুনি কৃত্ৰিম বুদ্ধিমত্তাৰ ইতিহাসৰ কথা সুধিছিল নহয়, ই আচলতে সচৰাচৰ চিন্তাতকৈ বাহিৰলৈ গৈ কৰা চিন্তা আৰু সৰু সৰু প্ৰচেষ্টাৰ ওপৰত আধাৰিত। আচলতে আমি মানুহবোৰে এনে কিবা এটা নিৰ্মাণ কৰিব বিচাৰোঁ যিটো নিজে নিজেই চলিব, অৰ্থাৎ অটোমেটিক।
4: ছাৰ, এয়া কফি আৰু ছেণ্ডউইচ, আৰু অনুগ্ৰহ কৰি এয়া ৰোগীক খাবলৈ নিদিব আকৌ।
2: মোৰ এনেও একো খাবলৈ মন যোৱা নাই ছিষ্টাৰ, মোৰতো এতিয়াও অলপ গধুৰ গধুৰ লাগি আছে।
4: পৰি যোৱাৰ কাৰণে আপুনি ভালকৈ দুখ পালে, মজিয়াখনো বৰ পিছল আছিল নহয়।
2: হেৰা সুবেদাৰ, তেওঁ দেখোন সকলো কথাই জানে।
0: ছাৰ কফি খাওক।
3: থেংক ইউ ৰাঘৱ। শ্ৰীকান্তে কিন্তু ঠিক কথাই ক'লে, মানুহে সদায় অটোমেটিক বস্তু সাজিবলৈকে বিচাৰে, আৰু এই ক্ষেত্ৰত যথেষ্ট সফলো হৈছে, বিশেষকৈ অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত। অৱশ্যে আগৰ দিনতো নিজে নিজে চলা অস্ত্ৰ শস্ত্ৰ আছিল, টিভি চিৰিয়েলত সেইবোৰ দেখা আমাৰ মনত পৰে, নহয় জানো?
2: হয় হাছান ছাৰ, ৰামায়ণ মহাভাৰত মই বহুবাৰ পঢ়িছোঁ। এনেকুৱা লাগে যেন তেতিয়াৰ অস্ত্ৰবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মাণ কৰা হৈছিল। এই ধৰক সুদৰ্শন চক্ৰ, প্ৰয়োজন হ'লে আহে আকৌ অদৃশ্য হৈ যায়, আৰু কেৱল এজনেই ইয়াক নিয়ন্ত্ৰণ কৰি থাকে, যেন DNA ফিংগাৰপ্ৰিণ্ট টেকনিকৰ নিচিনাকৈ চক্ৰখনে নিজৰ গৰাকীক চিনাক্ত কৰি পেলাইছিল।
1: হয় হয় শ্ৰীকান্ত, এবাৰ ৰিডাৰ ডাইজেষ্ট নামৰ বিখ্যাত আন্তৰ্জাতিক আলোচনীখনে লিখিছিল যে মহাভাৰত হৈছে পৃথিৱীৰ প্ৰথমখন নিউক্লিয়াৰ যুদ্ধ, আৰু যিহেতু তাত এটা কাহিনী আছিল গতিকে সেইখনেই পৃথিৱীৰ প্ৰথম কল্পবিজ্ঞান কাহিনী। আজিৰ তাৰিখত যদি আমি বিখ্যাত ছুপাৰ হিৰোৰ চৰিত্ৰ থৰৰ কথা পাতোঁ, তাৰ হাতুৰিটো উৰি যায় আৰু প্ৰয়োজনৰ সময়ত তাৰ হাতত পৰেহি। এতিয়া এইবোৰ বহু হাজাৰ বছৰ আগৰ কাহিনী অথবা কেৱল কল্পনা, কিন্তু ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ অষ্ট্ৰেলিয়াৰ এটা জনজাতিয়ে এটা বুমেৰাং সাজিছিল যিটো ইয়াৰ ব্যৱহাৰকাৰীৰ হাতলৈ উভতি আহে। এতিয়া থৰৰ হাতুৰি আৰু জনজাতীয় বুমেৰাঙৰ ভিতৰত কোনটো আগতে আহিছিল সেয়া থিৰাং কৰাটো টান। এইটো এটা গৱেষণাৰ বিষয় হ'ব পাৰে, কিন্তু চিন্তাটো একেধৰণৰেই আছিল।
0: ৰমন ছাৰ, এইবোৰ শুনি মোৰ থানছৰ কথা মনলৈ আহিছে, আধা জনসংখ্যা শেষ হৈ যাব নেকি?
3: আপুনি কোৱা কথাটো ভাবি চাবলগীয়া ৰাঘৱ। এজন বিজ্ঞান লেখকে এবাৰ লিখিছিল যে প্ৰযুক্তি হেনো জুইৰ দৰে, এতিয়া ই ৰুটি সেকিব নে ঘৰ এটা পুৰিব সেইটো একমাত্ৰ মানুহৰ ওপৰতহে নিৰ্ভৰ কৰে।
0: সঁচা কথা প্ৰফেছৰ হাছান, কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত যেতিয়া প্ৰযুক্তিয়ে বিশ্বৰ এক নতুন বুৰঞ্জী লিখি আছে, মানুহৰ আদৰ্শক সুৰক্ষিত কৰা আৰু চিন্তাবোৰ সঠিক দিশত ৰখাটো জৰুৰী, কিয়নো

0: যোগাত্মক চিন্তা এটা সোণালী ভৱিষ্যত ৰচনা কৰিব।
1: বঢ়িয়া কথা ক'লে ৰাঘৱ ছাৰ। মেজৰ ৰামে এবাৰ কৈছিল যে শ্ৰীকান্ত সকলোৱে কয় এয়া বিজ্ঞানৰ যুগ, কিন্তু মই বিশ্বাস কৰোঁ যে এয়া কেৱল বিজ্ঞানৰ যুগ নহয়, এয়া হৈছে কল্পবিজ্ঞানৰ যুগ, য'ত মানুহৰ আদৰ্শৰ প্ৰয়োজন আগতকৈ বহু বেছি।
2: ছাৰ এতিয়া আপুনি জিৰাব লাগিব আৰু আপোনালোকে ৰোগীক জিৰাবলৈ দিয়ক।
3: নিশ্চয় নিশ্চয় ছিষ্টাৰ, আৰু কফিৰ বাবে ধন্যবাদ। অ'কে শ্ৰীকান্ত, সোনকালে সুস্থ হৈ উঠক, দুইদিনতে আমি আকৌ লগালগি হ'ম, আৰু এই সপ্তাহটো মই ইয়াতে আছোঁ।
1: ছাৰ মই সুস্থ হৈ আপোনাক আই আই টিত লগ কৰিবলৈ যাম।
4: নিশ্চয় আহিব শ্ৰীকান্ত, নিশ্চয় আহিব, কিন্তু সাৱধান, আকৌ যেন বাগৰি নপৰে।
0: কিন্তু ছাৰ এটা কথা গম পাইছেনে নাই, আমাৰ ছাৰে আপোনালোকৰ কনফাৰেন্স চলি থকাৰ সময়ত আপোনালোকৰ মজিয়াত পিছল খালে, গতিকে আপোনালোকৰ কনফাৰেন্স সফল হ'বই।

ইমানপুৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ তৃতীয় খণ্ড শুনিলে। আজিৰ খণ্ডত বিভিন্ন চৰিত্ৰত অংশ ল'লে অৱনী বৰা, নয়ন প্ৰসাদ, তপন দত্ত, সুদীপ্ত শৰ্মা ভৰালী আৰু প্ৰিয়াক্ষী বৰুৱা গোস্বামী। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একে সময়তে।

বিজ্ঞান ধাৰাবাহিক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে দুটি সমবেত কণ্ঠৰ গীত। শ্ৰোতাসকল, শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে সমবেত কণ্ঠৰ গীত। এইবাৰ শুনাবলৈ লোৱা গীতটিৰ ৰচনা নলিনীবালা দেৱীৰ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। পথ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত নৱতম সংযোজন হিচাপে আজি তিনিচুকীয়াত এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতু মুকলি। তিনিচুকীয়াৰ জাগুনত আলফা স্বাধীনৰ দুজন সক্ৰিয় সদস্য গ্ৰেপ্তাৰ আৰু লণ্ডনত অনুষ্ঠিত FIH প্ৰ' লীগ হকী প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7-1 গ'লৰ ব্যৱধানত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত KC অনুৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষই সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নতুন সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হয়। শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়া বিধায়ক পুলক গোহাঁই উপস্থিত থাকে। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে এটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যানজঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ উদ্যানসমূহত প্ৰৱেশৰ বাবে অহা 5 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুলৰ নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উজান বজাৰৰ জোৰপুখুৰী উদ্যান আৰু শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আমবাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পাণবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পাণবজাৰৰ গুৱাহাটীৰ ৰোপৱেৰ বাবে এবাৰত 250 টকাকৈ এই নিৰিখ ধাৰ্য কৰা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈকে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। তিনিচুকীয়া আৰক্ষীয়ে CASFৰ সহযোগত কালি লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত জাগুনত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ 2জন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্য 2জন তিনিচুকীয়াৰ পানীতোলাৰ চিঞৰ অসম ওৰফে হেমেনজ্যোতি বৰুৱা আৰু বাঘজানৰ মনোজ অসম ওৰফে পাপু মৰাণ বুলি আৰক্ষীয়ে জনাইছে। 2জন সদস্যই 2018 চনত আলফা স্বাধীনত যোগদান কৰিছিল।

আৰক্ষীয়ে সদস্য দুজনৰ পৰা দুটা এ কে 56 ৰাইফল 172 জাই গুলী দুটা হেণ্ড গ্ৰেনেড খাদ্য সামগ্ৰী নগদ ধনৰ লগতে অন্যান্য বহু সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে এটা প্ৰেছ বিবৃতিত প্ৰকাশ কৰা মতে আলফাৰ এই সদস্য দুজন যোৱা 21 মাৰ্চত অসমাৰক্ষীৰ কমাণ্ডো শিবিৰৰ আক্ৰমণ আৰু বিগত বৰ্ষৰ 17 অক্টোবৰত কাকপথাৰৰ সেনা শিবিৰৰ আক্ৰমণৰ সৈতে জড়িত আছিল শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা দৰং জিলাৰ টাংনিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয় আৰক্ষীয়ে জনোৱা মতে টাংনি চাৰিআলিত থকা তেল ডিপু অভিমুখে দুজন যুৱক খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰ বেগত অহা এখন মটৰচাইকেলে খুন্দা মৰাত এজন যুৱকৰ থিতাতে মৃত্যু হয় আৰু আনজন গুৰুতৰভাৱে আহত হয় আহত যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নিহত যুৱকজন দলগাঁও বটাবাৰীৰ আব্দুল আৱাৰ বুলি আৰক্ষীয়ে জনাইছে পাঠশালা বজাৰ কমিটিৰ উদ্যোগত কালি নিশা হৰিমন্দিৰ প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয় শ্ৰীদাসে তেওঁৰ ভাষণত কয় যে সৰভোগ ভৱানীপুৰ সমষ্টিৰ সমানেই এতিয়াৰ পৰা তেওঁ বজালীৰ দায়িত্ব গ্ৰহণ কৰিছে জিলাখনৰ সামগ্ৰিক উন্নয়ন জনসাধাৰণৰ সমস্যাৰ সমাধান আৰু পাঠশালা অঞ্চলৰ অগ্ৰগতিৰ বাবে তেওঁ সকলো লোকৰ সহযোগিতা কামনা কৰে শ্ৰীদাসে কয় যে জনস্বাৰ্থ জড়িত বিষয়সমূহ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়াই লৈ যোৱা হ'ব আৰু উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব অধ্যক্ষগৰাকীয়ে বজালীৰ উন্নয়নৰ বাবে চৰকাৰী বিভাগ স্থানীয় জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ মাজত সমন্বয় গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীদাসে অহা 4 আৰু 5 জুলাইত অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত ৰাজ্যৰ বিধায়কসকলৰ সৈতে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে তেওঁ কয় যে ইয়াৰ জৰিয়তে নবীন প্ৰবীণ বিধায়কসকলক সংসদীয় কাৰ্যপদ্ধতি বিধানসভাৰ নীতি নিয়ম বিতৰ্কত অংশগ্ৰহণ আৰু জনপ্ৰতিনিধি হিচাপে সুচাৰুৰূপে দায়িত্ব পালনৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া মন্ত্ৰী পীয়ুষ হাজৰিকা নোমল মমিন নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে আন্তৰ্জাতিক মাটিকঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁৱত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিঞ্জিৰাম এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৰ উদ্যোগত নলংগা পাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটিকঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে মাটিকঠাল বা আনাৰসৰ উৎপাদনৰ বাবে বিখ্যাত নলংগা পাহাৰ নামৰ এই পাহাৰীয়া গাঁওখনৰ গাৰো পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাটিকঠালৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নলংগা পাহাৰৰ মাটিকঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া জিলাসমূহৰ লগতে গুৱাহাটীতো অত্যন্ত জনপ্ৰিয় ইয়াৰ মাটিকঠাল ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিৰাজ্যতো সমাদৃত হৈ আহিছে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপ্ৰৱণ শইকীয়াই শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব অনুষ্ঠানৰ আগ ধৰিব জিন্তী ৰাণী ডেকাই লণ্ডনৰ লী ভেলি হকী এণ্ড চেণ্টাৰত যোৱা নিশা অনুষ্ঠিত FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 7-1 ব্যৱধানত পৰাস্ত কৰে খেলখনৰ প্ৰথম 15 মিনিটত পাকিস্তানৰ আবু বাকৰে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে প্ৰথমটো গ'ল দিয়ে ইয়াৰ পাছৰ 15 মিনিটত ভাৰতৰ সুখজিৎ সিং আৰু হৰমনপ্ৰীত সিঙে এটা গ'ল দি খেলখনত সমতা স্থাপন কৰে ইয়াৰ পৰৱৰ্তী সময়ত হাৰ্দিক সিং যুগৰাজ সিং অভিষেক ৰাজকুমাৰ পল আৰু দিলপ্ৰীত সিঙে এটাকৈ গ'ল দিয়ে প্ৰতিযোগিতাত কাইলৈ ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ ৰাজ্যত অধিক বিনিয়োগ উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ পথ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত নতুন সংযোজন হিচাপে আজি তিনিচুকীয়াত এটি ৰোড আৰু চিৰপুৰীয়া সংযোগী উৰণ সেতু মুকলি তিনিচুকীয়াৰ জাগৰণত আলফা স্বাধীনৰ দুজন সক্ৰিয় সদস্য গ্ৰেপ্তাৰ আৰু লণ্ডনত অনুষ্ঠিত FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7-1 ব্যৱধানত জয়লাভ কৰে

0: এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ ন প্ৰতিভা শিতানত আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে শ্ৰুতি ডেকাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ ন প্ৰতিভা অনুষ্ঠানটিত আমি প্ৰতিবাৰে আপোনালোকৰ মাজলৈ উদীয়মান কণ্ঠশিল্পীসকলক চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে দক্ষিণ গুৱাহাটী বিএড মহাবিদ্যালয়ৰ ছাত্ৰী অনামিকা দাস। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ।
2: বহুত বহুত ধন্যবাদ।
1: আমি এটি বহুতো কথা পাতিম, গীত শুনিম, কিন্তু অনুষ্ঠানটিৰ আৰম্ভণি এটি গীতেৰে কৰিব বিচাৰিম। কি শুনাবা প্ৰথমে?
2: হয়, মই প্ৰথমতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি খুব ধুনীয়া গীত গাবলৈ চেষ্টা কৰিম।
1: ঠিক আছে।

0: বিষয়ে অকণমান।
1: হয়, মোৰ জন্ম হৈছে বাক্সা জিলাৰ এখন অতি ভিতৰুৱা ঠাই বৰচকাদল, আৰু তাতেই মোৰ গোটেই শৈশৱটো পাৰ হৈছে। আচলতে মোৰ জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনি, মোৰ বুলি নহয় সকলোৰে জীৱনৰ মধুৰতম সময় এইখিনি, শৈশৱৰ সময়খিনি। খুব এখন ভিতৰুৱা গাঁও বুলি মই ক'লোৱেই, নৈপৰীয়া অঞ্চলে তাত মোৰ জন্ম হৈছে। যেনেকে আমি পঢ়িবলৈ পাওঁ, কিতাপত পঢ়ো, আমি মুভিবোৰত চাওঁ, নৈত সাঁতুৰি নাদুৰি গাঁৱৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হয়, তেনেকে ময়ো ডাঙৰ হৈছো, নৈত সাঁতুৰি, সমনীয়াৰ লগত খেলি, লোকৰ ঘৰত আম কঁঠাল চুৰি কৰি, তেনেকে ডাঙৰ হৈছো। গতিকে খুব মই সৌভাগ্য অনুভৱ কৰোঁ নিজকে, যে মই এনেকুৱা এটা অঞ্চলত, ঠাইত মই জন্ম হৈছো। তাৰপিছত মোৰ দেউতাৰ চাকৰি সূত্ৰে আৰু আমাৰ শিক্ষাৰ সূত্ৰে আমি বাক্সা জিলাৰে আন এখন ঠাই জালা, য'ত আমি এতিয়া স্থায়ী বাসিন্দা, তাতে আমি আহিলোঁ। তাতেই মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিলে। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাও মই জালা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা দিছোঁ। তাৰপিছতেই মই পাঠশালালৈ আহিলোঁ, তাত মই ভট্টদেৱ একাডেমিত মোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছোঁ। তাৰপিছত মই ভট্টদেৱ বিশ্ববিদ্যালয়ত, তাতেই মই মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আৰু তাৰপিছত মই এতিয়া দক্ষিণ গুৱাহাটী বি এড কলেজত মই বি এড কৰি আছোঁ, ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট।
2: হয়, খুব ভাল লাগিলে জানিব পাৰি। সংগীতৰ যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিম। সংগীতৰ প্ৰতি আগ্ৰহ কেনেকৈ আৰম্ভ হৈছিলে?
1: আচলতে আগ্ৰহ মানে তেনেকে কোনো কোৱা নাছিলে গান গাব লাগে বুলি। গাইছিলোঁ সৰুতে, মোৰ যেতিয়া দেউতাহঁতে গাইছিলে, দেউতাক সৰুতে গুণগুণাই থকা শুনো, পিছতো শুনিছিলোঁ, তেতিয়া অনুভৱ হৈছিলে দেউতা আচলতে ভাল গায়। যেতিয়া বুজিব পৰা হ'লোঁ, মাও যেতিয়া এতিয়া গুণগুণাই থাকে, মাও মানে ভাল সুৰতে গুণগুণাই থাকে, তো তেনেকেই চাগে গাবলৈ ললোঁ। আৰু বিশেষকৈ মই মোৰ স্কুলৰ নাম ল'বই লাগিব, তাতে মোক আচাৰ্যহঁতে বহুত আচলতে আগবঢ়াই নিয়াত বহুত সহায় কৰিলে। স্কুলৰ যিকোনো অনুষ্ঠানেই হওক বা বেলেগ স্কুলৰ পৰা যদি আমি বেলেগ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁ, আচাৰ্যহঁতে সদায় লৈ যায়, তেনেকৈ হয়তো গান গোৱাৰ প্ৰেৰণা পাইছিলোঁ। তেনেকৈ গাই থাকিলোঁ, এতিয়াও গাই আছোঁ।
2: সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছে ক'ৰবাত?
1: হয়, সংগীতৰ আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰিছোঁ। আচলতে সৰুৰ পৰা গান গাইছোঁ যদিও আনুষ্ঠানিক শিক্ষা লওঁতে আচলতে মোৰ বহুত দেৰি হৈছিল। মোৰ ওচৰত তেনেকুৱা শিক্ষানুষ্ঠানো নাছিলে বা তেনেকৈ কোনো মানে অনুভৱ কৰা নাছিলোঁ যে সংগীতৰ আনুষ্ঠানিক শিক্ষাটো ল'ব লাগে। কিন্তু মোৰ মামা হীৰেণ দাস, মই তেওঁৰ নামটো ল'বই লাগিব, তেওঁ বৰ্তমানো অসমীয়া সংগীত জগত এগৰাকী প্ৰতিষ্ঠিত বাদ্যশিল্পী। তেওঁ এদিন মোক ক'লে যে তই এনেকৈ অকল গান গাই থাকিলে নহ'ব, তই শিকিব লাগিব। তেনেকৈ মামাই মোক, এতিয়া মই য'ত কমপ্লিট কৰিছোঁ, মোৰ গুৰু যোগেন দাস ছাৰৰ ওচৰত মোক লৈ গ'ল। তেনেকৈ মই 4 বছৰ তেওঁৰ তাতে মই গান শিকিলোঁ। যিখিনি জ্ঞান পাইছোঁ সংগীতৰ, অকণমান হ'লেও অকণমান যি বুজি পাওঁ, সেয়া ছাৰ আৰু মামাৰ কাৰণে। আৰু এইখিনিতে মই মোৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে। তেখেতৰ আশীৰ্বাদ আৰু প্ৰেৰণাৰ কাৰণে মই হয়তো এইখিনি আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ।
2: খুব ভাল লাগিলে জানিব পাৰি। তোমাৰ এই সংগীত যাত্ৰা অব্যাহত থাকক। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: মই এবাৰ মোৰ খুব ভাল লগা গীত এটি, মনোজ্যোৎস্না মহন্ত বাইদেউৰ, বহুদিন হ'ল এই গীতটি মই গাবলৈ চেষ্টা কৰিছোঁ।
2: ঠিক আছে।

0: ধন্যবাদ। খুব সুন্দরকৈ কীর্তি পরিবেশন করিলা, খুবই ভাল লাগিলে। তুমি যেহেতু মঞ্চ অনুষ্ঠান সমূহ করা, তার আঁৰৰ কাহিনী অকনমান জানিব বিচাৰিম, বা আৰম্ভণি কেতিয়া হৈছিল?
1: হয়, প্ৰথম যেতিয়া মঞ্চত মই গান গাইছিলোঁ, খুব সৰু আছিলোঁ মই, তেতিয়া গানৰ আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰাই নাই। মোৰ দাদা এজনে মোক মানে এনেই অকস্মাতে ক'লে বোলে তই গান গাবি নেকি, জেগাত যাব লাগে। মই তেতিয়া সৰু, মই ভাল লাগিছে, গান গাবলৈ কৈছে, গান গাবলৈ যাম। তাৰপিছত মই ক'লোঁ হ'ব যাম। অকণমান প্ৰেক্টিচ কৰিলোঁ মঞ্চত উঠাৰ আগে আগে, তাৰপিছত মই তেনেকৈ ষ্টেজত উঠি দিলোঁ। মই এতিয়া নাজানো কি কৰিব লাগে, কেনেকৈ গাব লাগে। তাৰপিছত তেতিয়া মই মানে যিহেতু গান গাবলৈ ষ্টাৰ্ট কৰা নাই, মই অকণমান মই কৈছোঁ মোৰ অভিজ্ঞতাটো, প্ৰথম অভিজ্ঞতাটো। তেতিয়া মই মানে মোৰ ওচৰত যিডাল মানে গান গোৱা সেইডাল ষ্টেণ্ডডাল থাকে, য'ত মানে বহীটো থৈ পিনে গান গায়, সেইডাল মোৰ লগত নাই মানে। তাৰপিছত মই কমিটিক ক'লোঁ যে দাদা মোক লাগিছিলে। সিহঁতে তেওঁলোকে ক'লে আমাৰ ওচৰতো নাই, তেওঁলোকে মোক এখন চকী এখন দিলে। তাতে চকীখনত মই বহীটো থলোঁ। বহীটো থৈ মই মাজে মাজে মানে মই পাহৰি যাওঁ কি গাব লাগে। মই আকৌ চকীখনলৈ আহোঁ, মই আকৌ চাওঁ, আকৌ গান গাওঁ। এইফালে মানে এনেকুৱা মানে মানুহখিনিয়ে মানে নাচিবলৈ মানে সাজু হৈ আছে। মই মানে নাজানো, প্ৰথম অনুষ্ঠান কৰিছোঁ, মানুহখিনিয়ে নাচিবলৈ ৰৈ আছে, মই গাব লাগে, মই গাই আছোঁ, তেনেকৈ মানে বহুত এইটো এতিয়া মোৰ মনত পৰিলে হাঁহি উঠে। পিছত যেনিবা মই যেনে তেনে মিলালোঁ আৰু, তেনেকেই প্ৰথম অভিজ্ঞতাটো সেয়াই। কিন্তু ভাবিলে ভাল লাগে, সেইটো ষ্টেজৰ পৰা এতিয়া আহি এইখিনি পাইছোঁ। বহুত বেছি জীৱনত একো মানে লাভ কৰিব পৰা নাই যদিও, যিখিনি কৰিছোঁ সেয়াই মানে এতিয়া ঘূৰি চালে বহুত ভাল লাগে। আৰু এতিয়া যেতিয়া অনুষ্ঠানবোৰ কৰিবলৈ যাওঁ, সেই একেই অনুভৱটো হয় মানে। প্ৰথম যেতিয়া ভয় লাগে, এতিয়াও সেই ভয়টো অনুভৱ হয়, মানুহখিনি যেতিয়া আগত থাকে, লাগে এনেকুৱা মানে কেনেকৈ মানুহখিনি ভাল পাবনে নাপায়, সেইটো বহুত এটা মানে ভয় এটা থাকে মনত। কিন্তু অনুষ্ঠানৰ শেষত যেতিয়া মানুহবোৰে আহি পেলাই কয় যে ভাল লাগিছে অনুষ্ঠানটো, তোমাক লগ পাই ভাল লাগিল, আকৌ লগ পাম, তো সেইখিনি বহুত ডাঙৰ কথা আচলতে আমাৰ কাৰণে, মোৰ কাৰণে বিশেষকৈ। তো বহুত ভাল লাগে, তেনেকেই এতিয়া গৈ আছোঁ, কৰি আছোঁ। মোৰ আৰম্ভণি হৈছেহে, দুবছৰ তিনি বছৰমান হ'ল মোৰ ভালকৈ আৰম্ভ কৰা এই যাত্ৰাটো মঞ্চ অনুষ্ঠানৰ। গতিকে আগবাঢ়ি লৈ যাবলৈ সদায় মই চেষ্টা কৰিম, লগতে যিখিনি মানুহে মোৰ ওপৰত বিশ্বাস কৰি মোক অনুষ্ঠানত আমন্ত্ৰণ কৰে, তেওঁলোকক এনেদৰে যাতে মই হতাশ যাতে কেতিয়াও কৰিব লগা নহয়, সেইটোৱে মই কামনা ৰাখিছোঁ আৰু চেষ্টা কৰিম।
0: নিশ্চয়কৈ। প্ৰিয় সংগীত শিল্পী বুলি ক'লে প্ৰথমে কাৰ নাম মনলৈ আহে?

0: শিল্পী বুলি ক'লে নিশ্চয়কৈ প্ৰথমতে এটা নামেই মনত আহে, জুবিন দা। সৰুৰে পৰা জুবিন দাৰ গীত শুনিছোঁ, ৰেডিঅ'ত যেতিয়া শুনো, সৰুতে মই কৈছোঁ মই গাঁৱত ডাঙৰ হৈছোঁ, মোৰ মামা ককাহঁতৰ ঘৰত ৰেডিঅ' এটা আছিলে, মই মানে বন্ধ দিনত মই যাওঁ তালে, তাত গৈ মই ৰেডিঅ' অনুষ্ঠানবোৰ শুনো, জুবিন দাৰ গানবোৰ শুনো। তেতিয়া মানে গান বুলি ক'লে অনুভৱ হয় অকল জুবিন দা, বেলেগৰ মানে নেজানো, মানে জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। তেতিয়া বুজি পোৱা নাছিলোঁ আচলতে জুবিন দাৰ গানৰ অৰ্থবোৰ, হ'লেও ভাল লাগিছিলে, শুনিছিলোঁ। এতিয়া যেতিয়া ডাঙৰ হ'লোঁ, জুবিন দাৰ গানৰ কি বুজাইছে বুজি পাওঁ, মানে ভাবিলে আচৰিত লাগে তেওঁ কেনেকৈ কামবোৰ কৰিছিলে। আমি এতিয়াও লগৰবোৰৰ লগত কেতিয়াবা যেতিয়া বহু আমি আলোচনা কৰোঁ, কেনেকৈ মানে ইমান বছৰ আগতেই, ক'তো এইবোৰ আমি শুনা নাই, তেওঁ ক'ত গম পাইছিলে, কিমান ষ্টাডি কৰিছিলে তেওঁ, কিমান ভাল পাইছিলে সংগীত বিষয়টো, তো সেইবোৰ আমি আলোচনা কৰোঁ। গতিকে প্ৰিয় শিল্পী বুলি ক'লে সদায় তেওঁ আগশাৰীতে থাকিব, আগস্থানতে থাকিব। তাৰোপৰি যদি মই ক'বলৈ যাওঁ ফিমেল ছিংগাৰ কথা, মই মনোজ্যোৎস্না মহন্ত বাইদেউৰ গানবোৰ শুনি খুব ভাল পাওঁ। তেওঁ গানবোৰ চুই যায় সদায়, তেওঁ গানৰ কথাবোৰ সুৰবোৰ বহুত ভাল লাগে।
1: খুব ভাল লাগিলে। তেন্তে তোমাৰ প্ৰিয় সংগীত শিল্পী, তোমাৰ প্ৰিয় এটি গীত শুনিব বিচাৰি?
0: ঠিক আছে, মই মনোজ্যোৎস্না মহন্ত বাইদেউৰে এটি খুব ধুনীয়া গীত গাবলৈ অকণমান চেষ্টা কৰিছোঁ। গীতটো খুব কঠিন হয় আচলতে, হ'লেও মই ভাল পাওঁ কাৰণে মই গাবলৈ অকণমান চেষ্টা কৰিম। যদি ভুল ভ্ৰান্তি হয় মই মোৰ শ্ৰোতাসকলৰ আগত আগতীয়াকৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।
1: ঠিক আছে।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে, তোমাৰ কণ্ঠটি সঁচাকৈ খুব ধুনীয়া। শ্ৰোতাসকলে নিশ্চয়কৈ তোমাৰ কণ্ঠ ৰোমান ইতিমধ্যে পাইছে। আজৰি সময়ত কি কৰি ভাল পোৱা গীত গোৱাৰ উপৰিও?
0: হয়, আজৰি সময়ত গান গোৱাৰ উপৰিও মই ৰান্ধি ভাল পাওঁ। আচলতে বহুত ভাল বনাব নাজানো, তথাপিও ৰান্ধো, ৰান্ধি ভাল পাওঁ। লগতে মন গ'লে মই বাহিৰা কিতাপ উপন্যাস পঢ়ি ভাল পাওঁ। বিশেষকৈ মাজে মাজে নাচিও থাকোঁ, নাচি ভাল লাগে, সেয়াই আৰু।
1: তুমি যিহেতু পঢ়ি আছা লগতে সংগীতকো আগবঢ়াই লৈ গৈ আছা, দুয়োটাই কেনেদৰে আগুৱাই লৈ গৈ আছা? কিবা অসুবিধাৰ সন্মুখীন হৈছা নেকি কেতিয়াবা?
0: অসুবিধা বুলি ক'বলৈ গ'লে তেনেকৈ অসুবিধা নহয় বাৰু, তথাপিও মাজে মাজে বহুত বেছি হেক্টিক হৈ যায়। মানে দুইফালে যেতিয়া এতিয়া যিহেতু বিহুৰ বহাগ বিহু গ'ল, তো তেনেকৈ একেটা সময়তে মানে কেতিয়াবা কি হয়, পৰীক্ষাবোৰ পৰি যায়, লগতে মঞ্চ অনুষ্ঠানবোৰ আগতীয়াকৈ যিহেতু চুক্তি কৰা থাকে, তেনেকৈ নিমিলে মানে বহুত কষ্ট হৈ যায় কেতিয়াবা হেণ্ডেল কৰিবলৈ। তথাপিও যিমানখিনি পাৰোঁ কৰি গৈ থাকোঁ। আৰু লগতে কি হয়, পঢ়াটো মানে সমান্তৰালভাৱে লৈ যাব লগা হয়, কাৰণ ঘৰৰ মানুহখিনিও যিহেতু বিচাৰে যে নিজকে প্ৰতিষ্ঠিত কৰাটো, বা ময়ো বিচাৰোঁ কোনোবাখিনিত হয়তো ভালকৈ চিকিউৰ হৈ পেলাই নিজৰ ভৱিষ্যতটো চিকিউৰ কৰাটো। গতিকে কেতিয়াবা খেলি মেলি হৈ যায়, কেতিয়াবা নিজেই মানে হতাশ হৈ যাওঁ কিছুমান ক্ষেত্ৰত, কোনটো কৰোঁ কোনটো নকৰোঁ এনেকুৱা হৈ যায় বহুত সময়ত। যিহেতু ঘৰখনৰো কিছুমান দায়িত্ব আছে, মোৰ ভণ্টি আছে, ভণ্টি পঢ়ি আছে, যিহেতু দেউতা নাই মোৰ, গতিকে অকণমান এইবোৰ ভাবিব লগা হয়। তথাপি গানটোতো আৰু কেতিয়াও বাদ দিব নোৱাৰোঁ, গানৰ অবিহনে জীৱনটো কেতিয়াও কল্পনাও কৰা নাই, আৰু এনেকুৱা নাহক দিন য'ত মই গান এৰিব লগা হয়। গতিকে গানটো সমান্তৰালভাৱে চলাই লৈ গৈ আছোঁ, নেজানো কিমান সফল হ'ব পাৰোঁ কি হ'ব পাৰোঁ, কিন্তু গান সদায় গাই থাকিম সেইটো আশা আৰু জীৱনত।
1: নিশ্চয়কৈ এনেদৰে আগবাঢ়ি গৈ থাক। সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কি তোমাৰ?
0: হয়, গানবোৰ গাই আছোঁ, গানৰ কামো কৰি আছোঁ। মোৰ নিজৰ গান মই এতিয়ালৈকে 4টা উলিয়ালোঁ গান নিজৰ, লগতে গানবোৰ গাই আছোঁ। কিন্তু নিজৰ গান এতিয়ালৈকে নিজে লিখি নিজে সুৰ কৰা গান এতিয়ালৈকে মই উলিওৱা নাই। মানে সেইটো এটা মনত এটা সদায় দুখ বা অকণমান অনুতাপ বুলি ক'বলৈ ভাল হ'ব ক'লে, অকণমান আছে। সৰুতে লিখিছিলোঁ, কবিতা চবিতা লিখিছিলোঁ, মাজতে পঢ়াৰ ক্ষেত্ৰতেই হওক বা মোৰ এলাহ যিয়ে হওক অকণমান ৰৈ গ'ল। গতিকে আকৌ এতিয়া যেতিয়া মোৰ লগৰবোৰক দেখোঁ, এতিয়া বৰ্তমান যিটো মোৰ ফ্ৰেণ্ড চাৰ্কেল, তেওঁলোক মানে ইমান ক্ৰিয়েটিভ হয়, ইমান ধুনীয়া গান লিখে, ইমান ধুনীয়াকৈ সুৰ কৰে, মই মানে খুব ইনস্পায়াৰ হওঁ তেওঁলোকৰ পৰা। গতিকে এতিয়া যেতিয়া আজৰি সময় পাওঁ, অকণমান কিবাকিবি ডায়েৰীটো টুকি থওঁ, যেতিয়া মই ভাবোঁ যে কিবা এটা মই শ্ৰোতাক দিব পাৰিম, তেতিয়া নিশ্চয়কৈ নিজৰ গান নিজৰ সুৰ কৰি মই দিবলৈ মই চেষ্টা কৰিম। গতিকে সেইটো এতিয়া আচলতে মোৰ ভৱিষ্যত পৰিকল্পনা বৰ্তমান সেইটোৱেই, বাকী গানটো গায়ে আছোঁ, গান গাই গৈ থাকিম।
1: নিশ্চয়কৈ তেন্তে তোমাৰ নিজৰ এটি গীত শুনিব বিচাৰিম এতিয়া।
0: নিশ্চয়, মই নিজৰ গান এটা শুনাইছোঁ। এই গীতটো লিখিছিলে আৰু সুৰ কৰিছিলে গীতাৰ্থ গিৰেণ দাদাই, আৰু সংগীত ব্যৱস্থাপনা কৰিছিলে পলাশ গগৈ দাদাই।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে গীতটি সঁচাকৈ। আগলৈও এনেধৰণৰ গীত আমাৰ মাজলৈ লৈ আহিবা বুলি আশা থাকিলে। বৰ্তমানৰ সময়ত সংগীত জগতত নিজৰ পৰিচয় গঢ়ি তোলাটো কিমান কঠিন বুলি ভাবা? যিহেতু তুমি উঠি অহা প্ৰজন্ম, গতিকে তুমি কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছা অকণমান জানিব বিচাৰিম।
0: হয়, অসুবিধা নিশ্চয় থাকিব, সকলোতে অসুবিধা থাকে, প্ৰত্যাহ্বান সকলোতে থাকে। কি হয়, এতিয়া সকলো বস্তুৱেই ধৰ, মই গান এটা ৰেকৰ্ডিং কৰিব লাগিলে, গানটো যদি মই কোনোবাক লিখিব দিওঁ, সুৰ কৰিব দিওঁ, তাৰপৰা আৰম্ভ কৰি গানটো ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰালৈকে বহুতখিনি খৰচৰ কথা আচলতে আহি যায়। গতিকে যিখিনি আমাৰ নিচিনা নতুনকৈ আমি উঠি আহিছোঁ, আমি গান গাবলৈ আৰম্ভ কৰিছোঁ, গতিকে সেই মানে যাত্ৰাটো অব্যাহত ৰাখিবলৈ অকণমান ক'ৰবাত দিগদাৰ হয়, খৰচটো বহুত বেছি হৈ যায়। তথাপি মঞ্চ পাইছোঁ, তথাপি মই মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে পাইছোঁ, লাহে লাহে পাই আহিছোঁ। আৰু বহুত এনেকুৱা থাকে, ভাল ভাল সংগীত শিল্পী আছে যোনে এখন মঞ্চ পাবলৈ কিছুমান ক্ষেত্ৰত দিগদাৰ হৈ যায় কিছুমান সময়ত। গতিকে তেওঁলোকো আগবাঢ়ি আহক, নিজৰ প্ৰত্যাহ্বান নেওচি আৰু নিজৰ নিজৰ পৰিচয় সকলোৰে আগত দিয়ক, দিব পৰা হওক, তাকেই কামনা কৰিছোঁ।
1: হয়, নিশ্চয়কৈ। তুমি বিশেষকৈ কেনেকুৱা ধৰণৰ সংগীত গাবলৈ ভাল পোৱা আৰু লগতে অনুষ্ঠান এটা কৰিব যোৱাৰ আগতে গীতটি বাছনি কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ দিশসমূহ গুৰুত্ব দিয়া?
0: গান শুনি সকলো গানেই ভাল পাওঁ আচলতে, কিন্তু অকণমান মেলোডিয়াছ গানবোৰ মই শুনি ভাল পাওঁ, মই কমফৰ্টেবল ফিল কৰোঁ সেই গানবোৰ গাবলৈ। মই যেনেকে গালো মনোজ্যোৎস্না মহন্ত বাইদেউৰ গানবোৰ তেনেকুৱা, বা এতিয়া যদি প্ৰজন্ম ক'বলৈ যাওঁ, সুবাসনা বা নীলাক্ষী নিয়োগ বাহঁতৰ গানবোৰ ভাল পাওঁ। সকলো গানেই ভাল লাগে আচলতে শুনি, সকলো গান।

0: এটা সুকীয়া মাদকতা থাকে, ভাল লাগে। আৰু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গ'লে আচলতে প্ৰথম এটা অকণমান খুৰীয়া বা অকণমান মেলোডিয়াছ গান এটাই ছিলেক্ট কৰোঁ প্ৰথমতে। তাৰপিছত এটা বা দুটা গান গোৱাৰ পিছত আমাৰ শ্ৰোতাসকলে, আমাৰ দৰ্শকসকলে যিবোৰ গান শুনি ভাল পায়, তেওঁলোকে যিহেতু বহাগৰ অনুষ্ঠানবোৰ বেছিকৈ হয় মুখ্যতঃ, গতিকে তেওঁলোকে অকণমান নাচিবলৈ মন কৰি থাকে, তেওঁলোকে বিহু গানবোৰ শুনি ভাল পায়, বা জুবিনদাৰ গানবোৰ এতিয়া বৰ্তমান সময়ত জুবিনদাৰ গানবোৰ বহুত তেওঁলোকে কয় আমাক জুবিনদাৰ এইটো গান গাব লাগে, গতিকে তেওঁলোকে যিভাৱে আমাক দাবী কৰে বা যি অনুৰোধ জনায় আমি সেয়াই গাওঁ, সেয়াই গাবলৈ চেষ্টা কৰি যাওঁ।
1: পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
0: ঠিক আছে, মই এবাৰ খগেন মহন্ত আৰু অৰ্চনা মহন্ত বাইদেউৰ এটি খুব ধুনীয়া গীত গাইছোঁ।
1: ঠিক আছে।

0: থাকিম, আগবাঢ়ি গৈ থাকিবলৈ সদায় চেষ্টা কৰিম। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম মোৰ সদায় মোৰ কাম্য। আৰু শেষত মই জুবিনদাৰ এটি গীতেৰে মই মোৰ অনুষ্ঠানক সামৰণি কৰিম। হেৰবাহী গীতটি গাবলৈ অকণমান চেষ্টা কৰিছোঁ।
1: ঠিক আছে।

0: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাহ
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তিৰাণী ডেকাই।

0: অহা 30 জুন মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাঃ দীপ্তি ৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 1 বজাত হিন্দীত বাতৰি আৰু 1:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা। प्रधानमंत्री नरेंद्र मोदी आज 3 दिन की राजकीय यात्रा पर सेशेल्स रवाना हो गए। श्री मोदी सेशेल्स के राष्ट्रीय दिवस के स्वर्ण जयंती

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে ৰেঙনি দাসৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা অতুল চন্দ্ৰ হাজৰিকাৰ।

ৰেঙনি দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনো আহক সঞ্জয় শইকীয়াৰ কণ্ঠত।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সঞ্জয় শইকীয়াৰ কণ্ঠত খেয়াল শুনিলে। ৰাগ সুধ সাৰাং, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি সুধিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবী

সমৰ্থন আগবঢ়াইছে। এছ আই আৰ প্ৰক্ৰিয়াৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। পঞ্জাৱ আৰক্ষীয়ে অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উৎখাত কৰিছে। আৰু ভাৰতৰ দেৱিকা সিহাগ আৰু ৰৌনক চৌহানে ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশখনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ছিচিলি ভাৰতৰ সমুদ্ৰৰে সংলগ্ন গুৰুত্বপূৰ্ণ চুবুৰীয়া ৰাষ্ট্ৰ আৰু মহাসাগৰ দৃষ্টিভংগী তথা গ্লোবেল ছাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অন্যতম মূল সহযোগী। চলিত বৰ্ষত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 50 বছৰ সম্পূৰ্ণ হ'ব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হৰ্মিনীৰ সৈতে হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। এই আলোচনাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভাৰত মহাসাগৰ অঞ্চলৰ সামুদ্ৰিক সহযোগিতা সুদৃঢ় কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ছিচিলিৰ সংসদক উদ্দেশ্যিও ভাষণ দিব। শ্ৰীমোদী দেশখনৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। শ্ৰীমোদীয়ে লগতে দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিচিলিত উপস্থিত হোৱাৰ পূৰ্বে দ্বীপ ৰাষ্ট্ৰখনৰ বিদেশ মন্ত্ৰী বেৰী ফৰেই কয় যে বৰ্তমানৰ বাস্তৱিকতাৰ প্ৰতিফলন ঘটাব পৰাকৈ বিশ্ব শৃংখলা আৰু গোলকীয় প্ৰতিষ্ঠানসমূহত সংস্কাৰৰ প্ৰয়োজন আছে। তেওঁ কয় যে জনসংখ্যা বৰ্ধিত গোলকীয় প্ৰভাৱ আৰু শান্তি ৰক্ষা, সামাজিক সুৰক্ষা আৰু বহুপাক্ষিক কূটনীতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ প্ৰবল দাবীদাৰৰূপে পৰিগণিত হৈছে। ভাৰত আৰু ছিচিলিৰ মাজৰ সম্বন্ধক শক্তিশালী আৰু ঐতিহাসিক বুলি অভিহিত কৰি শ্ৰীফৰে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰি তুলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ অধীনৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। নিৰ্বাচন আয়োগে ধাৰ্য কৰা অনুসৰি কাইলৈ গণনা পত্ৰ ডিজিটেল কৰাৰ শেষ দিন। মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকলে জনোৱা অনুসৰি ৰাজ্যখনত বৃহস্পতিবাৰে সন্ধিয়া গণনা পত্ৰসমূহৰ ডিজিটেল ৰূপ দিয়াৰ কাম সম্পূৰ্ণ হয়। এই কামৰ বাবে 30 মেৰ পৰা ৰাজ্যখনৰ 1301 বুথ পৰ্যায়ৰ কৰ্মী নিয়োজিত হৈ আছিল। চৰকাৰী তথ্য অনুসৰি মিজোৰামত 2005 চনত হোৱা ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধন এছ আই আৰৰ পাছত 5,59,000ৰো অধিক ভোটদাতা আছিল। যোৱা বছৰ এই সংখ্যাই 8,75,000 অতিক্ৰম কৰে। ইয়াৰে 4,23,000ৰো অধিক পুৰুষ আৰু 4,51,000 মহিলা ভোটদাতা। বিষয়াসকলে জনোৱা অনুসৰি 46,000ৰো অধিক গণনা পত্ৰ বিভিন্ন কাৰণত সংগ্ৰহ কৰা হয়। ৰাজ্যখনত 21,000ৰো অধিক ভোটদাতাৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ অহাৰ বিপৰীতে 14,000ৰো অধিক ভোটদাতা নিজৰ নিজৰ পূৰ্বৰ স্থানলৈ স্থায়ীভাৱে ঘূৰি যোৱাৰ তথ্য পোৱা হয়। তথ্য অনুসৰি 2,100ৰো অধিক ভোটদাতাই পুনৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে 8,500ৰো অধিক ভোটদাতাৰ সন্ধান পোৱা হোৱা নাই। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই পৰহিলৈ নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। এই সমাৰোহত স্বাস্থ্যখণ্ডত কেন্দ্ৰ ৰাজ্যৰ সহযোগিতা শক্তিশালী আৰু বিভিন্ন নীতিসমূহৰ বিষয়ে আলোচনাক প্ৰাধান্য দিয়া হ'ব। চলিত বছৰত এই সমাৰোহখনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, খাদ্য আৰু ঔষধ সংস্কাৰ আৰু স্বাস্থ্যসেৱাত আলোকপাত কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰীদ্বয়

সুপ্ৰিয়া পেটেল আৰু প্ৰতাপ ৰাও যাদৱেও সমাৰোহখনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। পঞ্জাৱ আৰক্ষীয়ে আজি অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উৎখাত কৰে আৰু ঘটনা সংক্ৰান্তত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা কেইবাজাই গুলীসহ দহটা অত্যাধুনিক পিষ্টল উদ্ধাৰ কৰিছে। বিগত কেইটামান দিনত অমৃতসৰৰ পৰা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰাৰ এইটো দ্বিতীয়টো ঘটনা। আৰক্ষীয়ে কালি সাতজন লোকৰ পৰা অস্ত্ৰ শস্ত্ৰ, মাদক দ্ৰব্য আৰু বৃহৎ

0: লোৱা হৈছে। শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। পঞ্জাৱ আৰক্ষীয়ে আজি অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উৎখাত কৰে আৰু ঘটনা সংক্ৰান্তত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা কেইবাজাই গুলীসহ দহটা অত্যাধুনিক পিষ্টল উদ্ধাৰ কৰিছে। বিগত কেইটামান দিনত অমৃতসৰৰ পৰা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰাৰ এইটো দ্বিতীয়টো ঘটনা। আৰক্ষীয়ে কালি সাতজন লোকৰ পৰা অস্ত্ৰ শস্ত্ৰ, মাদক দ্ৰব্য আৰু বৃহৎ পৰিমাণৰ হাৱালাৰ ধন জব্দ কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুয়োটা ঘটনাতে অভিযুক্ত কেইজনে বিদেশত থকা সৰবৰাহকাৰীৰ নিৰ্দেশ মতে সীমান্তৰে লাভ কৰা অস্ত্ৰ শস্ত্ৰ অপৰাধীক যোগান ধৰি আহিছিল। ঘটনাৰ তদন্ত অব্যাহত আছে। ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 গলত ড্ৰ হোৱাৰ সুবাদত দলটোৱে নক আউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ৰেজায়ানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা স্বত্তেও ইৰাণ বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 গলত পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবু ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গলশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰ'ৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5 বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ দেৱিকা চিহাগ আৰু ৰৌনক চৌহানে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াৰ ফুলাৰটনত অনুষ্ঠিত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত দেৱিকা চিহাগে তৃতীয় বাছনিৰ জাপানৰ ৰিকো গুঞ্জিক 22-20-19 পোনপটীয়া গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ৰৌনক চৌহানে ইজৰাইলৰ মিছা জিলবাৰমেনক 23-21-21-11 গেমত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। বিশ্বৰ প্ৰাক্তন 1 নম্বৰ স্থানৰ খেলুৱৈ ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চীনা টাইপেইৰ লিয়াও ঝাওফুক 21-9-12-21-21-8 গেমত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ছেমিফাইনেলত ৰৌনক চৌহানে চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে খেলিব। আনহাতে কিদাম্বি শ্ৰীকান্ত ছেমিফাইনেলত জাপানৰ য়ুদাই অকিমোটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত দেৱিকা চিহাগ আৰু দ্বিতীয় বাছনিৰ লিনে খ্ৰীষ্টোফাৰ্চেন মুখামুখি হ'ব। লণ্ডনৰ লি ভেলী হকী এণ্ড চেণ্টাৰত যোৱা নিশা অনুষ্ঠিত FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথম 15 মিনিটত পাকিস্তানৰ আবু বাকৰে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে প্ৰথমটো গল দিয়ে। ইয়াৰ পাছৰ 15 মিনিটত ভাৰতৰ সুখজিৎ সিং আৰু হৰমনপ্ৰীত সিঙে এটা গল দি খেলখনত সমতা স্থাপন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত হাৰ্দিক সিং, যুৱৰাজ সিং, অভিষেক ৰাজকুমাৰ পল আৰু দিলপ্ৰীত সিঙে এটাকৈ গল দিয়ে। প্ৰতিযোগিতাত কাইলৈ ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। SIR প্ৰক্ৰিয়াৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। আৰু ভাৰতৰ দেৱিকা চিহাগ আৰু ৰৌনক চৌহানে US অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 kHz FM বেণ্ডৰ 101.6 MHz শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সুৰৰ জিঞ্জিৰি অনুষ্ঠানত শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত দুটি জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সুৰৰ জিঞ্জিৰি অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে জ্যোতিপ্ৰসাদ আগৰৱালৰ চিটগীত তৰালী শৰ্মাৰ কণ্ঠত।

0: সুৰৰ জিঞ্জিৰি অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত গীত শুনিলে তৰালী শৰ্মাৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ঘণ্টেক পাছতে অৰ্থাৎ 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহাৰ চান্দ্ৰা সমাচাৰ শুনিবলৈ পাব।
1: গুড আফটাৰনুন, দিছ ইজ আকাশবাণী এণ্ড আই এম অনুজা কুমাৰ উইথ দ্য মিড ডে নিউজ। The headlines. Prime Minister Narendra Modi to arrive in Seychelles in a short while on a 3-day state visit, describes Seychelles as a valued maritime neighbor and a key partner in India's vision Mahasagar. US Secretary of State Marco Rubio says Trump administration views India as one of United States' closest strategic partners, sharing common values and interests. Union Home and Cooperation Minister Amit Shah launches cooperative-based taxi service.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থী আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ উপাচাৰ্য মহাদেশ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয়। সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বিত্তীয় পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব। মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন

বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজৰ উদ্যোগত 24-25 আৰু 26 জুলাইত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত প্ৰাইজমণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ডিব্ৰুগড় সাহিত্য সভা ভৱনত হ'বলগীয়া কৰ্মশালাত গুৱাহাটীৰ কমল কটকী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। 1,00,000 টকা প্ৰাইজমণি সম্বলিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা 26 জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ আগ্ৰহীসকলে 708667430 আৰু 96134-38131 নম্বৰত যোগাযোগ কৰিব পাৰিব। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 23, 25 আৰু 26 জুনত 3টা পৰ্যায়ত জিলা পৰ্যায়ৰ ডিফাৰেঞ্চিয়েটেড টিউবাৰকলছিছ কেয়াৰ, গৰ্ভাৱস্থাত যক্ষ্মা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ত যক্ষ্মা ৰোগৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা টিবি কোষৰ সহযোগত জেপাই গগৈয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত সভাপতিত্ব কৰি ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে কয় যে এই কাৰ্যসূচীয়ে আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণ, মানসম্পন্ন চিকিৎসা নিশ্চিত কৰা আৰু জিলাখনত যক্ষ্মা নিৰ্মূলৰ লক্ষ্য পূৰণত সহায় কৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন আয়ুষ্মান আৰোগ্য মন্দিৰত কৰ্মৰত চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, সহায়ক নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীকে ধৰি 300ৰো অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শন আটক নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 943540522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তিৰাণী ডেকাই। ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 ড্ৰ হোৱাৰ সুবাদত দলটোৱে নকআউট পৰ্যায়ত স্থান লাভ কৰে। প্ৰতিযোগিতাত আজি নিশা 8:00 হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে, আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5:00 হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:05 শুনিবলৈ পাব।

মিডিয়ামৰ ভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে তৰালী শৰ্মাৰ কণ্ঠত।

তৰালী শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়া হৈছে নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 12 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 27 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ, লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে অংকুৰ ৰামচিয়াৰী আৰু খগেশ বে। ট্ৰেন্সমিটাৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। পৰিবহণত আছে নয়ন দৈমাৰী। প্ৰচাৰণৰ সহায়ক মনালিছা দেৱীৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনালোকক আজিৰ অধিৱেশনলৈ স্বাগতম জনাইছোঁ।

0: নেপোলিয়ন বোনাপাৰ্টে কৈছিল, যিজন ব্যক্তিৰ নিজৰ ওপৰত বিশ্বাস নাই তেওঁ কোনো কামতেই সফল হ'ব নোৱাৰে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ অনুষ্ঠান অৰ্ধ আকাশ। আজি অনুষ্ঠানৰ মনৰ কথা শিতানত শুনক চতিয়া নিবাসী জনমিশ্ৰ গোস্বামীৰ স্বৰচিত দুটি অনুগল্প পাঠ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জুনু মিশ্ৰ গোস্বামী। ঘৰ চতিয়াৰ খনাগুৰি গাঁও, জিলা শোণিতপুৰ। মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। মোৰ কৰ্মৰত বিদ্যালয়খনৰ নাম আছিল ভাস্কৰ জ্যোতি আদৰ্শ বিদ্যাপীঠ চতিয়া। মই আপোনালোকৰ আগত দুটি স্বৰচিত অনুগল্প পাঠ কৰিবলৈ লৈছোঁ। প্ৰথম অনুগল্পৰ শিৰোনাম মা। তোৰ সেইজনী তোলনীয়া মাহে অ' ৰূপালী, আচল মা নহয়, ডাষ্টবিনৰ পৰাহে তোক উঠাই লৈ গৈছিল, আমাৰ মায়ে কোৱা শুনিছোঁ নহয়। 10 বছৰীয়া ৰাংঢালী ৰূপালীজনী হঠাতে সহপাঠী জুলিৰ কথাত শিল পৰা কপৌজনীৰ দৰে হ'ল। কোনোদিনে কোনো কথাতে কষ্ট পাবলৈ নিদিয়া, তাইৰ বেমাৰত ৰাতি টোপনি ক্ষতি কৰি পৰ দি বহি থকা, তাই নাখালে পেটলৈ ভাত নোযোৱা সেইজনী মাক মানে তাইৰ আচল মাক নহয়। তাইৰ মূৰটো ঘূৰোৱা যেন লাগিল। নিজকে সংযত কৰি ৰূপালীয়ে কৈ উঠিল, মোৰ মা এজনীয়েই। ধন্যবাদ। দ্বিতীয়টো অনুগল্প অনুতপ্ত। মোক ক্ষমা কৰি দিবা অনন্যা, নহ'লে যে মৃত্যুৰ পিছতো শান্তি নাপাম। লিভাৰ চিৰচিছ হৈ চিকিৎসালয়ত মৃত্যুৰ খণ্ডনি থকা বৈভৱে অনন্যাক ক'লে, এতিয়া বহুত পলম হৈ গ'ল। নিচাসক্ত স্বামীৰ শুশ্ৰূষাত দিন ৰাতি একাকাৰ কৰা অনন্যাৰ মুখৰ পৰা কেৱল এটা হুমুনিয়া হে ওলাই আহিল। ধন্যবাদ।
0: অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া শুনক সংগীতা কাকতিৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। পুনতে শুনক এই গীতটি।

শ্ৰোতা ইমান পঢ়ে আকাশবাণী তেজপুৰৰ পৰা অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত মনৰ কথা শিতানত চতিয়া নিবাসী জুনু মিশ্ৰ গোস্বামীৰ স্বৰচিত দুটি অনুগল্প আৰু সংগীতা কাকতিৰ কণ্ঠৰ কেইটিমান আধুনিক গীত শুনিলে। এতিয়া সন্ধিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজিৰ অনুষ্ঠানত শুনক অনুৰাধা পৰদোৱালৰ কণ্ঠত দুটি ভজন।

শ্ৰোতা ইমান পঢ়ে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত অনুৰাধা বৰদলৈৰ কণ্ঠৰ দুটি ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক চমুকৈ আজিৰ অনুষ্ঠান পৰিচিতি। কিছু সময়ৰ পিছতেই শুনিবলৈ পাব গীতালি। আকাশবাণী গুৱাহাটীৰ পৰা সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 শুনিবলৈ পাব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব কেৰিয়াৰ গাইড। কেৰিয়াৰ গাইডৰ এই খণ্ডটি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত। 7:50 আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ পৰা মুখ্য বাতৰি কেইটিমান নিশা 8:00 আগবঢ়োৱা হ'ব। 8:02 শুনিবলৈ পাব এখনি আলেখ্য, সৃষ্টিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। চামাচাৰ চিন্তা 8:45 আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত আগবঢ়োৱা হ'ব নিশা 9:15। সাহিত্য কানন অনুষ্ঠানটি শুনিবলৈ পাব নিশা 9:30। আৰু নিশা 10:00 আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীত কেইটিমান। শ্ৰোতা ইমান পৰে অনুষ্ঠান পৰিস্থিতি চমুকৈ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ গীতালি। আজিৰ অনুষ্ঠানত শুনক হিন্দী বোলছবিৰ গীত কেইটিমান। পুনতে শুনক কুমাৰ চানু, অনুৰাধা বৰদোৱাল, SP বালাসুব্রমণিয়াম আৰু পংকজ উদাসৰ কণ্ঠত সাজন বোলছবিখনৰ এই গীতটি।

শ্ৰোতা গীতালি শুনিছে আকাশবাণী তেজপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কুমাৰ চানুৰ কণ্ঠত 1942 এ লাভ ষ্টৰী বোলছবিখনৰ এই গীতটি।

গীতালি অনুষ্ঠানৰ শেষত শ্ৰোতালৈ আগবঢ়াব লৈছোঁ অৰ পিয়াৰ হো গয়া বোল ছবিখনৰ উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ। আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস উপলক্ষে গোৱালপাৰাত বিশেষ কাৰ্যসূচী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা দুখন খেলত পানামা ইংলেণ্ডৰ আৰু ক্ৰোৱেছিয়া ঘানাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি নিজে ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
1: 100% পলিয়েষ্টাৰ দিব নালাগে, সেইটো মিডিয়াটোৱে গাইডলাইনত আছে। আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিয়েষ্টাৰ মিক্স থাকিব লাগে সিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰোঁ। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি SMC আছে, পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্মসমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে, ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ। আৰু আমি ৰেণ্ডমলি কোনো কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰোঁ, আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লাইৰক ব্লেকলিষ্টেড কৰা হয়।
0: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগ যোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তেওঁলোকে বৈঠকত অসমত দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু সামৰ্থ্য বৃদ্ধিৰ বিষয় লৈ আলোচনা কৰে। ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক উপকৃত কৰিব পৰাকৈ অসমত

এন ডি আই এমৰ আৰ্হিত এটা আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বিষয় লৈও তেওঁলোকে আলোচনা কৰে। বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ৰাজ্যত ৰূপায়িত দুৰ্যোগ সঁহাৰি তথা প্ৰশমন বিষয়ক বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ প্ৰসংগয়ো স্থান লাভ কৰে। এই আলোচনাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, প্ৰাধিকৰণৰ ভূমিকম্পৰ বিপদাশংকাৰ প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা ৰাজেশ দত্ত, প্ৰকল্প প্ৰবন্ধক মিৰ্জা মহম্মদ ইৰ্ষাদ আৰু বান প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা নৱ ডেকা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বিষয়তো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে

0: অভিযান উপদেষ্টা ৰাজেশ দত্ত, প্ৰকল্প প্ৰবন্ধক মিৰ্জা মহম্মদ ইৰ্ষাদ আৰু বান প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা নৱ ডেকা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বিষয়তো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু বুলি প্ৰকাশ কৰা হৈছে। বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বনকৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্ৰচালিত নাৱৰ লগতে 19খন সৰু সৰু নাও সাজু কৰি ৰখা হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে যাতে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও পবিতৰাৰ বনকৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে। এই সন্দৰ্ভত অভয়াৰণ্যখনৰ মাণ্ডলিক বন বিষয়া উজ্জ্বল চৌধুৰীয়ে আমাৰ মৰিগাঁৱৰ সংবাদদাতাৰ আগত এইদৰে কয়।
1: এই বৰ্তমান আমি গম পাইছোঁ যে সমগ্ৰ ৰাজ্যতে বিভিন্ন বিভাগীয় কামসমূহ বানপানীক লৈ আৰম্ভ হৈ গৈছে। সকলোৱে যথেষ্ট সতৰ্কতাৰে আৰু যথেষ্ট জৰুৰীকালীন হিচাপে কাম কৰি আছে। সেইটো ক্ষেত্ৰত আমাৰ বিভাগো আমি পিছ পৰি থকা নাই। যোৱা প্ৰায় এমাহমান ধৰি আমি আমাৰ যিখিনি কাণ্ট্ৰি বোৰ্ড বা স্পীড বোৰ্ড আছে সেইখিনি আমি ৰিপেয়াৰিঙৰ লগত জড়িত হৈ আছোঁ আৰু দিনে ৰাতিয়ে এই ক্ষেত্ৰত আমাৰ বিষয়া কৰ্মচাৰীসকল লাগি আছে। পবিতৰাই প্ৰত্যেক বছৰৰ এটা সময়ত বানপানী আমি পাওঁ আৰু সেইটো সময়ত আমাৰ যিটো পানীৰ লেভেলটো যথেষ্ট বাঢ়ে আৰু আমি আশা কৰিছোঁ তিনিদিন বা চাৰিদিনৰ ভিতৰত আমাৰ নাওৰ যিখিনি কাম আছে বা বানপানী জড়িত বা জৰুৰীকালীন যিখিনি কাম আছে সেইখিনি আমি গোটেইখিনি সম্পূৰ্ণ কৰি উঠিব পাৰিম। ইয়াৰ গোটেই ৰেঞ্জত মিলি প্ৰায় আমাৰ 21খন নাও আছে। তাৰ ভিতৰত আমাৰ প্ৰায় 17খন নাও ইতিমধ্যে সাজু হৈছে। তাৰ ভিতৰত এখন ডাঙৰ মেকানাইজ নাও এখনো আছে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস। এই উপলক্ষে গোৱালপাৰা জিলাৰ কৃষক সংগঠন জিঞ্জিৰাম এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত আজি জিলাখনৰ মাটি কঁঠাল বা আনাৰসৰ বাবে বিখ্যাত নলংগা পাহাৰ গাঁৱত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে মাটি কঁঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংগা পাহাৰৰ আনাৰস অতি মিঠা আৰু সোৱাদযুক্ত বাবে যথেষ্ট জনপ্ৰিয়। বৰপেটা, বঙাইগাঁও, নলবাৰী জিলাৰ উপৰি বিভিন্ন ৰাজ্যলৈ নলংগা পাহাৰৰ আনাৰস প্ৰেৰণ কৰা হৈ আহিছে। উদ্যান শস্য বিভাগে গাঁওখনৰ ৰাইজক এই ক্ষেত্ৰত সহযোগ কৰি আহিছে। এই সন্দৰ্ভত গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে কয়।
3: আপোনালোকে সকলোৱে জানে আজি ইণ্টাৰনেশ্যনেল পাইনএপল ডে। মই মোৰ প্ৰচেষ্টা থাকিব এই জাগাটোত আহি আমাৰ মাননীয় বিধায়ক মহোদয়সকলক অৱগত কৰা, কাৰণ জাগাটো আমি উন্নতি কৰিবৰ কাৰণে বা ইয়াৰ যি প্ৰডাকশ্যন আমি সহজে ইণ্টাৰনেশ্যনেল মাৰ্কেটত লৈ যোৱাৰ কাৰণে যি সুবিধা, সেই সুবিধাৰ প্ৰথম কথা হ'ল ৰাস্তা। ৰাস্তাটো আজি আহি পাই মই মানে নিজে উপলব্ধি কৰিছোঁ যে ৰাস্তাটো অলপ হেৰিয়ে। মই সেইকাৰণে মাননীয় বিধায়ক মহোদয়কো অৱগত কৰাম বা আমাৰ গাৰ্জেন মিনিষ্টাৰ মহোদয়কো মই এইখিনি কথা আগবঢ়াম। পি ডব্লিউ ডি ডিপাৰ্টমেণ্টক ছাৰ্ভে কৰিবৰ কাৰণে মই এটা প্ৰজেক্ট মানে প্লেচ কৰিব পাৰি নেকি, তেনেকুৱা এটা মই তেওঁলোকক পঠাম।
2: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু ডনাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত তিনিদিনীয়া ত্ৰিপুৰা গোলকীয় মাটি কঁঠাল মহোৎসৱ মুকলি কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী সাহাই কয় যে ত্ৰিপুৰাত বছৰি প্ৰায় 1.78-1.88 লাখ মেট্ৰিক টন মাটি কঁঠাল উৎপাদন হয়। ইয়াৰ ভিতৰত প্ৰায় 23,000 মেট্ৰিক টন জি আই টেগযুক্ত কুইন প্ৰজাতিৰ মাটি কঁঠাল আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মাটি কঁঠালক ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু কৃষি সামৰ্থ্যৰ প্ৰতীক বুলি অভিহিত কৰি শ্ৰীশাহাই কয় যে এই পদক্ষেপে ৰপ্তানি বৃদ্ধি আৰু ত্ৰিপুৰাৰ সংস্কৃতি, হস্তশিল্পজাত সামগ্ৰী আৰু পৰ্যটনৰ প্ৰসাৰত সহায় কৰিব। ডনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে তেওঁৰ ভাষণত 2028 চনৰ ভিতৰত ফলবিধৰ অৰ্থনৈতিক মূল্য 35 কোটিৰ পৰা 200 কোটি টকালৈ বৃদ্ধিৰ লক্ষ্যৰে 236 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা কুইন পাইনাপেলৰ মিছনৰ বিষয়ে আলোকপাত কৰে। কেন্দ্রীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ চাই চিকিৎসালয় বিদ্যালয় ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ বিশেষকৈ শিশু আৰু ৰোগীসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যে দিয়া নিৰ্দেশ অনুযায়ী এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

0: এই ব্যৱস্থাৰ অধীনত বাটৰ কুকুৰসমূহক প্ৰতিষেধক প্ৰদান কৰা হ'ব আৰু মানৱীয় পদক্ষেপৰ জৰিয়তে আন ঠাইলৈ নিয়া হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860 পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমানৰ দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। বিশ্বনাথ জিলা চিকিৎসালয়ত আজি বিজেপিৰ বিশ্বনাথ মণ্ডলে এটা বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত বিধায়ক পল্লৱ লোচন দাসে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অন্যান্য কাৰ্যসূচীত ভাগ লয়। শিবিৰত তেজৰ বিভিন্ন পৰীক্ষা আৰু ৰক্তচাপ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচীত অংশ লোৱাৰ পাছত এই পদক্ষেপ পুনৰ পঢ়ি দিছো। কাৰ্যসূচীত অংশ লোৱাৰ পিছত এই পদক্ষেপৰ সন্দৰ্ভত বিধায়ক শ্ৰীদাসে এইদৰে কয়।
1: বিশ্বনাথবাসী ৰাইজক আমি কিছু সজাগ কৰাৰ প্ৰয়োজন আছে স্বাস্থ্য সম্পৰ্কে। তো আমি ৰাইজক সেৱা কৰিবলৈ যাওঁতে যে আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আমি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন, যাতে সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। তাৰে এটা অংশ হিচাপে আমি এটা প্ৰয়াস কৰিছোঁ যে আমি বিশ্বনাথ জিলা চিকিৎসালয় আমি নিজৰ নিজৰ সকলোৱে তেজৰ পৰীক্ষা কৰোৱাইছোঁ। আৰু যিহেতু এই চিকিৎসালয়খনত বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয় আৰু সকলো ৰাইজৰ বাবে বিনামূলীয়াকৈ তেজৰ পৰীক্ষা কৰা হয়, আৰু বহুত ৰাইজে এই সম্পৰ্কে অৱগত নহয়, খবৰ নাপায়, সেইকাৰণে ৰাইজ ইয়ালৈ নাহে। সেইবাবে আমি সকলো ৰাইজক এই প্ৰয়াসৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যে মই বিধায়ক হিচাপে নিজে মই নিজৰ তেজৰ পৰীক্ষা বিনামূলীয়াকৈ কৰিছোঁ আৰু এনেকৈ প্ৰত্যেক শনিবাৰে আমি প্ৰয়াস কৰিম।
0: অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ, সাক্ষী ওৱান ষ্টপ চেণ্টাৰ আৰু মাইলো আৰক্ষীৰ সহযোগত আজি খেৰনিৰ লামচাখানত বাল্যবিবাহ, নাৰী আৰু কন্যা শিশুৰ অবৈধ সৰবৰাহ, চাইবাৰ অপৰাধ সন্দৰ্ভত 2খন সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমল ব্যক্তিসকলে শিশু আৰু কিশোৰ কিশোৰীক প্ৰভাৱিত কৰা বিভিন্ন চাইবাৰ ভাবুকি, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আইনী সুৰক্ষাৰ বিষয়ে বিতংভাৱে জনায়। তদুপৰি অনুষ্ঠানত বাল্যবিবাহ আৰু মানৱ সৰবৰাহৰ ক্ষতিকাৰক দিশসমূহৰো ব্যাখ্যা কৰা হয়।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জেন্তি ৰাণী ডেকাই। ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 ড্ৰ হোৱাৰ সুবাদতে দলটোৱে নক আউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ব্ৰেজেয়ানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা স্বত্তেও ইৰাণ বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবো ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গোলশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত

ক্ৰোৱেছিয়া খানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5 বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্টুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান। সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ। আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস উপলক্ষে গোৱালপাৰাত বিশেষ কাৰ্যসূচী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা দুখন খেলত পানামা ইংলেণ্ডৰ আৰু ক্ৰোৱেছিয়া ঘানাৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: Gym in the California State University. Devika caused a major upset, defeating third seed Riko Gunji of Japan in straight games, winning 20-20, 21-19 in the women's singles quarterfinals. In men's singles, Srikant defeated Chinese Taipei's Liao Zhufu 21-9, 12-21, 21-8 to stay on course for a possible All-India final. Ronak Chahan also advanced, beating Israel's Misha Zilmaben 23-21, 21-11. India have reached the quarterfinals of the Badminton Asia Junior Mixed Team Championships with a convincing 2-0 victory over Kazakhstan in their opening Group C match at Yatsushiro, Japan. The girls' doubles pair of Durga Isha Kundarapu and Kirti Manchala gave India a strong start. Puneet Suresh and Deepti Raj Aditi then extended India's lead. The Indian team went on to dominate the remaining matches and comfortably seal the tie. And that is the end of this news bulletin.
1: বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ছিচিলিত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সিৰ সেৱা অতি শীঘ্ৰে 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে বিমানবন্দৰত ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিয়ে জনোৱা উষ্ম আদৰণিৰ ভূয়সী প্ৰশংসা কৰে। বাৰ্তাটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলসমূহত ছিচিলি ভাৰতৰ বাবে এক মূল্যৱান সামুদ্ৰিক অংশীদাৰ আৰু অন্তৰংগ বন্ধু। তেওঁ লগতে কয় যে দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে ভাৰত আৰু ছিচিলিৰ দীৰ্ঘদিনীয়া সম্পৰ্ক অধিক সুদৃঢ় হ'ব। বাৰ্তাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰত তেওঁক জনোৱা উষ্ম আদৰণিৰ বাবে প্ৰৱাসী ভাৰতীয় লোকসকলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংস্কৃতি যিধৰণে সংৰক্ষণ কৰি ৰাখিছে সেয়া প্ৰশংসনীয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিচিলিৰ 50 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সি অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত হ'ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ভাৰত টেক্সি এপ্লিকেচনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে ভাৰত টেক্সিৰ আৰম্ভণি সমবায় খণ্ডৰ এক বৈপ্লৱিক পদক্ষেপ। চালকসকলক এই ব্যৱস্থাই পোনপটীয়াকৈ অংশীদাৰ হিচাপে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যাত্ৰীসকলক ভাৰত টেক্সিয়ে ন্যায্য আৰু স্বচ্ছ পৰিবহণ সেৱা প্ৰদানৰ বাবে সাজু হৈছে। চালকসকলে তেওঁলোকৰ উপাৰ্জনৰ বাবে এক বৃহৎ অংশ পোনপটীয়াকৈ লাভ কৰাৰ লগতে যাত্ৰীসকল সুৰক্ষিত আৰু সুলভ সেৱাৰ দ্বাৰা উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ এপ ভিত্তিক টেক্সি সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহক সমালোচনা কৰি কয় যে এই প্ৰতিষ্ঠানসমূহে চালকসকলৰ পৰা উচ্চ হাৰত লাভ্যাংশ সংগ্ৰহ কৰাৰ লগতে ধন পৰিশোধ কৰাৰ ক্ষেত্ৰতো অযথা পলম কৰে আৰু কোনো গ্ৰহণযোগ্য কাৰণ নোহোৱাকৈ একাউণ্টসমূহ বন্ধ কৰি দিয়ে। আমূল সমবায় আন্দোলনৰ সফলতাৰ উদাহৰণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰত টেক্সিয়েও সামূহিক মালিকীস্বত্বৰ জৰিয়তে জনসাধাৰণৰ

সবলীকৰণ কৰি অনাগত দিনত সফলতাৰে আগুৱাই যাবলৈ সক্ষম হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। আজি নতুন দিল্লীত 2026 বৰ্ষৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উদ্যমী ভাৰত উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ভাৰতত ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ খণ্ডটোৱে প্ৰথম প্ৰজন্মৰ উদ্যমীসকলৰ সাহস আৰু উদ্যোগী মনোভাৱক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে এই খণ্ডটোৱে দেশৰ মুঠ ৰপ্তানিৰ 50% বৰঙণি আগবঢ়ায়। 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হিচাপে গঢ়ি তোলাৰ যাত্ৰাত এই খণ্ডটোৱে আটাইতকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে কয় যে ভাৰত চৰকাৰে এই খণ্ডটোক অধিক উন্নত কৰিবলৈ বদ্ধপৰিকৰ। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানৰ গোলকীয় ব্যৱসায়িক ক্ষেত্ৰখনত সামগ্ৰীসমূহ সুলভ হোৱাৰ লগতে গুণগত মান অক্ষুণ্ণ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। উদ্যোগীসকলে গুণগত মানৰ সৈতে আপোচ নকৰাকৈ সদায় নিজৰ সামগ্ৰীসমূহ সুলভ কৰি তুলিবলৈ কাম কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথি চাটবট, আয়ুষ্মান এপ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ ষোড়শ সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে এখন ইংৰাজী দৈনিক কাকতত লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত ভাৰতে নিৰাপদ, স্থিতিস্থাপক, ন্যায়সংগত আৰু বহনক্ষম বিশ্ব শক্তিৰ জৰিয়তে ভৱিষ্যতে গ্লোবেল ছাউথত স্থান দিয়াৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বাৰ্তাটোত শ্ৰীমোদীয়ে কয় যে মন্ত্ৰীগৰাকীয়ে প্ৰবন্ধটোত শক্তিশালী আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল শক্তি ব্যৱস্থা কেৱল ঘৰুৱা নীতিৰ জৰিয়তে নহয় বৰং শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে গঢ় লৈ উঠে বুলি উল্লেখ কৰিছে। ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নেল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যৱান সম্পদ বুলি অভিহিত কৰিছে। আজি আগৰতলাৰ কুঞ্জবনৰ আশ্ৰয় পেঞ্চনাৰ গৃহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সমাজে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা লাভান্বিত হ'ব পৰাকৈ সুযোগ সৃষ্টি কৰা উচিত। পৰিদৰ্শনকালত তেওঁ পেঞ্চনাৰ গৃহৰ জ্যেষ্ঠ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ মনোযোগেৰে শুনে। জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি সংঘটিত চাইবাৰ প্ৰবঞ্চনাৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে চাইবাৰ অপৰাধীসকলে বিভিন্ন উপায়েৰে বৃদ্ধ লোকসকলক ভয় দেখুৱায় আৰু প্ৰবঞ্চনা কৰে। এনে অপৰাধৰ পৰা জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকৰ মাজত অধিক সজাগতা সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে জ্যেষ্ঠ আৱাসীসকলক নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ লিখি সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰে যাতে ভৱিষ্যৎ প্ৰজন্মই তেওঁলোকৰ জ্ঞান, প্ৰজ্ঞা আৰু অভিজ্ঞতাৰ পৰা উপকৃত হ'ব পাৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু চিত্ৰনাট্যকাৰ থিৰু কে ভাগ্যৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে থিৰু কে ভাগ্যৰাজে তেওঁৰ স্মৰণীয় চলচ্চিত্ৰ, স্বকীয় কাহিনী আৰু অসাধাৰণ চিত্ৰনাট্যৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ অনন্য অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে ভাগ্যৰাজৰ উদ্ভাৱনীমূলক চিত্ৰনাট্য শৈলী আৰু জটিল কাহিনীসমূহ সহজ অথচ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাৰ ক্ষমতাই তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাগ্যৰাজৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰ

0: চলচ্চিত্ৰ জগতৰ বাবে অপূৰণীয় ক্ষতি যদিও তেওঁ চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদান আৰু ঐতিহ্যই আগন্তুক প্ৰজন্মৰ শিল্পী আৰু চলচ্চিত্ৰ প্ৰেমীসকলক সদায় অনুপ্ৰাণিত কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা পাঁচ বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ছিচিলিত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সিৰ সেৱা অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াব লৈছোঁ কেৰিয়াৰ গাইড। কেৰিয়াৰ গাইডৰ এই খণ্ডটি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত।
2: আকাশবাণী তেজপুৰ, এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ কেৰিয়াৰ গাইড অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ আজিৰ কেৰিয়াৰ গাইড অনুষ্ঠানটি। আমাৰ আজিৰ আলোচ্য বিষয়টি হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ গঢ়াৰ কি কি সুযোগ আছে। আমি এই সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ চৰ্চিতা ফাউণ্ডেশ্যনৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হীৰক তালুকদাৰক। তালুকদাৰ, আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ।
3: ধন্যবাদ ছাৰ।
2: বিজ্ঞান শাখা সদায় ছাত্ৰ ছাত্ৰীৰ মাজত এক জনপ্ৰিয় শাখা বুলি আমি ক'ব পাৰোঁ। এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানে বৰ্তমান সময়ত কেৰিয়াৰৰ কি সুযোগ আছে?
3: পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। বৰ্তমান পৰিস্থিতিটো চাই মই এই মানে যোনটো বেলেগ বেলেগ শাখা আছে সেই শাখাখিনিক মই প্ৰধানত 4টা ভাগত ভাগ কৰিব বিচাৰিছোঁ।
2: নিশ্চয়।
3: প্ৰথম হৈছে আপোনাৰ সচৰাচৰ চলি অহা ডক্টৰ বা ইঞ্জিনিয়াৰ। দ্বিতীয়তে হৈছে আপোনাৰ ৰিচাৰ্চ অথবা গৱেষণা। তৃতীয়তে হৈছে আপোনাৰ কৰ্পৰেট ছেক্টৰ বা আপোনাৰ কোম্পেনীৰ যোনবোৰ চাকৰি হয় সেইবোৰ। আৰু চতুৰ্থতে হৈছে আপোনাৰ চৰকাৰী চাকৰি। এইখিনি মই প্ৰধানত এই 4টা ভাগত গোটেইখিনি ভাগ কৰিব বিচাৰোঁ।
2: নিশ্চয়।
3: তাৰে ভিতৰতে লাইক আপোনাৰ ডক্টৰ বা ইঞ্জিনিয়াৰ হওক, সেইটোতো সকলোৱে জানে। আজিকালি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক কেৱল বা তেওঁলোকৰ ল'ৰা ছোৱালীসকলক সেইটোৱে কয় কি যে ডক্টৰ বা ইঞ্জিনিয়াৰ হওক, কিন্তু তাৰ বাহিৰেও বিজ্ঞানৰ শাখাত আৰু বহুতো
2: স্কোপ আছে বুলি
3: স্কোপ আছে বহুত বেলেগ বেলেগ ক্ষেত্ৰত বহুতো স্কোপ আছে। সেই বিষয়ত আমি নেক্সটখিনি আমি আলোচনা কৰিব পাৰিম।
2: নিশ্চয়। এতিয়া হয়তো অলপ আগতে আপুনি ক'লে যিটো কথা যে বহুতেভাৱে মানে কেৱল চিকিৎসা বা অভিযান্ত্ৰিক সেৱা মানে ইঞ্জিনিয়াৰিং বা নহ'লে হয়তো ডক্টৰ মেডিকেল লাইনৰ, গতিকে এই ধাৰণাটো মানে কিমান সঠিক বুলি আপুনি ভাবে এই দুটা ক্ষেত্ৰৰ বাবে? অলপ আগতে আপুনি ক'লেই যিটো আপুনি ভাগ কৰিছে নহয় জানো চাৰিটা।
3: মোৰ মতে কেৱল এইটো ক্ষেত্ৰত গৈ যে ল'ৰা ছোৱালী ছাকচেছফুল হ'ব পাৰে সেনেকুৱা কথা নহয়, আৰু বহুতো ক্ষেত্ৰ আছে। ধৰক আপুনি যদি কৰ্পৰেট ছেক্টৰতে চায়, আপোনাৰ বহুতে এতিয়াতো হৈছে বিটেক কৰি কিনে কৰ্পৰেটত যায় বা কোম্পানীৰ চাকৰি কৰে, সেইটো আমি জানো। কিন্তু ল'ৰা বা ছোৱালী এজনীয়ে আপোনাৰ BSc কৰি কিনেও কোম্পানী চাকৰিত জইন কৰিব পাৰে, বা আপোনাৰ ৰিচাৰ্চৰ ফালেদি গৈ কিনেও আপোনাৰ কোম্পানী চাকৰিত জইন কৰিব পাৰে, যিটো কথা হয়তো বহুতো অভিভাৱকে আজিকালিৰ টাইমত সেইটো কথা অনুধাৱন নকৰে।
2: বহুতে বাণিজ্য শাখা পঢ়িব লাগে বুলি এটা ধাৰণা
3: হয়। হয় হয়, বাণিজ্য শাখা বহুতে ভাবে কি যে বাণিজ্য শাখা কৰিলোঁ দেন আমি বিজনেছৰ ছাইডত গ'লোঁ বা কোম্পানীৰ ছাইডত গ'লোঁ, সেইটো আমাৰ কাৰণে বেছি মানে গ্ৰহণযোগ্য যেন ভাৱ হয়। কিন্তু সচ আমি BSc কৰি কিনেও আমি কোম্পানীৰ ছাইডত যাব পাৰোঁ। আৰু তাৰ বাহিৰেও আপোনাৰ যোন বেলেগ বেলেগ চৰকাৰী চাকৰিও আছে বৰ্তমান সময়ত, সেইবোৰো বহুতখিনি আমি সেইখিনিক আমি মানে একচেপ্ট কৰি ল'ব পাৰোঁ সেই চৰকাৰী চাকৰিখিনিকো।
2: হয়, মানে সেই ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়িব পাৰে নহয় জানো।
3: হয় হয়।
2: এতিয়া ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্স লৈ পিনে যদি যিসকলে মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে কোন ক্ষেত্ৰত আগবাঢ়িব?
3: ফিজিক্স কেমেষ্ট্ৰি লোৱাৰ বাহিৰে তেওঁলোকে এটা কৰিব পাৰে কি, এটাতো আমি সকলোৱে জানো MBBS, ঠিক আছে, ডক্টৰী সেৱাত। কিন্তু তাৰ বাহিৰেও আৰু এটা ডিগ্ৰী আছে BVSC। BVSC হৈছে

0: মানে ভেটেনেৰী ছায়েন্সত, যোনটো পশুপালন ক্ষেত্ৰত হওক বা পশু চিকিৎসা ক্ষেত্ৰত হওক, আমি সেইটো ফালে যাব পাৰোঁ। তাৰ বাহিৰে আমি কৰিব পাৰোঁ কি, BSc ইন বায়'টেকনলজি বা BSc ইন আপোনাৰ এগ্ৰিকালচাৰেল টেকনলজি বা BSc আপোনাৰ BSc ইন বায়' ইনফৰ্মেটিক্স বা BSc ইন ফৰেনচিক ছায়েন্স, সেইখিনি ক্ষেত্ৰতো যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বায়'লজি লৈছে তেওঁলোকে এইটো ক্ষেত্ৰত যাব পাৰে। তাৰ বাহিৰেও আজিকালিৰ টাইমত আমি আপুনি দেখাই পাব মেক্সিমাম ছোৱালী আপোনাৰ লোৱা দেখা হ'ব BSc ইন নাৰ্ছিং লোৱা দেখা হ'ব, BA আৰু বহুতো ল'ৰাই আজিকালি লয় যোনটো হৈছে BSc ইন ফাৰ্মাচিউটিকেলছ, মানে বি ফাৰ্ম ডিগ্ৰীটো, সেইটো এটা বৰ্তমান সময়ত এটা অতিকৈ মানে ছাকচেছফুল লাইন বুলি ক'ব পাৰে আপুনি বি ফাৰ্ম ডিগ্ৰীটো, বা আপোনাৰ BSc ইন ৰেডিঅ'লজিও আছে, যিবোৰ আজিকালিৰ টাইমত মেক্সিমাম ল'ৰা ছোৱালী সেইটো ছাইডে যোৱা আমি দেখা পাওঁ মানে বহুত ক্ষেত্ৰত।
1: আৰু এটা যিটো PCB মানে ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি,
0: হয়,
1: সেই মানে ছাবজেক্টলৈ যিসকলে পঢ়িছে তেওঁলোকৰ MBBSৰ বাহিৰেও আৰু কি ভাল কেৰিয়াৰ হ'ব পাৰে তেওঁলোকৰ বাবে?
0: এই মুহূৰ্তত মই যিখিনি কৈ উঠিলোঁ, ধৰক ভেটেনেৰী ছায়েন্সটো বায়'লজি, আপোনাৰ যদি বায়'লজিত ভাল দখল আছে তেতিয়াহ'লে আপুনি ভেটেনেৰী ছায়েন্সত যাব পাৰে, মানে পশু চিকিৎসা হওক বা পশুপালনৰ ক্ষেত্ৰতে হওক, বা আপোনাৰ বায়' ইনফৰ্মেটিক্স এটা অত্যন্ত সুন্দৰ ডিগ্ৰী এটা আমি ক'ব পাৰোঁ, যোনটো মেক্সিমাম আপোনাৰ ইনষ্টিটিউটত আচলতে এইটো ডিগ্ৰীৰ বেচেলৰ্ছ কৰিব পোৱা নাযায়। আপুনি ধৰক বচা বচা কেইখনমান ইউনিভাৰ্চিটি বা বচা বচা কেইখনমান কলেজেহে এইটো ডিগ্ৰী প্ৰদান কৰে বায়' ইনফৰ্মেটিক্স, সেইটো আপোনালোকে যাব পাৰে, বা BSc ইন ফৰেনচিক ছায়েন্স কৰিব পাৰে। ফৰেনচিক ছায়েন্সৰ ইতিমধ্যে আমাৰ অসম চৰকাৰত আমাৰ মাননীয় শ্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে ফৰেনচিক ছায়েন্সৰ এখন ইনষ্টিটিউট আমাৰ অসমত খুলিব, গতিকে সেইটো ক্ষেত্ৰতো এটা অত্যন্ত মানে ভাল খবৰ আচলতে, সেইটো ক্ষেত্ৰত আচলতে ল'ৰা ছোৱালীয়ে কনচিডাৰ কৰিব পাৰে BSc ইন ফৰেনচিক ছায়েন্স লোৱাটো।
1: আৰু যিসকলে গণিত আৰু কম্পিউটাৰ ছায়েন্স মানে আছে তেওঁলোকৰ বাবে বৰ্তমান সময়ত যিটো মানে খুবেই প্ৰচলিত আচলতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, আমি AI বুলি কওঁ, ডাটা ছায়েন্স বা চাইবাৰ ছিকিউৰিটি, এইবিলাকৰ কেনেকুৱা সম্ভাৱনাটো
0: এতিয়াৰ টাইমত? আপোনাৰ ক'ব পাৰে কি যে যিসকল ল'ৰা ছোৱালীয়ে গণিত বিষয়টো লৈ তাৰপিছত আপোনাৰ টেকন'লজিৰ ক্ষেত্ৰত আগবাঢ়ি যায়, মানে যোনে আপোনাৰ ধৰক কোনোবাই কম্পিউটাৰ ছায়েন্সত ডিগ্ৰী ল'লে, তাৰপিছত কোনোবাই তাৰপিছত চাইবাৰ ছিকিউৰিটিৰ পিনে গ'ল, কোনোবাই যদি AIৰ পিনে বা কৃত্ৰিম বুদ্ধিমত্তাৰ পিনে যায়, তেওঁলোক এতিয়া ওৱান অফ দ্য মষ্ট ডিমাণ্ডেড লাইন হৈ আছে সেইটো ক্ষেত্ৰত, ঠিক আছে? সেইটো ক্ষেত্ৰত বৰ্তমান আপোনাৰ IIT ৰোপৰ, IIT গুৱাহাটী, IIT ধনবাদে তেওঁলোকে আপোনাক এই MSc ইন মেথমেটিক্স এণ্ড কম্পিউটিং সেইটো ডিগ্ৰী দি আছে, যিটো ডিগ্ৰীত আপোনাৰ IIT JEM বুলি এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন আছে, সেইটো পৰীক্ষা পাছ কৰাৰ পিছত তাতে আপোনাৰ টপ ৰেংকাৰবোৰে এইখন ইনষ্টিটিউটত মেথমেটিক্স এণ্ড কম্পিউটাৰ ছায়েন্স এইটো ডিগ্ৰী ল'ব পাৰে, কম্পিটিশ্যনেল মেথমেটিক্স বুলিও আমি কওঁ, আৰু তাৰে আণ্ডাৰত আপোনাৰ এৰাউণ্ড 100% প্লেচমেণ্ট হয়, আৰু এভাৰেজ পেকেজো তাতে এৰাউণ্ড 14 লাখ to 15 লাখ ৰুপিজ আপোনাৰ এভাৰেজ পেকেজ হয়।
1: এইটো প্লেচমেণ্টৰ মানে এছুৰেঞ্চ থাকে?
0: এছুৰেঞ্চ থাকে, এৰাউণ্ড আপোনাৰ 100% প্লেচমেণ্ট হোৱাটো প্ৰায় গেৰাণ্টি হয়, প্ৰতি বছৰে সেইটো হয়। কোনোবাই যদি PhD ল'ব খোজে PhDও ল'ব পাৰে, কিন্তু তাৰে পৰা গ'লে আপোনাৰ ভৱিষ্যত সুৰক্ষা হোৱাটো প্ৰায় নিশ্চিত, সেইটো এটা আছে। আপোনাৰ তাৰ বাহিৰে যদি কিছুমান ল'ৰা ছোৱালীয়ে বোলে যে মই BSc ডিগ্ৰী কৰি আছোঁ, এটা বেলেগ ডিগ্ৰী এটা মই কৰি আছোঁ, তাৰ লগতে মই এটা ডিষ্টেঞ্চ লাৰ্ণিং বা অনলাইন ডিগ্ৰী এটা আমি কৰিব বিচাৰিছোঁ, সেইটো একেলগে আমি কৰি থাকিব পাৰোঁ। 4 ইয়াৰ্ছৰ ডিগ্ৰী সাধাৰণতে আপোনাৰ IIT গুৱাহাটীয়ে দি আছে, আৰু তাৰ বাহিৰে IIT মাদ্ৰাজে দি আছে, IIT মাদ্ৰাজে দি আছে আপোনাৰ ডাটা ছায়েন্স এণ্ড কম্পিউটাৰ এপ্লিকেশ্যনছ বুলি, আৰু তাৰ লগতে আপোনাৰ IIT গুৱাহাটী দি আছে ডাটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, এইটোৰ ওপৰত আপোনাৰ 4 বছৰীয়া ডিগ্ৰী দি আছে, যোনটো আমি BS ডিগ্ৰী বুলি কওঁ, আৰু সেইটো আপোনাৰ ফ্লেক্সিবল ডিগ্ৰী হয়, মানে কিছুমানে ধৰক কিছুমান আপোনাৰ চাকৰি কৰা মানুহেও এইটো ডিগ্ৰী কৰিব পাৰে, কৰিলে বোলক কিছুমানে ধৰক বোলে যে আমি 4 বছৰত কমপ্লিট কৰিব পাৰিছোঁ তেতিয়া কৰিছে, কিছুমানে হয়তো 5 বছৰো লাগিব পাৰে, তাতেও কোনো কথা নাই, যদিও কিছুমান তাতে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে, গোটেইখিনি চাই আমি সেইটোও কৰিব পাৰোঁ। তাৰ বাহিৰে আপোনাৰ IIT পাটনাও আপোনাৰ হাইব্ৰিড মাধ্যমত, মানে অনলাইন প্লাছ অফলাইন মাধ্যমত একেলগে আপোনাৰ AI আৰু চাইবাৰ ছিকিউৰিটিৰ ওপৰত ডিগ্ৰী দি আছে, অনলাইন ডিগ্ৰী, সেইটো অনলাইন ডিগ্ৰী হয়।
1: আৰু তেনেধৰণে ফিজিক্স, মেথমেটিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিৰ দৰে মানে যিবিলাক মৌলিক বিজ্ঞানৰ বিষয়সমূহ কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিলে কেনেধৰণৰ সুযোগ লাভ কৰিব পাৰিব?
0: এতিয়া চাওক, তাৰ ক্ষেত্ৰত আমি যদি কৰিব খোজোঁ তেতিয়া একেবাৰে প্ৰথমতে যুটি কৈছোঁ বোলে যে কিছুমানে হয়তো তাৰে পিছত গৱেষণাৰ ক্ষেত্ৰত যাব পাৰে, আৰু কিছুমানে কোম্পানীৰ ফালে আহিব পাৰে, ঠিক আছে? কিছুমানে বোলে আমি কৰ্পৰেট ছেক্টৰত আমি চাকৰি কৰিম, কোম্পানীত আমি চাকৰি কৰিম, আৰু কিছুমানে হয়তো হ'ব পাৰে কি যে আমি অনাগত দিনখিনিত আমি গৱেষণা
1: হয়।
0: সেনেকুৱা কৰিব খুজিলে আপোনাৰ এটা আপোনাৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন আছে CSIR NET বুলি, আৰু UGC NET

0: নেটটো হয় আপোনাৰ আৰ্টস কমাৰ্চ হিউমেনিটিজ মেনেজমেণ্ট আৰু ছ'চিয়েল ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ কাৰণে, আৰু ছায়েন্সৰ মানে বিজ্ঞান বিষয়ৰ ষ্টুডেণ্টৰ কাৰণে আপোনাৰ যোনটো এণ্ট্ৰান্স এক্সামিনেশ্যন আছে সেইটো হৈছে আপোনাৰ CSIR NET. CSIR NET-ত আপোনাৰ কেমিকেল ছায়েন্সেছ, ফিজিকেল ছায়েন্সেছ, মেথমেটিকেল ছায়েন্সেছ, লাইফ ছায়েন্সেছ আৰু আৰ্ট ছায়েন্সেছ, তাৰে ষ্টুডেণ্টছখিনিয়ে এইটো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দিব পাৰে। আৰু এইটো বছৰত দুবাৰ হয়, এটা আপোনাৰ জুন মাহত হয়, এটা ডিচেম্বৰ মাহত হয়। তাতে আপুনি সেই এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো আপুনি যদি ভালকৈ পাছ কৰি যাব পাৰে তেতিয়া আপুনি জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ অথবা আপোনাৰ চমুকে ক'ব গ'লে JRF পায়। JRFৰ আপোনাৰ এৰাউণ্ড মাহিলী 40,000 টকা আপোনাৰ স্কলাৰশ্বিপ পায়। আৰু তেওঁলোকে JRF পোৱা ষ্টুডেণ্টছে আপোনাৰ যিকোনো এখন টপ ইনষ্টিটিউটত আপোনাৰ PhD কৰা বা গৱেষণা কৰাৰ সুযোগ পায়, সেইটো তেওঁলোকে কৰিব পাৰে। আৰু কিছুমান ষ্টুডেণ্ট এনেকুৱা হ'ব পাৰে বোলে যে আমি ইণ্ডিয়াত নহয়, আমি বাহিৰত গৈ কিনে আমি PhD কৰিব বিচাৰোঁ, তাৰ কাৰণে আপোনাৰ IELTS বা TOEFL TOEFL সেইটো হৈছে আপোনাৰ ইংলিছ লেংগুৱেজৰ ওপৰত আপোনাৰ এটা এক্সাম, এটা সেইটো এক্সামটো আপুনি পাছ কৰিব লাগিব এটা মিনিমাম নাম্বাৰ। তাৰপিছত আপোনাৰ GRE বুলি এটা এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আছে, সেইটো দিব লাগিব। এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো দিয়াৰ লগতে আপুনি ষ্টেটমেণ্ট অফ পাৰ্পজ লিখিব লাগিব। আপুনি যদি কোনোবা এটা ইনষ্টিটিউটত বাহিৰৰ তাতে আপুনি PhD কৰিব বিচাৰিছে, তাৰে আপুনি গৱেষণাৰ বিষয়টো নিজাকৈ বাছি লৈ তাৰে কোনোবা এজন প্ৰফেচাৰক আপুনি মেইল কৰিব লাগিব, ছাৰ মই এইটো ক্ষেত্ৰত ৰিচাৰ্চ কৰিব বিচাৰিছোঁ। তাতে আপুনি সেই ষ্টেটমেণ্ট অফ পাৰ্পজটো, ষ্টেটমেণ্ট অফ পাৰ্পজ বেলেগ একো নহয়, সেইখন সাধাৰণতে 2 পেজৰ এখন ৰচনা, মোৰ এইটো ক্ষেত্ৰত মোৰ ৰিচাৰ্চ কৰিব মন আছে, মই এনেকুৱা এনেকুৱা আগতে এনেকুৱা কাম কৰিছোঁ, সেইখন আপুনি তেওঁক পঠাব লাগিব। আৰু লগতে লেটাৰ অফ ৰেকমেণ্ডেশ্যন আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা, যি ডিপাৰ্টমেণ্টত আপুনি MSc বা BSc কৰি আহিছে তেওঁৰ, তাৰে ধৰক HOD বা তাৰে প্ৰফেচাৰৰ পৰা আপুনি লেটাৰ অফ ৰেকমেণ্ডেশ্যন 3খন লাগে, সেই 3খন আপুনি দিব লাগিব, 2খন বা 3খন লাগে। আৰু সেইখিনি আপুনি দিব পাৰিলে তেতিয়া আপুনি বাহিৰত এপ্লাই কৰিব পাৰিব, যদি আপোনাৰ বাহিৰত সেই প্ৰফেচাৰজনে একচেপ্ট কৰে আৰু।
1: হয় হয় হয়। আৰু মহাকাশ বিজ্ঞান, প্ৰতিৰক্ষা গৱেষণা, বৈজ্ঞানিক প্ৰতিষ্ঠান আদিত কাম কৰাৰ সুযোগ কেনেকৈ লাভ কৰিব পাৰিব তেওঁলোকে?
0: যদি মানে এতিয়া আমি মহাকাশ বিজ্ঞানৰ পিনে চাওঁ, সাধাৰণতে আমাৰ 2টা সংস্থান আমাৰ প্ৰথমতে আমাৰ মনলৈ আহে, এটা হৈছে আপোনাৰ ইছৰো আৰু এটা হৈছে আপোনাৰ নাছা। ইছৰোত কৰিব লাগিলে আপোনাৰ একেবাৰে সুৰক্ষিত মানে এণ্ট্ৰেঞ্চ টাইপটো হৈছে আপোনাৰ কি, বিটেক ইন এৰস্পেচ কৰিব পাৰে। বিটেক ইন এৰস্পেচ এইটো আপোনাৰ IISc-ৰ পৰা কৰিব পাৰে, যোনটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্সেছ এণ্ড টেকনলজি, যোনখন ত্ৰিভান্দ্ৰমত আছে, তাৰে পৰা বিটেক কৰিলে একো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন নিদিয়াকৈ টপ ৰেংকাৰবোৰক ইছৰোৱে লৈ লয়। আৰু এটা আমাৰ কাৰণে নৰ্মেল ষ্টুডেণ্টছখিনিৰ কাৰণে মেথড এটা আছে কি, তেওঁলোকে ইছৰোৱে এটা নেশ্যনেল লেভেল এক্সাম পাতে, নেশ্যনেল লেভেল এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন পাতে, সেইটো আপোনাৰ স্নাতক ডিগ্ৰী কৰা ষ্টুডেণ্টছখিনিৰ কাৰণেও থাকে। তেওঁলোকে সেই এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো যদি সুকলমে পাছ কৰি যায় তেতিয়া তেওঁলোকক হয়তো আপোনাৰ জুনিয়ৰ ছাইণ্টিষ্ট হিচাপে আপোনাক মানে এপইণ্ট কৰে, অথবা আপোনাৰ ইঞ্জিনিয়াৰ হিচাপে তাতে এপইণ্ট কৰে। সেইটো হৈছে আপোনাৰ ইছৰোৰ ক্ষেত্ৰত। নাছাৰ ক্ষেত্ৰত আপোনাৰ কি হয়, নাছাৰ এটা পষ্ট ডক প্ৰগ্ৰেম থাকে, নাছাৰ পষ্ট ডক প্ৰগ্ৰেম, আপুনি তাতে এনৰোল কৰিব পাৰে, তাতে আপুনি এডমিশ্যন ল'ব পাৰে। আৰু তাৰ কাৰণে কিন্তু আপুনি US চিটিজেন হোৱা দৰকাৰ, সেইটো নাছাত কৰিব হ'লে সেইটো আপোনাৰ US চিটিজেন হোৱা দৰকাৰ হয়। আৰু আপুনি তাতে পষ্ট ডক প্ৰগ্ৰেমটো আপুনি তাতে এনৰোল কৰিব পাৰে, তাৰপিছতহে আপোনাক নাছাই তেতিয়া আপোনাৰ পিছলৈকে আপোনাক চাকৰি দিব পাৰে, সেইটো হয় নাছাৰ ক্ষেত্ৰত। আৰু তাৰপিছত প্ৰতিৰক্ষা গৱেষণা সংস্থা, সেইটো ক্ষেত্ৰত আপোনাৰ আছে DRDO আছে বা BARC আছে। DRDO-ত যদি আপুনি যাব খোজে তেতিয়া আপোনাৰ হৈছে কি, গেট এক্সাম দিব লাগে, গেট এণ্ট্ৰেঞ্চ এক্সাম যোনটো আমাৰ বছৰত এবাৰ হয়। গেট এণ্ট্ৰেঞ্চ এক্সামটো দিয়াৰ পিছত আপোনাৰ তাৰপিছত এটা পাৰ্চনেল ইণ্টাৰভিউ ৰাউণ্ড এটা আছে, সেইখিনি যদি আপোনালোকে সুকলমে পাছ কৰিছে তেতিয়া আপুনি DRDO-ত স্থান পাব। তাৰপিছত আপোনাৰ BARC-ৰ কাৰণেও BARC-ৰ অনলাইন এক্সামিনেশ্যন হয়, আৰু আদাৰৱাইজ BARC-এও আপোনাৰ গেটৰ যোনটো স্ক'ৰ আছে সেইটো আপোনাৰ কনচিডাৰ কৰে। আপুনি সেইখিনি যদি পাছ কৰি যায় তেতিয়া আপোনাৰ BARC-ৰ আণ্ডাৰত 1 বছৰৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম থাকে, তাৰপিছত আপোনাক এজ এ ছাইণ্টিফিক অফিচাৰ তাতে এপইণ্ট কৰা হয়। সেইখিনি হৈছে আপোনাৰ
1: প্ৰতিৰক্ষা গৱেষণাৰ কাৰণে,
0: প্ৰতিৰক্ষা গৱেষণাৰ কাৰণে। আৰু বৈজ্ঞানিক প্ৰতিষ্ঠান মানে আপোনাৰ ধৰক CSIR বা TIFR, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, সেইবোৰত আপুনি কৰাৰ সুযোগ পাব পাৰে। আপুনি JRF বা গেট পাছ কৰিলে হ'ল, যদি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো আপুনি পাছ কৰিছে তেতিয়া আপোনাৰ তাতে PhD কৰাৰ সুযোগটো পাব।
1: হয় হয়। এতিয়া সাধাৰণতে এইটো এটা আজিকালিতো যিটো প্ৰতিযোগিতাৰ যুগ, নিশ্চয় সকলোৱে মানে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব বিচাৰে, মানে সকলোৱে আগবাঢ়িব বিচাৰে আচলতে। এই সময়ছোৱাত মানে ছাত্ৰ ছাত্ৰীয়ে এটা মানসিক চাপ অনুভৱ কৰে, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব? মানে বিভিন্ন ধৰণৰ পৰীক্ষা তেওঁলোকৰ সন্মুখত থাকে, তেওঁলোকে এটা চাপ অনুভৱ কৰে, গতিকে

0: চাপ মানে এতিয়া কথাটো হৈছে কি, আপুনি যদি কোনোবা এটা ক্ষেত্ৰত আগবাঢ়ি যায় তাৰ কাৰণে যদি সঁচাকৈ ক'ব যাওঁ মানসিক চাপৰ দৰকাৰ থাকে, কিন্তু আপুনি সেই মানসিক চাপটোক আপুনি কোন দিশে কেনেকৈ ইউটিলাইজ কৰে বা কেনেকৈ আপুনি সেই চাপখিনিক আপুনি কেনেকৈ ব্যৱহাৰ কৰে সেইটো প্ৰধানতঃ তাতে কথাটো আপোনাৰ ডিপেণ্ড কৰে।
1: হয় হয়।
0: এতিয়া আপোনাৰ মানসিক যদি আপোনাৰ সেইখিনি চাপ যদি আপুনি নাথাকে তেতিয়াহ'লে আপুনি কিজানি কাম কৰাই বন্ধ কৰি দিব। আপোনাৰ যদি সেইখিনি চাপৰ মিনিমাম মানসিক চাপখিনি আপোনাৰ দৰকাৰ থাকেই, সেইখিনি থাকিলেহে আপুনি কামটো কৰিব পাৰিব। এতিয়া সেই মানসিক চাপখিনিক আপুনি কণ্ট্ৰল কেনেকৈ কৰিব পাৰে, ধৰক আপুনি কথাটো আপুনি ৰিজাল্টক বাদ দি আপোনাৰ প্ৰচেছটোত যদি আপুনি বেছি মনোযোগ দিয়ে তেতিয়া আপোনাৰ ক্ষেত্ৰত বেছি বেটাৰ হ'ব। আপুনি যদি ৰিজাল্টত বেছি মনোযোগ দিয়ে, ৰিজাল্টটো কি হ'ব, ফেইল হ'ম পাছ হ'ম, সেইটো কৰিলে আপোনাৰ যোনটো আপোনাৰ প্ৰচেছ আছে, যোনটো আপোনাৰ প্ৰিপেৰেশ্যন আছে, সেইখিনি অলপমান পিছ পৰি যায়। আপুনি যদি ৰিজাল্টত বেছি মনোযোগ দি থাকে তেতিয়া আপোনাৰ হ'ব পাৰে কি, আপোনাৰ যোনটো আজিকালি হয় বহুত ষ্টুডেণ্টছৰ হয় মেণ্টেল এনজাইটি যোনটো হয়, তেতিয়া আপোনাৰ সেই এনজাইটি হ'ব পাৰে। গতিকে মোৰ পৰামৰ্শটো দিম কি, সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে মানে আপোনাৰ ৰিজাল্টতকৈ বেছি আপোনাৰ প্ৰচেছটোত গুৰুত্ব দিয়ক, বোলে যে আমি এইখিনিতে পঢ়িম কেনেকৈ, এইখিনি কেনেকৈ কৰিম, এইখিনি কিমান টাইমৰ ভিতৰত এইখিনি কাম খতম কৰিম, ধৰক পঢ়াখিনি কিমান টাইমৰ ভিতৰত খতম কৰিম, প্ৰেক্টিচ টাইমটো আমি কিমান মাহত আমি কৰিম, কথাখিনি সেইখিনি বস্তুত বা কিছুমানে পি ৱাই কিউ ছল্ভ কৰিব, মানে আপোনাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সেইবোৰ ছল্ভ কৰিব, সেইটো কৰাৰ কাৰণে আমি কিমান মাহ এলোকেট কৰিম, আমি কিমান মাহ হাতত ৰাখিম, সেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি ছাত্ৰ ছাত্ৰীবোৰে বেছি মনোযোগ দিয়ে তেতিয়া আই থিংক আপোনাৰ মানসিক চাপটো আপুনি সঠিক দিশত প্ৰয়োগ কৰা যেন মোৰ ভাৱ হ'ব।
1: নিশ্চয় খুব সুন্দৰ কথাই কৈছে, আচলতে মানসিক চাপটোৱে তেওঁলোকক আগবাঢ়ি যাবলৈ এটা মানে
0: যদি মানসিক চাপ আপোনাৰ নাথাকে, আপুনি যদি মানসিক চাপ নাথাকে আপুনি আপোনাৰ কাম কৰাৰ মটিভেশ্যন
1: কিবা এটা কৰাৰ হেঁচা এটা থাকিবই লাগিব,
0: হেঁচা এটা থাকিবই লাগিব কাম কৰিবলৈ।
1: মই আকৌ এআইৰ কথাটোলৈ আহিছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ৰবটিক্স আৰু আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে কি সুযোগ আছে?
0: চাওক, এতিয়া যিকোনো ষ্টুডেণ্টছে বিজ্ঞানে হওক বা কলা শাখাৰ ষ্টুডেণ্টছে হওক বা আপোনাৰ বাণিজ্যিক শাখাৰ বা আপোনাৰ কমাৰ্চৰ ষ্টুডেণ্টছে হওক, চবে আজিকালিৰ সময়ত এআইৰ পিনে আপুনি এটা সময়ত ধাৱমান হ'বই লাগিব
1: লাগিব।
0: এআই এতিয়া মানে এআইটো লাষ্টত ফুল ষ্টপ হৈ
1: গৈছে,
0: পাৰ্ট অফ আৱাৰ লাইফ হৈছে। আৰু এআইটো হৈছে কি, এআইটো আমাৰ কোৰ্চ নহয়, এআইটো আমাৰ টুল হয়। আমি যোনখিনি কাম আমি কৰি আছোঁ সেইখিনি কাম যাতে আৰু আমি ভালকে
1: হয়
0: ফাইনেষ্টভাৱে আৰু যাতে সূক্ষ্মভাৱে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি এআই আমাক লাগিবই। সেইকাৰণে আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ক্ষেত্ৰত এইখিনি টাইমত ষ্টুডেণ্টছে য'তে যেনেকৈ যিয়ে কোৰ্চ পায় তাৰ কাৰণে আপোনাৰ বেলেগ বেলেগ আপোনাৰ প্ৰফেচনেল কোৰ্চ দিয়া আপোনাৰ ৱেবছাইটটো আছে, ধৰক আপোনাৰ কোৰ্চেৰা আছে, কোৰ্চেৰা বুলি এটা ৱেবছাইট আছে, তাতে আপুনি এআই ৰিলেটেড আপোনাক যেনেকুৱা ধৰণৰ এআই কোৰ্চ লাগে সেনেকুৱা ধৰণৰ এআই কোৰ্চ তাতে আপুনি কৰিব পৰা সুযোগ পাব, সেইখিনি আপুনি তাতে চাব পাৰে। বা আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা নিজা ৱেবছাইটো আছে NPTEL বুলি, NPTEL বা স্বয়ম পৰ্টেল বুলি কয়, তাতেও তেওঁলোকে বিভিন্ন ধৰণৰ কোৰ্চ পাব, ছমহীয়া কোৰ্চ, একবছৰীয়া কোৰ্চ, বিভিন্ন ধৰণৰ কোৰ্চ আছে, তেওঁলোকে সেই কোৰ্চখিনিও কৰিব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত মানে গোটেইখিনি কোৰ্চ। আৰু ৰবটিক্সৰ ক্ষেত্ৰত কথাটো হয় কি, ৰবটিক্সৰ কথাটো অলপমান কমপ্লেক্স হৈ যায়, অলপ জটিল হয়। ৰবটিক্সৰ কথাটো হয় কি, ৰবটিক্স এটাত আপোনাৰ ৰবটিক্স কৰিব লাগিলে আপোনাৰ ECE ডিগ্ৰী থকাটো অলপমান দৰকাৰ, ECE ডিগ্ৰীও লাগিব, আপোনাৰ মেকানিকেল ডিগ্ৰীও লাগিব, আপোনাৰ কম্পিউটাৰ ছায়েন্সৰ ডিগ্ৰীও লাগিব, মানে জ্ঞান লাগিব, ডিগ্ৰী ঠিক নহয়, আপোনাৰ জ্ঞান লাগিব। গতিকে সেই গোটেইখিনি যদি এটা ষ্টুডেণ্টছৰ থাকে, এতিয়া আপোনাৰ বিটেক ইন ৰবটিক্স বুলি আপোনাৰ ইয়াতে আপোনাৰ ডিগ্ৰী নাই, আপোনাৰ ইয়াতে বিটেক ইন ECE আছে বা বিটেক ইন আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং আছে বা বিটেক ইন কম্পিউটাৰ ছায়েন্স আছে, সেইখিনি কৰি কিনে ইন ফিউচাৰ ষ্টুডেণ্টছ এটাই আপোনাৰ ৰবটিক্সত স্পেচিয়েলাইজকে আপোনাৰ যদি MTECত স্পেচিয়েলি প্ৰজেক্ট লয় বা পিছত আপোনাৰ ৰিচাৰ্চত স্পেচিয়েলি প্ৰজেক্ট লয় তেতিয়া ৰবটিক্সত কৰিব পাৰে। আৰু আজিকালি বহুতে ৰবটিক্সৰ কাম কৰি থাকে কিন্তু তেওঁলোকে সেইটো একাডেমিকেলি নকৰে, কামটো নিজা ইচ্ছাটো ইমান প্ৰবল, তেওঁলোকে নিজা যিটো ছাবজেক্ট পঢ়ি আছে, কোনোবা ষ্টুডেণ্টছে যদি বিটেক ইন মেকানিকেল কৰি আছে লগতে তেওঁলোকে আৰু দুজন তিনিজন ষ্টুডেণ্ট লগ হৈ লয় বেলেগ বেলেগ ক্ষেত্ৰৰ, কোনোবা এজন কম্পিউটাৰ ছায়েন্সৰ হ'ব, কোনোবা এজন ECEৰ হ'ব, দেন তেওঁলোকে একলগ হৈ এটা ৰবট ডেভেলপ কৰে, সেইটো হয়। গতিকে ৰবটিক্স কৰাৰ কাৰণে মানে আচলতে আপুনি এটা ক্ষেত্ৰত জ্ঞান হ'লে নহ'ব, আপোনাৰ তিনিটা বেলেগ বেলেগ ক্ষেত্ৰত জ্ঞান হ'ব, যিটো বৰ্তমান ক্ষেত্ৰত অলপমান জটিল হৈ যায়।
1: AI টো
0: আপুনি আপোনাৰ বৰ্তমান সহজলভ্য আৰু AI কৰাটো বৰ্তমান নেচেচিটি হয়, বিৰাট দৰকাৰ হয়। আৰু এইটো সুযোগতে কৈ দিব খোজোঁ, এটা আপোনাৰ বৰ্তমান আৰু আপকামিং ট্ৰেণ্ডত আহি আছে প্ৰম্পট ইঞ্জিনিয়াৰিং। আপোনাৰ যেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে আপোনাৰ ধৰক আমি নৰ্মেলি যোনটো ৱেবছাইট ইউজ কৰোঁ, ধৰক ChatGPT ইউজ কৰোঁ, ছাৰ্চ ইঞ্জিন,

0: চেট জিপিটি আছে, গুগল জেমিনাই আছে, বা ক্লাউড আছে, বেলেগ বেলেগ এআই এইবোৰ চাৰ্চ ইঞ্জিন আছে, তাতে আপোনাৰ প্ৰম্পট এটা কেনেকৈ দিব, কেনেকৈ এটা প্ৰম্পট দিলে আপোনাৰ আউটপুটটো কেনেকুৱা হ'ব, সেইটোৰ ওপৰত মই সেইখিনি কথা বিৰাট চিম্পলকৈ কৈছোঁ, কিন্তু কথাখিনি ইমান চিম্পল নহয়। সেইখিনিৰ ওপৰতে এটা বিভাগ আছে প্ৰম্পট ইঞ্জিনিয়াৰিং বুলি, যিটো মই ভাবোঁ যে অনাগত বছৰবোৰত প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ গুৰুত্ব বহুত বাঢ়িব। বেলেগ বহুত ইঞ্জিনিয়াৰিং বিভাগতকৈ প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ গুৰুত্বটো অনাগত দিনত বহুত ক্ষেত্ৰত বাঢ়িব, আৰু সেইটো প্ৰম্পট ইঞ্জিনিয়াৰিং ডাইৰেক্ট আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগতে ৰিলেটেড হয়।
1: হয় হয়, এইটো আচলতে আমি মানে কেনেধৰণৰ ইনপুট দিম সেইমতে তেওঁলোকে আচলতে আউটপুট পাব।
0: সেইটো সঠিক চিন্তা চৰ্চা। আপোনাৰ এতিয়া বহুত ক্ষেত্ৰত আমি ইনপুটটো কেনেকৈ দিব লাগে নাজানো, আমি আউটপুট এটা পোৱাৰ কাৰণে চাৰ্চ ইঞ্জিন এটাক আমি কেনেকৈ ট্ৰেইন কৰিব লাগে সেইটো আমি সচৰাচৰ আমি নাজানো। ইনপুটৰ ওপৰত কেনেকৈ আপোনাৰ গোটেইখিনি চাৰ্চ ইঞ্জিন এটাক ট্ৰেইন কৰা বা ইনপুট কেনেকুৱা হ'ব, তাৰে ওপৰত আউটপুট কেনেকুৱা হ'ব, গোটেইখিনি কৰাটোৱে আপোনাৰ প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ ওপৰত আহি পৰে।
1: আৰু এটা খুব আচলতে গুৰুত্বপূৰ্ণ কথা এইটো, যেনেকৈ আমাৰ বহু ক্ষেত্ৰত আমাৰ দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে অভিভাৱক বা বন্ধুৰ প্ৰভাৱত বা তেওঁলোকৰ হেঁচাত কেৰিয়াৰ নিৰ্বাচন কৰে। এতিয়া সঠিক কেৰিয়াৰ এটা বাছনি কৰাৰ ক্ষেত্ৰত কি কি বিষয়ে মনত ৰাখিব লাগে বাৰু আপোনাৰ মতে?
0: মোৰ মতে ফাৰ্ষ্ট ষ্টেপটো হৈছে আপোনাৰ কোনটো এটা ছাবজেক্ট তেওঁলোকক বিৰাট ভাল লাগে,
1: কাৰোবাৰ নিচাটো যিটো
0: নিচাটো কোনটোত আছে, প্ৰথম সেইটো ভাবি ল'ব লাগে। আৰু প্ৰথম এইটো ভাবোঁতে তেওঁলোকে ফাৰ্ষ্টতে চাব লাগিব কি, ধৰক মোৰ গণিতটো ভাল লাগে, কিন্তু গণিতৰ পিছত দুটা ভাগ হৈ যায় যেতিয়া আমি ফাৰ্ডাৰ ষ্টাডিজ কৰিম, যেতিয়া আমি হায়াৰ ষ্টাডিজ কৰিম, গণিতৰো দুটা ভাগ হৈ যায়, এটা হৈছে পিয়'ৰ মেথমেটিক্স আৰু এটা হৈছে এপ্লাইড মেথমেটিক্স। পিয়'ৰ মেথমেটিক্সত আপোনাৰ থিয়ৰি বেছি হৈ যায়, আপোনাৰ তাতে থিয়ৰেম থাকিব বেছি, মানে আপোনাৰ বেলেগ বেলেগ থিয়ৰেম থাকিব, তাৰে প্ৰুফ বেছি থাকিব, মানে মেথছটো বেছি থিয়ৰিটিকেল হৈ যায় সেইটো ক্ষেত্ৰত। আৰু এটা আমাৰ আছে এপ্লাইড মেথছ। এপ্লাইড মেথছটো আপোনাৰ মই প্ৰথমতে যোনটো উল্লেখ কৰিছিলোঁ কম্পিটিশ্যনেল মেথমেটিক্স, অলপমান সেইটো ফালে গুচি যায়, বা আপোনাৰ ইঞ্জিনিয়াৰিং মেথমেটিক্স পিনে গুচি যায়। ইঞ্জিনিয়াৰিঙত যোনবোৰ যিবোৰ মেথমেটিক্স আপোনাক শিকোৱা হয়, যিবোৰ গণিত তাতে শিকোৱা হয়, সেইখিনি এপ্লাইড মেথমেটিক্স হয়। গতিকে ষ্টুডেণ্টছ এটাই গণিত লওঁতে সেইটো ভাবিব লাগিব কি যে মই কোনফালে যাম।
1: নিশ্চয়
0: ঠিক আছে। গতিকে ফাৰ্ষ্টতেতো তেওঁলোকৰ ফাৰ্ষ্ট কামটো হৈছে ছাবজেক্ট এটা চুজ কৰা। কোনোবাই ধৰক বেছি ভাল পায় ফাইনেন্সিয়েল মেথমেটিক্স, কোনোবাই ভাল পায় তেওঁ ল'ব পাৰে কি ইকনমিক্স, কোনোবাই ধৰক ভাল পায় ইকনমিক্স বা ষ্টেটিষ্টিক্সো ল'ব পাৰে, কোনোবাই ধৰক ডাটা ক্ষেত্ৰত বেছি ভাল পায় বা গ্ৰাফ বা সেনেকুৱা টাইপৰ বস্তুবোৰ ছল্ভ কৰি বেছি ভাল পায় তেওঁলোকে ষ্টেটিষ্টিক্স ল'ব পাৰে, সেনেকুৱা কথা। গতিকে কাৰ কি ভাল লাগে ফাৰ্ষ্টতে ছাবজেক্টটো চুজ কৰক, ছাবজেক্টটো চুজ কৰি তাৰপিছত তেওঁ কোন ক্ষেত্ৰত কোনফালে যাব খোজে, কোনোবাই ধৰক চাকৰিৰ ফালে যাব খোজে সেই হিচাপত তেওঁৰ ৰাস্তাটো বেলেগ হ'ব, আৰু কোনোবাই যদি ৰিচাৰ্চত যাব খোজে সেই ক্ষেত্ৰত তেওঁৰ ৰাস্তাটো বেলেগ হ'ব। কিন্তু প্ৰথম ষ্টেপটোৱে হৈছে তেওঁৰ ভালপোৱা বিষয়টো মানে নিৰ্বাচন কৰা।
1: আৰু হায়াৰ ছেকেণ্ডেৰী মানে যেতিয়া কমপ্লিট কৰাৰ পিছত কেৰিয়াৰৰ যিটো তেওঁলোকে পৰিকল্পনা কৰে, ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে মানে কেনেকুৱা ভুল কৰে আৰু সঠিক যিটো কেৰিয়াৰ সম্পৰ্কীয় ইনফৰ্মেশ্যন বা তথ্য বা পৰামৰ্শ তেওঁলোকে ক'ৰ পৰা লাভ কৰিব পাৰে?
0: আচলতে ক'ব গ'লে সাধাৰণতে ষ্টুডেণ্টছে ভুল কৰে কি, তেওঁলোকৰ যোনবোৰ কোচিং ইনষ্টিটিউট আছে য'ত তেওঁলোকে পইচা লৈ কিনে তাতে এডমিশ্যন লৈছে, আৰু সেইবোৰৰ কথা বেছি শুনে। আৰু মই বহুত ক্ষেত্ৰত অভিভাৱকো অলপ দায় দিব খুজিম, যদিও সেইটো যুগুত নহয়, বা তথাপিও আপোনাৰ তেখেতসকলকো অলপ দায় আছে কি যে তেওঁলোকে সমাজত বৰ্তমান যি চলি আছে, আজিকালি সমাজত চলি আছে ধৰক ডক্টৰ ইঞ্জিনিয়াৰ চলি আছে, ডক্টৰ ইঞ্জিনিয়াৰ ক'লে এক দুই বছৰৰ পিছত ধৰক শুনিব কি যে ডাটা চায়েন্স আৰু AIটো বেছি চলি আছে, তেতিয়া অভিভাৱকসকলে ক'ব বোলে যে তুমি ডাটা চায়েন্স বা AIৰ পিনে যোৱা। সেইটো ক্ষেত্ৰত আমাৰ ভাবোঁ কি যে সমাজৰ ভুলটো তাতে হয়, বহুত ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে সেই সঠিক পৰামৰ্শ দিয়া মানুহজন নাপায়। মই ভাবোঁ সেইটো ল'ৰা ছোৱালী এজনে লাভ কৰিব পাৰে যেতিয়া তেওঁলোকে নিজৰ লগৰবোৰৰ লগত বা তেওঁলোকতকৈ ছিনিয়ৰ যোনবোৰ ষ্টুডেণ্টছ থাকে স্কুল বা কলেজত থাকে তেওঁলোকৰ লগত যদি বেছি কথা পাতে, বা তেওঁলোকৰ লগত যোনবোৰ প্ৰফেছৰ বা টিচাৰ স্কুল বা কলেজত আছে তেওঁলোকৰ লগত যদি বেছি তেওঁ কথাখিনি এই বিষয়ত কথাটো বেছিকৈ পাতে, মই ভাবোঁ যে সেই ক্ষেত্ৰত ল'ৰা ছোৱালীবোৰ বেছি লাভান্বিত হ'ব।
1: নিশ্চয়
0: যিবোৰ মানে সেইবোৰ ষ্টুডেণ্টছৰ তেওঁলোকতকৈ ছিনিয়ৰ ষ্টুডেণ্টছৰ তেওঁলোকতকৈ দুই তিনি বছৰ যাৰ এক্সপিৰিয়েঞ্চ বেছি আছে তেওঁলোকে ক'ব পাৰিব কোনফালে যাব লাগে, কেনেকুৱা বস্তু ল'ব লাগে, বৰ্তমান দেশত কি চলি আছে সেই ক্ষেত্ৰত তেওঁলোকে কোনটো ছাইডত ল'ব পাৰে সেই ক্ষেত্ৰত তেওঁলোকে সঠিক পৰামৰ্শ দিব পাৰিব যেন মোৰ অনুভৱ।
1: এই অভিভাৱকৰ কথাটো ওলাইছেই, সুধিছোঁ যে তেওঁলোকে সন্তানৰ মানে কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত কেনেধৰণে সহায় আগবঢ়াব লাগে, তেওঁলোকেও মানে আচলতে তেওঁক সহায় কৰা উচিত নহয়, কনফিউজ হ'লে তেওঁলোক।
0: হয়, অভিভাৱকে কৰিব পাৰে কি, অভিভাৱকসকলেওতো ইমান বছৰ যি আহিছে তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ এটা লগত লৈ আহিছে হয় তেওঁলোকে কৰিব পাৰে কি যে তেওঁলোকৰ লগত যোনবোৰ কলিগ আছে কিবা ক্ষেত্ৰত, যদি ধৰক মোৰ অভিভাৱক আজি মোৰ আৰ্টছ বেকগ্ৰাউণ্ডৰ হয়, মই ধৰক চাইন্স ল'ব খুজিছোঁ, তেওঁলোকৰ ধৰক চাইন্সৰ বিষয়ে ইমান জ্ঞান নাই,

0: কিন্তু অভিভাৱকৰ লগৰ এনেকুৱা বহুত কলিগ আছে যোনে ছায়েন্সত কাম কৰি আছে, যোনে বিজ্ঞান বিষয়ত কাম কৰি আছে, কোনোবাই ৰিচাৰ্চ কৰি আছে, কোনোবাই চাকৰি কৰি আছে। মই ভাবোঁ কি যে অভিভাৱকসকলে সেইবোৰ মানুহৰ লগত কথা পতা উচিত, তেওঁলোকৰ কলিগ হওক বা সেনেকুৱা কোনোবা যদি তেওঁৰ ওচৰে পাজৰে এনেকুৱা মানুহ আছে যাৰ সেই বিষয়ত জ্ঞান আছে, তেওঁলোকৰ লগত কথা পাতি এটা সাৰাংশ এটা ষ্টুডেণ্টছটোক দিব পাৰে, বোলে যে মই ইমানখিনি কথা পাতিছোঁ, তুমি এনেকুৱা লাইনত যাব পাৰা বা তুমি এইটো ছাবজেক্ট চুজ কৰিব পাৰা, এইটো ছাবজেক্টত চুজ কৰিলে তুমি এইটো ফালে যাবা, তোমাৰ যদি এইটোত ইণ্টাৰেষ্ট আছে তুমি এইটো ছাবজেক্ট চুজ কৰা। সেনেকৈ বেলেগ বেলেগ ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ আগবঢ়াব পাৰে। এতিয়া কোনোবা ষ্টুডেণ্টছে ধৰক ভাল পাব পাৰে কি যে মই ফাইনেন্সটো বেছি ভাল লাগে, অভিভাৱকে লগৰ মানুহখিনি সুধি গম পালে বুজে যে অষ্টুডেণ্ট সেইটো যদি ফাইনেন্স ভাল লাগে হয়তো কমাৰ্চ লৈ কিনে যাব পাৰে, একাউণ্টিং বা সেইটো ছাইডে যাব পাৰে, আৰু নহ'লে ইকনমিক্স লৈ কিনেও যাব পাৰে। ইকনমিক্স লৈ কিনে পিছত ডি এ চি বা সেনেকুৱা স্কুলৰ পৰা মাষ্টাৰ্চ কৰি তাৰপিছত আপুনি ফাইনেন্সিয়েল ক্ষেত্ৰত সোমাব পাৰে। গতিকে সেনেকুৱা ধৰণৰ কাম আচলতে অভিভাৱকে কৰিব পাৰিলে বেছি ভাল হয় যেন মোৰ অনুভৱ হয়।
1: এইখিনি আৰু এটা কথা মনলৈ আহিছে, মানে কেতিয়াবা কি হয় বহুতে হয়তো প্ৰথমে বাছি লোৱা ক্ষেত্ৰতো যিটো এটা কেৰিয়াৰ ল'লে তেওঁলোকে হয়তো মনপুত নহ'ল বা তেওঁ কিবা কাৰণত সেইটোত আগবাঢ়িব নোৱাৰিলে, তেওঁ আকৌ সলনি কৰিব পাৰেনে বাৰু?
0: নিশ্চয় পাৰে,
1: পাৰে নহয় জানো,
0: কাৰণ আপুনি যদি কোনোবা এটা ক্ষেত্ৰত ভাল নাপায় আপুনি তাতে বেছি দিন আপুনি তিষ্ঠি থাকিব নোৱাৰে, আপুনি এটা সময়ত আপুনি পিছ হুহুকি আহিবই লাগিব। গতিকে পাঁচ বছৰ পিছত বেক কৰি অহাতকৈ এতিয়াই আপুনি পিছুৱাই আহক, পিছুৱাই আহি আপোনাৰ যোনটো ছাবজেক্ট ভাল লাগে বোলে যে মই এইটো ছাবজেক্ট পাৰিলোঁ হয় কিজানি, বা এইটো ছাবজেক্টত আচলতে মই বিচৰা বস্তুখিনি আছিল, সেইটো ছাবজেক্ট আৰু এবাৰ ল'ব পাৰে। সেইটো লোৱাটো মোৰ মতে বিৰাট মানে ভাল কাম হ'ব যদি তেওঁৰ যেতিয়াই ভাবিছে তেতিয়াই সেইটো কামটো এৰি দিয়ক, অলপমান বিচাৰ বিবেচনা কৰি লওক, কিজানি এনেকুৱা হ'ব পাৰে তৎক্ষণাত লোৱা সিদ্ধান্তটো বৰ ঠিক নহয়তো, গতিকে অলপ বিচাৰ বিবেচনা কৰি সেইটো ক্ষেত্ৰত আপুনি সিদ্ধান্ত লোৱাটো যেতিয়া সেইটো ভাব হয় তেতিয়া সেই সিদ্ধান্ত লোৱাটো মোৰ ভাল হয় বুলি
1: হয়। অনাগত দহটা বছৰত বিজ্ঞানৰ কোন কোন ক্ষেত্ৰত অধিক কেৰিয়াৰৰ সম্ভাৱনা দেখা যায় বুলি আপুনি অনুভৱ কৰে?
0: কেইটামান মই শব্দ কৈ দিছোঁ, ধৰক আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ,
1: হয় হয়,
0: ডাটা ছায়েন্স আৰু আপোনাৰ প্ৰম্পট ইঞ্জিনিয়াৰিং।
1: আপুনি কৈছিলে অলপতে, হয়
0: অলপ আগতে মই কৈছিলোঁ। এই তিনিটা শব্দ মানে অনাগত দহ বছৰৰ ভিতৰত আপুনি বহুত বেছি শুনা পাব এই তিনিটা শব্দই, প্ৰধানতঃ এ আই বা সেইবোৰ ক্ষেত্ৰতে। আপুনি যিফালেই আপুনি গতি কৰে সেইফালে আপুনি এ আই পাবই। এ আই কেইবছৰমান পিছত এনেকুৱা হ'ব আপোনাৰ, যেতিয়া কোনোবা এটা কোম্পেনীত আপুনি চাকৰি বিচাৰি যায়, চাকৰি বিচাৰিলে আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো আপোনাৰ নেচেচিটি হৈ যাব। আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কিবা কোৰ্চ কৰিছে নে নাই? এতিয়া যেনেকৈ আপোনাৰ বহুত গভৰ্ণমেণ্ট চাকৰি এনেকুৱা বিচাৰে যে আপুনি কম্পিউটাৰ ডিপ্ল'মা কৰিছে নে নাই 6 মান্থছৰ, ইন ফিউচাৰ আপোনাৰ সেই এআইৰ ক্ষেত্ৰতো ঠিক সেনেকুৱা হ'ব। আপুনি এআইৰ ক্ষেত্ৰত এনেকুৱা 6 মান্থছৰ কিবা কোৰ্চ ওলাব, 6 মান্থছৰ কোৰ্চটো আপুনি কৰিছে নে নাই সেইটো আপোনাৰ বেছি নেচেচিটি হৈ যাব। বা ডাটা ছায়েন্সটো আপোনাৰ বিৰাট নেচেচিটি হ'ব, কাৰণ কিয় ডাটা ছায়েন্স পঢ়ি ষ্টুডেণ্টছ এটাই আপোনাৰ ডাটা, যদি এটা বিশেষ ধৰণৰ ডাটা আপোনাৰ ষ্টুডেণ্টছৰ হাতত থাকে, ষ্টুডেণ্টটোৱে আপোনাৰ ধৰক পুৰণা ডাটা যদি আছে, পুৰণা ডাটাৰ পৰা ভুল কি কি হৈছে সেইটো ক'ব পাৰে। পুৰণা ডাটাৰ পৰা আপুনি ক'ব পাৰে কি যে আপোনাৰ ভৱিষ্যত কি কি হ'ব কোম্পেনী এটা, ডাটা ছায়েন্সে সেইটো ক'ব পাৰে। গতিকে সেই ক্ষেত্ৰত ডাটা ছায়েন্সো বিৰাট দৰকাৰ, আৰু প্ৰম্পট ইঞ্জিনিয়াৰিং আপোনাক মই কৈছোঁ সেইখিনিয়ে।
1: তালুকদাৰ, আমাৰ সময় প্ৰায় শেষ হৈছে, মানে শেষত আপুনি সদ্য যিখিনি ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিলে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ বাবে আপোনাৰ বিশেষ পৰামৰ্শ কি হ'ব?
0: মই ভাবোঁ কি যে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ ইঞ্জিনিয়াৰ লাইনটোতো চবেই দেখিয়ে আছে কোনফালে কি যাব লাগে, চবৰে
1: ক্লিয়াৰ
0: চকুত সেইটোৱে আহে। গতিকে সেই দুটা লাইনক বাদ দি আপোনালোক যিমানবোৰ ষ্টুডেণ্টছ আছে সকলোৱে বেলেগ লাইনৰ পিনে চোৱাটো শিকক, অলপ শিকক। আপুনি যদি এনেকুৱা ভাবিছে, এইটো মই বেয়া বুলি নাভাবোঁ, যে কোনোবা যদি ভাবে বোলে যে মই বেছি পইচা ইনকাম কৰিব বিচাৰোঁ, মই ইনকামটো বেছি কৰিব বিচাৰোঁ, সেইটো মই একদম বেয়া বুলি নাভাবোঁ। যদি ভাল কাম কৰিব বিচাৰিছে সেই ক্ষেত্ৰত আপুনি, মই কওঁ ডক্টৰ ইঞ্জিনিয়াৰতকৈ এনেকুৱা বহুত বেলেগ বেলেগ লাইন আছে যি ক্ষেত্ৰত আপোনাৰ আৰ্থিক ভাৱে আপুনি বেছি স্বাৱলম্বী হ'ব। সেনেকুৱা আপুনি বেলেগ বেলেগ লাইন আপুনি চুজ কৰক, আপুনি চাওক। আৰু এনেকুৱাও আছে আপোনাৰ গম নাপায়, ধৰক কি এম এ ইন ইকনমিক্স লয়, আপোনাৰ এম এ ইন ইকনমিক্স লৈও আপোনাৰ 14 লাখৰ পেকেজ, 15 লাখৰ, 14 লাখৰ পেকেজ আপুনি পাব পাৰে, সেনেকুৱা চাকৰিও আপুনি পাব পাৰে। গতিকে অলপ ডক্টৰ ইঞ্জিনিয়াৰ লাইনটো লোৱাৰ আগতে আপুনি বেলেগ বেলেগ লাইনো এবাৰ খুচৰি চাই লওক,
1: আৰু এবাৰ কেৰিয়াৰ কাউন্সিলৰ লগতো যোগাযোগ কৰিলে
0: নিশ্চয় নিশ্চয় নিশ্চয় যোগাযোগ কৰিব পাৰে। আপোনাৰ ধৰক কি ওচৰে পাজৰে এনেকুৱা বহুত মানুহ আছে যোনে বহুত কথাই জানে, আপুনি যদি মই বিচাৰোঁ কি ধৰক আপোনাৰ ওচৰে পাজৰে যদি এনেকুৱা ইঞ্জিনিয়াৰিং লাইনৰ মানুহ আছে,
1: হয় হয়,
0: মই স্পেচিফিকেলি ইঞ্জিনিয়াৰিং লাইনৰ মানুহৰ কথা কিয় কৈছোঁ, ইঞ্জিনিয়াৰ মানুহ এজন ইঞ্জিনিয়াৰ হোৱাৰ আগতে এটা কথা প্ৰচলিত আছে কি যে মানুহজনে চব বস্তু চাই লয়, বিভিন্ন বস্তুত ফেইল কৰি মানুহ এজন আচলতে ইঞ্জিনিয়াৰ হয়। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন বস্তু ট্ৰাই কৰে, ট্ৰাই কৰাৰ পিছত মানুহ এজন ইঞ্জিনিয়াৰ হয় ক'ব গ'লে। গতিকে সেই ইঞ্জিনিয়াৰ হোৱা মানুহজনৰ আচলতে

0: জ্ঞান এইবোৰ ক্ষেত্ৰত বহুত বেছি, তেওঁলোকে ক'ত কি কৰিব লাগে কি কৰিব নালাগে বহুত ক্ষেত্ৰত তেওঁলোকে গম পায় কথাখিনি।
1: নিশ্চয় তালুকদাৰ, আপুনি খুব সুন্দৰভাৱে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে কি কি বিষয়ত আগবাঢ়িব লাগে সেই কথা তথ্য সহকাৰে আপুনি বুজাই দিছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ যিসকল শ্ৰোতাৰ এনেধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কেৱল ডাক্তৰ ইঞ্জিনিয়াৰকে লক্ষ্য নকৰি যিখিনি বিষয়ৰ কথা আপুনি উল্লেখ কৰিলে সেইখিনি তেওঁলোকে অলপ মনোনিৱেশ কৰক আৰু সেইমতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰক। আপুনি এই কথাখিনি আহি আমাৰ ষ্টুডিঅ'ত আমাৰ শ্ৰোতাসকলৰ বাবে অৱগত কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ ছাৰ আপোনাকো মোক নিমন্ত্ৰণ কৰাৰ বাবে, আৰু এইখিনি কথা আচলতে মই আজি ক'ব পাই বিৰাটেই সুখী হৈছোঁ, কাৰণ ষ্টুডেণ্টছবোৰে আজিকালি গম নাপায় কোন ক্ষেত্ৰত কেনেকৈ যাব লাগে, গতিকে সেইখিনি যদি তেওঁলোকে নিজে বিচাৰি খুচাৰি চায় বা মোৰ কথাখিনি মাধ্যমে যদি দুই এজনো তাতে বেনিফিটেড হয় মোৰ নিজৰ বিৰাট আনন্দ অনুভৱ কৰিম।
1: নিশ্চয়, আপোনাকো পুনৰবাৰ ধন্যবাদ জনালোঁ। ইমানপৰে শ্ৰোতাসকলে কেৰিয়াৰ গাইড অনুষ্ঠানটিত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ গঢ়াৰ কি কি সুযোগ আছে এই বিষয়ে হোৱা আলোচনাটি শুনিলে। ইয়াত

0: খিনি যদি তেওঁলোকে নিজে বিচাৰি খুচাৰি চায় বা মোৰ কথাখিনি মাধ্যমে যদি দুই এজনো তাতে বেনিফিটেড হয়, মোৰ নিজৰে বিৰাট আনন্দ অনুভৱ কৰিম।
1: নিশ্চয়, আপোনাকো পুনৰবাৰ ধন্যবাদ জনালোঁ। ইমানপৰে শ্ৰোতাসকলে কেৰিয়াৰ গাইড অনুষ্ঠানটিত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ গঢ়াৰ কি কি সুযোগ আছে এই বিষয়ে হোৱা আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে চৰচিতা ফাউণ্ডেশ্যনৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হীৰক তালুকদাৰে, তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া নিবেদন কৰিব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি শনিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 12 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 27 তাৰিখ। আজিৰ দিনটো অনুষ্ঠানৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সম্পৰ্ক ৰাখি আকাশবাণী তেজপুৰে 14 জুনৰ পৰা নিয়মীয়াকৈ নিৰ্দিষ্ট বিষয়ত শ্ৰোতাৰ সুবিধাৰ্থে আলোচনা কৰি আহিছে। আজিৰ বিষয়বস্তু প্ৰিভেণ্টিভ হেল্থ কেয়াৰ থ্ৰু ডেইলি য়োগা, অৰ্থাৎ দৈনিক যোগাসনৰ জৰিয়তে ৰোগ প্ৰতিৰোধ তথা স্বাস্থ্য ৰক্ষা। নিয়মীয়াকৈ যোগ অভ্যাস কৰিলে শাৰীৰিক আৰু মানসিক ৰোগ প্ৰতিৰোধ কৰিব পাৰি। দৈনিক মাত্ৰ 20 বা 25 মিনিটৰ যোগাসন আৰু প্ৰাণায়ামে তেজৰ সঞ্চালন বৃদ্ধি কৰে, লগতে হজম শক্তিও উন্নত কৰে আৰু ইয়াৰ লগতে মানসিক চাপ আৰু অৱসাদ দূৰ কৰে। ই মানুহক দীৰ্ঘায়ু আৰু নিৰোগী কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দৈনন্দিন জীৱনত যোগৰ দ্বাৰা স্বাস্থ্য ৰক্ষা কৰিবলৈ তলত দিয়া পদ্ধতিসমূহ অনুসৰণ কৰিব পাৰি। শ্বাস প্ৰশ্বাসৰ অনুশীলন, প্ৰাণায়াম, অনুলোম বিলোম, ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু হাওঁফাওঁ শক্তিশালী কৰে। ভ্ৰামৰি, ই মন শান্ত কৰে আৰু মানসিক উৎকণ্ঠা নাইকিয়া কৰে। দৈনিক কৰিবলগীয়া কিছুমান আসন। সূৰ্য নমস্কাৰ। পুৱা খালী পেটত 12 ভংগীমাৰে কৰা সূৰ্য নমস্কাৰে সমগ্ৰ শৰীৰৰ ব্যায়াম কৰে। ই শৰীৰৰ নমনীয়তা বঢ়ায় আৰু শক্তিও যোগান ধৰে। ভুজংগাসন, কঁকালৰ বিষ, পিঠিৰ বিষ ইত্যাদিত উপশম কৰাত আৰু হজম শক্তি বঢ়োৱাত এই আসন অত্যন্ত ফলপ্ৰসূ। তাৰাসন, মেৰুদণ্ড সবল কৰি ৰাখে আৰু শৰীৰৰ উচ্চতা বৃদ্ধিত সহায়ক হয়। বজ্ৰাসন, খাদ্য খোৱাৰ পিছত এই আসনত বহিলে হজম প্ৰক্ৰিয়া সক্ৰিয় হয়। মানসিক স্বাস্থ্যৰ বাবে ধ্যান, দিনটোৰ কমেও 5-10 মিনিট শান্ত হৈ বহি ধ্যান কৰিলে মনোযোগ বৃদ্ধি হয়, লগতে মানসিক শান্তিও পোৱা যায়। যোগাভ্যাসৰ নিয়মসমূহ, সদায় পুৱা খালী পেটত যোগাসন কৰাটো সৰ্বোত্তম। যিকোনো আসন আৰম্ভ কৰাৰ আগতে বিশেষজ্ঞ যোগগুৰুৰ পৰা সঠিক পদ্ধতি শিকি লোৱাটো উচিত। গৰ্ভৱতী মহিলা বা কোনো গুৰুত্বপূৰ্ণ শাৰীৰিক সমস্যা যেনে উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ ৰোগ আছে, তেন্তে যোগাসন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

দৈনিক যোগাভ্যাস হৈছে স্বাস্থ্য ৰক্ষা কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায়। স্বাস্থ্য ৰক্ষাত দৈনিক যোগৰ গুৰুত্ব। ই হজম শক্তি বৃদ্ধি কৰে। নিয়মীয়াকৈ যোগাসন কৰিলে পাকস্থলী আৰু অন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়, যাৰ ফলত খাদ্য সহজে হজম হয়। হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সবল কৰাত প্ৰাণায়ামৰ দৰে অভ্যাসে যথেষ্টখিনি সহায়ক হয়। ই শৰীৰত উপযুক্ত পৰিমাণে অক্সিজেন বৃদ্ধি কৰে। মানসিক শান্তি। যোগে মনৰ অৱসাদ, দুশ্চিন্তা আৰু মানসিক চাপ দূৰ কৰি মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। গাঁঠিৰ বিষ উপশম। শৰীৰৰ গাঁঠিসমূহ সক্ৰিয় কৰি ৰাখে আৰু বাত বিষ আদি ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয়। ওজন নিয়ন্ত্ৰণ। ই শৰীৰত অতিৰিক্ত চৰ্বি হ্ৰাস কৰে। শ্ৰোতাই আজিৰ দিনটো শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ লগত সম্পৰ্কিত কেইটিমান চমু ঘটনা। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ দিৱস। আজি সমগ্ৰ বিশ্বতে সৰু আৰু মজলীয়া উদ্যোগৰ অৱদানক স্বীকাৰ কৰি এই দিৱস পালন কৰা হয়। ঐতিহাসিক ঘটনা। 1871 চনৰ আজিৰ দিনটোতেই জাপান চৰকাৰে পূৰ্বৰ মুদ্ৰা প্ৰণালী বাতিল কৰি ইয়েনক দেশৰ আনুষ্ঠানিক মুদ্ৰা হিচাপে গ্ৰহণ কৰিছিল। স্বাধীন লিবিয়াৰ নেতা মুয়াম্মাৰ গাদ্দাফীৰ জন্ম হৈছিল 1442 চনৰ আজিৰ দিনটোতেই। পৃথিৱীৰ প্ৰথম ATM অট'মেটেড টেলাৰ মেচিন স্থাপন কৰা হৈছিল ইংলেণ্ডৰ এনফিল্ড চহৰত। 1880 চনৰ আজিৰ দিনটোতেই হেলেন কেলাৰ এগৰাকী আমেৰিকান লেখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰীৰ জন্ম হৈছিল। 1919 চনৰ আজিৰ দিনটোতেই অমলা শংকৰ এগৰাকী ভাৰতীয় নৃত্যশিল্পীৰ জন্ম হৈছিল। 1920 চনৰ আজিৰ দিনটোতেই অসমীয়া অভিনেত্ৰী আইদেউ সন্দিকৈৰ জন্ম হৈছিল। 2002 চনত আইদেউ সন্দিকৈ এই পৃথিৱীৰ পৰা বিদায় মাগিছিলে। ভাৰতীয় সুৰকাৰ, সংগীত শিল্পী ৰাহুল দেৱ বৰ্মনৰ জন্ম হৈছিল 1939 চনৰ আজিৰ দিনটোতেই। প্ৰখ্যাত ভাৰতীয় এথলেটিক দৌৰৰাণী পিটি ঊষাৰ জন্ম হৈছিল 1964 চনৰ আজিৰ দিনটোতেই। কেভিন পিটাৰছন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰগৰাকীৰ জন্ম হৈছিল 1980 চনৰ আজিৰ দিনটোতেই। দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ ডেল ষ্টেইনৰ জন্ম হৈছিল 1983 চনৰ আজিৰ দিনটোতেই। প্ৰখ্যাত ভাৰতীয় ব্যৱসায়ী সুমতি মুখাৰ্জীৰ মৃত্যু হৈছিল 1998 চনৰ আজিৰ দিনটোতেই। শিখ ৰজা ৰঞ্জিত সিঙৰ জন্ম হৈছিল 1839 চনৰ আজিৰ দিনটোতেই। ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক জেমছ ষ্টিমছনৰ মৃত্যু হৈছিল 1829 চনৰ আজিৰ দিনটোতেই। শ্ৰোতা, ইমান পৰে আজিৰ দিনটো। অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8 বজাত মুখ্য বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজে কৰিব লাগিব বুলি মন্তব্য কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু ডোনাল্ড ট্ৰাম্পৰ ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত 3-দিনীয়া ত্ৰিপুৰা গোলকীয় মাটি কঁঠাল মহোৎসৱ মুকলি কৰে। সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি চিকিৎসালয় বিদ্যালয় ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসমূহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। আৰু ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ বিষয়ে এতিয়াই শুনিবলৈ পাব।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আপোনালোকে শুনি আছে আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই মই ময়ূৰাক্ষী নাথ আৰু মোৰ সতীৰ্থ
2: মই নৱজিত শৰ্মাই
1: আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ অনুষ্ঠান।
2: প্ৰিয় শ্ৰোতা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱস উপলক্ষে আজি আমি আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ তেখেতৰ সোঁৱৰণত এখনি আলেখ্য, সৃষ্টিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।
1: বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি।
2: চন 1909, জানুৱাৰী মাহৰ 31 তাৰিখ, বৰ্তমানৰ ঢাকা চহৰত গোপাল চন্দ্ৰ ৰাভা আৰু গীথিবালা ৰাভাৰ কোলালৈ আহিল এটি মৰমলগা পুত্ৰ সন্তান। নাম থলে ভগৱান বিষ্ণুৰ নামত বিষ্ণুপ্ৰসাদ ৰাভা।

0: শিশু অৱস্থাৰ পৰাই অতি মেধা বিষ্ণুৰাভাই 1926 চনত তেজপুৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অবিভক্ত দৰং জিলাৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰ লাভ কৰি কুইন এম্প্ৰেছ পদক লাভ কৰিবলৈ সক্ষম হয়।
1: নৃত্য, গীত, নাট্য, অভিনয়, কলা, সাহিত্য, চিত্ৰ, ক্ৰীড়া এই সকলোবোৰতে অদম্য আগ্ৰহী বিষ্ণুৱে শিক্ষাৰ লগতে সাংস্কৃতিক জীৱনৰ পথ অতি সুন্দৰকৈ গঢ়ি তুলিলে।

0: 1928 চনৰ কথা। উচ্চ শিক্ষাৰ বাবে ৰাভা কলিকতালৈ যায়। সেই সময় স্বাধীনতা আন্দোলনৰ ভৰপক। দেশৰ প্ৰতি থকা নিষ্ঠা, প্ৰেম, দায়িত্বই ৰাভাক স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিবলৈ বাধ্য কৰালে।
1: ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং, সিং সিং সিং সিং দাসৰ বান্ধোন সিং, খোল খোল খোল খোল কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ ডাং, শুন সৌৱা শুন শুন, ঘোষিছে ৰণবিষান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান, শুন মুকুতিৰ সুৰুজৰ আহ্বান, হালোৱা হজোৱা হেৰ মজদুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান।

0: কলিকতাত পঢ়ি থকা অৱস্থাতে ৰাছিয়াৰ বিখ্যাত বেলে নৰ্তকী আনা পাভলোভৰ নৃত্য দেখি অনুপ্ৰাণিত হোৱা ৰাভাই পিছলৈ মহাদেৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি এক সুকীয়া স্থান দখল কৰে।
1: অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি বিষ্ণু ৰাভাই তেজপুৰৰ বান ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰি

পিছলৈ যাত্ৰা পাৰ্টিৰ লগতো অভিনয় কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন চিনেমা এৰাবাটৰ সুৰত ভোজলংকা চৰিত্ৰত অভিনয় কৰে। এইখিনিতেই উল্লেখ কৰিব লাগিব যে 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই।

বিষ্ণুৰাভা এগৰাকী নিপুণ চিত্ৰকৰ আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ লগতে শংকৰ মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। ৰাভাৰ ৰচনাৱলীৰ পৰিশিষ্টত 19খন ছবিৰ আলোকচিত্ৰ সংযোজিত হৈ আছে। ৰাভাই শংকৰদেৱৰ 3খন ছবি অংকন কৰিছিল, এখন 1935 চনত, এখন 1940 চনত আৰু আনখন 1945 চনত আঁকিছিল। ইয়াৰে 1940 চনত অংকিত ছবিখন বেছি সমাদৃত। শংকৰ মাধৱৰ যুগল ছবিখন 1935 চনত অঁকা। ৰাভাই অংকন কৰা আন ছবিসমূহৰ ভিতৰত আছে চিত্ৰলেখা, নটৰাজ, স্নান, শকুন্তলা, গৰমৰ দিনৰ তিৰোতা, বড়োসকলৰ বিবাহ সমদল, ভূমিকম্প, গাঁৱৰ প্ৰাকৃতিক দৃশ্য আদি, বাঁহী, আমাৰ প্ৰতিনিধি আদি আলোচনীসমূহতো ৰাভাই বেটুপাত অংকন কৰিছিল।

0: বিষ্ণুপ্রসাদ ৰাভাই সাংস্কৃতিক জীৱনৰ পাতনিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমাজ সংগঠনৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
1: বিষ্ণু ৰাভা আছিল এগৰাকী জনপ্ৰতিনিধি। 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় কমিউনিষ্ট দলৰ অসম ৰাজ্যিক পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে ৰুগীয়া শৰীৰে এখন চিঠি লিখিছিল। চিঠিত তেওঁ লিখিছিল, ৰাইজৰ অসীম বল, সীমাহীন শুকতি, এই জোৰাল কথাষাৰকে বুজা নাছিলোঁ। ভাবিছিলোঁ চহৰৰ নগৰৰ ভেম্পুৰীয়াসকলেই দেশৰ, সমাজৰ আৰু ৰাইজৰ নেতা।

0: দৰাচলতে অসমৰ সীমামূৰীয়া ঠাইত যেতিয়া দ্বিতীয় মহাসমৰৰ কামান গৰজি উঠিল, সৌমাৰৰ সীমান্ত অঞ্চলত জাপানৰ জাকে জাকে উৰাজাহাজ আহি ডেউকা মেলি আকাশ ছানি পেলালে আৰু সীমান্ত ভূমিত জয়াল জাপানী বোমাৰ বিস্ফোৰণ হ'ল। তেতিয়া মোৰ মনত কুটিকলীয়া অসমৰ লাখ লাখ বছৰীয়া সংস্কৃতি আৰু সভ্যতা জানোচা জাপানী আগ্নেয়াস্ত্ৰৰ দাবানালত পৰি পুৰি ছাই হৈ যায়। এই চিন্তাই মোৰ হিয়া খুলি খুলি খাইছিল। অসমীয়া কৃষ্টি সংস্কৃতি আৰু সভ্যতাৰ সঁচাকৈয়ে যিসকল ধাৰক আৰু বাহক, সেইসকলৰ পৰা যদি মই অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ কিছু ধৰি ৰাখিব পাৰোঁ, তেন্তে মোৰ টোপোলাটো হয়তো অসমীয়া ৰাইজৰ কাৰণে কিছু সমল থাকিব পাৰে আৰু ধ্বংসৰ মাজতো অসমীয়া কৃষ্টি সংস্কৃতি বাচিব পাৰে। এনে বলিষ্ঠ সংকল্প প্ৰাণত লৈ অসমীয়া ৰাইজৰ মাজত জঁপিয়াই পৰোঁ।
1: বিষ্ণু ৰাভা অসমীয়া জাতিৰ দেৱদূত হৈ আহিছিল। গ্ৰীচ ৰজা মিডাছৰ স্পৰ্শত সকলো বস্তু সোণলৈ পৰিৱৰ্তিত হোৱাৰ দৰে বিষ্ণু ৰাভাৰ অৱদানে অসমীয়া ভাষা সংস্কৃতিক সোণবৰণীয়া কৰি থৈ গ'ল। 1969 চনৰ 20 জুন অৰ্থাৎ 60 বছৰ বয়সত বিষ্ণু ৰাভাৰ মৃত্যু হয়। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নটৰাজ আৰু শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন চাই মুগ্ধ হৈ বিশ্ববিদ্যালয়খনৰ তদানীন্তন উপাচাৰ্য তথা পৰৱৰ্তী সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিল।
0: সুন্দৰৰ আৰাধনা জীৱনৰ খেল, সত্য শিৱ সুন্দৰৰ আৰাধনাৰে পৃথিৱীখন নতুন ৰূপত সজাই তোলা এক বিৰল মনীষা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰাভা ৰাভাই অসম মাতৃক উজ্বলাই তুলি বাৰেৰহণীয়া সাহিত্য সংস্কৃতিৰ মণিকোট মেটমৰা কৰি থৈ গ'ল। এই মহান শিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকীত আকাশবাণী তেজপুৰৰ তৰফৰ পৰা তেওঁলৈ জনাইছোঁ সশ্ৰদ্ধা। সমাজৰ বঞ্চিত শোষিত নিষ্পেষিতজনৰ ভাৱধাৰাক প্ৰতিফলিত কৰা, বিপ্লৱী সত্তাৰ জয়গান গোৱা, স্বদেশ স্বজাতিৰ প্ৰতি দুৰ্বাৰ প্ৰেম জাগ্ৰত কৰা শিল্পীগৰাকীৰ অৱদানে প্ৰতিগৰাকী স্বাভিমানী অসমীয়াক চিৰদিন প্ৰভাৱান্বিত কৰিব। কাৰণ মৃত্যুৱে শৰীৰক লৈ যায়, কিন্তু আদৰ্শ অম্লান হৈ ৰৈ যায়। হে বিষ্ণু, তুমি অমৰ।

0: আদৰৰ শ্ৰোতা, আপোনালোকে ইমান সময়ে শুনিবলৈ পালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱস উপলক্ষে আমি আপোনালোকলৈ যুগুতাই অনা এখনি আলেখ্য, সৃষ্টিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আলেখ্যখনিৰ ৰচনা, বৰ্ণনা তথা সম্পাদনা ময়ূৰাক্ষী নাথ আৰু নৱজিৎ শৰ্মাৰ,
1: আৰু আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ইয়াৰ লগে লগেই মই ময়ূৰাক্ষী নাথ আৰু মোৰ সতীৰ্থ
0: মই নৱজিৎ শৰ্মাই
1: ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ।
0: ধন্যবাদ।
2: শ্ৰোতা, ইমান পৰে ইতিপূৰ্বে প্ৰচাৰিত আলেখ্য সৃষ্টিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক আধুনিক গীত, পুনতে শুনক চাৰুগোহাঁইৰ কণ্ঠৰ এই গীতটি।

শ্রোতাই আধুনিক গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

0: শ্ৰোতাই ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনক আন এটি গীত।
1: ১৯৫০ চনৰ ফাগুন মাহত পাৰ্বতী প্ৰসাদে সেউজী পাৰৰ নিৰলা ঘৰত বিদায় পৰৰ কোনোবা মুহূৰ্তৰ উচুপনিক গীতেৰে বান্ধি চিৰযুগমীয়া কৰিলে।

0: শ্ৰোতা ইমানপুৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছোঁ সাহিত্য কানন। সাহিত্য কাননৰ এই খণ্ডটি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত।
1: আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি লৈ আহিছোঁ এনে এজন অতিথি যাৰ জীৱনত দুটা পৃথক দিশ একেলগে আগবাঢ়িছে, এজন দায়িত্বশীল প্ৰশাসনিক বিষয়া আৰু একে সময়তে এজন সংবেদনশীল কবি। তেওঁৰ কবিতাবোৰ ইতিমধ্যে প্ৰকাশ পাইছে আৰু বহুতো সুন্দৰ কণ্ঠত আবৃত্তি হৈছে। তেওঁ হৈছে শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা বৰচলাৰ সমজিলা আয়ুক্ত, কবি গীতিকাৰ শ্ৰী কমল বৰুৱা। ছাৰ, আপোনাক আজিৰ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
2: ধন্যবাদ, নমস্কাৰ।
1: আপুনি এজন অতিৰিক্ত জিলা আয়ুক্তৰ লগতে সমজিলা আয়ুক্ত হিচাপে কাম কৰি আছে আৰু লগতে আপুনি এগৰাকী কবিও, এই দুটা পৰিচয়ৰ মাজত আপোনাৰ কোনটো প্ৰিয়?
2: আচলতে দুয়োটা পৰিচয়তে দুখন সুকীয়া ক্ষেত্ৰ,
1: সুকীয়া ক্ষেত্ৰ হয়।
2: গতিকে মই ক'বলৈ গ'লে প্ৰফেচনেলি মই যিটো পৰিচয়ত আছোঁ তাত মই হেপী, আনফালে যদি মই আনটো ছাইডত চাব যাওঁ তেনেহ'লে মই কবি হিচাপে হেপী।
1: সেইটো এটা আচলতে আপোনাৰ নিচা বুলি ক'ব লাগিব, সেইটো এইটো হয় আপোনাৰ পেচা, এইটো নিচা।
2: এক্সেক্টলি, মোৰ প্ৰফেচন বা মোৰ পেচা হ'ব যিটো মই জব কৰি আছোঁ অসম চৰকাৰৰ অধীনত, আনফালে নিচা বুলি ক'বলৈ গ'লে মোৰ কবিতা লিখা, গান লিখা বা পঢ়া শুনা এইবিলাক পঢ়িব।
1: কেতিয়াৰ পৰা আপোনাৰ আৰম্ভ হৈছিলে যাত্ৰাটো লিখা মেলাৰ ক্ষেত্ৰতো?
2: মই আচলতে সৰুৰে পৰা বহুত কিতাপ পঢ়িছিলোঁ, হাইস্কুলৰ দিনৰ পৰা বিশেষকৈ। তাৰপিছত যেতিয়াৰ পৰা এইবিলাক উপন্যাস পঢ়া আৰম্ভ কৰিলোঁ, কাঞ্চন বৰুৱাৰ বা
1: অসীমত যাৰ হেল
2: ফণীন্দ্ৰ কুমাৰ দেৱচাতীৰ উপন্যাসবিলাক পঢ়া আৰম্ভ কৰিলোঁ, প্ৰান্তিক পঢ়া আৰম্ভ কৰিলোঁ, লাহে লাহে মোৰ এটা ইণ্টিমেচি ফিল হ'ল উইথ লিটাৰেচাৰ। তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী মানৰ পৰা ডিগ্ৰী আৰম্ভ কৰিলোঁ লিখা মেলাটো, হায়াৰ ছেকেণ্ডেৰী হাইস্কুল দিনৰ পৰা আৰম্ভ কৰিলোঁ আৰু তেনেকৈ চলি আছে এতিয়ালৈকে।
1: এতিয়া প্ৰথমটো আপুনি যেতিয়া কবিতা লিখিছিলে আপোনাৰ অনুভৱটো কেনেকুৱা আছিলে?
2: প্ৰথম আচলতে কি হয়, কবিতা লিখাৰ লগতে মই বেছি ইনফ্লুয়েঞ্চ হৈছিলোঁ হীৰেণ ভট্টাচাৰ্য কবিতাবিলাকৰ দ্বাৰা, আৰু বেলেগ প্ৰেমো আছিলে সেইখিনি সময়ত যেতিয়া মই হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ, তো বহুত ইনফ্লুয়েঞ্চ হৈছিলোঁ। তাৰপিছত প্ৰথম কবিতা যেতিয়া মই প্ৰকাশ পাইছিলে আপোনাৰ দৈনিক অসমত প্ৰকাশ পাইছিলে মেঘ স্বপ্ন বুলি, প্ৰথম যেতিয়া কবিতাটো ছপা মাধ্যমত প্ৰকাশ পাইছিলে মোৰ নামৰ সৈতে, মই নিজক মানে বিশ্বাস কৰা নাছিলোঁ,
1: অন্যান্য অনুভূতি এটা আৰু
2: যিহেতু মোৰে কবিতা ওলাইছেনে। তাৰপিছত সেই আৰম্ভণি আৰু।
1: কিমান চনৰ কথা
2: এইটো? আপোনাৰ 2004-05 চনৰ কথা হ'ব, আজিৰ পৰা প্ৰায় 20 years back।
1: চ' খুব মানে ভাল লাগে আৰু, বাৰে বাৰে চোৱা যায় আচলতে যে এইটো মানে,
2: হয় হয়, এইটো ৰাখি থৈছোঁ সযতনে এতিয়াও,
1: হয় হয়,
2: ফাইলত থৈ দিছোঁ কবিটো। আৰু তাৰপিছত কবিতাটো যেতিয়া বেলেগ মানুহে পঢ়িলে সকলোৱে ক'লে যে ভাল হৈছে বা ফিউচাৰ স্কোপ এটা আছে, অলপ ভালদৰে পঢ়া শুনা কৰি লিখিব লাগে, তেনেকৈ কালক্ৰমত মানে মই হেৰি হ'লোঁ। মই ষ্টুডেণ্ট হ'লোঁ ইংৰাজী সাহিত্যৰ, আফটাৰ মাই হায়াৰ ছেকেণ্ডেৰী এক্সাম মই কটনত পঢ়িলোঁ,
1: হয় হয়,
2: দেন ইউনিভাৰ্চিটিত পঢ়িলোঁ। চ' যেতিয়া ইংৰাজী সাহিত্য পঢ়িলোঁ বিশ্ব সাহিত্যৰ তাৰমানে সোৱাদ পালোঁ,
1: হয়,
2: অকল ইংৰাজী সাহিত্যৰ উপৰিও ফ্ৰেন্স সাহিত্য পঢ়িলোঁ, জাৰ্মান সাহিত্য পঢ়িলোঁ, তাত যিবিলাক কবি গল্পকাৰ উপন্যাসিক আছিলে তেওঁলোকে মোক বেছিকৈ প্ৰভাৱান্বিত কৰিলে। আৰু গুৱাহাটীলৈ যোৱাৰ পিছত ইউনিভাৰ্চিটি যিবিলাক ছাৰ লগ পালোঁ, মেম লগ পালোঁ, কটনত লগ পালোঁ, যিবিলাক চ' এটা বহল পৰিৱেশ পালোঁ সাহিত্যৰ ক্ষেত্ৰতো, আৰু তেনেকৈ মই ইনফ্লুয়েঞ্চ হৈ থাকিলোঁ।
1: এতিয়া আপুনি মৌলিক কবিতা লিখিছে, আপুনি যিটো বিদেশী সাহিত্য আপুনি পঢ়িছে বুলি কৈছে, কেতিয়াবা আপুনি অনুবাদ কৰিছে নেকি ভাল লগা কবিতা?
2: মই অনুবাদত এতিয়ালৈকে ভালকৈ হাত দিয়া নাই সঁচা ক'বলৈ গ'লে, কিন্তু কিছুমান বিশ্ব সাহিত্যৰ দ্বাৰা মই বহুত ইনফ্লুয়েঞ্চ হৈছোঁ। দুই এটা কবিতাত মোৰ বিশ্ব সাহিত্যৰ আই মিন ইনফ্লুয়েঞ্চ লৈ লিখা কবিতা দুই এটা মোৰ আছে।
1: পৰৱৰ্তী সময়ত নিশ্চয় আপুনি চাগৈ চেষ্টা কৰি চাব তেনেকুৱা ক্ষেত্ৰত, আমি আশা কৰিছোঁ মানে।
2: হয়, ডেফিনেটলি হেঁপাহ এটা আছে, এইকাৰণে হেঁপাহ এটা আছে। আমাৰ ধৰক কিছুমান অসমীয়া ৰিডাৰৰ কথাই মই কৈছোঁ, কিছুমান এনেকুৱা ৰিডাৰ আমাৰ আছে, আমি ধৰক অসমীয়া সাহিত্যই পঢ়ি আছোঁ, খুব বেছি বেংগলী সাহিত্যতো পঢ়িছোঁ, কিন্তু যিটো বিশ্ব সাহিত্যৰ যিটো আপোনাৰ সোৱাদ আছে বা যিটো পৃথিৱী আছে বহুতে নাজানো। আৰু সেইকাৰণে মই আপোনাক সঁচা ক'বলৈ গ'লে যিবিলাক বুক ফেয়াৰ হয় গুৱাহাটীত, মই যিমানবাৰ বুক ফেয়াৰত গৈছোঁ এখন হ'লে মই বিদেশী সাহিত্য কিতাপ কিনিমেই, এইটো মোৰ মানে অভ্যাস, এখন অনুবাদ কিতাপ মই কিনিমেই। চ' তেনেকৈ পঢ়ি আছোঁ
1: আৰু বহুত শিকা যায় আচলতে, আপোনাৰ লিখাৰ ক্ষেত্ৰতো বহুত সহায়ক হয় আচলতে।
2: হয়,
1: এতিয়া আপোনাৰ যিটো কৰ্মক্ষেত্ৰ, আপুনি বিভিন্ন মানুহক প্ৰতিদিনে আপুনি লগ পায়, বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মানুহক লগ পায়, তে আপুনি এই অভিজ্ঞতাবোৰ আপোনাৰ কবিতাত কেতিয়াবা প্ৰভাৱ পেলায় নেকি?
2: হয়, ঠিকেই কৈছে আপুনি। কিছু সময়ত মই নিজকে ধন্য মানো যে মই চাকৰিটোত আছোঁ। উই আৰ বেচিকেলি

0: পাব্লিক চাৰ্ভেণ্ট, চ' মানুহৰ যিখিনি আচল পৃথিৱী, বিভিন্ন সমস্যা ঘাট প্ৰতিঘাত আমি ওচৰৰ পৰা চাবলৈ সক্ষম হওঁ, চ' বহু সময়ত মানুহৰ দুখ যন্ত্ৰণা আনন্দ বিষাদ মুখপিতাত স্থান পাইছে, গম নোপোৱাকৈ বা গম পোৱাকৈ। গতিকে মই কৰ্মক্ষেত্ৰৰ পৰা বহুখিনি অনুপ্ৰেৰণাও পাইছোঁ আৰু বহুত অভিজ্ঞতাই মোক মোৰ কবিতাক বা মোৰ সাহিত্য চৰ্চাক প্ৰভাৱান্বিত কৰিছে বুলি মই ক'ব পাৰোঁ।
1: কেতিয়াবা এনেকুৱা হৈছে নেকি মানে কোনো এটা ঘটনা বা কাহিনী আপোনাৰ মনত ইমান দাগ পেলালে যে সেইটো কবিতালৈ আপুনি ৰূপান্তৰিত কৰিলে বা কবিতা আপোনাৰ তাৰ সৃষ্টি হ'ল? কেতিয়াবা কিছুমান
0: তেনেকুৱা হয়, নহয় সঁচাকৈ হয়, আৰু যিহেতু বঢ়াই নকওঁ আৰু চেঞ্চিটিভ বুলি ভাবা যায় নিজকে, চ' বহুত বস্তু মনত ক্ৰিয়া কৰি থাকে আৰু লিখিবলৈ প্ৰয়াস কৰিছোঁ, দুয়োটা এনেকুৱা হৈছেও। যদি আপুনি সুযোগ দিয়ে মই জাষ্ট এটা কথা ক'ব খুজিছোঁ আপোনাক, মই যেতিয়া তেজপুৰৰ পৰা বৰচলালৈকে যাওঁ, বাটৰদেখন নদী পায় নাম গাভৰু বুলি,
1: গাভৰু হয়,
0: গাভৰু নদী বুলি কয়। চ' নদীখনৰ এটা সাংঘাতিক বৈশিষ্ট্য আছে কি, মই এতিয়ালৈকে দেখিলোঁ মানে কি হয়, নদী মানে পানী বুজোঁ আমি, কিন্তু এইখন নদীখন বালিৰে ভৰ্তি হৈ থাকে, চ' সেই নদীখনত কিমান অব্যক্ত বেদনা আছে, নামত নদী হৈ আছে বাট দেখাততো নদী হৈ থকা নাই। চ' এটা মই কবিতা বনাই আছো, লিখি আছো, এইটোৰ ওপৰত কমপ্লিট হোৱা নাই, চ' তেনেকুৱা কথাবিলাক আচলতে।
1: হয় হয়, এতিয়া প্ৰশাসনিক জীৱনত আপোনাৰ নিয়ম আৰু বাস্তৱতা, আনহাতে কবিতাত আকৌ অনুভূতি আৰু কল্পনা, মানে দুইটাৰ মাজত কেতিয়াবা আপুনি অলপ সংঘাত অনুভৱ কৰে নেকি? আপোনাৰ কৰ্মক্ষেত্ৰখনৰ কথাটো সম্পূৰ্ণ সুকীয়া আৰু ইতিমধ্যে কবিতাটো আপুনি এটা কল্পনাৰ আশ্ৰয় লৈ লিখা কথা এটা আচলতে, এই দুইটাই আপোনাক কেতিয়াবা মানে অলপ বিপাঙত পেলাই নেকি?
0: ঠিক বিপাং নহয়, মোৰ কাৰণে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত দুয়োটাই দুটা সুকীয়া উৎস আচলতে। চ' আপুনি কিছু বস্তু কল্পনাৰেও লিখিব পাৰে আৰু কিছু বস্তু আপোনাৰ অভিজ্ঞতাও লিখিব পাৰে, গতিকে মোৰ কাৰণে দুটা বস্তুই সহায়ক হয়। মই নাভাবোঁ যে অসুবিধাত পৰোঁ মই, কাৰণ সেইমতেই মোৰ বস্তুখিনি গঢ়ি উঠে।
1: হয় হয়, মূল উৎস কি আপোনাৰ কবিতাৰ, আপুনি প্ৰকৃতি মানুহ নে নিজৰ অন্তৰ্জগত আপোনাৰ কবিতাৰ মানে মূল বিষয়বস্তু বুলি যদি ক'বলৈ যাওঁ?
0: তেনেকুৱা কোৱা টান, মই সকলো বিষয়তে লিখিবলৈ ট্ৰাই কৰি আছোঁ, প্ৰকৃতিৰ বিষয়েও লিখিছোঁ, মানুহৰ সমস্যাৰ বিষয়েও লিখিছোঁ আৰু মানুহৰ জীৱন কাহিনীৰ ওপৰতো মই লিখিবলৈ প্ৰয়াস কৰি আছোঁ। যেতিয়াই যিভাৱে বেছি ক্ৰিয়া কৰে সেই হেবটোৱে মই চেষ্টা কৰোঁ লিখাৰ কাৰণে।
1: কিন্তু নিয়মীয়াকৈ লিখে নে অনুভৱ আহিলে যেতিয়া মন আহে মনলৈ ভাৱটো তেতিয়াই লিখে, নহয় জানো?
0: তেনেকুৱা ঠিক নহয় আচলতে, মই লিখিম বুলিও লিখা নাযায় আৰু নিলিখিম বুলিও কেতিয়াবা লিখা যায়,
1: স্বতঃস্ফূৰ্তভাৱে আহি যায় কেতিয়াবা।
0: কিন্তু এই আধুনিক প্ৰযুক্তিবিদ্যাৰ সময়ত মানে মোবাইলটোৱে মোৰ মতেদি বহুত মানুহক সহায় কৰিছে, তাত যেতিয়াৰ পৰা অসমীয়া যিটো আমাৰ লিপি আহি গ'ল বহুত বেছি সুবিধা হৈ গ'ল। চ' আগত লিখিম বুলি ক'লে চে আপুনি যদি ক'ৰবাত ধৰক খেলি আছে কাগজ কলম লাগিলে, চ' সেইটো আনালে মানে অনুভূতি মানে হেৰাই যায় বা লুকাই যায় ক'ৰবাত, কিন্তু আপোনাৰ হাতত মোবাইলটো থকাৰ লগে লগে ইনষ্টেণ্ট আপুনি এটলিষ্ট জকাটো বনাই থ'ব পাৰে, দেন ইউ টেক টাইম এণ্ড পলিচ ইট, তেনেকুৱা আৰু।
1: পিছত আপুনি সম্প্ৰসাৰণ কৰি পেলাই
0: হয়, কিছু কবিতা এনেকুৱা হয় মই নিজৰ ক্ষেত্ৰতে বেছো যে 2-3 বছৰ আগত লিখি থৈছিলোঁ, বাট এটলিষ্ট জকাটো ক'ৰবাত ছেভ হৈ আছে আৰু, সেইটো আকৌ আফটাৰ 2-3 ইয়াৰ্চ মানে যদি এইটো বস্তু লিখিছিলোঁ মানে ভাল হোৱা নাছিলে, পলিচ কৰি অলপ ভাল কৰিব ট্ৰাই কৰোঁ,
1: তেতিয়া আৰু ভাল হয় আচলতে।
0: এক্সেক্টলি, আৰু বয়সৰ লগে লগে সময়ৰ লগে লগে আপোনাৰ যিখিনি অভিজ্ঞতা হ'ব বা যিখিনি পঢ়াৰ কথাই কওঁ, যিখিনি পঢ়িছে আপুনি, চ' তাত এটা ইম্পেক্ট পেলায়।
1: কেতিয়াবা লিখা এটা থেৰাপীৰ দৰে হয়নে বাৰু, মানে মনৰ দুখ লাঘৱ কৰাৰ কাৰণে? যিকোনো কবিতাও হ'ব পাৰে বা গল্পও হ'ব পাৰে।
0: হয়, এইটো ডেফিনেটলি হয়, মানে কিছুমান মানুহৰ ফিলিংছ থাকে যিটো এক্সপ্ৰেছ কৰিব নোৱাৰি মানুহৰ লগত,
1: হয় হয়,
0: তেতিয়া এক্সপ্ৰেছ নকৰালৈকে আপুনি কিবা এটা ভিনি থাকিব, ভুগি থাকিব, তো আপুনি ইন এনি ফৰ্ম, ডেট মে বি দ্য ফৰ্ম অফ ইয়ৰ ক্ৰিয়েটিভিটি, কবিতাও হ'ব পাৰে, গানো হ'ব, তাত যেতিয়া লিখি উলিয়াব বেলেগেও নুবুজিব, বাট মই আৰু মোৰ সৃষ্টি বুজিব যে মই ইয়াত কিবা এটা শ্বেয়াৰ কৰিছোঁ, চ' ডেফিনেটলি ফিল হয়, ভাল লাগে।
1: আৰু যিবিলাক পঢ়ুৱৈ আপোনাক যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, আপোনাক লগ পালে ভাল লাগিছে বুলি কয়, সেইখিনি আপোনাক নিশ্চয় এটা যোগাত্মক প্ৰেৰণা যোগায়।
0: হয়, পঢ়ুৱৈ বুলি ক'লে এটা পঢ়ুৱৈত বহুখিনি শ্ৰেণী থাকে,
1: হয়,
0: কিছুমান চিম্পলি পঢ়ে, কিছুমানে বুজি পঢ়ে, আৰু কিছুমানে আপোনাৰ সমালোচকৰ দৃষ্টিৰে পঢ়ে,
1: চ'
0: মোৰ সৌভাগ্য যে মই 3টা শ্ৰেণীৰ পঢ়ুৱৈ মোৰ লগত আছে, ফ্ৰেণ্ড হিচাপে আছে বা বেলেগ হিচাপে আছে, আৰু যিখিনি গুণগ্ৰাহী পঢ়ুৱৈ বুলি কৈছোঁ বা যাৰ বেছি ষ্টাডি আছে তেওঁলোকে কৈও দিয়ে,
1: হয় হয়,
0: যে এইটো অলপ এনেকুৱা হ'ব লাগিছিলে বা এইটো বেছি ভাল হৈছে, তেনেকুৱা মানুহ মই পাইছোঁ।
1: আপোনাৰ যিখন কথা কোৱা নিৰৱতা, তাৰ তাত আপোনাৰ নীলিম কুমাৰৰ এটা মন্তব্য দেখা পাইছোঁ যে তেওঁ আপোনাৰ বিষয়ে কৈছে, সেইটো এটা খুব ভাল কথা আচলতে, নহয় জানো?
0: হয়, সেইটো হয়, আমাৰ যিসকল কবি এতিয়া বৰ্তমান জীৱিত আছে বা চৰ্চা কৰি আছে, নীলিম কুমাৰৰ নাম সকলোৱে জানো, সকলোৰে শ্ৰদ্ধা, বিশিষ্ট কবি, আৰু তেখেতৰ কবিতাবোৰ আমি যথেষ্ট ইনফ্লুয়েঞ্চ হৈছিলোঁ, আৰু তেওঁৰ একচুৱেলি এখন কবিতাৰ কিতাপো কেছেটো আছিলে, জোনাক ভালপোৱা তিৰুণ্ডাজনী বুলি, তো সেই কেছেটখন মানে যেতিয়া আমি হাইস্কুলত চাগে পঢ়ি আছিলোঁ তেনেকুৱা সময়ত আবৃত্তি ওলাইছিলে, তাত মানে যিবিলাক বচা বচা কবিতাবিলাক আমাৰ ভাল ভাল অভিনেতা অভিনেত্ৰী পাঠ অভিনয় কৰিছিলে, যতীন বৰাই কৰিছিলে, নিপন গোস্বামীয়ে কৰিছিলে, চ' সেই বস্তুটো

0: যিটো পাঠ অভিনয় আৰু যিটো নিজে পৰা আৰু বেছি টাচ কৰিছিলে। চ' তেনেকৈ ভাবোঁ মানে গঢ় দিয়াৰ ক্ষেত্ৰত বহুখিনি কণ্ট্ৰিবিউচন দিয়ে। আৰু মই যিমান দূৰ পৰে সেই কবিতাটো পাঠ কৰিছিলে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, আই ষ্টিল ৰিমেম্বাৰ, আৰু নিপন গোস্বামী এটা কৰিছিলে, ৰবি শৰ্মাই কৰিছিলে।
1: আপোনাৰ কবিতাও আবৃত্তি কৰি আপুনি তেনেধৰণেৰে মানিবদ্ধ কৰিছে।
0: ইয়াতে মোৰ অলপ হেৰি আছে, মই এটা মানে কথা ভাবিলোঁ লাষ্ট ফিউ ইয়াৰ্ছৰ পৰা, এইটো মোৰ কাৰণে মই নাম দিছোঁ এইটো প্ৰজেক্ট পয়েট্ৰি বুলি।
1: হয়,
0: চ' কবিতাটো অকল মানে মই বিচাৰোঁ গণমুখী হওক, জনমুখী হওক, আৰু এটা মাধ্যম হওক এণ্টাৰটেইনমেণ্টৰ। আপুনি যদি মন কৰে মই যিকেইটা কবিতা এতিয়ালৈ বনাইছোঁ বুলি কৈছোঁ আৰু, তাৰ এটা বিশেষত্ব কি আছে, মই মোৰ যিটো জন্মদিনৰ দিনা এই কামটো কৰোঁ। মোৰ জন্মদিন 31 আগষ্ট হয়, চ' এভৰি ইয়াৰ মই লাষ্ট 4-5 ইয়াৰ্ছ এই কামটো মই কৰি আহিছোঁ। তাৰ আগত গোটেইখিনি বস্তু বনাই লওঁ যে এইবাৰ এইটো কবিতা হেৰি কৰিম, আৰু বচা বচা কণ্ঠ বিচাৰোঁ। এতিয়ালৈকে যিকেইজনে কৈছোঁ ভাল আবৃত্তি কৰা বুলি মই ভাবিছোঁ আৰু বহুতে কৈছেও, আৰু অকল মই আবৃত্তি নকৰা কবিতাটো, যিটো বস্তুটো ইউটিউবত প্ৰচাৰ হয় এইটো তাত গ্ৰাফিক ডিজাইনো দিয়া যায়, এনেকৈ ট্ৰাই কৰোঁ যেন গ্ৰাফিকটোৱে মানে যিটো মই ক'বলৈ গৈ আছোঁ প্ৰতিনিধিত্ব কৰে। বা মিউজিকৰ ক্ষেত্ৰতে কওক, মই নিজে যদিও কামটো বেলেগৰ দ্বাৰা কৰোঁ, মই নন ষ্টপ লাগি থাকোঁ যে এইটো এনেকুৱা হ'ব লাগিছিলে, তেনেকুৱা হ'ব লাগিছিলে। চ' ইট টেক্স টাইম, এনেকুৱা নহয় যে তুমি এদিনতে কৰিব লাগিছোঁ,
1: মানে শ্ৰোতাক মানে আকৰ্ষিত কৰে,
0: মানুহে যাতে শুনি ভাল পায়। এটা প্ৰডাক্ট যদি এৰি দিম মাৰ্কেটত, মাৰ্কেট বুলিয়েই কৈছোঁ আৰু, বা পৰুৱা সমাজত, তেওঁলোকে যেন বস্তুটো ভাল পায়। তো ভাল পোৱা বুলি ক'লে মই বুজিবলৈ কি কি ভাল পায় মানুহে আচলতে। চ' আৰু যিহেতু বস্তুৰ কবিতা, বেছি সাৱধান হ'ব লাগে।
1: নিশ্চয়, ঠিক আছে, তেনেহ'লে তেনেধৰণৰ এটা কবিতা আমি শুনি লওঁ। আপোনাৰ কেইবাটাও কবিতা তেনেধৰণৰ পানীবদ্ধ হৈছে, আৰু গতিকে এতিয়া আপোনাক শ্ৰোতাসকলক আপুনি কোনটোৰ কথা ক'ব, আমি অলপ শুনাই দিওঁ শ্ৰোতাসকলক।
0: মোৰ একচুৱেলি এতিয়ালৈকে প্ৰায় 4টা কবিতা মানিবদ্ধ হৈছে। পলাতক বুলি প্ৰথমটো হৈছিলে, তাৰপিছত এটা কৰিছিলোঁ মই বৰষুণ, আৰু যিটো চকু বুলি এটা কৰিছিলোঁ, সেইটো যথেষ্ট সমাদৃত হৈছিলে। তো মই বিচাৰিম শ্ৰোতাৰ কাৰণে আপুনি চকু কবিতাটোৱে শুনাই দিব পাৰে।
1: এইটো কোনে আবৃত্তি কৰিছে চকুটো?
0: চকুটো আবৃত্তি কৰিছে এজন ল'ৰা জিন্তু কুমাৰ কাশ্যপ বুলি, সি অতি সদেৱে কেইবাখনো অসমীয়া চিনেমাত এক্টিঙো কৰি আছে, ভাল অভিনয় কৰে, টিহুল ল'ৰা।
2: কমল বৰুৱাৰ কবিতা চকু। চকুৰ মৃত্যু নাই হনুমানৰ দৰে, চাৰি যুগ সামৰি জীৱন আৰু জীৱনৰ পিছতো জীয়াই আছে চকু, আৰু তেনেকৈ জীৱনো। সকলো কথা চকুৱেহে জানে শুদ্ধকৈ, পণ্ডিততকৈও। এদিন এজন সাক্ষীৰ চকুজুৰি উভালি দিয়া হৈছিল, সত্যনাশৰ দুৰাশাৰে জয় কৰাবলৈ অন্যায়ক, কিন্তু চকুৰ মৃত্যু হোৱা নাছিল, চকুৰ শিপা আছিল স্মৃতি জুৰি। সেয়েহে জৱানবন্দীত চকুৱে বাকিছিল দেখি অহা সত্য, মাথো সত্য। পিছত ন্যায় আহিছিল চকুৰ ঋণী হৈ, তেওঁ যেতিয়া মোক কোৱা নাছিল তেওঁৰ মনৰ সেউজীয়া কথাবোৰ, হয় তেতিয়াও চকুৱে দিছিল মোক তেওঁৰ মনৰ বসন্ত বতৰা। আৰু কি আচৰিত, পিছত এদিন তেওঁ মোক কৈছিল, তোমাৰ চকুৱালে মোক শুবনি দিছিল। এদিন মৰাৰ আগতে দিগদৰ্শক এদল বন্ধুৱে পাগল কৰিছিল চকুৰ আন এক অধ্যায়েৰে, সিহঁতৰ মৰণোত্তৰ দেহ লেলিহান জুইত ছাই হৈ গ'লেও শেষ নহ'ব হেনো চকুৰ পোহৰ পিয়াহী যাত্ৰা, যিহেতু সিহঁতে মৰাৰ আগতে দি গৈছিল চকু দানিৰে অন্য এক জীৱনৰ বাৰ্তা। চকুৱে ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ আৱিষ্কাৰক, দিনৰ ৰাতিৰ ফুলৰ প্ৰেমৰ সৃষ্টিৰ ধ্বংসৰ আৰু যে কিমানৰ, টোপনিটো অবিচলিত চকুৱে দেখি আহিছে অন্য জগত সপোনৰ। আমাৰ কণমানিৰ চকুহাল নুফুটালৈও ডুবি আছিল আমাৰ দুহাল প্ৰাৰ্থনা আৰু প্ৰতীক্ষাত। আৰু এদিন ৰ'দৰ চোলা পিন্ধি যেতিয়া আহিছিল আপোন এহালি কোমল চকু, চকুৱে বৰষুণ দিছিল তেতিয়া চকুৰ

0: 밀밥옷, 수맛, 타보낫, 소꿀보탓. 소꿀 머런 나혹, 피티빌 해거두. 피티빅 지아블로 지에두, 소꿀에 거자볼하기보 해잘 소꿀. 마누헛, 소라이, 마섯, 어쩌바. চকুহীন জীৱকুলত
1: অতি সুন্দৰ, মানে খুব অৰ্থবহ আচলতে আপুনি যিটোখন চিত্ৰ আঁকিছে চকুক লৈ, গতিকে আমাৰ শ্ৰোতাসকল নিশ্চয় ভাল পাব। এনেই আবৃত্তি যেতিয়া কৰে তেওঁলোকে, আপুনিতো তেওঁলোকক গাইড কৰি থাকে কেনেধৰণে কৰিব লাগিব, তেওঁলোকৰ নিজাববীয়াও কিছু সংযোগ কৰে নেকি তেওঁলোকৰ ফালৰ পৰা, তেওঁলোক আৰু আৰু অধিক আকৰ্ষণীয় কৰাৰ ক্ষেত্ৰত?
2: হয়, মানে ক'ৰবাত পঢ়িছিলোঁ আৰু যে কবিতাক মানে পাঠেও প্ৰাপ্তি দিয়ে। চ' মই যি ধৰণে কৈছোঁ মোৰ ধৰণে কৈ আছোঁ, কিন্তু মই এইটো বিশ্বাস কৰোঁ যে মই যাক কামটোত লগাইছো তেওঁক কামটো মই এনেই লগোৱা নাই, তেওঁ স্কিল্ড, তেওঁৰ যথেষ্ট কৌশল মোতকৈ বেছি আছে। কিন্তু কেতিয়াবা কি হয়, ডেলিভাৰীটো কোনে কেনেকৈ দিব লাগে বা কেনেকৈ হ'লে মই ভাল পাম তেওঁক এইটো বুজাই দিয়া যায়, কিন্তু মই কোৱাৰ উপৰিও তেওঁ নিজেও বহুখিনি, তেওঁলোকে বহুখিনি অৰিহণা আগবঢ়ায় তেওঁলোকৰ নিজা স্কিলেৰে, আৰু সেইটো শুনিলে মোৰ এনেকুৱা লাগে এইটো বেছি ভাল আছিলে দেখোন। চ' তেওঁলোকৰ সম্পূৰ্ণ স্বাধীনতা থাকে।
1: হয় হয়, এতিয়া আপুনি যথেষ্ট ব্যস্ত হয়, ব্যস্ততাৰ মাজতে আপুনি সময় কেনেকৈ উলিয়ায় লিখাৰ ক্ষেত্ৰত? মানে আজিকালিতো কৈছে আপুনি, অৱশ্যে মোবাইলটোৰ হোৱাৰ কাৰণে বহুত সুবিধা হৈছে, য'তে মন যায় ত'তে আপুনি অলপ নোট কৰি থ'ব পাৰে।
2: মোৰ একচুৱেলি দিনত লিখা নাযায় টু বি ফ্ৰেংক, আৰু গোটেই কথাবিলাক যেতিয়ালৈকে অনুভূতিটো জীয়াই থাকে আৰু চে মই এটা অফিচলৈ গৈ আছোঁ, ফিল এটা মনলৈকে আহিলে সেইটো মই জীয়াই থৈ দিওঁ এটলিষ্ট মই ঘৰ পোৱালৈকে। যেতিয়া মই ৰুম গৈ পাওঁ, ঘৰ গৈ পাওঁ, যেতিয়া মই অকলে থাকোঁ বা শুব লওঁ কিবা লওঁ, তেতিয়া মই অনুভূতি আকৌ উলিয়াই লওঁ, তাৰ পৰা বস্তু পলিচ কৰোঁ। আৰু অকলে থাকিলে বেছি ভাল, তেতিয়া এটলিষ্ট বস্তুটো স্মুথলি কৰিব পাৰি।
1: আপোনাৰ সহকৰ্মীসকলৰ নিশ্চয় আপোনাৰ এই ক্ষেত্ৰত দিশটো জানে, আৰু তেওঁলোকৰ কেনেকুৱা প্ৰতিক্ৰিয়া তেওঁলোকে আপোনাক?
2: মই একচুৱেলি কাকো প্ৰথমতে কথাটো নকওঁ, কিন্তু আজিকালি কি হয়, ষ্টেটাছ দিয়া যায়তো হোৱাটছআপ বা ফেচবুকত, তেনেকে বহুতে গম পায়, গম পাই কিনে সুধিব আহে, তেতিয়া কওঁ যে হয় লিখা মেলা অলপ কৰোঁ, এনেকুৱা কৰোঁ, পৰাপক্ষত নিজে নকওঁ যে মই লিখোঁ বুলি।
1: এতিয়া আপোনাৰ কবিতাত কিছুমান বিশেষ বিষয় বাৰে বাৰে ঘূৰি আহে নেকি বাৰু? কেতিয়াবা কেতিয়াবা হৈ পাৰে, কাৰোবাৰ প্ৰকৃতিটোকে বহুতে বহুতবাৰ লিখি থাকে, তেনেকুৱা হয় নেকি আপোনাৰ ক্ষেত্ৰত বিষয়বস্তু, নে আপুনি বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰতে?
2: এইটো আচলতে মই এনেকৈ ভাবোঁ কথাটো, মই কোনটো সময়ত বসবাস কৰি আছোঁ, কোনটো সময়ত মই জীয়াই আছোঁ, সেই সময়ৰ কথাই বেছি প্ৰভাৱান্বিত কৰে। মোৰ যিখন প্ৰথম কবিতাৰ কিতাপ আছিলে, সেইখনৰ নাম আছিলে যুদ্ধবন্দী, সেইখন 2011 চনত প্ৰকাশ পাইছিলে। তেতিয়া মানে মই কিছু যুদ্ধৰ কথাৰে বেছি ইনফ্লুয়েঞ্চ হৈছিলোঁ, কিছু পঢ়িছিলোঁ যুদ্ধৰ বিষয়ক, উপন্যাস, নভেল বা ড্ৰামা পঢ়িছিলোঁ, তাত মানে ইনফ্লুয়েঞ্চ হৈছিলোঁ। তাত মানে আপুনি যুদ্ধৰ কথা বেছিকৈ পাব কিছুমান ক্ষেত্ৰত। তাৰপিছত আপুনি যিখন মোৰ দ্বিতীয় কবিতা গ্ৰন্থ আছে, কথা কোৱা সেই নিৰৱতা বুলি, এইটোত মানে আপুনি চাব, এইটো পষ্ট কোভিড পিৰিয়ডত এটা ইনফ্লুয়েঞ্চ তাত বিচাৰি পাব আপুনি, যে মানুহৰ যন্ত্ৰণা আছিলে বা মানুহৰ যিটো অভাৱৰ কথা আছিলে, মানুহ যেতিয়া অকলে থাকিলে কেনেকুৱা যন্ত্ৰণাৰ মুখামুখি হয়, তো নিৰৱতা তেনেকৈ আচলতে আহিছিলে। চ' সেইকাৰণে মই ভাবোঁ মই কি সময়ত বসবাস কৰি আছোঁ, সেই সময়ৰ কথা আৰু ঘটনাৰ প্ৰভাৱে মোৰ কবিতাত ভিৰ কৰে।
1: এগৰাকী গীতিকাৰ হিচাপে আপুনি মানে আত্মপ্ৰকাশ কৰিছে, কেনেকৈ মন লৈছিল গীত লিখাৰ কথাটো?
2: মই আচলতে যিমান কিতাপ পঢ়োঁ সিমান মই গানো শুনো, চিনেমাও চাওঁ। অফলেট মই চিনেমাৰ বেছি গৈ গৈছোঁ এতিয়া শেহতীয়াভাৱে, গান কিন্তু মই বহুত শুনো, সৰুৰে পৰা শুনিছিলোঁ, আৰু যেনেকৈ মই গান শুনি ইনফ্লুয়েঞ্চ হৈছোঁ ভূপেন হাজৰিকাৰ গান, বীৰেন্দ্ৰনাথ দত্তৰ গান, আৰু এতিয়া যিবিলাক গান শুনো আমি বহুত ছিংগাৰ, মই সকলোৰে কথা কোৱা নাই, কিছুমান ছিংগাৰৰ গান কি হয় তেওঁলোক জনপ্ৰিয় হয়, বাট গানৰ লিৰিক্সৰ ডেপ্থ বিচাৰি পোৱা নাযায়,
1: নাথাকে, হয় যিটো গীতি সাহিত্যৰ অভাৱ আচলতে।
2: তেতিয়া ভাবিলোঁ যে গানতো হাত দি চাওঁ নেকি, তো তেনেকৈ ট্ৰাই কৰিলোঁ, তাৰপিছত দুয়োটা ছিংগাৰো মানে পালোঁ কালক্ৰমত, আৰু চ' এতিয়ালৈকে মোৰ 3টামান গান গাইছে 3গৰাকীমান ছিংগাৰে, আৰু মোৰ পৰম সৌভাগ্য মানে যোৱা বছৰ কিবা এটা কাকতলীয়া ঘটনাত মই লগ পালোঁ তৰালী শৰ্মা বাইদেউক, যশস্বী কণ্ঠশিল্পী। চ' বাইদেউক মানে মই কিতাপখন উপহাৰ দিছিলোঁ, তো এদিন বাইদেউৱে নিজে ক'লে যে মই ইয়াৰে এটা গান গাম, তো মোৰ কাৰণেতো মানে বিৰাট আচৰিত ধৰণৰ খবৰ আছিলে। তাৰপিছত বাইদেৱে সি যিটো মোৰ টাইটেল পইম আছে কথা কোৱা হে নিৰৱতা, এইটো ধুনীয়াকৈ সজাই লৈছে মোৰ লগত কথা পাতি কিনে, আৰু বাইদেউ গানটো ইমান প্ৰাণঢালি গালে যে মই নিজে মানে বিস্মিত হৈ গ'লোঁ আচলতে। আৰু তেতিয়াৰ পৰা মোৰ বেছি হেঁপাহ জাগিলে যে মই অকল কবিতাই নহয় গানো লিখিব লাগিব। আৰু যদি আপুনি চাবলৈ যায়, মই যিটো আৰম্ভণিতে কৈছিলোঁ আপোনাক যে কবিতাক জনমুখী কৰাৰ ক্ষেত্ৰত, গণমুখী কৰাৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত কবিতাৰ মানে হিয়া অটদা আছে, যিটো গানৰ মানে কম আছে আচলতে। গানটো ওৱান কাইণ্ড অফ আপোনাৰ এণ্টাৰটেইনমেণ্টৰ বেছি ফকাচ ফৰ্ম এটা হৈ যায়, চ' দেখিলোঁ যে ঠিকেই আছে, তো তেনেকৈ ট্ৰাই কৰি আছো, আৰু কিছু পৰিকল্পনা আছে ভৱিষ্যতে।
1: তৰালি খমৰ উপৰি আৰু কোনে গাইছে আপোনাৰ গীত?
2: তৰালি খমৰ আগত হেৰি গাইছিলে, নেকিবি এটা গান গাইছিলে মোৰ,
1: নেকিব হয়।

0: তেওঁ ভাল ছিংগাৰ। তাৰ আগতে এজন মোৰ ছাৰ আছে, মোক পঢ়াইছিলে হায়াৰ ছেকেণ্ডেৰীত, মুকুট চৌধুৰী বুলি, সুৰেণ দাস কলেজ হাজৰ প্ৰফেচাৰ ইকনমিক্সৰ, চাৰি এটা গান গাইছিলে। চ' এই তিনিটা গান ভালকৈ আৰু কৰিছোঁ।
1: মানে শাৰীটোৱে অৰ্থবহ আচলতে, কথা কোৱা সেই নীৰৱতা, বৰালি শৰ্মাৰ এই গীতটো মানে আমাৰ শ্ৰোতাসকলে নিশ্চয় শুনিব বিচাৰিব।
0: হয়, আপুনি যদি শ্ৰোতা বিষয়ক শুনাব পাৰে যথেষ্ট ভাল পাম আৰু মোৰো ভাল লাগিব।
1: সঁচাই মানে যে শাৰীটোৱে আচলতে খুব আকৰ্ষণ কৰিছে আমাক, যে কথা কোৱা সেই নীৰৱতা,
0: নিৰাপত্তাক মানে ইয়াত এটা মই সত্তা দিছো আচলতে, নিৰাপত্তাক নিৰাপত্তা কৰি ৰখা নাই।
1: হয় হয়,
0: তেনেকৈ গানটো আৰু কবিতাটো সজাইছিলোঁ।

0: খুবেই অৰ্থবহ এটা গীত আৰু আচলতে, আৰু লগতে তৰালি শৰ্মাই কণ্ঠই তাক মানে এটা বেলেগ ধৰণৰ মাত্ৰা প্ৰদান কৰিছে।
1: হয় হয়, ধন্যবাদ।
0: এতিয়া আপুনি নিজৰ বাবে লিখে নে প্ৰথম কথা নে শ্ৰোতাৰ কথা ভাবি? আত্মসন্তুষ্টিটো ডাঙৰ কথা আচলতে, নহয় জানো? আপুনি কি বুলি ভাবে?
1: প্ৰথম নিজৰ কাৰণে লিখা যায়,
0: হয়।
1: তাৰপিছত এনেকুৱা কথাও মোৰ আছে, কিছু বস্তু লিখি মানে পাব্লিক নকৰোঁ সহজতে, পিছত দেখোঁ যে কিছু বস্তু পাব্লিক কৰি দিয়াৰ পিছত যথেষ্ট মানে সমৰ্থন পোৱা যায়, মানুহ ভাল পায়, তেতিয়া মানে ভাবে যে নহয় মই নিজৰ কাৰণে লিখিলে নহ'ব, মানে মোৰ লিখা মেলা ভাল পোৱা মানুহ আছাম আছে। চ' সেইকাৰণে বহু ক্ষেত্ৰত মোৰ লিখা ৰাইজৰ কাৰণেও লিখোঁ, মই নিজৰ কাৰণেও লিখোঁ। আৰু এনেকুৱা নহয় যে যি মই যি লিখিম সেইটো মই মোৰ অনুভূতিয়ে ৰিপ্ৰেজেণ্ট কৰি আছোঁ, এনেকুৱা নহয় যে কিছু অনুভূতিত বেলেগৰো মিল থাকিব পাৰে। ত' মোৰ কাৰণেও লিখোঁ আৰু মোৰ পথাৰৰ কাৰণেও মই লিখা যায়।
0: এতিয়া নতুন প্ৰজন্মৰ যুৱক যুৱতীক আপুনি কি উপদেশ দিব যিসকলে নিজৰ মানে পেচাৰ লগতে সৃজনীশীলতাকো মানে আগবঢ়াই লৈ যাব বিচাৰে?
1: উপদেশ দিব পৰা বাৰু হোৱা নাই, কিন্তু মই মোৰ যিটো অভিজ্ঞতাৰ পৰা কৈছোঁ, সকলো মানুহে নিজৰ পটেঞ্চিয়েলটোৰ কথা আচলতে জানে এটা সময়ত, যে মোৰ কি পটেঞ্চিয়েল আছে এপাৰ্ট ফ্ৰম হিজ অ'ন প্ৰফেশ্যন। চ' মই এইটোৱে ৰিকুৱেষ্ট কৰিম, যাৰ যি পটেঞ্চিয়েল আছে বুলি ভাবে, দে শ্বুড ট্ৰাই দিয়াৰ হেণ্ডছ, তেওঁলোকে চেষ্টা কৰিব লাগে, লিখিব লাগে, কাম কৰিব লাগে, এইকাৰণে কৰিব লাগে যে মানুহৰ আগতে নিজে আইডেণ্টি থাকিব লাগে এপাৰ্ট ফ্ৰম দ্য প্ৰফেশ্যনেল আইডেণ্টিটি। চ' আৰু এনেকুৱা হয়, বহুত মানুহে পটেঞ্চিয়েল থকাৰ পিছত নিলিখিলে বা নকৰিলে, তো সেই সমাজখন, সেই জাতিটোৰ প্ৰজন্মটো হয়তো ভাল বস্তুৰ পৰা বঞ্চিত হ'ব পৰা বুলি কেতিয়াবা ক'ব পৰা যাব পাৰে। সেইকাৰণে যাৰ যি প্ৰতিভা আছে সেইটো বিকাশ কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগে,
0: তেওঁ মানে মনোযোগ দিয়া উচিত আছে,
1: দিয়া উচিত।
0: এতিয়া আপুনি যিহেতু কবি আৰু আপোনাৰ পৰা যদি আমি কবিতা এটা নুশুনো, গতিকে সেইটোতো খুব বেয়া কথা হ'ব আচলতে। আমাৰ শ্ৰোতাসকলেও বিচাৰিব আপুনি আপোনাৰ প্ৰিয় কবিতা এটা অকণ আবৃত্তি কৰি দিয়ে যদি।
1: মই আবৃত্তি ঠিক কৰিব নোৱাৰিম, মই জেনেৰেলি পাঠে কৰিম। আপোনাক অলপ আগতে কৈছিলোৱে যে মই বেচিকেলি বিশ্ব সাহিত্যৰ দ্বাৰা ইনফ্লুয়েঞ্চ হৈছোঁ বহু সময়ত, আৰু বিশ্ব সাহিত্যৰ বিভিন্ন কবিতা, উপন্যাস, ড্ৰামা পঢ়ি কিনে মই ইনফ্লুয়েঞ্চ হৈছোঁ। তাৰ মাজত এটা কবিতা মই পাঠ কৰিম।
0: এতিয়ালৈকে আপোনাৰ কেইখনমান কবিতাৰ কিতাপ প্ৰকাশ হৈছে?
1: মোৰ এককভাৱে কবিতা পুথি এতিয়ালৈ দুখন প্ৰকাশ পাইছে। প্ৰথমখন প্ৰকাশ পাইছিল 2011 চনত যুদ্ধবন্দী বুলি, পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰিছিলে। দ্বিতীয়খন 2023চত কৰিছিলোঁ, কথা কোৱা হেনি ৰবতা, এইখন প্ৰকাশ কৰিছিলে পূৰ্বায়ন প্ৰকাশনে।
0: ইয়াৰ পৰাই মানে যিটো কি তৰালি শৰ্মাই সুৰ কৰিলে,
1: হয়। আৰু কিছু মানে সম্পাদিত কিতাপ দুই এখনত মোৰ কবিতা গৈছে কিছু আগতে, নিজা একক হিচাপে

0: এই দুখনে মোৰ এতিয়ালৈকে
1: নিশ্চয়
0: কবিতা পুথি।
1: আপুনি এখন কথা কোৱা নিৰৱতাৰ পৰা আপুনি এটা কবিতা পাঠ কৰিব নহয় জানো?
0: মই আপোনাক কৈছিলোঁ যিহেতু মই কিছু বিশ্ব সাহিত্য বা ইংৰাজী সাহিত্য পঢ়িছিলোঁ, মই এতিয়াও পঢ়াৰ সুযোগ পালে তাৰ দ্বাৰা কিছু বস্তু মই ইনফ্লুয়েঞ্চ হৈছিলোঁ, তেনেকৈ লিখিবলৈ প্ৰয়াস কৰিছিলোঁ। এগৰাকী প্ৰখ্যাত কবি আছিলে উইলিয়াম ব্লেক বুলি জানে সকলোৱে। উইলিয়াম ব্লেকৰ এটা কবিতা আছিলে লণ্ডন বুলি, সেই লণ্ডন কবিতাটো পঢ়ি মই যথেষ্ট ইনফ্লুয়েঞ্চ হৈছিলোঁ আৰু সেই কবিতাটো মই লিখিছিলোঁ 2008 মানত লিখিছিলোঁ আৰু কবিতাটো প্ৰকাশ পাইছিলে সাতখৰিত। মই সেই কবিতাটো পাঠ কৰি দিছোঁ।
1: নিশ্চয়।
0: কবিতাৰ শিৰোনাম বাৰাংগনা, উইলিয়াম ব্লেকৰ লণ্ডন পঢ়ি। আমি জাৰজৰ মা, স্বামী আমাৰ বাবে আকাশ কুসুম, ভ্ৰূণ ভৰা আমাৰ উদৰত পৰি ৰয় স্বামীৰ খনিতৰ গ্ৰীষ্ম প্ৰবাহ। কি যে অতুল্য সুখৰ মুকুতাৰে উপচা আমাৰ পৃথিৱী, নাথাকিও অন্ত নাই আকৌ প্ৰাচুৰ্যৰ, থাকিও নেহেৰুৱাকৈ আছে কি আমাৰ। আমি বাৰাংগনা সূৰ্যমুখী, অসুখী পতিৰ স্বৰ্গ লৈ ফুৰো দেহৰ পৰিধিত, পালন কৰোঁ জীৱনৰ বোবা দুখ আন্ধাৰৰ দলিচাত। ধন্যবাদ।
1: খুব সুন্দৰ। আপোনাৰ মানে প্ৰতিটো কবিতাই বা গীতৰ কথাই যদি কওঁ মানে খুব গভীৰ এটা মানে অৰ্থবহ চিন্তা লুকাই থাকে আচলতে।
0: ধন্যবাদ।
1: বুজা যায় আপোনাৰ যি মানে লিখাৰ যিটো গভীৰতা আচলতে সেইটো অনুভৱ কৰিব পৰা যায়।
0: মই আচলতে বহুত চেষ্টা কৰোঁ শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত, মই শব্দত চহকী বুলি কোৱা নাই, বা চেষ্টা কৰোঁ কিমান সাৱধান হ'ব পাৰি শব্দৰ ক্ষেত্ৰত আৰু কি শব্দৰ প্ৰয়োগে পাঠকক বেছি মেছেজটো দিব পাৰে।
1: শব্দই আমাৰ ব্ৰহ্ম যিহেতু।
0: হয়, শব্দই ব্ৰহ্ম।
1: আমাৰ সময় সীমিত, শেষত মই আপোনাৰ পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ অনাগত দিনবোৰত কি পৰিকল্পনা আছে?
0: পৰিকল্পনা তেনেকুৱা বিশেষ নাই, নাই মানে চলি আছোঁ বৰ্তমান। আৰু আজিকালি যিবিলাক বিশ্ব ঘটনা ঘটি আছে এইবিলাক যথেষ্ট মানুহক প্ৰভাৱান্বিত কৰি আছে চেগা চাৰকুৱাকৈ, গতিকে কিছু পৰিকল্পনা কৰি আকৌ থমকিব লগা হয়। সদ্যহতে মই ভাবি আছোঁ আৰু কিছু গান লিখাৰ মোৰ পৰিকল্পনা আছে আৰু কবিতা কিতাপৰ প্লেনিং পৰিকল্পনাও আছে। আৰু আপুনি যদি মন কৰে মোৰ দুখন কিতাপৰ মাজৰে অৱদানটো প্ৰায় 12 বছৰ, গতিকে মোৰ কোনো দৌৰা দৌৰি নাই। যি লিখিম ভালকৈ লিখিবলৈ চেষ্টা কৰিম, তাৰ আগত মোৰ কিছু পঢ়িব আছে আচলতে। মোৰ এতিয়া লাইব্ৰেৰীত মানে মোৰ যিটো ব্যক্তিগত লাইব্ৰেৰী আছে মোৰ ঘৰত, মোৰ বহুখিনি কিতাপ মানে পঢ়িব আছে। গতিকে এতিয়া মই গিল্টি ফিল কৰোঁ যে কিতাপবিলাক বহুত আদৰৰে মৰমেৰে কিনি আনিলোঁ, সকলো এতিয়ালৈ পঢ়া হোৱা নাই, পঢ়ি আছোঁ। যথেষ্ট সঁচাকৈ কৈছে মোৰ সময়ৰ অভাৱ হয় আচলতে আমাৰ চাকৰিটোত, কেতিয়াবা আমাৰ জানেই আপোনালোকে পঢ়া চাকৰিটো, বাট ষ্টিল টাইম মিলাই পঢ়িবলৈ চেষ্টা কৰি আছোঁ। আৰু মই আশাবাদী সেই কিতাপবিলাক পঢ়াৰ পিছত আকৌ মই অলপ বেছি ৰিচ হ'ম ইন ৰিগাৰ্ড টু মাই লিটাৰেৰী এণ্ডিভিয়াৰ, গতিকে পৰিকল্পনা আছে।
1: আৰু লগতে নিশ্চয় আপোনাৰ যিটো জন্মদিনৰ প্ৰত্যেক বছৰে আপুনি কৈছে 1 আগষ্ট, গতিকে সেইটোত চাগৈ এটা আপোনাৰ আছেই পৰিকল্পনা। সেইটো
0: পৰিকল্পনা আছে। এইবাৰ আচলতে আপোনালোকে গম পায় এই যিটো এআই গান যিটো মানে তুমুল হেৰি কৰিছে, চ' তেনেকুৱা এটা মইও মানে মাজত ট্ৰাই কৰিছিলোঁ, বাট গোটেই ইম্পেক্টটো পোৱা নাই। চ' মোৰ অলপ বেলেগ কিবা পৰিকল্পনা আছে, চাওঁ কি হয় 31 আগষ্টলৈকে।
1: ঠিক আছে, আমাৰ শুভেচ্ছা থাকিল বাৰু আপুনি।
0: ধন্যবাদ, ধন্যবাদ
1: কৰি যাওক তেনেধৰণে। ধন্যবাদ ছাৰ, মানে আমাৰ সময় শেষ হৈছে প্ৰায়। আপোনাৰ কথাবোৰে, আপোনাৰ কবিতাই আমাৰ যিটো আজিৰ সাহিত্যকালীন অনুষ্ঠান এইটো এটা বিশেষ কৰি তুলিলে, আৰু আপোনাৰ সৈতে হোৱা কথা বতৰাই নিশ্চয় আমাৰ শ্ৰোতাসকলকো চিন্তাৰ খোৰাক যোগাব। আপুনি অত্যন্ত ব্যস্ত এগৰাকী চৰকাৰী বিষয়া হিচাপে, ব্যস্ত সময়সূচীৰ মাজতে আকাশবাণী তেজপুৰক এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ। মইও যথেষ্ট সুখী যে আকাশবাণী তেজপুৰ নিচিনা অনুষ্ঠানত আহি মই দুআষাৰ ক'ব পাৰিছোঁ আৰু আপোনালোকে আমাক সুযোগটো দিয়াৰ কাৰণে মই আকাশবাণী তেজপুৰৰ সমূহ বিষয়া কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আকাশবাণী তেজপুৰে পৰৱৰ্তী সময়ত প্ৰসাৰ লাভ কৰক। ধন্যবাদ।
1: ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে সাহিত্যকানন অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা বৰচলাৰ সমজিলা আয়ুক্ত কবি গীতিকাৰ কমল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতা ইমানপুৰে সাহিত্য কানন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ হিন্দী বোলছবিৰ কেইটিমান গীত। পুনতে শুনক লতা মংগেশকাৰ আৰু চিতালকাৰৰ কণ্ঠত আজাদ বোলছবিখনৰ এই গীতটি।

राधिका नाचे रे सा सा सा नि द प म प ध प ग म रे सा नि रे।